আকাশবাণী তেজপুৰ, আজি বুধবাৰ 1433 ভাস্কৰাব্দৰ, আহাৰ মাহৰ আজি 16 দিন আৰু 2026 খ্ৰীষ্টাব্দৰ জুলাই মাহৰ 1 তাৰিখ। সমূহ শ্ৰোতালৈ সাদৰ সম্ভাষণ জনাই আমাৰ আজিৰ পুৱাৰ অধিৱেশন মুকলি কৰিছোঁ। অনুষ্ঠান প্ৰচাৰিত হৈছে FM বেণ্ডৰ 102.4 MHz-ত।

0: কেৱল অন্বেষণ। গছৰ পাত সৰে পাত ওলায়, পাত সৰে পাত ওলায়, পাত ওলায় পাত সৰে, পাত ওলায় পাত সৰে, এনেকৈয়ে মই গৈ থাকোঁ। গীৰ্জা মছজিদ মন্দিৰ নামঘৰৰ তোৰণ পাৰ হৈ হৈ মোৰ অবিৰত যাত্ৰা অবিৰাম। পুৱাৰ ব্ৰহ্ম মুহূৰ্তত প্ৰত্যক্ষ কৰোঁ ভুৱনেশ্বৰীক, মধ্যাহ্ন সূৰ্যত দৰ্শন পাওঁ বিষ্ণুক, জীৱনৰ বিভিন্ন প্ৰহৰত দেখা দিয়ে দশ মহাবিদ্যাই, গীতাৰ বিশ্বৰূপ সসীম অসীম বিয়পী। মই ক'ত অনুভৱ কৰা নাই মহত্তম সেই শক্তি? সকলোতে, সকলোতে, মোৰ প্ৰতিটো নিশ্বাসত, প্ৰতিটো কৰ্মত, মোৰ প্ৰাণশক্তি সেই শক্তিৰেই অস্তিত্ব। এই যে ডিভাইন ডিছকণ্টেণ্টমেণ্ট, স্বৰ্গীয় অতৃপ্তি, এই যে ৰহস্যময় হিউমেন ৰিলেশ্যনশ্বিপ, এই যে সংজ্ঞাবিহীন মানসিক স্তৰবোৰ, এই যে পূৰ্বনিৰ্দিষ্ট ঘটনাবোৰ, দৈৱ সংযোগবোৰ, এইবোৰৰ অৰ্থ বিচাৰি মনে নিৰন্তৰ অহা যোৱা কৰে মাটিৰ পৰা আকাশলৈ, আকাশৰ পৰা মাটিলৈ, কিবা এটা বিচাৰি ফুৰোঁ। অহৰহ কিবা এটাৰ অনুসন্ধানত থকাটো মোৰ এটা নিৰন্তৰ অভ্যাসত পৰিণত হৈছিল। তেতিয়া অৱশ্যেই জনা নাছিলোঁ মই এক সত্যকে বিচাৰি ফুৰিছোঁ। আকাশলৈ মূৰ তুলি চাওঁ, কিজানিবা কিবা দেখোঁ পোহৰত, আন্ধাৰত, বিদ্যুতত, কাণ পাতো মেঘৰ গৰ্জনত, কিজানিবা কিবা শুনো বতাহৰ হু হুঁৱনিত, কিজানিবা কিবা শুনো নদীৰ সোঁতত, কিজানিবা কিবা দেখোঁ কোন শব্দত, মই কি বিচাৰোঁ কোনেও নুশুনা হৃদয়ৰ শব্দত, আৰ্তনাদত, বলি দিয়া পশুৰ কাতৰ ক্ৰন্দনত, প্ৰণয়ৰ অফুট গুণগুণনিত, শাস্ত্ৰীয় গীতৰ আৰোহণৰ তুংগত, কোনটো শব্দ, কোনটো শব্দই মোৰ অন্বেষণৰ পথত পোহৰ পেলাব? বিথোভেনৰ চিম্ফনীত কি আছে ৰহস্যৰ সেই চমকনি? মুনলাইট চোনাটাত কোনটো শ্লোক, পুৰাণৰ কোনটো কাহিনীত, বেদান্তৰ কোনটো উপলব্ধিত? মই এবাৰ হাত থওঁ বাইবেলত, এবাৰ হাত থওঁ কোৰাণত, এবাৰ হাত থওঁ বৌদ্ধ শাস্ত্ৰত, তন্ত্ৰশাস্ত্ৰৰ ভাইব্ৰেশ্যনত কি সত্য আছে? মই কোন ৰূপত কাক প্ৰাৰ্থনা কৰোঁ? মাৰ মুখৰ কাকুতি ঘোষাৰ সুৰে মোৰ অন্তৰ বিগলিত কৰে, কৃষ্ণৰ ৰূপে মোক সন্মোহিত কৰে, ভাগৱতৰ বেদস্তুতিয়ে মোৰ শেষ প্ৰাৰ্থনানে? ইয়াতো সিপাৰৰ গূঢ়তত্ব ক'ৰবাত আছে নেকি? তৃষ্ণাৰ বিশাল জোৱাৰে মোৰ বুকুত খুন্দিয়াই থাকে। আত্মজীৱনী জীৱন জীৱন বৰ অনুপমত
1: মুকুতামালা শুনিলে। আজিৰ মুকুতামালাৰ কথাংশ ডক্টৰ নিৰ্মল প্ৰভা বৰদলৈৰ লিখনিৰ পৰা লোৱা হ'ল। শ্ৰোতাসকলে অনুষ্ঠান শুনিছে আকাশবাণী গুৱাহাটীৰ মহাবাহুৰ পৰা। এতিয়া শাস্ত্ৰীয় সংগীতৰ অনুষ্ঠানত শুনাবলৈ লোৱা হৈছে পণ্ডিত অমিয় ৰঞ্জন বন্দ্যোপাধ্যায়ৰ কণ্ঠসংগীত, ৰাগ বিলাসখানি তোড়ি।

শাস্ত্ৰীয় সংগীতৰ অনুষ্ঠানত ইমান পৰে শ্ৰোতাসকলে পণ্ডিত অমিয় ৰঞ্জন বন্দ্যোপাধ্যায়ৰ কণ্ঠ সংগীত শুনিলে। এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু। অনুষ্ঠান প্ৰচাৰিত হৈছে মেডিয়ামৱেভৰ 411.5 মিটাৰত, 729 কিলোহাৰ্টজত আৰু FM বেণ্ডৰ 101.6 মেগাহাৰ্টজত। এতিয়া শুনক অনুষ্ঠান পৰিচিতি।

পুৱা 9:20 আকাশবাণীৰ 79 সংখ্যক প্ৰতিষ্ঠা দিৱস উপলক্ষে বিশেষ প্ৰভাতী তৰংগ অনুষ্ঠানটি আগবঢ়াব সীমান্ত বৰ্মাই। দিনৰ 12:30 আইদেউৰ বুলনি অনুষ্ঠানত আকাশবাণী গুৱাহাটীৰ 79 সংখ্যক প্ৰতিষ্ঠা দিৱস উপলক্ষে এটি বিশেষ অনুষ্ঠান শ্ৰোতাৰ আকাশবাণী গুৱাহাটী। 7:15 বিশেষ আজি পুৱা প্ৰযোজনা কাৰ্তিক সূত্ৰধৰৰ। 11:05 পাৰাগমালা লাইভ। 11:30 আমাৰ যুৱবাণীৰ পৰা অনুষ্ঠানত যুৱ সাহিত্য শিতানত মৰ্জিতা বৰুৱাৰ গল্প আৰু বন্দীপ শৰ্মাৰ কবিতা শুনিবলৈ পাব প্ৰযোজনা ইন্দ্ৰজিৎ দাসৰ। 5:25 গঞা মহিলাৰ অনুষ্ঠানত প্ৰচাৰ কৰা হ'ব নলবাৰী জিলাৰ বালিলেচাত বাণীবদ্ধ কৰা এটি অনুষ্ঠান। 5:45 বিদ্যাৰ্থীৰ অনুষ্ঠানত কেশৱ মহন্ত ৰচিত এখনি আলেখ্য বনৰীয়া আমি বনৰ চৰাই প্ৰযোজনা ৰমেন চৌধুৰীৰ। 6:10 কৃষি জগত অনুষ্ঠানত মাছ পোহা পুখুৰীৰ যতন এই বিষয়ে আলোচনাত ভাগ ল'ব ডক্টৰ বীৰেন্দ্ৰ কুমাৰ ভট্টাচাৰ্য আৰু সঞ্জয় শৰ্মাই। 8:00 মেলোডী পাটগিৰিয়ে প্ৰযোজনা উৎপল বৰাৰ। 7:30 ফিফা ৱৰ্ল্ড কাপ 2026 দিল্লী কেন্দ্ৰৰ পৰা ৰিলে কৰি শুনোৱা হ'ব। 8:02 ধাৰাবাহিক নাটক উদয়ভানুৰ চৰিত্ৰৰ 11 খণ্ড মূল উপন্যাস মামণি ৰয়চম গোস্বামীৰ অনাতাৰ অভিযোজনা আৰু প্ৰযোজনা ব্ৰজেন বৰাৰ। 6:55 জ্ঞান বিজ্ঞান। 7:00 আৰু 7:30 নিয়োগ বাতৰি। 8:30 গীতিমালিকাৰ শিল্পী ভূপেন হাজৰিকা ৰাণু বৈশ্য মনোৰঞ্জন গগৈ আৰু মালবিকা বৰা সংগীতা বৰঠাকুৰ আৰু ঋতুপৰ্ণ শৰ্মা। 9:15 জিলাৰ ৰেহৰূপ। 10:30 প্ৰযোজিত অনুষ্ঠান উমাংগ। 12:15 কল্পতৰু। 1:10 আৰু 7:45 বৈকুণ্ঠনাথ গগৈৰ কণ্ঠৰ আধুনিক গীত। 1:20 ৰামচন্দ্ৰ চহৰীয়া আৰু সংগীসকলৰ কণ্ঠৰ ওজাপালি। 1:35 কৈলাশ ৰাভাৰ ছেক্সোফোন বাদন। 1:50 দুলুমণি শৰ্মাৰ কণ্ঠৰ লোকগীত। 8:30 পাশ্চাত্য সংগীতৰ অনুষ্ঠান। 3:15 নেপালী অনুষ্ঠান। 3:45 কাৰ্বি অনুষ্ঠান আৰু 4:30 বড়ো অনুষ্ঠান। 6:40 বৃন্দ গান। 7:20 আকৌ শুনোৱা হওক। 7:35 পূবালীৰ সুৰ অনুষ্ঠানত পুতুল চন্দ্ৰ বৰদলৈৰ কণ্ঠৰ তিৱা গীত। 8:30 আধুনিক গীতৰ অনুষ্ঠান। 9:00 চিত্ৰগীত। অনুষ্ঠান পৰিস্থিতি ইমানেই।

নিশা 9:30 বজাত সাহিত্য চোৰা অনুষ্ঠানত তপন দত্তৰ গল্প আৰু কৌস্তুভমণি শইকীয়াৰ কবিতা শুনিবলৈ পাব। প্ৰযোজনা প্ৰবাল কুমাৰ শৰ্মাৰ। 10 বজাত অভিলেখাগাৰৰ পৰা অনুষ্ঠানত হীৰেণ ভট্টাচাৰ্যৰ বিষয়ে যুগুতোৱা অনুষ্ঠান, প্ৰযোজনা ইন্দ্ৰজিৎ দাসৰ।

0: ঊনাশী বছৰত আকাশবাণী গুৱাহাটী।
1: এক জুলাইত প্ৰতিষ্ঠাৰ ঊনাশী বছৰত প্ৰৱেশ কৰিব উত্তৰ পূৰ্বাঞ্চলৰ প্ৰথমটো অনাতাঁৰ কেন্দ্ৰ আকাশবাণী গুৱাহাটীয়ে।
2: বহুজনৰ হিত আৰু সুখৰ অৰ্থে অব্যাহত এই অনিৰুদ্ধ যাত্ৰাক উদযাপন কৰাৰ মানসেৰে আপোনালৈ আমাৰ সাদৰ আমন্ত্ৰণ।
1: এক জুলাইৰ সন্ধিয়া 6:30 পৰা গুৱাহাটীৰ শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰৰ শ্ৰীমন্ত শংকৰদেৱ আন্তৰ্জাতিক প্ৰেক্ষাগৃহত আকাশবাণী গুৱাহাটীৰ প্ৰতিষ্ঠা দিৱসৰ বিশেষ আয়োজন
2: উপজা দিনৰ সুবাস
0: পৰিৱেশিত হ'ব নন্দী।

0: লগতে উন্মোচন কৰা হ'ব পূৰ্বে আকাশবাণীয়ে প্ৰকাশ কৰা আকাশী নামৰ আলোচনীৰ এমুঠি নিৰ্বাচিত লেখাৰ সংকলন আকাশী
1: আৰু আকাশবাণীৰ 90 বছৰ উপলক্ষে আকাশবাণী গুৱাহাটী কেন্দ্ৰই প্ৰকাশ কৰি উলিওৱা এখন ই মেগাজিন
0: উপজা দিনৰ সুবাস
2: 1 জুলাইৰ সন্ধিয়া 6:30 পৰা গুৱাহাটীৰ শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰৰ শ্ৰীমন্ত শংকৰদেৱ আন্তৰ্জাতিক প্ৰেক্ষাগৃহত
3: আপোনাক সাদৰ আমন্ত্ৰণ জনাওঁ।

0: বিদ্যার্থীর অনুষ্ঠান। প্রাথমিকৰ পৰা মাধ্যমিক বিদ্যালয়ৰ পাঠ্যক্ৰমৰ ভিত্তিত ছাত্ৰ-ছাত্ৰীক সমৃদ্ধ কৰা একমাত্ৰ অনুষ্ঠান। প্ৰচাৰৰ সময় প্ৰতি সোম, বুধ আৰু শুক্ৰবাৰে বিয়লি 5:45।
1: অগ্নিযুগৰ গান।
2: অগ্নিযুগৰ পিৰিঙতে মই নতুন অসম গঢ়িম।
3: ডক্টৰ ভূপেন হাজৰিকাৰ জন্ম শতবৰ্ষ উপলক্ষে আমাৰ দৈনিক আয়োজন অগ্নিযুগৰ গান।
2: ও মোৰ প্ৰিয় জনগণ, মই গাওঁ তোমাৰ গান।
1: প্ৰতি পুৱা 8:15 পৰা 8:25 লৈ সুধা কণ্ঠৰ গীত।
3: বিবিধ ভাৰতে গুৱাহাটীত অগ্নিযুগৰ গান।

0: জ্ঞান বিজ্ঞান যুগুতাই আগবঢ়াইছে প্রবাল কুমাৰ শর্মায়।
1: বনমহোৎসৱ আমাৰ দেশত উদযাপিত সপ্তাহজোৰা এক বাৰ্ষিক উৎসৱ। জুলাই মাহৰ প্ৰথম সপ্তাহত এই উৎসৱ পালন কৰা হয়। জনসাধাৰণক গছপুলি ৰোপণৰ প্ৰতি উৎসাহিত কৰাটোৱে এই মহোৎসৱ পালনৰ অন্যতম লক্ষ্য। বৃক্ষৰ দ্বাৰা বিকল্প শক্তি পোৱা যায়, লগতে খাদ্যৰ সমল বৃদ্ধি কৰা, পশুৰ বাবে আশ্ৰয় আৰু খাদ্য যোগান ধৰা, খৰাং হ্ৰাস কৰা আৰু ভূমিস্খলন ৰোধ কৰাটো বৃক্ষৰ বিশেষ ভূমিকা আছে। জুলাই মাহৰ প্ৰথম সপ্তাহত গছপুলি ৰোপণ কৰাৰ এক উপযুক্ত সময়, কিয়নো এই সময়তে ভাৰতৰ অধিকাংশ অঞ্চলতে মৌচুমী বায়ু ববলৈ আৰম্ভ কৰে। এই সময়ছোৱাত গছপুলি ৰুই আমাৰ চৌপাশ বিনন্দীয়া কৰি তুলিব পাৰোঁ। বিনন্দীয়া প্ৰকৃতিৰ মোহনীয় চিৰসেউজ ৰূপ মানৱৰ চিৰন্তন প্ৰশান্তিৰ উৎস। জীৱনৰ পাতনিও চিৰসেউজ অৰণ্যৰ বুকুতে, অৰণ্যৰ নিৰ্জন বুকুতে ভাৰতীয় সভ্যতাৰো উন্মেষ ঘটিছিল। যি অৰণ্যত এটা সময়ত শীতল ছাঁ পৰিছিল, ঋষি মুনিসকলে তপস্যা কৰিছিল, যি বনভূমিত আমাৰ ঐতিহ্যই জন্ম লাভ কৰিছিল, সেই অৰণ্যৰ কিন্তু আজি ৰূপ একে নহয়। উল্লেখযোগ্য যে পৃথিৱীৰ সকলো অঞ্চলতে পাৰিৱেশিক অৱস্থাৰ বিপত্তি আৰম্ভ হৈছে। অহা কেইটামান দশকৰ ভিতৰত পৃথিৱীত বাস কৰা প্ৰায় ডেৰ নিযুত জীৱ প্ৰজাতিৰ এক চতুৰ্থাংশৰ পৰা এক তৃতীয়াংশ জীৱ বিলুপ্ত হোৱাৰ সম্ভাৱনা আছে। জৈৱিক বিলুপ্তি এক প্ৰাকৃতিক ঘটনা যদিও প্ৰায় 2000 বছৰত এটা প্ৰজাতি বিলুপ্ত হোৱাটো প্ৰকৃতিৰ ইতিহাসৰ লক্ষণ, কিন্তু মানুহৰ কাৰ্যকলাপে এই বিলুপ্তিৰ গতি খৰতকীয়া কৰি পেলাইছে। 1600 চনৰ পৰা 1950 চনৰ ভিতৰত প্ৰতি 10 বছৰত এটাকৈ প্ৰজাতি লুপ্ত হৈছিল, কিন্তু 1950 চনৰ পৰা প্ৰায় প্ৰতি বছৰে এটাকৈ প্ৰজাতি বিলুপ্ত হ'বলৈ ধৰিছে। মূলতঃ বিভিন্ন কাৰণত ক্ৰান্তীয়

0: বননিসমূহ নাশ হৈ অহাৰ বাবে জীৱ বৈচিত্ৰৰ অভাৱনীয় ক্ষয় হৈছে। বিভিন্ন প্ৰজাতি বিলুপ্ত আৰু বিপন্ন হৈ পৰাৰ কাৰণসমূহৰ ভিতৰত আছে বাসস্থান ধ্বংস, চিকাৰ, অত্যাধিক পৰিমাণত অৰ্থনৈতিক মূল্যৱান উদ্ভিদ আৰু প্ৰাণী প্ৰজাতি শোষণ, পৰিৱেশ প্ৰদূষণ আৰু উদ্যোগীকৰণ, নগৰীকৰণ তথা কৃষিৰ বাবে বৃহৎ হাৰত বননি ধ্বংস কৰা। প্ৰাকৃতিক ভাৰসাম্যৰ কাৰণে দেশৰ মাটিকালিৰ প্ৰায় 33% অৰণ্য থকাৰ প্ৰয়োজন। কিন্তু আমাৰ দেশত অথবা আমাৰ ৰাজ্যত এই প্ৰয়োজনীয় মাটিৰ কালিতকৈ যথেষ্ট কম। বননিৰ ওপৰত মানুহে চলোৱা লুণ্ঠন কাৰ্যৰ বাবে ব্যাপক বনাঞ্চল ধ্বংস হৈছে। বনাঞ্চল ধ্বংস হোৱাৰ ফলত পৃথিৱীৰ পৰা বহু প্ৰজাতি বনসম্পদ লুপ্ত হোৱাৰ উপৰি বাসস্থানৰ অভাৱত বহুতো প্ৰজাতিৰ চৰাই চিৰিকটি বিলুপ্ত হোৱাৰ চিন্তাৰ কাৰণ হৈ পৰিছে। কেৱল সভ্যতাৰ দাবী পূৰণৰ বাবেই জীৱ জন্তু হত্যা কৰাই নহয়, উদ্যোগ আদি স্থাপন কৰাৰ বাবে বনাঞ্চল ধ্বংস কৰি জীৱ জন্তুৰ আৱাসভূমি সংকুচিত কৰি পেলোৱা হৈছে। বৰ্তমান বন্যপ্ৰাণীৰ ওপৰত চলোৱা মানুহৰ শোষণে এক ভয়াৱহ অৱস্থাৰ সৃষ্টি কৰিছে। এনে অৱস্থাত বন্যপ্ৰাণীক নিৰাপত্তা প্ৰদান কৰাৰ প্ৰয়োজনীয়তা আহি পৰিছে। এনে উপলব্ধিৰ ফলতে সম্প্ৰতি প্ৰায় বিশ্বৰ সকলো প্ৰান্ততে বন্যপ্ৰাণী সংৰক্ষণৰ ধাৰণাই বিশেষ গুৰুত্ব লাভ কৰিছে। বনাঞ্চল আৰু বন্যপ্ৰাণী সুৰক্ষাৰ বাবে ভাৰতবৰ্ষত কেইবাখনো আইন প্ৰণয়ন কৰা হৈছে। ভাৰতবৰ্ষত বন্যপ্ৰাণী সংৰক্ষণৰ বিধি ব্যৱস্থা আৰম্ভ হয় 19শতিকাৰ শেষৰ ফালে। বন্যপ্ৰাণী সংৰক্ষণৰ বাবে প্ৰণয়ন কৰা প্ৰথমখন আইন হ'ল 1887 চনৰ বন্যপক্ষী আৰু জন্তু সুৰক্ষা আইন। একেধৰণৰ এখন আইন প্ৰৱৰ্তন কৰা হয় 1912 চনত। 1891 চনত অসম বন অধিনিয়ম, 1927 চনত ভাৰতীয় বন আইন, মাদ্ৰাজ বন আইন আদিৰ সহায়ত বিভিন্ন প্ৰদেশত সংৰক্ষিত বনাঞ্চলসমূহ গঠন কৰা হয়। এই বিধিৰ দ্বাৰা ঘোষিত সংৰক্ষিত বনাঞ্চলসমূহত অনাধিকাৰ প্ৰৱেশ, বেআইনীভাৱে গছ কটা, জুই জ্বলোৱা আদি কাম বন্ধ কৰাৰ লগতে বন্যপ্ৰাণীসমূহক সুৰক্ষা প্ৰদানৰ বাবে বন্যপ্ৰাণী হত্যা, ধৰা আদি নিষেধ কৰা হয়। সংৰক্ষিত বনাঞ্চলৰ বাবে থকা বন আইনখন বন্যপ্ৰাণী সুৰক্ষাৰ বাবে কোনো সময়ত যথোপযুক্ত নোহোৱাত বন্যপ্ৰাণীৰ বাবে আছুতীয়াকৈ এখন আইন প্ৰণয়ন কৰা হয়। তেনেদৰে 1879 চনৰ অসমৰ হস্তী সুৰক্ষা আইন, 1882 চনৰ গাৰোপাহাৰ অধিনিয়ম, 1887 চনৰ বন্যপক্ষী আৰু জন্তু সুৰক্ষা আইন, 1891 চনৰ অসম বন অধিনিয়ম, 1912 চনৰ বন্যপক্ষী আৰু জন্তু সুৰক্ষা আইন, 1915 চনৰ অসম গড় সুৰক্ষা আইন, 1969 চনৰ ৰাষ্ট্ৰীয় উদ্যান প্ৰতিষ্ঠা আইন, 1972 চনৰ ভাৰতীয় বন্যপ্ৰাণী সুৰক্ষা আইন। এই আইনখন অসমত 1976 চনত গ্ৰহণ কৰি 1977 চনৰ 26 জানুৱাৰীৰ পৰা বলবৎ কৰা হয়। উল্লেখযোগ্য যে সম্ৰাট অশোকে বন্যপ্ৰাণী আৰু পৰিৱেশ ৰক্ষণাবেক্ষণৰ বাবে তাহানিতে অভয়াৰণ্য প্ৰতিষ্ঠা কৰিছিল আৰু ৰাস্তাৰ দাঁতিত গছ গছনি ৰোপণ কৰিছিল। আনন্দৰ কথা যে সম্প্ৰতি মানুহে বৃক্ষৰোপণৰ প্ৰয়োজনীয়তা উপলব্ধি কৰিছে, ন ন বনাঞ্চল সৃষ্টি কৰাৰ বাবেও উদ্যোগ গ্ৰহণ কৰিছে। এনেদৰে বন্যপ্ৰাণী আৰু বনজ সম্পদ সংৰক্ষণৰ বাবে এক জনজাগৰণৰ প্ৰয়োজন হৈছে। মানৱ জাতি আৰু সমগ্ৰ জীৱকুলৰ নিৰাপত্তাৰ বাবেই আজি প্ৰয়োজন হৈ পৰিছে বন সংৰক্ষণ আৰু বৃক্ষৰোপণৰ। পৰিৱেশ প্ৰদূষণৰ পৰা পৰিত্ৰাণ পাবলৈ হ'লে প্ৰাকৃতিক ভাৰসাম্য উভতাই আনিবই লাগিব। সেয়ে বৃক্ষৰোপণৰ কাৰ্যসূচীসমূহত আমি সকলোৱে অংশগ্ৰহণ কৰাৰ প্ৰয়োজন।
1: জ্ঞান বিজ্ঞান যুগুতাই আগবঢ়ালে প্ৰবাল কুমাৰ শৰ্মাই।
2: এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু নিয়োগ বাতৰি, আগবঢ়াইছে উৎপল বৰাই।
3: অসম লোকসেৱা আয়োগে অসম চৰকাৰৰ ভূতত্ব আৰু খনন বিভাগত খালী হোৱা 11টা এছিষ্টেণ্ট জিঅ'লজিষ্ট পদৰ বাবে আবেদন বিচাৰিছে। দৰমহাৰ নিৰিখ মাহে 30,000 টকাৰ পৰা 110,000 টকালৈ, লগত 12,700 টকা গ্ৰেড পে আৰু অন্যান্য বানচ থাকিব। প্ৰাৰ্থী জিঅ'লজি বা এপ্লাইড জিঅ'লজি বিষয়ত পোষ্ট গ্ৰেজুৱেট ডিগ্ৰী থকা হ'ব লাগিব। প্ৰাৰ্থীৰ বয়স 21 বছৰৰ পৰা 38 বছৰৰ ভিতৰত হ'ব লাগিব। বিতং তথ্য আৰু আবেদনৰ বাবে ৱেবছাইট dgm.assam.gov.in। আবেদনৰ শেষ তাৰিখ 15 জুলাই। ষ্টেট বেংক অৱ ইণ্ডিয়াত খালী হোৱা 1,500টা প্ৰবেচনেৰী অফিচাৰ

0: বাবে আবেদন বিচৰা হৈছে। দৰমহাৰ নিৰিখ মাহে 48,480 টকাৰ পৰা 85,920 টকালৈ, লগত অন্যান্য মানচ থাকিব। প্ৰাৰ্থী স্নাতক হ'ব লাগিব। প্ৰাৰ্থীৰ বয়স 21 বছৰৰ পৰা 30 বছৰৰ ভিতৰত হ'ব লাগিব। বিতং তথ্য আৰু আবেদনৰ বাবে ৱেবছাইট sbi.bank.in। আবেদনৰ শেষ তাৰিখ 8 জুলাই। দ্য আছাম কোঅপাৰেটিভ এপেক্স বেংক লিমিটেডত খালি হোৱা 25টা এছিষ্টেণ্ট মেনেজাৰ, এছিষ্টেণ্ট ব্ৰাঞ্চ মেনেজাৰ পদৰ বাবে আবেদন বিচৰা হৈছে। দৰমহাৰ নিৰিখ মাহে 31,630 টকাৰ পৰা 82,290 টকালৈ, লগত 7,900 টকা গ্ৰেড পে আৰু অন্যান্য বানচ থাকিব। প্ৰাৰ্থী কমেও 55% নম্বৰ পাই স্নাতক হ'ব লাগিব অথবা যিকোনো বিষয়ৰ পোষ্ট গ্ৰেজুৱেট ডিগ্ৰী থকা হ'ব লাগিব। CAIIB MBA অথবা CA প্ৰাৰ্থীক অগ্ৰাধিকাৰ দিয়া হ'ব। প্ৰাৰ্থী কমেও 4 বছৰৰ কৰ্ম অভিজ্ঞতা থকা হ'ব লাগিব। প্ৰাৰ্থীয়ে সম্পূৰ্ণ আবেদন পত্ৰ 30 জুনৰ ভিতৰত পোৱাকৈ এই ঠিকনালৈ পঠিয়াব লাগিব। দ্য মেনেজিং ডিৰেক্টৰ, দ্য আছাম কোঅপাৰেটিভ এপেক্স বেংক লিমিটেড, ফাৰ্ষ্ট ফ্ল'ৰ, হেড অফিচ HB ৰোড, পানবজাৰ, গুৱাহাটী, পিন 7810001। বিতং তথ্যৰ বাবে acab.bank.in এই ৱেবছাইট চাব পাৰে। ভাৰত সঞ্চাৰ নিগম লিমিটেডত খালি হোৱা 100টা জুনিয়ৰ টেলিকম অফিচাৰ পদৰ বাবে আবেদন বিচৰা হৈছে। দৰমহাৰ নিৰিখ মাহে 16,400 টকাৰ পৰা 40,500 টকালৈ, লগত অন্যান্য বানচ থাকিব। প্ৰাৰ্থী টেলিকমিউনিকেশ্যনছ, ইলেক্ট্ৰনিকছ, কম্পিউটাৰ, ইনফৰ্মেশ্যন টেকন'লজি, ইনষ্ট্ৰুমেণ্টেশ্যন, ৰেডিঅ' ইঞ্জিনিয়াৰিং আৰু ইলেক্ট্ৰিকেল ইঞ্জিনিয়াৰিং, ইয়াৰে যিকোনো এটা শাখাত BE বা BTech ডিগ্ৰী থকা হ'ব লাগিব, নাইবা ইলেক্ট্ৰনিকছ বা কম্পিউটাৰ ছায়েন্স বিষয়ত MSc ডিগ্ৰী থকা হ'ব লাগিব। প্ৰাৰ্থীৰ বয়স 18 বছৰৰ পৰা 30 বছৰৰ ভিতৰত হ'ব লাগিব। বিতং তথ্য আৰু আবেদনৰ বাবে BSNL.co.in এই ৱেবছাইট চাব পাৰে। আবেদনৰ শেষ তাৰিখ 4 জুলাই। নিয়োগ বাতৰি ইমানেই।
1: আকাশবাণীত বিজ্ঞাপন দিয়ক, অগণিত শ্ৰোতাৰ কাষ চাপক।
2: Our voice gets you heard everywhere.
1: বিজ্ঞাপন জনসাধাৰণক সজাগ কৰিবলৈ আৰু চৰকাৰী আঁচনিৰ বিষয়ে অৱগত কৰাবলৈ আমাৰ ফোন নম্বৰটি হৈছে
2: 6900453528।
1: আকাশবাণী গুৱাহাটী, সৰ্বক্ষণ সৰ্বত্ৰ আপোনাৰ সৈতে।
3: পৰিষ্কাৰ পৰিচ্ছন্নতাই হৈছে সুস্বাস্থ্যৰ ভেটি। শৰীৰৰ উপৰিও ই মনক নিকা কৰে।

0: আকাশবাণী গুৱাহাটীৰ মহাবাহু খন্তেক পাছতে বাতৰি শুনিবলৈ পাব।
1: এয়া আকাশবাণী। বাতৰি কৈছো মনজিত গগৈয়ে। এতিয়া প্ৰধান বাতৰিসমূহ হ'ল, পশ্চিম এছিয়াৰ পৰিস্থিতি সন্দৰ্ভত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ইৰাণৰ ৰাষ্ট্ৰপতি ডঃ মাছুদ পেজিস্কিয়ানৰ সৈতে মত বিনিময় কৰে। চৰকাৰে অত্যাৱশ্যকীয় ইন্ধনজাত সামগ্ৰীৰ সীমা শুল্কৰ ওপৰত ৰেহাই অহা 15 জুলাইলৈ বৃদ্ধি কৰিছে। ডনাৰ মন্ত্ৰী জ্যোতিৰাদিত্য সিন্ধিয়াই ধাৰাষাৰ বৰষুণৰ বাবে অসমকে ধৰি উত্তৰ পূৰ্বাঞ্চলৰ ৰাজ্যকেইখনত সৃষ্টি হোৱা পৰিস্থিতিৰ পৰ্যালোচনা কৰে। অমৰনাথ যাত্ৰাৰ পৰিপ্ৰেক্ষিতত জম্মু কাশ্মীৰ প্ৰশাসনে সুৰক্ষা ব্যৱস্থা কটকটীয়া কৰাৰ লগতে 44 নম্বৰ ৰাষ্ট্ৰীয় ঘাইপথত যান বাহন চলাচলত নীতি নিৰ্দেশনা জাৰি কৰিছে। আৰু ফিফা বিশ্বকাপ ফুটবল প্ৰতিযোগিতাৰ 9 ফুট পৰ্যায়ৰ এখন খেলত ফ্ৰান্সে ছুইডেনক 3-0 গ'লত পৰাস্ত কৰে। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে কালি ইৰাণৰ ৰাষ্ট্ৰপতি ডঃ মাছুদ পেজিস্কিয়ানৰ সৈতে টেলিফোনযোগে মত বিনিময় কৰে। এই মত বিনিময়ৰ কালত ইৰাণৰ ৰাষ্ট্ৰপতি

ৰাষ্ট্ৰপতিগৰাকীয়ে পশ্চিম এছিয়াৰ শেহতীয়া পৰিস্থিতি সন্দৰ্ভত শ্ৰীমোদীক অৱগত কৰে। প্ৰধানমন্ত্ৰী মোদীয়ে অঞ্চলটোৰ পৰিস্থিতি প্ৰশমনৰ বাবে শেহতীয়াকৈ বুজাবুজিত উপনীত হোৱাৰ সিদ্ধান্তক আদৰণি জনায় আৰু ভাৰতে সদায় আলোচনা আৰু কূটনৈতিক বুজাবুজিৰ মাধ্যমেৰে সমস্যা সমাধানত গুৰুত্ব আৰোপ কৰি আহিছে বুলি দোহাৰে। শ্ৰীমোদীয়ে অঞ্চলটোত শান্তি আৰু সুস্থিৰতা দীৰ্ঘস্থায়ী কৰাৰ লগতে বাণিজ্য আৰু নাবিকসকলৰ সুৰক্ষাৰ্থে এই ক্ষেত্ৰত অবিৰত প্ৰচেষ্টা গ্ৰহণৰ প্ৰয়োজন বুলি উল্লেখ কৰে। ইৰাণৰ ৰাষ্ট্ৰপতি পেজেস্কিয়ানে শান্তি সুস্থিৰতা আৰু আঞ্চলিক সহযোগিতাৰ ক্ষেত্ৰত প্ৰধানমন্ত্ৰী মোদীৰ ভূমিকাক প্ৰশংসা কৰে। ইৰাণত থকা ভাৰতীয় দূতাবাসৰ সূত্ৰই প্ৰকাশ কৰা মতে ৰাষ্ট্ৰপতি পেজেস্কিয়ানে ভাৰতে ব্ৰিকছ ৰাষ্ট্ৰসমূহৰ শক্তিমন্ত্ৰীসকলৰ বৈঠক অনুষ্ঠিত কৰাৰো শলাগ লৈছে। ইয়াৰ জৰিয়তে ভাৰত আৰু ইৰাণৰ বহুপাক্ষিক সহযোগিতাত পৰিকাঠামো অধিক শক্তিশালী হ'ব বুলি তেওঁ আশা প্ৰকাশ কৰিছে। পশ্চিম এছিয়াৰ পৰিস্থিতিৰ পৰিপ্ৰেক্ষিতত চৰকাৰে অত্যাৱশ্যকীয় ইন্ধনজাত সামগ্ৰীৰ সীমা শুল্কৰ ওপৰত ৰেহাই অহা 15 জুলাইলৈ বৃদ্ধি কৰিছে। কেন্দ্ৰীয় চৰকাৰে ইয়াৰ আগেয়ে বিশ্বজুৰি ইন্ধনৰ যোগান শৃংখলাৰ ক্ষেত্ৰত দেখা দিয়া অভাৱনীয় পৰিস্থিতিৰ প্ৰতি লক্ষ্য ৰাখি কালি পৰ্যন্ত সীমা শুল্ক ৰেহাই দিয়াৰ কথা ঘোষণা কৰিছিল। ভাৰতীয় পেট্ৰলিয়াম কোম্পানীসমূহক ৰন্ধন গেছ উৎপাদনত গুৰুত্ব আৰোপ কৰিবলৈ নিৰ্দেশ দিয়াৰ পৰিপ্ৰেক্ষিতত ঘৰুৱা বজাৰত অত্যাৱশ্যকীয় ইন্ধনৰ পৰ্যাপ্ততা নিশ্চিত কৰিবলৈ এই ৰেহাই দিয়া হৈছে। উত্তৰ পূব উন্নয়ন দপ্তৰ অৰ্থাৎ ডোনাৰ মন্ত্ৰী জ্যোতিৰাদিত্য সিন্ধিয়াই ধাৰাষাৰ বৰষুণৰ বাবে অসমকে ধৰি উত্তৰ পূৰ্বাঞ্চলৰ ৰাজ্যকেইখনত সৃষ্টি হোৱা পৰিস্থিতিৰ পৰ্যালোচনা কৰে। সামাজিক মাধ্যমযোগে মন্ত্ৰীগৰাকীয়ে কয় যে তেওঁ অঞ্চলসমূহৰ পৰিস্থিতি উদ্ধাৰ আৰু সাহায্য অভিযান তথা পুনৰ সংস্থাপনৰ বিষয়ে বুজ লৈছে। জনসাধাৰণৰ জীৱন সুৰক্ষিত কৰাৰ লগতে যথাসম্ভৱ শীঘ্ৰেই ক্ষতিগ্ৰস্ত লোকসকলক পুনৰ সংস্থাপনৰ ব্যৱস্থা কৰিবলৈ চৰকাৰে সকলো প্ৰকাৰে সহায় আগবঢ়াব বুলি শ্ৰীসিন্ধিয়াই প্ৰকাশ কৰে। তেওঁ লগতে ক্ষতিগ্ৰস্তসকলৰ সুৰক্ষা আৰু কল্যাণ কামনা কৰি শীঘ্ৰেই এই পৰিস্থিতিৰ অৱসান ঘটিব বুলি আশা প্ৰকাশ কৰে। কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে অসমৰ মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মা, অৰুণাচল প্ৰদেশৰ মুখ্যমন্ত্ৰী পেমা খাণ্ডু, ছিক্কিমৰ মুখ্যমন্ত্ৰী প্ৰেম সিং তামাং আৰু মণিপুৰৰ মুখ্যমন্ত্ৰী ইউমনাং খেমচান্দ সিঙৰ সৈতেও আলোচনা কৰে। অমৰনাথ যাত্ৰাৰ পৰিপ্ৰেক্ষিতত জম্মু কাশ্মীৰ প্ৰশাসনে সুৰক্ষা ব্যৱস্থা কটকটীয়া কৰাকে ধৰি যাৱতীয় প্ৰস্তুতি গ্ৰহণ কৰিছে। এইবাৰ 55,000 তীৰ্থযাত্ৰীক অমৰনাথ যাত্ৰাৰ সুবিধা দিয়া হ'ব। কাইলৈ যাত্ৰীৰ প্ৰথমটো দলে ভগৱতী নগৰ বেছ কেম্পৰ পৰা যাত্ৰা আৰম্ভ কৰিব। জম্মু কাশ্মীৰৰ উপৰাজ্যপাল তথা অমৰনাথ দেৱোত্তৰ বোৰ্ডৰ অধ্যক্ষ মনোজ সিনহাই তীৰ্থযাত্ৰীৰ প্ৰথমটো দলৰ যাত্ৰা পতাকা জোকাৰি শুভাৰম্ভ কৰিব। 57 দিন ধৰি চলিবলগীয়া এই যাত্ৰা অহা 3 জুলাইত পৰম্পৰাগতভাৱে অনন্তনাগ জিলাৰ নুনুৱান পেহলগাম পথেৰে আৰু গণ্ডৰবল জিলাৰ চমু বালতাল পথেৰে আৰম্ভ হ'ব। যাত্ৰীসকলৰ থকা খোৱা অনাময় স্বাস্থ্যসেৱা পৰিবহণকে ধৰি সকলো দিশতে দৃষ্টি ৰখা হৈছে। তীৰ্থযাত্ৰীসকলে 44 নম্বৰ জম্মু কাশ্মীৰ ৰাষ্ট্ৰীয় ঘাইপথেৰে যাত্ৰা কৰিব লাগিব। বিকল্প পথ যেনে মোগল ৰোড আৰু ধাৰ ৰোডেৰে যাত্ৰাৰ সুবিধা দিয়া নহ'ব। পুৱা 6 বজাৰ পৰা 8 বজাৰ ভিতৰত লক্ষণপুৰত উপস্থিত হোৱা যাত্ৰীসকলক সুৰক্ষাৰ সৈতে জম্মুলৈ আগবঢ়াই নিয়া হ'ব। আনহাতে পলমকৈ উপস্থিত হোৱা লোকসকলে নিৰাপত্তাজনিত নীতি নিৰ্দেশনা মানি অপেক্ষা কৰিব লাগিব। প্ৰশাসনে লক্ষণপুৰৰ পৰা বাণীহাললৈ পথছোৱাত ভালেসংখ্যক অস্থায়ী নিবাসৰ ব্যৱস্থা কৰিছে। যাত্ৰীৰ সুবিধা হোৱাকৈ সমগ্ৰ পথছোৱাত প্ৰায় 2,100টা প্ৰস্ৰাৱগাৰ নিৰ্মাণ কৰা হৈছে। চলিত বছৰৰ অমৰনাথ যাত্ৰা উপলক্ষে জম্মু কাশ্মীৰ যান বাহন আৰক্ষীয়ে 44 নম্বৰ ৰাষ্ট্ৰীয় ঘাইপথত যান বাহনৰ চলাচলৰ ক্ষেত্ৰত নতুন নীতি নিৰ্দেশনা জাৰি কৰিছে। এই অনুসৰি কাজিগণ্ডৰ পৰা জম্মু আৰু উধমপুৰ তথা শ্ৰীনগৰলৈ সন্ধিয়া 7 বজাৰ পাছত গধুৰ যান বাহনৰ চলাচল নিষিদ্ধ কৰা হ'ব। অৱশ্যে নিশা 11 বজালৈকে লঘু যান বাহন চলাচলৰ অনুমতি দিয়া হৈছে। 2 জুলাইত প্ৰথমটো তীৰ্থযাত্ৰীৰ দল পাৰ হৈ যোৱাৰ পাছত উজনিমুখী লঘু যান বাহনসমূহ নাগৰোতাৰ পৰা উধমপুৰলৈ চলাচলৰ অনুমতি দিয়া হ'ব। একেদৰে বালতালৰ পথেৰে যাত্ৰীৰ দলটো পাৰ হোৱাৰ পাছত নামনিমুখী লঘু যান বাহন আৰু যাত্ৰীবাহী বাহনসমূহ কাজিগণ্ডৰ পৰা জম্মুলৈ চলাচলৰ অনুমতি দিয়া হ'ব। ষোড়শ ভাৰত জাপান বাৰ্ষিক সন্মিলনত ভাগ লোৱাৰ উদ্দেশ্যে আজি জাপানৰ প্ৰধানমন্ত্ৰী ছানায়ে টেকাইচি 3-দিনীয়া ভ্ৰমণসূচীৰে ভাৰতলৈ আহিব। বৈদেশিক পৰিক্ৰমা মন্ত্ৰালয়ৰ সূত্ৰই প্ৰকাশ কৰা মতে এই সন্মিলনত ভাৰত আৰু জাপানৰ দ্বিপাক্ষিক সহযোগিতাৰ বিভিন্ন দিশ পৰ্যালোচনা কৰাৰ লগতে পাৰস্পৰিক স্বাৰ্থজড়িত আঞ্চলিক আৰু গোলকীয় বিষয়সমূহ সন্দৰ্ভত মত বিনিময় কৰা হ'ব। ভাৰত ভ্ৰমণৰ দ্বিতীয় দিনা টেকাইচিক ৰাষ্ট্ৰপতি ভৱনত আনুষ্ঠানিক সম্বৰ্ধনা জনোৱা হ'ব। তেওঁ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীকো সাক্ষাৎ কৰিব। নেতা দুগৰাকীয়ে দেশ দুখনৰ মাজৰ দ্বিপাক্ষিক সম্পৰ্কৰ অগ্ৰগতি পৰ্যালোচনা কৰাৰ লগতে সহযোগিতা অধিক সুদৃঢ় কৰাৰ বিভিন্ন দিশ সন্দৰ্ভত আলোচনা কৰাৰ সম্ভাৱনা আছে। উল্লেখযোগ্য যে ভাৰত আৰু জাপানৰ মাজত এখন বুজাবুজিৰ চুক্তি স্বাক্ষৰ হোৱাৰ কথা।

1948 চনৰ 1 জুলাই ভাৰতৰ অনাতাঁৰ মানচিত্ৰত এটি নতুন নাম সংযোজন হ'ল অল ইণ্ডিয়া ৰেডিঅ' শ্বিলং গুৱাহাটী।

অসমৰ আকাশত গুঞ্জৰিত হ'ল এক নতুনৰ গান, সূচনা হ'ল এক নতুন অধ্যায়ৰ, আৰম্ভ হ'ল অনাতাঁৰ সেৱাৰ অনিৰুদ্ধ যাত্ৰা। সময়ৰ সোঁতত সেই যাত্ৰাই লিপিবদ্ধ কৰি গ'ল স্বৰ্ণিম ইতিহাস। সেই সোণালী যাত্ৰা হৈ পৰিল অসমৰ সাহিত্য সংস্কৃতিৰ এক জীৱন্ত দলিল, মুকলি কৰিলে অসমত গণ মাধ্যমৰ নৱ উন্মেষ।

0: বৰলুইটৰ দুয়োপাৰে প্ৰায় আঠটা দশক ধৰি অজস্ৰজনৰ কৰ্ণকুহৰত প্ৰতিধ্বনিত হৈ ৰোৱা এক দুৰন্ত তৰুণ।
1: এয়া আকাশবাণী গুৱাহাটী। কেৱল এটি নাম নহয়, এটি চিনাকি, এটি আবেগ, মোৰ আপোনাৰ, এক কথাত আমাৰ বাবে।
0: চাওঁতে চাওঁতে পাৰ হ'ল আঠ সত্তৰটা বসন্ত। বহুজন হিতায় বহুজন সুখায় বাণীৰে উদ্বুদ্ধ হৈ শ্ৰোতাৰ মনত বৰ অসমৰ ঐক্য সম্প্ৰীতিৰ সুৰৰ গুঞ্জন তুলি আজি চিৰতৰুণ আকাশবাণী গুৱাহাটীয়ে ভৰি থলে ৭৯তম বৰ্ষত।

ভাৰত স্বাধীন হোৱাৰ আগৰ কথা। তেতিয়াও দ্বিতীয় বিশ্বযুদ্ধৰ উত্তেজনা বিৰাজমান। সেয়া আছিল 1943 চনৰ কথা। সেই সময়ত কলিকতা অনাতাঁৰ কেন্দ্ৰই দৈনিক আধা ঘণ্টাকৈ অসমীয়া অনুষ্ঠান প্ৰচাৰৰ এক পৰিকল্পনা কৰিলে। সেই পৰিকল্পনা অনুসৰি 1943 চনৰ 7 জুলাইত শিল্পী বেলা মুখাৰ্জীয়ে সেই আধা ঘণ্টীয়া অনুষ্ঠানত পৰিৱেশন কৰিছিল প্ৰথমটো গীত। ইয়াৰ পাছতেই 12 জুলাইত শিল্পী দিলীপ শৰ্মাই গীত পৰিৱেশন কৰিছিল অনুষ্ঠানটিত। সেয়াই আছিল আৰম্ভণি।

0: সেয়া আছিল দিলীপ শৰ্মা। সেই আৰম্ভণিৰ আঁত ধৰিয়েই অসমত মুকলি হৈছিল আকাশবাণীৰ বাট। 1948 চনৰ 1 জুলাইৰ পৰা অসমত অল ইণ্ডিয়া ৰেডিঅ' কেন্দ্ৰই অনুষ্ঠান প্ৰচাৰৰ সিদ্ধান্ত ল'লে। সেই পৰিকল্পনা অনুসৰিয়েই অন্ততঃ 3 মাহৰ আগতে কেন্দ্ৰটোৰ কাৰ্যসূচী প্ৰচাৰৰ প্ৰাৰম্ভিক কাম আৰম্ভ কৰাৰ ব্যৱস্থা কৰা হ'ল। ইয়াৰ পাছতে 1948 চনৰ এপ্ৰিল মাহত উবেইদুল লতিফ বৰুৱা আৰু পুৰুষোত্তম দাস অসমৰ অনাতাঁৰ কেন্দ্ৰৰ পাতনি মেলিবলৈ গুৱাহাটীলৈ আহিল। ইতিমধ্যে চৰকাৰে সিদ্ধান্ত লৈছিল অসমত স্থাপন হ'ব অল ইণ্ডিয়া ৰেডিঅ' শ্বিলং গুৱাহাটী।
1: তেতিয়া ষ্টেচন ডাইৰেক্টৰ আছিল ভিক্টৰ পৰাণজ্যোতি বুলি এজন হৈছে, বৰ ডিগনিফাইড মানুহ, দক্ষিণাত্যৰ মানুহ, আৰু তেওঁ ইউৰোপীয়ান মিউজিকৰ এটা সাংঘাতিক টেলেণ্ট। তাৰপিছত তেওঁ মোক মাতি নিলে, মোৰ ভৰিৰ পৰা মূৰলৈকে চাইছে। তাৰপিছত মোৰ বোধ কৰোঁ পোচাক পৰিচ্ছদ দেখি অলপ তেওঁ কি ভাবা বুলি ক'ব নোৱাৰোঁ।
2: আপোনাৰ পোচাক পৰিচ্ছদ মানে ধুতি পাঞ্জাৱী
1: মানে আৰু ভৰিত চেণ্ডেল।
2: আচ্ছা,
1: তাৰপিছত মোক তেওঁ সুধিলে তুমি কাম কৰিবানে ইংৰাজীত। তেতিয়া ইমান ইংৰাজী মই ক'ব নোৱাৰোঁ, হয়ো আৰু কৈছোঁ আৰু
2: বুজি।

0: পাইছে, উত্তৰ দিব পাৰিছে,
1: কিবা কৰি আৰু মানে কিবা ইংৰাজী কৈছোঁ আৰু। তাৰপিছত অল ৰাইট, তোমালোকৰ অসমীয়া প্ৰগ্ৰেম যদি তোমালোকে নচলোৱা কোনে চলাব, আৰু তোমালোকে যদি এই প্ৰগ্ৰেমটো ছাকচেছফুলি চলাব পাৰা ভৱিষ্যতে তোমালোকে অসমত ৰেডিঅ' ষ্টেচন পাবা, সেইটো কথা নাপাহৰিবা। সেইটো কথা মোৰ খুব অন্তৰত লাগিল,
0: ভাল লাগিল, মনটো
1: লাগিল যে আমাৰ অসমত ৰেডিঅ' ষ্টেচন হ'ব। কমল চৌধুৰীকলে দাস খুব খাটিব লাগিব, খাটিম দিয়ক, কি কথা আছে। কিন্তু মই ভাবিছিলোঁ মোক গান গাবহে দিব বোধ কৰোঁ, মানে হা মোৰ কপাল। মই সিদিনা ৰেডিঅ'ত থিয় হৈয়ে বুজিলোঁ যে গান গোৱাটো মোৰ কাম নহয়, গান গোৱা
0: লোকৰ হতুৱে আপুনি গান গোৱাব লাগে,
1: অঁ সেইটোৱে কাম। মানে ইনডাইৰেক্টলি আজিৰ মিউজিক ইনচাৰ্জ,
0: আচ্ছা,
1: দৈনিক দুটাকৈ গান ব্ৰডকাষ্ট কৰিব লাগিব, কাৰ দ্বাৰা কেনেকৈ কৰোঁ সেইটো মোৰ কথা।
0: সেই সময়ত এটা সমস্যা উপস্থিত হোৱা নাছিলনে? কাৰণ সেই সময়ত কলিকতাত অসমীয়া গান জনা মানুহ বা সংগীত শিল্পী খুব কম আছিল।
1: কম ন, তাৰপিছত প্ৰেক্টিকেলি সিদিনাই মোৰ ভিতৰৰ গায়কটোৰ মৃত্যু হ'ল। মই আজি ৰিয়েলাইজ কৰিছোঁ, মই গৈছিলোঁ গান গাম বুলিয়ে, তেতিয়া গান গোৱা মানুহ ক'ত আছে কলকাতাত, নাইয়ে। এই দিলীপ শৰ্মাহঁত তেতিয়া
0: আবাহনৰ দিলীপ
1: শৰ্মা, অঁ কেতিয়াবা সেই দুটা এটা অসমীয়া গান নাপায় কিবা কৰি গাই আহি এনেকুৱা এনেকুৱা কথা, মোক পাই তেওঁলোকৰ ৰক্ষা পৰিল। কাৰণ মই সৰুৰ পৰাই গান লিখিব পাৰোঁ, সুৰ কৰিব পাৰোঁ, সেইটো কেনেকৈ পাৰিলোঁ ক'ব নোৱাৰোঁ।
0: আমি জনাত আপোনাৰ এইটো জন্মগত আৰু,
1: বোধ কৰোঁ জন্মগতই, গতিকে গানৰ প্ৰব্লেমটো কিছু চল্ভ হ'ল। তেনেকৈ অসমীয়া যিখিনি মানুহ আছিল, খুব কম মানুহ, তেওঁলোকৰ দ্বাৰাই কিবা কিবি কৰি আনো, আনি মই গান শিকাওঁ আৰু, শিকাব লাগিব।
0: মানে গান লেখা সুৰ দিয়া
1: নাই নহয় গান, তাৰপিছত সেই কলেজত পঢ়া ল'ৰা সেইবিলাককো ধৰি আনো। এইবাৰ প্ৰফেচাৰ ভূমি চৌধুৰী, ডক্টৰ ভূমি চৌধুৰী
0: চিনি পাওঁ,
1: অঁ ইউনিভাৰ্চিটিত পঢ়ে, তেওঁলোককো মাতি আনো, শিকাওঁ, গান গায় আৰু কিবাকৈ। আমাৰ মৃগেন্দ্ৰ চৌধুৰীও তেতিয়া পঢ়ে,
0: মানে আমাৰ আকাশবাণী মৃগেন্দ্ৰ চৌধুৰী,
1: অঁ মৃগেন্দ্ৰকো আনি শিকাওঁ, মৃগেন্দ্ৰ বৰপেটাৰে ল'ৰা মোক চিনি জানি পায়। এনেকুৱাকৈ কিবা কিবি কৰি মই চলাব ধৰিলোঁ, মাজে মাজে ময়ো গাওঁ চখ গান গোৱা তেতিয়া, কিন্তু লাহে লাহে চখটো কমি আহিছে মোৰ, আৰু কমল চৌধুৰীও গায় তেওঁৰো কমি আহিছে। যি নহওক এনেকুৱাকৈ আমি চলাই আছোঁ।
0: দাদা এইখিনিতে মই এটা কথা সুধোঁ, যে আপুনি যেতিয়া কলিকতাৰ আকাশবাণীত বা তেতিয়া অল ইণ্ডিয়া ৰেডিঅ'ত জইন কৰিলে, সেইটো কিমান চন আছিল, দিনটো মনত আছেনে?
1: খুব ভালকৈ মনত আছে, সেইটো কেনেকৈ মনত নাথাকিব,
0: জীৱনৰ এটা স্মৰণীয় মুহূৰ্ত আপোনাৰ।
1: মই জইন কৰোঁ 1943 চনৰ 1 জানুৱাৰীত, আৰু কমল চৌধুৰী মোতকৈ 4-5 মাহ মানে আগতে জইন কৰিছিল। তেনেকৈ আমি কিছুদিন চলালোঁ। এই আৰু বিপদ কি কি, তেতিয়া অসমীয়া গান শুনিলোঁ যে কোনোবা এজন ল'ৰা আহিছে গাব পাৰে গান, ক'ত আছে, অমুক হোটেলত, যাই ওলাওঁ আৰু।
0: বোলে মানে আজিকালি যিটো টেলেণ্ট হাণ্টিং চব আপুনি কৰিব লাগে আৰু,
1: টেলেণ্ট হাণ্টিঙৰ কথা এতিয়া শুনিব, বোলে আপুনি গান গাই, বোলে অঁ গাওঁ গাওঁ, আচ্ছা হেৰি নহয় অসমীয়া গান নাজানো, কি গান জানে, বোলে হিন্দী গান, ক'ত মনে মনক এতিয়া, এতিয়া শিকাওঁ, তেনেকৈ শিকাই আনি আৰু গাওঁ আৰু গান।
2: সেয়া আছিল আকাশবাণী যোগে ইতিপূৰ্বে প্ৰচাৰিত পুৰুষোত্তম দাসৰ সৈতে হোৱা এটি সাক্ষাৎকাৰৰ কিয়ন অংশ। প্ৰিয় শ্ৰোতা, শুনাবলৈ লৈছোঁ পুলক বেনাৰ্জীৰ কণ্ঠৰ এটি গীত, গীতৰ কথা কমল নাৰায়ণ চৌধুৰী।

Eamon Hurtep. মনত পৰিছে বহুতো কথা গতিকে মোৰ সোঁৱৰণী মতে যিখিনি মনত আছে কেতিয়াবা কমকৈ কেতিয়াবা বেছিকৈ হ'লেও প্ৰথমেই মনত পৰিছে আমি অল ইন এই ৰেডিঅ'ৰ এই আজি ৰেডিঅ'ৰ ওপৰত মোৰ যিখিনি সম্বন্ধ ঘটিছিল আৰু তাৰে যিখিনি গীত সৃষ্টি হৈছিল তাৰ বিষয়ে অলপ অলপ কওঁতে মোৰ জীৱনৰ চিন্তাধাৰাৰ বিষয়েও বোধহয় অলপ অলপ আপোনালোকক দিব পাৰিম। মই যে উত্তৰকেইটা দিলোঁ হাঁহিহঁতৰ হাঁহিৰ কাৰণে দিছোঁ, তাত যদি কিবা দায় দোষ হৈছে আপুনি মোক ক্ষমা কৰিব।

এইবিলাক গাইছিলোঁ প্ৰথম ফালে খুব বেছিকৈ। লক্ষ্মীনাথ বেজবৰুৱাৰ কথা, যতীয়া গাৰ্লাৰ সুৰ, যতীয় কাইদেউ আৰু বিষ্ণুদাক এনেকৈ ভালকৈ পাইছিলোঁ যে পিছত অল ইণ্ডিয়া ৰেডিঅ'ত চাকৰি কৰাৰ পিছতো সেই ৰোগীয়া অৱস্থাত এই যতীয় কাইদেউ আৰু বৰ বনৰীয়া অৱস্থাত বিষ্ণু কাইদেউক ধৰি ধৰি আনিছিলোঁ আমি এই আকাশবাণীলৈ।

যদিও কাইদৰে জয়মতী এই গীতটো লেখাৰ পিছত আমাৰ বিষ্ণু ককাইদেউ আকৌ তেওঁ এইটো অসমীয়া সুৰ ক'ব নে কি ক'ব জ্যোতি আগৰৱালাক আমি চাই থাকোঁ সুন্দৰ সুন্দৰ সুৰবিলাকত ক'ৰবাত অসমীয়া গোন্ধ আছে ক'ব নোৱাৰি যে এইটো হুবহু

পৰা তুলিলে বা তামোকৰ পৰা তুলিলে নহয়। এনে বিশ্বকাদ্য আকৌ খুব বন্ধু কাজী নজরুল ইসলামৰ ভালে কলিকতাত কাজী নজরুল ইসলামৰ বন্ধু ইয়ালে আহি পেলাই গজল লিখিছে আর মোক লৈ গৈছে, মই 10 বছৰীয়া ল'ৰাটো মোক লৈ গৈছে হেৰিলে চানুলা কোম্পানীলে, তাত গজল গাইছে প্ৰেমৰ গান। কিছু গজল অসমীয়া গজল গাব লাগে আৰু প্ৰেম একেবাৰে সাংঘাতিক ৰসাল প্ৰেম চব। মই 10 বছৰীয়া মই একো নাজানো, মই লিখি দিছিলোঁ এইটো বাজে বোলে ইয়াত অল ইণ্ডিয়া ৰেডিঅ' ৰাখিছে হেনো গাইছিলোঁ আজ।

0: আমাৰ কেন্দ্ৰযোগে ইতিপূৰ্বে প্ৰচাৰিত ভূপেন হাজৰিকাৰ সৈতে হোৱা এটি সাক্ষাৎকাৰৰ কিয়দংশ শুনিলে। অল ইণ্ডিয়া ৰেডিঅ' শ্বিলং গুৱাহাটী কেন্দ্ৰই প্ৰচাৰ কৰা প্ৰথমখন নাটক আছিল ধৰালৈ যিদিনা নামিব সৰগ। 1948 চনৰ 6 জুলাই তাৰিখে প্ৰচাৰিত হৈছিল সত্যপ্ৰসাদ বৰুৱা ৰচিত এই নাটকখন। নাটকখন আছিল শিখা নামৰ মঞ্চ নাটখনৰ অনাতা ৰূপ। নাটখনৰ পৰিচালনা কৰিছিল উবেদুল লতিফ বৰুৱাই।
1: উত্তম চৌধুৰী জীয়েক শিখা বেচ জমাইছে প্ৰদীপৰ লগত। ল ফাইনেল ইয়াৰ ষ্টুডেণ্ট প্ৰদীপ, ঠিক আছে, দেখা যাওক কোৰপানী কলৈ যায়। হোৱা শিক্ষাহঁতৰ লগোৱাটো এইফালে আহিছে।
2: পেট পেটকৈ বজালি হ'লনে? আলিবাগটো যেন সিহঁতৰ বাপেকৰহে সম্পত্তি।
1: কি হল ককাই, কাৰ ওপৰতনো খং উঠিছে?
2: আমি টোকোনাৰ জাত কাৰ ওপৰতনো খং কৰিব পাৰো? পিছে বোপা কোনফালে বা ওলাল? সেই নৈ পাৰৰ বতাহ ল'বলৈ আহিল হবলা? কি যে গৰম পৰিছে!
1: এৰা ককাই, কথা এটা সোধো, বেয়া নোপোৱাটো?
2: সোধক সোধক, বেয়া পাম কেলে?
1: তোমালোকৰ শিক্ষা এইটোৰ লগত প্ৰদীপ বোলা ল'ৰাটোৰ বৰ ভাৱ আছে বোলে, বিয়াৰ কথাও চলিছে হেনো?
2: সেইবোৰ কথা আমিনো কি আও ভাও পাও বোপা। এৰা হওঁতে হলি গলি অলপ বেছি, পিছে সেই দেউতাকৰ সেইফালে আকৌ মন কাল থাকিলেহে কামৰ ভিতৰত সেই ৰোগী চোৱা আৰু লেখা পঢ়া কৰাখন আৰু কি।
1: বিয়াখনো পাতি নিদিয়ে কিয়?
2: আমিনো তাৰ গৰাকীনে কুকুৰ ধূলি লগোৱাই সেইবোৰ কথা কি মাত মাতিব পাৰো কচোন বোপা।
1: হেৰা হেৰা, শিখা এইদোক লগ ধৰিব পাৰিলে কিবা এটা ব্যৱস্থা কৰিব পাৰোৱে নেকি?
2: আইদোক লগ পাবনো কি কথা বোপা?
1: নহয় নহয়, যতে ততে এইবোৰ কথা পতা ঠিক নহয় নহয়।
2: আহিব তেনেহ'লে কাইলৈ পুৱা, মই লগ কৰাই দিম।
1: বাৰু বাৰু, সময় পাওঁ যদি যাম বুইছা, এতিয়া আহোঁ।
2: কৃষ্ণ কৃষ্ণ কৃষ্ণ,
3: আঘুনা।
2: আমাৰ অনিল বোপা দেখোন।
3: তই ইয়াত কি কৰিছ?
2: এই বজাৰৰ পৰা আহি আছো।
3: সেই ল'ৰাটোৱে তোক কি সুধিছিল?
2: নাই, কিটো সুধিব আৰু।
3: কি সুধিছিল লগৰ? কিয়
2: এই মানে শিখাইদ আৰু সেই

0: প্রদীপ ককাইদেউর কথা খুঁজেছিলে।
1: তই কি কলি?
0: মই কিনো কম, ভালকে ধমকি সোধাই দিছো নহয়, তা এনে হা মোক এইবোৰ কথা সোধে। পিছে এটা কথা নহয়,
1: কি হল?
0: এই আইদেউর বিয়াখনো পাতি নিদিয়ে কেলি, বিয়াখন নোহোৱাৰ কাৰণেহে মানুহবোৰে যিহকে তিহকে কবলৈ ভাগটো কৰিছে।
1: যা যা, তই এইবোৰ কথাত মাত পাতিব নালাগে। আৰু শুন, এইবোৰ কথা বাটে পথে পাতি থকা দেখিলে বা গম পালে তোক মই খুদাই নেৰো।
0: ৰাম ৰাম ৰাম, আমিনো সেইবোৰ ভাবিব পাৰোনে? এই আজে বাজে কথাবোৰত লাগি থাকিলে আমাৰ জানো পেট ভৰিব। মই তেন্তে আহোঁহে।

0: ৰাম ৰাম ৰাম, আমিনো সেইবোৰ ভাবিব পাৰোনে? এই আজে বাজে কথাবোৰত লাগি থাকিলে আমাৰ জানো পেট ভৰিব। মই তেন্তে আহোহে আৰু।
1: অঁ যা, মই কোৱা কথা খালি নাপাহৰিবি।
0: নাই নাই, পাহৰিম কেলেই, পাহৰিম কেলেই। কৃষ্ণ কৃষ্ণ।

0: অল ইণ্ডিয়া ৰেডিঅ'ৰ শ্বিলং গুৱাহাটীৰ পৰা বৰ্তমানৰ আকাশবাণী গুৱাহাটীলৈ এই সুদীৰ্ঘ যাত্ৰাত অনাতাঁৰ নাটকৰ এক নতুন যুগৰ সূচনা কৰা বৰেণ্য ব্যক্তিসকলৰ ভিতৰত অন্যতম নীলু চক্ৰৱৰ্তী। আকাশবাণীৰ এটি অনুষ্ঠানত তেখেতে কৈছিল,
1: কিন্তু সেইখিনি খুব এনজয়েবল আছিল, ছাৰ্ভিচ লাইফটো আমি খুব এনজয় কৰি পে কাম কৰিছিলোঁ। নাটকৰ ক্ষেত্ৰত মই পাইছিলোঁ নাৰায়ণ বেজবৰুৱা, নাৰায়ণ বেজবৰুৱাক পাইছিলোঁ বিশেষকৈ ফণ্টেল লিডাৰ জামাছ একদম ফণ্টেল লিডাৰ আছিল, পুৰুষোত্তম দাস আছিল গানত, ৰুদ্ৰ বৰুৱা আছিল গানত, মানে সেই শ্ৰেণীটো তেতিয়া আহিছে। সেইখিনি মানুহে যেতিয়া গীত হেৰি কৰিছিল খুব পপুলাৰ আছিল অসমীয়া গীতৰ।
2: মই যি হওক তোমালোক ক'বলৈ পাই মই ভাল পাইছোঁ, কাৰণ মই কিমান কাম সূক্ষ্মভাৱে কৰাৰ চেষ্টা কৰিছিলোঁ। মই বোলো ৰাতি 10:11-12 মই কাম কৰিছিলোঁ, ঘৰতে হওক হেৰিতে হওক ৰেডিঅ' ষ্টেচনতে হওক মই কৰিছিলোঁ।
1: এবাৰ মই বন্দাত মোৰ মাটি অলপ আছিলে, পাহাৰীয়া মাটি, আৰু সেই মাটিডোখৰ কিনাৰে দি এই আপাৰ আচামৰ পৰা অহা ৰেলবিলাক পাৰ হৈ আহে ৰেলৱে ষ্টেচনলৈ, তাৰমানে ডিব্ৰুগড় চিব্ৰুগড় ৰেলবিলাক হেৰি আমাৰ ৰেলৱে ষ্টেচনত। এতিয়া মই শব্দটো শুনিব খুজিছোঁ, এইটো খুব এচেঞ্চিয়েল শব্দ মোক দৰকাৰ। মই ধুমধাম স্কুটাৰখনত মেচিনটো লৈ পাহাৰৰ ওপৰত উঠি গৈছোঁ, পাহাৰ মানে কম ডিষ্টেঞ্চ আৰু অলপ হাইট আছে। তাত গৈ মই মাইক এটা ধৰি এনেকৈ চাই আছোঁ, মানুহ চাৰিওফালে মানুহবিলাকে চাই আছে কি কৰিছে। এতিয়া মই খাবিলাক বাদ দি আহি গৈছে, মই কাকো কোনো হেৰি ইম্পৰ্টেঞ্চ দিয়া নাই, কৰি মেলি মই খুব ইম্পৰ্টেণ্ট হেৰি এটা লৈ আহিছোঁ ৰেলৱে, মানে এখন এটা ৰাস্তা দি ক্ৰছ কৰি গৈছে। সেইবিলাক সেই ডিটেইলছবিলাকৰ কাৰণে মই খুব হেৰি কৰোঁ। ইভিন দেন মোক গৰু পোৱালিৰ এটা মাত লাগে, মোৰ ঘৰৰ নেক্সট নেইবাৰ চতৰ বাহিৰৰ ফিল্ডখন ডাঙৰ ফিল্ড, ওচৰৰ মানুহে কোনোবাই তাতে গৰু পোৱালিটো বান্ধি থৈ দিছে। মই শুনিছোঁ মাজে মাজে গৰু পোৱালি এটা মাতি আছে, এতিয়া মই গৈ পেলাই গৰু পোৱালিটোৰ আগত মাইকটো চৰিছে, সিটো নামাতা হ'ল, নামাতে নামাতে আৰু মই দৌৰি আছোঁ আৰু ওচৰৰ মানুহবিলাকে চাইছে যে নিৰ্দিষ্টভাৱে কি কৰিছে, গৰুটো মুখৰ আগত মাইক এটা দিছে। মই সেইবিলাক চোৱা নাজানো আৰু, মোৰ বস্তুটো লাগে মোৰ বস্তুটো লাগে, ঠিক তেনেকৈ চাইছোঁ। মাছৰ ঘাটত মাছৰ যে দাম উঠে 10 টকা 10 টকা 10 টকা 10 টকা, তাৰপিছত কোনোবাটো বঢ়ালে 15 টকা 15 টকা 15 টকা 15 টকা, এইবিলাক ৰেকৰ্ড কৰি লৈ আহোঁ। এই এটা যখন মই গোহাই ঘাট লৈ লওঁ আৰু ৰেকৰ্ডাৰটো পথাৰ পত্ৰ লওঁ, ঠিক তেনেকৈ সেইবিলাক লওঁ। এইবিলাক কাম মই খুব কৰিছিলোঁ, জীৱনটোত চেক্ৰিফাইচ কৰি আনন্দ পায়, মই বহুত চেক্ৰিফাইচ কৰিছোঁ। মই কোনো এক্সপাৰ্ট মানুহ নহয়, খুব ডাঙৰ এডুকেটেড মানুহ নহয় মই, কিন্তু মই চব ক্ষেত্ৰত কাম কৰি আহিছোঁ। মানে কিবা এটা কৰিবৰ কাৰণে সুবিধাটো পাব লাগিব, প্ৰথম কথা হ'ল সেইটো। চোৱা মোৰ মানুহটোৰ গাত লিপটিপ খাই আছে গোটেইকেইটা, যে সেইকাৰণে মই ৰেডিঅ' ষ্টেচনটো ক'লে প্ৰথমতে এনেকৈ নমস্কাৰ এটা দি লওঁ।
0: আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ উপজা দিনত শুভকামনা জনাই আমাৰ সৈতে এয়া সংগীত শিল্পী তথা আকাশবাণী গুৱাহাটীৰ অৱসৰপ্ৰাপ্ত সহকাৰী সঞ্চালক জ্যোতিপ্ৰকাশ দাস।
3: গুৱাহাটী আকাশবাণীৰ জন্ম হৈছে 48 চনত, আৰু মই কম এই 48 চনৰ পৰা এতিয়ালৈকে যিমান বছৰ হ'ল সেইটো হিচাপ কৰি ল'ব। মই সোমাইছিলো 69ত 68ত, মোৰ দেউতাই বাবে মই প্ৰডাকশ্যন এছিষ্টেণ্ট হিচাপে সোমাইছিলো, আৰু কিমান ভাগ্যৱান মই যেতিয়া প্ৰথম জইন কৰিবলৈ গৈছো দৰ্জাখন দি সোমাইছো, ভিতৰত অসমীয়া সংস্কৃতিৰ এখন ভঁৰাল সোণালী খোলাই দিব, অসমীয়া সংস্কৃতিৰ সোণালী যাব যোগে চাকৰি কৰি আছে, আৰু যিবিলাক টক দিবলৈ আহে মানুহ, ডাঙৰ ডাঙৰ মানুহ, সাহিত্য সভাৰ সভাপতি, কলেজৰ হেডমিনিষ্ট্ৰেটিভ ডিপাৰ্টমেণ্ট কোনোবা সাহিত্য সভাৰ সভাপতি এনেকে আহে, ডাঙৰ ডাঙৰ সাহিত্যিক, ডাঙৰ ডাঙৰ গীতিকাৰ, ডাঙৰ ডাঙৰ গায়ক, মই খুব লাকি আছিলো এই মই যিখিনি মানুহৰ লগত সোমাইছো, আৰু যিখিনি মানুহৰ আণ্ডাৰত মই ডাঙৰ হৈছো, আৰু ৰেডিঅ' শিকিছো, ৰেডিঅ' ব্ৰডকাষ্টিং শিকিছো, কেনেকে গান লিখে কেনেকে গান সুৰ কৰে শিকিছো, মই যদিও গান নিলিখো কিন্তু গান লিখাৰ ওপৰত মোৰ যথেষ্ট মোৰ হেৰি আছে, মানে ধাউতি আছে এনেকে গান লিখে। গতিকে মই আজি এতিয়া কিমান বছৰ হ'ল, মই ৰিটায়াৰ কৰাই 18 বছৰ 19 বছৰ হ'ব এতিয়া, গতিকে 19 বছৰ ৰিটায়াৰ কৰাৰ পিছতো মই

বিয়ৰ লগতে সম্বন্ধ আছে মোৰ, এতিয়া সদায় শুনো মই ৰাতিপুৱা, ৰাতিপুৱা শুনো, কেতিয়াবা দিয়া শুনো, ৰাতি শুনো, গতিকে ৰেডিঅ' মোক যিটো দিছে সেইটোৱে মোক জে বি দাস বনাইছে। এনেই মই গায়ক বাৰু, কিন্তু মই জে বি দাস যিটো ব্ৰডকাষ্টিং জে বি দাস দিছো, কিন্তু ব্ৰডকাষ্টিং জে বি দাস শুনো আকাশবাণী গুৱাহাটীয়ে মোক বনাইছে। বেলেগ বেলেগ ষ্টেচনত চাকৰি কৰিছো মই, ডিব্ৰুগড়, তেজুত, আইজলত, গতিকে মই আকাশবাণী কেতিয়াও পাহৰিব নোৱাৰো, মৃত্যুলৈকে মই মনত থাকিব। গতিকে আৰু দুবছৰ পিছত হওক, ৰেডিঅ' এশ বছৰ হওক, দুশ বছৰ হওক, সেইটো কামনা কৰিলোঁ। আৰু শ্ৰোতাসকলক কৈছোঁ ৰেডিঅ' শুনিব, ৰেডিঅ' শুনিলে যিটো যিটো আমেজ পায় সেইটো জীয়াই ৰাখিব, ৰেডিঅ' শুনিব, কি বেছি অল ইণ্ডিয়া ৰেডিঅ'।

0: আমার সাথে এবারেয়া আকাশবাণীর প্রাক্তন ঘোষিকা বিবি দেবী বরবরুয়া।
1: আকাশবাণী গুৱাহাটী 79 সংখ্যক প্রতিষ্ঠা দিবস উপলক্ষে শুভেচ্ছা জানালো সকলো কর্মচারী শিল্পী সকলকে মোর আন্তরিক শুভেচ্ছা জানালো। মই যেতিয়া আকাশবাণীত যোগদান করেছিল সেই সময়ত একেবারে আকাশবাণীর কথাবুর একেবারে বেলেগ ধরনের আছিল। সেই সময়ত অসমতে এটাই রেডিও স্টেশন আকাশবাণী গুৱাহাটী। সেইকাৰণে অসমৰ গণ্য মান্য সুপ্রতিষ্ঠিত বুদ্ধিজীবী লেখক কবি সাহিত্যিক অভিনেতা আদি সকলোখিনি মানুহ আকাশবাণীলৈ আহিছিল তেখেতসকলৰ নিজস্ব নিজস্ব অনুষ্ঠান মানিবন্ধন কৰিবলৈ। তাৰ বাবে আকাশবাণীয়ে তেওঁলোকক আমন্ত্ৰণ জনায় আৰু তেনেকৈ সকলো আহি ষ্টুডিঅ'ত মানিবন্ধন কৰে। আমি ঘোষকসকলৰ কামটো একেবাৰে বেলেগ ধৰণৰ, অতি দায়িত্বপূৰ্ণ কাম আৰু এসপ্তাহ তিনিদিন চাৰিদিন যত্ন কৰি কষ্ট কৰি এজন প্ৰযোজকে একোটা একোটা অনুষ্ঠান প্ৰস্তুত কৰি টেপত মানিবন্ধন কৰি আমাক দিয়ে। সেই অনুষ্ঠান ৰাইজৰ কাষলৈ শ্ৰোতাসকললৈ লৈ যোৱাটো আমাৰ কৰ্তব্য, আকৰ্ষণীয়কৈ নিব লাগিব। তেতিয়া আকৌ এটা কথা আছিলে দেই, আমি বেছি কথা ক'বও নোৱাৰোঁ, সীমিত কথাৰ মাজত আমাৰ কথা ক'বৰ কাৰণে দুটা গানৰ মাজত 10 ছেকেণ্ড, সেই 10 ছেকেণ্ডেই আমাৰ সময়। তাতে আমি এনেকৈ ক'ব লাগিব যাতে শ্ৰোতাসকল আমাৰ ঘোষণা শুনিও আকৰ্ষিত হয় আৰু অনুষ্ঠানটোৰ প্ৰতিও আকৰ্ষিত হয়। পুনৰবাৰ আকাশবাণীৰ প্ৰতি মই কৃতজ্ঞ। আজিৰ এই পবিত্ৰ দিনত পবিত্ৰ ক্ষণত মই সকলোকে মোৰ আন্তৰিক শুভেচ্ছা জনালোঁ।
2: আজিৰে পৰা আৰম্ভ হৈছে বন মহোৎসৱ। প্ৰতি বছৰে জুলাই মাহৰ পহিলা দিনটোৰ পৰা 7 জুলাইলৈকে পালন কৰা হয় এই বন মহোৎসৱ। পৰিৱেশ সংৰক্ষণ, বনাঞ্চল বৃদ্ধি তথা গছপুলি ৰোপণৰ প্ৰতি সকলো নাগৰিকক সজাগ কৰাই হৈছে এই মহোৎসৱৰ মূল উদ্দেশ্য। 1950 চনত দিল্লীৰ ৰাজঘাটত তদানীন্তন কৃষি আৰু খাদ্য মন্ত্ৰী কানহাইয়ালাল মানেকলাল মুন্সীয়ে এটি গছপুলি ৰোপণ কৰি শুভাৰম্ভণি ঘটাইছিল এই মহোৎসৱৰ। 2020 বৰ্ষৰ পৰা এই মহোৎসৱ জুলাই মাহৰ প্ৰথম সপ্তাহত পালন কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰা হয়। সেউজ অঞ্চলৰ পৰিসৰ বৃদ্ধি, ক্ৰমান্বয়ে বৃদ্ধি পোৱা উষ্ণতা হ্ৰাস কৰা, খৰাঙৰ পৰিমাণ হ্ৰাস কৰা, ভূমিস্খলন ৰোধ কৰা, বৰষুণৰ পৰিমাণ বৃদ্ধি কৰিবলৈ এই বন মহোৎসৱৰ কাৰ্যসূচীৰ জৰিয়তে প্ৰচেষ্টা চলোৱা হয়। একাংশই প্ৰতিদিনে কৰা বন ধ্বংসযজ্ঞৰ বাবে স্বাধীনতাৰ পূৰ্বৰ 35% হাবি জংঘলৰ পৰিৱৰ্তে বৰ্তমান হ্ৰাস পাই হৈছেগৈ 21%। পৰিৱেশ সংৰক্ষণৰ বাবে বন মহোৎসৱৰ জৰিয়তে সপ্তাহজোৰা যি প্ৰচেষ্টা সেয়া শলাগিবলগীয়া। ৰাষ্ট্ৰীয় বন নীতি 1988 অনুসৰি কোনো এটা ভৌগোলিক অঞ্চলৰ মুঠ মাটিকালিৰ 33% বনাঞ্চল অতিকৈ জৰুৰী। দেশৰ সেউজ আৱৰণ বৰ্তাই ৰখাৰ স্বাৰ্থত প্ৰতি বছৰে চৰকাৰী বেচৰকাৰী অনুষ্ঠান প্ৰতিষ্ঠানে পালন কৰা এই বন মহোৎসৱৰ গুৰুত্ব অপৰিসীম। জৈৱ বৈচিত্ৰ্যৰ সংৰক্ষণেৰে সেউজ আৰু প্ৰদূষণমুক্ত অসম নিৰ্মাণৰ সংকল্প লোৱা হয় এই বন মহোৎসৱৰ জৰিয়তে। বন আৰু বন্যপ্ৰাণী সুৰক্ষা সম্পৰ্কে জনসাধাৰণৰ মাজত সজাগতা বৃদ্ধি কৰিবলৈ প্ৰতি বছৰে বৃহৎ সংখ্যক গছপুলি ৰোপণ কৰা হয় এই মহোৎসৱৰ জৰিয়তে। মানুহৰ জীৱন ধাৰণৰ প্ৰণালী সম্পূৰ্ণৰূপে পৰিৱেশৰ ওপৰত নিৰ্ভৰশীল আৰু সেইবাবে পৰিৱেশৰ ভাৰসাম্য গছপুলি ৰোপণেৰে ৰক্ষা কৰাটো সকলোৰে দায়িত্ব। চিকিৎসক তথা পশ্চিমবংগৰ দ্বিতীয়গৰাকী মুখ্যমন্ত্ৰী

0: এই আকাশবাণী গুৱাহাটীৰ মহাবাহু খন্তেক পাছতে আঞ্চলিক বাতৰি ন আঠ বজাত সমাচাৰ প্ৰভাত আৰু 8:15 মৰ্ণিং নিউজ শুনিবলৈ।
1: এয়া আকাশবাণী গুৱাহাটী ডিব্ৰুগড়। এতিয়াৰ আঞ্চলিক বাতৰিৰ সৈতে মই মঞ্জিত গগৈ। ডনাৰ মন্ত্ৰী জ্যোতিৰাদিত্য সিন্ধিয়াই কালি ধাৰাষাৰ বৰষুণৰ বাবে অসমকে ধৰি উত্তৰ পূৰ্বাঞ্চলৰ ৰাজ্যকেইখনত সৃষ্টি হোৱা পৰিস্থিতিৰ পৰ্যালোচনা কৰে। সামাজিক মাধ্যমযোগে মন্ত্ৰীগৰাকীয়ে কয় যে তেওঁ অঞ্চলসমূহৰ পৰিস্থিতি, উদ্ধাৰ আৰু সাহায্য অভিযান তথা পুনৰ সংস্থাপনৰ বিষয়ে বুজ লয়। জনসাধাৰণৰ জীৱন সুৰক্ষিত কৰাৰ লগতে যথাসম্ভৱ শীঘ্ৰেই ক্ষতিগ্ৰস্ত লোকসকলক পুনৰ সংস্থাপনৰ ব্যৱস্থা কৰিবলৈ চৰকাৰে সকলো প্ৰকাৰে সহায় আগবঢ়াব বুলি শ্ৰীসিন্ধিয়াই প্ৰকাশ কৰিছে। তেওঁ লগতে ক্ষতিগ্ৰস্তসকলৰ সুৰক্ষা আৰু কল্যাণ কামনা কৰি শীঘ্ৰেই এই পৰিস্থিতিৰ অৱসান ঘটিব বুলি আশা প্ৰকাশ কৰে। কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মা, অৰুণাচল প্ৰদেশৰ মুখ্যমন্ত্ৰী পেমা খাণ্ডু, ছিক্কিমৰ মুখ্যমন্ত্ৰী প্ৰেম সিং তামাং আৰু মণিপুৰৰ মুখ্যমন্ত্ৰী ইমৰাম খেমচান্দ সিঙৰ সৈতেও আলোচনা কৰে। উল্লেখযোগ্য যে অৰুণাচল প্ৰদেশৰ নামনি অঞ্চলত হোৱা ধাৰাষাৰ বৰষুণৰ ফলত সৃষ্টি হোৱা শেহতীয়া বানত ৰাজ্যৰ 7 জিলাৰ 45,000 অধিক লোক ক্ষতিগ্ৰস্ত হৈছে। ধেমাজি, লখিমপুৰ, শোণিতপুৰ, বিশ্বনাথ জিলাৰ লগতে নামনি অসমৰ বঙাইগাঁও, চিৰাং, নলবাৰীকে ধৰি মুঠ 7 জিলাৰ 257 গাঁও বানত ক্ষতিগ্ৰস্ত হৈছে। ধেমাজিৰ জোনাই, চিচিবৰগাঁও, গোগামুখ আৰু ধেমাজি ৰাজচক্ৰৰ 176 গাঁও ক্ষতিগ্ৰস্ত হৈছে। বৰ্তমান জিলাখনৰ বান পৰিস্থিতি পূৰ্বতকৈ সামান্য উন্নত হৈছে। জিলাখনত বৰ্তমানলৈকে

0: ভূমিকম্পত ক্ষতিগ্রস্ত প্রায় 12,000 লোকৰ বাবে 9টা আশ্রয় শিবিৰ স্থাপন কৰা হৈছে। ইপিনে চিমেন নৈৰ বাঢ়নী পানীয়ে ক্ষতিগ্রস্ত কৰা চিমেন নদীৰ ওপৰত থকা ৰেলৱে দলংখন মেৰামতিৰ কাম অব্যাহত আছে বুলি সাংসদ প্ৰদান বৰুৱাই প্ৰকাশ কৰিছে। তেওঁ কয় যে লক্ষ্ণৌৰ পৰা বিশেষজ্ঞৰ দলে দলংখনৰ মেৰামতিৰ কাম দ্ৰুতগতিত কৰি আছে। বিশেষজ্ঞৰ দলটোৱে দিখাৰী নৈৰ ওপৰত থকা ৰেলৱে দলংখন পৰিদৰ্শন কৰি ইয়াৰ বৰ্তমানৰ অৱস্থা মূল্যায়ন কৰাৰ লগতে প্ৰয়োজনীয় সুৰক্ষা ব্যৱস্থা গ্ৰহণ কৰিছে। সমগ্ৰ বিষয়টো সন্দৰ্ভত উত্তৰ পূব সীমান্তৰ ৰেলৱে মহাপ্ৰবন্ধকৰ সৈতে যোগাযোগ ৰক্ষা কৰি থকা হৈছে বুলিও তেওঁ প্ৰকাশ কৰে। তেওঁ লগতে বানৰ মাজতো ধেমাজি জিলাৰ চিচিবৰ গাঁও খণ্ড প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰৰ বিভিন্ন অঞ্চলত শিশুসকলক পলিঅ' প্ৰতিষেধক প্ৰদান কৰা স্বাস্থ্যকৰ্মীসকলক ধন্যবাদ জ্ঞাপন কৰে। বোকাখাত সমজিলাৰ ধনশিৰিমুখত ব্ৰহ্মপুত্ৰৰ জলস্তৰ বৃদ্ধি পোৱাৰ পৰিপ্ৰেক্ষিতত কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ বিভিন্ন অঞ্চল প্লাবিত হৈছে। অৱশ্যে ৰাষ্ট্ৰীয় উদ্যানখনৰ দ অঞ্চলসমূহত পানী সোমাইছে যদিও এই পৰ্যন্ত কোনো জটিলতাৰ সৃষ্টি হোৱা নাই। ব্ৰহ্মপুত্ৰৰ জলস্তৰ বৃদ্ধি পোৱাৰ বাবে যোৰহাট মাজুলী সংযোগী ফেৰী সেৱা বন্ধ ৰখা হৈছে। অৰুণাচলৰ পৰা নামি অহা ঢলে গহপুৰত সৃষ্টি কৰা বান পৰিস্থিতিৰ বুজ ল'বলৈ কালি ৰাজ্যৰ ৰাজহ আৰু দুৰ্যোগ ব্যৱস্থাপনা মন্ত্ৰী কেশৱ মহন্তই গহপুৰ ভ্ৰমণ কৰে। মুখ্যমন্ত্ৰীৰ পৰামৰ্শমতে জলসম্পদ মন্ত্ৰী সুশান্ত বৰগোহাঁইৰ সৈতে তেওঁ হেলেম আৰু গহপুৰ ৰাজচক্ৰৰ বান আৰু খহনীয়াগ্ৰস্ত অঞ্চলসমূহ পৰিদৰ্শন কৰি পৰিস্থিতিৰ বুজ লয়। ৰাজ্যৰ 6টা জনগোষ্ঠীৰ জনজাতিকৰণৰ বাবে অসম চৰকাৰে গঠন কৰা মন্ত্ৰী গোটে কেন্দ্ৰীয় চৰকাৰলৈ প্ৰেৰণ কৰা প্ৰতিবেদন বিবেচনাধীন হৈ আছে বুলি কেন্দ্ৰীয় জনজাতি পৰিক্ৰমা মন্ত্ৰী জুৱেল ওৰামে প্ৰকাশ কৰিছে। কালি কইনাধৰৰ ৰাজ্যিক অতিথিশালাত ৰাজ্যৰ জনজাতি পৰিক্ৰমা বিভাগৰ কাম কাজ পৰ্যালোচনা কৰাৰ পাছত মন্ত্ৰীগৰাকীয়ে এই কথা উল্লেখ কৰে। এই বৈঠকত ভৈয়াম জনজাতি পৰিক্ৰমা মন্ত্ৰী ডাঃ ৰণোজ পেগু উপস্থিত থাকে। বৈঠকত একলব্য আদৰ্শ আৱাসিক বিদ্যালয় সংবিধানৰ 275 নম্বৰ অনুচ্ছেদৰ অধীনত অনুদান ধৰতি আবা জনজাতীয় গ্ৰাম্য উৎকৰ্ষ অভিযান আৰু প্ৰধানমন্ত্ৰী বন্ধন যোজনাৰ অধীনত কাৰ্যসূচী ৰূপায়ণ সন্দৰ্ভত আলোচনা কৰা হয়। এই বৈঠকত কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে আঁচনিসমূহ ৰূপায়ণৰ বাবে বিভিন্ন পৰামৰ্শ দিয়ে। এই বৈঠকত ৰাজ্যত জনজাতি ঐতিহ্য সংগ্ৰহালয় স্থাপনৰ ক্ষেত্ৰত কেন্দ্ৰীয় চৰকাৰে ৰাজ্য চৰকাৰক সহযোগিতা আগবঢ়াব বুলি আশ্বাস দিয়ে। এই সন্দৰ্ভত ডাঃ পেগুৱে এইদৰে কয়।
1: প্ৰস্তাৱ দিছোঁ ট্ৰাইবেল মিউজিয়াম এটা, ইয়াৰ এতিয়ালৈকে ক'ত হ'ব, কোনো কি প্ৰাৰম্ভিক পৰ্যায়ত আছে, যে অসমত এটা হেৰিটেজ জনজাতি সংগ্ৰহালয় আমি নিৰ্মাণ কৰাৰ প্ৰস্তাৱ আমি ৰাখিছোঁ আৰু তাৰ কাৰণে আমি খুব সোনকালে মাটিখিনি নিষ্পত্তি কৰিব লাগিব, তাৰপাছত তাৰ এটা প্ৰাককলন প্ৰস্তুত হ'ব তাৰপাছত। কিন্তু মন্ত্ৰীয়ে আমাক আশ্বাস দিছে যে কেন্দ্ৰীয় চৰকাৰে এই সংগ্ৰহালয় নিৰ্মাণৰ ক্ষেত্ৰত সকলো ধৰণৰ সহযোগিতা আগবঢ়াব।
0: ৰাজ্যৰ বন বিভাগৰ উদ্যোগত আজিৰে পৰা 7 জুলাইলৈ বন মহোৎসৱ সপ্তাহৰ আয়োজন কৰা হৈছে। এই উপলক্ষে বন আৰু পৰিৱেশ মন্ত্ৰী জয়ন্তমল্ল বৰুৱাই ৰাজ্যবাসীলৈ শুভেচ্ছা জ্ঞাপন কৰিছে। পৰিৱেশ সুৰক্ষা আৰু জলবায়ু পৰিৱৰ্তন ৰোধৰ লগতে জৈৱ বৈচিত্ৰ আৰু ভূমি সংৰক্ষণৰ বাবে দেশবাসীক সেউজ আৱৰণ বৃদ্ধিৰ প্ৰতি উদ্বুদ্ধ কৰাৰ উদ্দেশ্যে এই বন মহোৎসৱৰ আয়োজন কৰি অহা হৈছে। 1950 চনত ডঃ কে এম মুন্সীয়ে শুভাৰম্ভ কৰা এই মহোৎসৱত অৰ্থনৈতিক, পৰিৱেশজনিত আৰু নান্দনিক দিশৰ পৰা গছ গছনিৰ গুৰুত্ব সন্দৰ্ভত জনসাধাৰণক সজাগ কৰাৰ প্ৰয়াস চলাই অহা হৈছে। এতিয়াৰ বাতৰি ইমানেই। আমাৰ পৰৱৰ্তী আঞ্চলিক বাতৰি পুৱা 9 বজাত শুনিবলৈ পাব।
2: নমস্কাৰ, আকাশবাণী সে সমাচাৰ প্ৰভাত কে সাথ মই মুনীশ শৰ্মা।

0: ভূপেন হাজৰিকাৰ কণ্ঠৰ স্বৰচিত গীতটি শুনিলে।
1: হেৰৌ, এতিয়া দেখোন তই নিজৰ স্বাস্থ্যক লৈ একেবাৰে চিন্তামুক্ত।
2: চিন্তা কিয় কৰিম, মই একেবাৰে সঠিক ঠাই বিচাৰি পাইছো।
1: কোন ঠাই?
2: গুৱাহাটীৰ ভেটাপাৰাৰ হোমিঅ'পেথিক আঞ্চলিক গৱেষণা প্ৰতিষ্ঠান।
1: তাত হেৰৌ কি কি সুবিধা পোৱা যায়?
2: বিশেষজ্ঞ ক্লিনিক, চৰকাৰী সাহায্যত সুলভ চিকিৎসা, যোগ্য ৰোগীৰ বাবে বিনামূলীয়া ঔষধ আৰু উৎকৃষ্ট স্বাস্থ্য সেৱা।
3: তেন্তে মোৰ এবাৰ যাব লাগিব।
2: নিশ্চয় নিশ্চয়, তোৰ বাবেও স্বাস্থ্য সৰ্বাধিক গুৰুত্বপূৰ্ণ।
4: হোমিঅ'পেথিক আঞ্চলিক গৱেষণা প্ৰতিষ্ঠান, ভেটাপাৰা, গুৱাহাটী।
5: ইণ্টাৰনেট বেংকিং পাছৱৰ্ড কাকোৱে নিদিব। অনলাইন বেংকিং কেৱল নিজৰ কম্পিউটাৰ, মোবাইল বা চিকিউৰ নেটৱৰ্কৰ পৰাহে কৰিব। হে, এয়া খোৱাৰ চেম্পিয়নশ্বিপ আছিল নেকি? RBI কয়, জানি লওক, সতৰ্ক হওক।
0: অনুষ্ঠানত এইবাৰৰ শিল্পী ৰাণু বৈশ্য, গীতৰচনা আনন্দ চন্দ্ৰ বৰুৱাৰ, প্ৰযোজনা যজ্ঞ বেজবৰুৱাৰ।

0: আনন্দ চন্দ্ৰ বৰুৱাৰ ৰচনাৰে ৰাণু বৈশ্যৰ কণ্ঠৰ গীতটি শুনিলে।
1: আজিতো পাৰ্টি লাগিব, প্ৰথমে চেম্পিয়নৰ লগত চেলফি লম। আইডিয়া, ইয়াতেই পাৰ্টি কৰিম, পিজ্জা পাৰ্টি, ইয়ে। তোমাৰ কাৰ্ড আৰু পিন দিয়া, মোৰ কাৰ্ডৰ ডিটেইলছ মই মোৰ নিজেই দি দিম। আৰ বি আয়ে কয় আপোনাৰ পিন, অ'টিপি, চিভিভি বা ইণ্টাৰনেট বেংকিং পাছৱৰ্ড আনৰ লগত শ্বেয়াৰ নকৰিব। অনলাইন বেংকিং কেৱল নিজৰ কম্পিউটাৰ, মোবাইল বা ছিকিউৰ নেটৱৰ্কৰ পৰাহে কৰিব।
2: বাই গাৰ্লছ, কোন ফালে গৈছা?
1: শুনা নাই?
2: নো শ্বেয়াৰিং।
1: আৰ বি আয়ে কয় জানি লওক, সতৰ্ক হওক।
3: বহুজনৰ হিত আৰু সুখৰ অৰ্থে অব্যাহত এই অনিৰুদ্ধ যাত্ৰাক উদযাপন কৰাৰ মানসেৰে আপোনালৈ আমাৰ সাদৰ আমন্ত্ৰণ।
4: 1 জুলাইৰ সন্ধিয়া 6:30 পৰা গুৱাহাটীৰ শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰৰ শ্ৰীমন্ত শংকৰদেৱ আন্তৰ্জাতিক প্ৰেক্ষাগৃহত আকাশবাণী গুৱাহাটীৰ প্ৰতিষ্ঠা দিৱসৰ বিশেষ আয়োজন,
3: উপজা দিনৰ সুবাস।
0: পৰিৱেশিত হ'ব নন্দিতা শৰ্মাৰ কণ্ঠত লঘু শাস্ত্ৰীয় সংগীত,
4: সুভেশ বসুৰ হাৱাইন গীটাৰত লঘু সংগীতৰ সুৰ।
3: আৰু কণ্ঠশিল্পী মঞ্জুস্তা মহন্ত গোস্বামীৰ সৈতে আলাপ আৰু

0: লগতে উন্মোচন কৰা হ'ব পূৰ্বে আকাশবাণীয়ে প্ৰকাশ কৰা আকাশী নামৰ আলোচনীৰ এমুঠি নিৰ্বাচিত লেখাৰ সংকলন আকাশী
1: আৰু আকাশবাণীৰ 90 বছৰ উপলক্ষে আকাশবাণী গুৱাহাটী কেন্দ্ৰই প্ৰকাশ কৰি উলিওৱা এখন ই মেগাজিন।
0: উপজা দিনৰ সুবাস
2: 1 জুলাইৰ সন্ধিয়া 6:30 পৰা গুৱাহাটীৰ শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰৰ শ্ৰীমন্ত শংকৰদেৱ আন্তৰ্জাতিক প্ৰেক্ষাগৃহত
3: আপোনাসবক সাদৰ আমন্ত্ৰণ জনালোঁ।
4: উভতি আহিছোঁ গীতিমালিকা অনুষ্ঠানৰ মাজলৈ। অনুষ্ঠানত এইবাৰ শুনোৱা হওক ছাহিৰুদ্দিন আলী আহমেদৰ কথাৰে মনোৰঞ্জন গগৈ আৰু মালবিকা বৰাৰ দ্বৈত কণ্ঠৰীতি গীত, প্ৰযোজনা বিপুল বৰুৱাৰ।

0: মনোৰঞ্জন গগৈ আৰু মালবিকা বৰাৰ দ্বৈত কণ্ঠৰ গীতটি শুনিলে। গীতৰ কথা আছিল চহিৰুদ্দিন আলী আহমেদৰ।
1: তোৰ ল'ৰাটোক এতিয়া বহুত সুস্থ দেখা গৈছে।
2: হয়,
1: সঠিক চিকিৎসাই সকলো সলনি কৰি দিলে। পিছে এনে যত্ন ক'ত পালি?
2: গুৱাহাটী ভেটাপাৰাৰ হোমিঅ'পেথিক আঞ্চলিক গৱেষণা প্ৰতিষ্ঠানত।
1: অঁ, তাত পিছে শিশুৰ বাবেহে সুবিধা আছে নেকি?
2: নহয় অ, শিশুৰ স্বাস্থ্য শিবিৰ, পুষ্টি সম্পৰ্কীয় সজাগতা আৰু সকলো বয়সৰ লোকৰ বাবে বিশেষ স্বাস্থ্য সেৱা উপলব্ধ।
1: অঁ, সঁচাকৈ বৰ ভাল কথা,
2: কাৰণ সকলোৰে বাবে সুস্থ স্বাস্থ্যৱান ভৱিষ্যত অতি প্ৰয়োজন।
3: হোমিঅ'পেথিক আঞ্চলিক গৱেষণা প্ৰতিষ্ঠান, ভেটাপাৰা, গুৱাহাটী।
4: বেমাৰ ভাল হোৱাৰ পৰা বৰ ফুটনি দেখোন তোৰ। কথাটো কি?
5: নহব কিয়, হোমিঅৰ চিকিৎসাই মোক নতুন জীৱন দিলে যে।
4: তাৰ মানে?
5: মানেটো হল হোমিঅ'পেথিক আঞ্চলিক গৱেষণা প্ৰতিষ্ঠান।
4: তাত কি হয়?
5: হেৰ নহয় কি, যক্ষ্মা ৰোগ ধৰা পেলোৱা, মাতৃ শিশু তথা সাধাৰণ বহিৰ্বিভাগ, সুলভ চৰকাৰী হাৰত ঔষধ প্ৰদান আৰু পৰীক্ষাৰ লগতে বিনামূলীয়া পৰামৰ্শ। আৰু তোৰ যদি BPL কাৰ্ড আছে তেতিয়াহলেতো গাখীৰতে মহৰ খুটি।
4: মানে
5: তোৰ কাৰণে সকলো বিনামূলীয়া আৰু জ্যেষ্ঠ নাগৰিকৰ বাবে 50% ৰেহাই।
4: তেতিয়াহলে ফুটনি মৰাটো তোৰ এক্তিয়াৰ।
3: হোমিঅ'পেথিক আঞ্চলিক গৱেষণা প্ৰতিষ্ঠান, ভেটাপাৰা, গুৱাহাটী।
0: শ্ৰোতাসকলক এইখিনিতে জনাই থওঁ, আজি পুৱা 9:20 আকাশবাণীৰ 79 প্ৰতিষ্ঠা দিৱস উপলক্ষে বিশেষ প্ৰভাতী তৰংগ। আমাৰ আজিৰ অতিথি চেতনা দাস, বিউটি শৰ্মা বৰুৱা, অৱনী বৰা আৰু হীৰকজ্যোতি শৰ্মা। অনুষ্ঠানটি আগবঢ়াব সীমান্ত বাৰ্মাই। শ্ৰোতাসকলে গীতিমালিকা শুনিছে আকাশবাণী গুৱাহাটীৰ মহাবাহুৰ পৰা। অনুষ্ঠানত এইবাৰ শুনোৱা হওক সংগীতা বৰঠাকুৰৰ কণ্ঠৰ এটি গীত, গীতিকাৰ বেণুধৰ কলিতা, প্ৰযোজনা অৱনীৰঞ্জন পাঠকৰ।

0: বেণুধৰ কলিতাৰ গীতৰ কথাৰে সেয়া আছিল সংগীতা বৰঠাকুৰ।
1: সুস্থ হৈ থাকক, সজাগ হৈ থাকক। এপ'লো এক্সেল কেয়াৰ হস্পিটেলৰ বিশেষজ্ঞ চিকিৎসকৰ তত্বাৱধানত এপ'লো প্ৰো হেলথ প্ৰিভেণ্টিভ হেলথ চেকআপ পেকেজ, শিশুৰ পৰা জ্যেষ্ঠ নাগৰিক সকলোৰে বাবে। উচ্চ ৰক্তচাপ, হৃদৰোগ, ডায়েবেটিচ, থাইৰয়ড, কেন্সাৰ, আৰ্থৰাইটিছ আদি ৰোগ আগতেই চিনাক্ত কৰাৰ সুবিধা।
2: বুকিঙৰ বাবে আজি

0: ফোন কৰক 9957568450
1: এপ'লো এক্সেল কেয়াৰ হস্পিটেল, পশ্চিম বৰাগাঁও, গুৱাহাটী। সুস্থ জীৱনৰ বিশ্বস্ত লগৰী।
2: গীতিমালিকা অনুষ্ঠানৰ শেষত শুনাবলৈ লোৱা হৈছে ঋতুপৰ্ণ শৰ্মাৰ কণ্ঠৰ ইটিগেট, গীতৰ কথা হীৰেণ ভট্টাচাৰ্যৰ, প্ৰযোজনা অনুপম চৌধুৰীৰ।

0: ঋতুপৰ্ণ শৰ্মাৰ কণ্ঠত হীৰেণ ভট্টাচাৰ্যৰ ৰচিত গীতটি শুনিলে। গীতিমালিকা সুগম সংগীতৰ অনুষ্ঠানটিৰ আজিলৈ ইমানতে অন্ত পৰিল। এই আকাশবাণী গুৱাহাটীৰ মহাবাহু খন্তেক পাছতে পুৱাৰ আঞ্চলিক বাতৰি আৰু 9:15 জিলাৰ
1: এয়া আকাশবাণী গুৱাহাটী পুৱাৰ আঞ্চলিক বাতৰিৰ ঘাই ঘাই বাতৰিসমূহ হ'ল ডনাৰ মন্ত্ৰী জ্যোতিৰাদিত্য সিন্ধিয়াৰ অসমসহ উত্তৰ পূৰ্বাঞ্চলৰ বান পৰিস্থিতিৰ পৰ্যালোচনা, কেন্দ্ৰীয় মন্ত্ৰী শিৱৰাজ সিং চৌহানৰ অৰুণাচলত বান পৰিস্থিতি পৰিদৰ্শন, ৰাজ্যৰ 6 জনগোষ্ঠীৰ জনজাতিকৰণৰ বাবে অসম চৰকাৰে গঠন কৰা মন্ত্ৰীগোটৰ প্ৰতিবেদন কেন্দ্ৰীয় চৰকাৰৰ বিবেচনাধীন, সমগ্ৰ দেশতে আজিৰে পৰা বিকশিত ভাৰত গ্ৰামীণ নিয়োগ নিশ্চয়তা আৰু জীৱিকা অভিযান আইন কাৰ্যকৰী, আকাশবাণী গুৱাহাটীৰ 79 প্ৰতিষ্ঠা দিৱস উপলক্ষে আজি শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰত উপজা দিনৰ সুবাস শীৰ্ষক অনুষ্ঠান আৰু ফিফা বিশ্বকাপ ফুটবল প্ৰতিযোগিতাৰ নক আউট পৰ্যায়ৰ এখন খেলত ছুইডেনৰ বিৰুদ্ধে ফ্ৰান্সৰ 3-0 গ'লত জয়লাভ। নমস্কাৰ, পুৱাৰ আঞ্চলিক বাতৰিৰ সৈতে এয়া মই জিন্তিৰাণী ডেকা। ডনাৰ মন্ত্ৰী জ্যোতিৰাদিত্য সিন্ধিয়াই কালি ধাৰাষাৰ বৰষুণৰ বাবে অসমকে ধৰি উত্তৰ পূৰ্বাঞ্চলৰ ৰাজ্যকেইখনত সৃষ্টি হোৱা পৰিস্থিতিৰ পৰ্যালোচনা কৰে। সামাজিক মাধ্যমযোগে মন্ত্ৰীগৰাকীয়ে কয় যে তেওঁ অঞ্চলসমূহৰ পৰিস্থিতি, উদ্ধাৰ আৰু সাহায্য অভিযান তথা পুনৰ সংস্থাপনৰ বিষয়ে বুজ লয়। জনসাধাৰণৰ জীৱন সুৰক্ষিত কৰাৰ লগতে যথাসম্ভৱ শীঘ্ৰেই ক্ষতিগ্ৰস্ত লোকসকলক পুনৰ সংস্থাপনৰ ব্যৱস্থা কৰিবলৈ চৰকাৰে সকলো প্ৰকাৰে সহায় আগবঢ়াব বুলি শ্ৰীসিন্ধিয়াই প্ৰকাশ কৰে। তেওঁ লগতে ক্ষতিগ্ৰস্তসকলৰ সুৰক্ষা আৰু কল্যাণ কামনা কৰি শীঘ্ৰেই এই পৰিস্থিতিৰ অৱসান ঘটিব বুলি আশা প্ৰকাশ কৰে। কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মা, অৰুণাচল প্ৰদেশৰ মুখ্যমন্ত্ৰী পেমা খাণ্ডু, ছিকিমৰ মুখ্যমন্ত্ৰী পেম সিং টামাং আৰু মণিপুৰৰ মুখ্যমন্ত্ৰী ইয়ুমনাম খেমচান্দ সিঙৰ সৈতেও আলোচনা কৰে। উল্লেখযোগ্য যে অৰুণাচল প্ৰদেশৰ নামনি অঞ্চলত হোৱা ধাৰাষাৰ বৰষুণৰ ফলত সৃষ্টি হোৱা শেহতীয়া বানত ৰাজ্যৰ 7 জিলাৰ 45,000 অধিক লোক ক্ষতিগ্ৰস্ত হৈছে। ধেমাজি, লখিমপুৰ, শোণিতপুৰ, বিশ্বনাথ জিলাৰ লগতে নামনি, অসমৰ বঙাইগাঁও, চিৰাং, নলবাৰীকে ধৰি মুঠ 7 জিলাৰ 257 গাঁও বানত ক্ষতিগ্ৰস্ত হৈছে। ধেমাজি জিলাৰ জোনাই, চিচিবৰগাঁও, গোগামুখ আৰু ধেমাজি ৰাজচক্ৰৰ 176 গাঁও ক্ষতিগ্ৰস্ত হৈছে। বৰ্তমান জিলাখনৰ বান পৰিস্থিতি পূৰ্বতকৈ সামান্য উন্নত হৈছে।

0: জিলাখনত বৰ্তমানলৈকে বানত ক্ষতিগ্ৰস্ত প্ৰায় 12,000 লোকৰ বাবে 9টা আশ্ৰয় শিবিৰ স্থাপন কৰা হৈছে। ইপিনে চিমেন নৈৰ বাঢ়নী পানীয়ে ক্ষতিগ্ৰস্ত কৰা চিমেন নদীৰ ওপৰত থকা ৰেলৱে দলংখন মেৰামতিৰ কাম অব্যাহত আছে বুলি সাংসদ প্ৰদান বৰুৱাই প্ৰকাশ কৰিছে। তেওঁ কয় যে লক্ষ্ণৌৰ পৰা বিশেষজ্ঞৰ দলে দলংখনৰ মেৰামতিৰ কাম দ্ৰুতগতিত কৰি আছে। বিশেষজ্ঞৰ দলটোৱে দিখাৰী নৈৰ ওপৰত থকা ৰেলৱে দলংখন পৰিদৰ্শন কৰি ইয়াৰ বৰ্তমানৰ অৱস্থা মূল্যায়ন কৰাৰ লগতে প্ৰয়োজনীয় সুৰক্ষা ব্যৱস্থা গ্ৰহণ কৰিছে। সমগ্ৰ বিষয়টো সন্দৰ্ভত উত্তৰ পূব সীমান্তৰ ৰেলৱে মহাপ্ৰবন্ধকৰ সৈতে যোগাযোগ ৰক্ষা কৰি থকা হৈছে বুলি তেওঁ প্ৰকাশ কৰে। তেওঁ লগতে বানৰ মাজতো ধেমাজি জিলাৰ চিচি বৰগাঁও খণ্ড প্ৰাথমিক স্বাস্থ্যকেন্দ্ৰৰ বিভিন্ন অঞ্চলত শিশুসকলক পলিঅ' প্ৰতিষেধক প্ৰদান কৰা স্বাস্থ্যকৰ্মীসকলক ধন্যবাদ জ্ঞাপন কৰে। বোকাখাত সমজিলাৰ ধনশিৰিমুখত ব্ৰহ্মপুত্ৰৰ জলস্তৰ বৃদ্ধি পোৱাৰ পৰিপ্ৰেক্ষিতত কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ বিভিন্ন অঞ্চল প্লাৱিত হৈছে। অৱশ্যে ৰাষ্ট্ৰীয় উদ্যানখনৰ দ অঞ্চলসমূহত পানী সোমাইছে যদিও এই পৰ্যন্ত কোনো জটিলতাৰ সৃষ্টি হোৱা নাই। ব্ৰহ্মপুত্ৰৰ জলস্তৰ বৃদ্ধি পোৱাৰ বাবে যোৰহাট মাজুলী সংযোগী ফেৰীসেৱা বন্ধ ৰখা হৈছে। অৰুণাচলৰ পৰা নামি অহা ঢলে গহপুৰত সৃষ্টি কৰা বান পৰিস্থিতিৰ বুজ ল'বলৈ কালি ৰাজ্যৰ ৰাজহ আৰু দুৰ্যোগ ব্যৱস্থাপনা মন্ত্ৰী কেশৱ মহন্তই গহপুৰ ভ্ৰমণ কৰে। মুখ্যমন্ত্ৰীৰ পৰামৰ্শমৰ্মে জলসম্পদ মন্ত্ৰী সুশান্ত বৰগোহাঁইৰ সৈতে তেওঁ হেলেম আৰু গহপুৰ ৰাজচক্ৰৰ বান আৰু খহনীয়া ক্ষতিগ্ৰস্ত অঞ্চলসমূহ পৰিদৰ্শন কৰি পৰিস্থিতিৰ বুজ লয়। দুদিনীয়া উত্তৰ পূব ভ্ৰমণসূচীৰে কালি অৰুণাচলত উপস্থিত হোৱা কেন্দ্ৰীয় কৃষি আৰু কৃষক কল্যাণ মন্ত্ৰী শিৱৰাজ সিং চৌহানে আজি হেলিকপ্টাৰেৰে বান পৰিস্থিতি পৰিদৰ্শন কৰিব। মন্ত্ৰীগৰাকীয়ে কালি অৰুণাচলত বানত ক্ষতিগ্ৰস্ত লোকসকলক সাক্ষাৎ কৰি তেওঁলোকৰ সমস্যাৰ বুজ লয়। শ্ৰীচৌহানে ক্ষতিগ্ৰস্ত লোকসকলক কৰা সাক্ষাৎকালত তেওঁলোকক সকলো প্ৰকাৰৰ সহায় আগবঢ়োৱা হ'ব বুলি প্ৰতিশ্ৰুতি দিয়ে। ইয়াৰ পাছতে অৰুণাচল প্ৰদেশ চৰকাৰৰ জ্যেষ্ঠ বিষয়াসকলৰ সৈতে হোৱা বৈঠকত শ্ৰীচৌহানে বৰ্তমানৰ বান পৰিস্থিতি, সাহায্য, পুনৰ্বাসন ব্যৱস্থা আৰু ভৱিষ্যৎ পদক্ষেপৰ বিষয়ে আলোচনা কৰে। আজি তেওঁ অসম ভ্ৰমণ কৰি ৰাজ্যখনৰ বান পৰিস্থিতিৰ বুজ লোৱাৰ লগতে সন্ধিয়া গুৱাহাটীত আয়োজিত এখন বৈঠকত জ্যেষ্ঠ বিষয়াসকলৰ পৰা বান ব্যৱস্থাপনা, সাহায্য বিতৰণকে ধৰি বিভিন্ন পৰ্যালোচনা কৰিব। কালি সংবাদ মাধ্যমৰ সৈতে হোৱা বাৰ্তালাপত মন্ত্ৰীগৰাকীয়ে অৰুণাচল আৰু অসমৰ বানত ক্ষতিগ্ৰস্ত লোকসকলক এই কঠিন সময়ৰ সাহসেৰে মোকাবিলা কৰিবলৈ আহ্বান জনায়। কেন্দ্ৰীয় আৰু ৰাজ্য চৰকাৰে এই সংকটৰ পৰা পৰিত্ৰাণৰ বাবে সকলো ব্যৱস্থা গ্ৰহণ কৰিব বুলি তেওঁ উল্লেখ কৰে।
1: প্ৰাকৃতিক সম্পদা সে ভৰপূৰ আমাৰ প্যাৰা অৰুণাচল, লেকিন প্ৰাকৃতিক আপদা কে কাৰণ আজি তবাহী কে কগাৰ পৰ হে। জগে জগে হম লোক দেখ ৰহে অতিবৃষ্টি, ভাৰী বৰ্ষা কে কাৰণ, লেণ্ড স্লাইড কে কাৰণ ৰাস্তে কট গয়ে হে, ব্ৰিজেজ টুট গয়ে হে। আৰু অভি জেছা হম আপনে ভাই বহনো সে বাত কৰ ৰহে থে, ঘৰ মে ভি মকান টুট গয়ে, উনমে মলবা ভৰা হুৱা হে, ঘৰ মে ৰখা সাৰা সামান বৰবাদ হো গয়া হে। किरण जी और मैं मुख्यमंत्री जी के साथ हम लोग प्रधानमंत्री जी के निर्देश पर दिल्ली से आए हैं। नुकसान बहुत भयानक हुआ है, जबरदस्त हुआ है, और जो नुकसान है उसका हम आकलन करेंगे, डैमेजेज का, और आकलन करके संकट इस घड़ी में कैसे केंद्र सरकार भी प्रदेश सरकार के माध्यम से अपनी जनता की पूरी मदद करे उसका प्रयास करेंगे। हम कोई कसर नहीं छोड़ेंगे। तो जिस तरह का नुकसान हुआ है उसकी भरपाई करेंगे। मकान अगर कच्चे हैं, टूटे हैं, तो भी उनको सहायता के लिए राशि दी जाएगी।
0: শোণিতপুৰ জিলাৰ ব্ৰহ্মপুত্ৰৰ চৰ অঞ্চলত বাস কৰা লোকসকলৰ বাবে নৌকা স্বাস্থ্যসেৱাৰ দলে প্ৰতিমাহে নৌকা ক্লিনিক স্থাপন কৰি 18টাকৈ স্বাস্থ্য শিবিৰ মুকলি কৰি আহিছে। ইয়াৰ জৰিয়তে গাইটাপু, বিন্দেটাপু, ফৰচে, তিনিটিকিয়া, পশ্চিম লালটাপুকে ধৰি চৰ অঞ্চলৰ মুঠ 13খন গাঁৱৰ ৰাইজে স্বাস্থ্যসেৱা লাভ কৰিছে। এই নৌকা ক্লিনিকত এগৰাকী চিকিৎসা বিষয়া, এগৰাকী ANM, এজন ফাৰ্মাচিষ্ট, এজন পৰীক্ষাগাৰ কৰ্মী আৰু অন্যান্য সহকাৰী স্বাস্থ্যকৰ্মীয়ে নিৰন্তৰ সেৱা আগবঢ়াই আছে। তেওঁলোকে প্ৰসূতি আৰু শিশুৰ স্বাস্থ্য পৰীক্ষা আৰু প্ৰতিষেধক প্ৰদান কৰাৰ লগতে ঋতুভিত্তিক ৰোগ প্ৰতিৰোধৰ বাবে সজাগতা সভাও অনুষ্ঠিত কৰি আহিছে। ৰাজ্যৰ 6টা জনগোষ্ঠীৰ জনজাতিকৰণৰ বাবে অসম চৰকাৰে গঠন কৰা মন্ত্ৰীগোটে কেন্দ্ৰীয় চৰকাৰলৈ প্ৰেৰণ কৰা প্ৰতিবেদন বিবেচনাধীন হৈ আছে বুলি কেন্দ্ৰীয় জনজাতি পৰিক্ৰমা মন্ত্ৰী জুৱেল ওৰামে প্ৰকাশ কৰিছে। কালি কইনাডৰাৰ ৰাজ্যিক অতিথিশালাত ৰাজ্যৰ জনজাতি পৰিক্ৰমা বিভাগৰ কাম কাজ পৰ্যালোচনা কৰাৰ পাছত মন্ত্ৰীগৰাকীয়ে এই কথা উল্লেখ কৰে। এই বৈঠকত ভৈয়াম জনজাতি পৰিক্ৰমা মন্ত্ৰী ডাঃ ৰণোজ পেগু উপস্থিত থাকে। বৈঠকত একলব্য আদৰ্শ আৱাসিক বিদ্যালয় সংবিধান 275 এক নম্বৰ অনুচ্ছেদৰ অধীনত অনুদান, ধৰতী আবা জনজাতীয় গ্ৰাম্য উৎকৰ্ষ অভিযান আৰু প্ৰধানমন্ত্ৰী বন্ধন যোজনাৰ অধীনত কাৰ্যসূচী ৰূপায়ণ সন্দৰ্ভত আলোচনা কৰা হয়। এই বৈঠকত কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে আঁচনিসমূহ ৰূপায়ণৰ বাবে বিভিন্ন পৰামৰ্শ দিয়ে। এই বৈঠকত ৰাজ্যত জনজাতি ঐতিহ্য সংগ্ৰহালয় স্থাপনৰ ক্ষেত্ৰত কেন্দ্ৰীয় চৰকাৰে ৰাজ্য চৰকাৰক সহযোগিতা আগবঢ়াব বুলি আশ্বাস দিয়ে।

0: দেশতে আজিৰে পৰা বিকশিত ভাৰত গ্ৰামীণ নিয়োগ নিশ্চয়তা আৰু জীৱিকা অভিযান অৰ্থাৎ ভি ভি জি ৰামজি আইন কাৰ্যকৰী হৈছে। গ্ৰামোন্নয়ন মন্ত্ৰালয়ে প্ৰকাশ কৰা মতে এই আইনৰ অধীনত প্ৰতিটো বৰ্ষত 125 দিনৰ নিয়োগ নিশ্চিতি প্ৰদান কৰা হ'ব। ইয়াৰ দ্বাৰা গ্ৰামীণ ভাৰত শক্তিশালী কৰাৰ পথ প্ৰশস্ত হ'ব বুলি মন্ত্ৰালয়ে প্ৰকাশ কৰিছে। এই ব্যৱস্থা কাৰ্যকৰী কৰাৰ বাবে চলিত বিত্তীয় বৰ্ষত 95,692 কোটি টকা ধাৰ্য কৰা হৈছে। এই সন্দৰ্ভত কেন্দ্ৰীয় গ্ৰামোন্নয়ন মন্ত্ৰী শিৱৰাজ সিং চৌহানে কয় যে নতুন ব্যৱস্থাৰ অধীনত গ্ৰামাঞ্চলৰ কোনো কৰ্মীয়ে এদিনৰ বাবেও কৰ্মহীন হৈ থাকিব নালাগিব। কেন্দ্ৰীয় চৰকাৰে ৰাজ্য আৰু কেন্দ্ৰীয় শাসিত অঞ্চলসমূহৰ সহযোগত এই পদক্ষেপ কাৰ্যকৰী কৰাৰ বাবে সকলো প্ৰশাসনীয় বিত্তীয় আৰু কাৰিকৰী প্ৰস্তুতি সম্পূৰ্ণ কৰা বুলিও মন্ত্ৰীগৰাকীয়ে কয়। উল্লেখযোগ্য যে ভি ভি জি ৰামজি আইন 2005 চনৰ মহাত্মা গান্ধী গ্ৰামীণ নিয়োগ নিশ্চিতকৰণ আইনৰ ঠাইত গ্ৰামাঞ্চলত নিয়োগ সৃষ্টিৰ বাবে কাৰ্যকৰী কৰা হৈছে। আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ আজি প্ৰতিষ্ঠা দিৱস। কেন্দ্ৰটোৱে আজি প্ৰতিষ্ঠাৰ 79 বৰ্ষত পদাৰ্পণ কৰিছে। 1948 চনৰ 1 জুলাইত আকাশবাণী শ্বিলং গুৱাহাটী কেন্দ্ৰ স্থাপন কৰা হৈছিল। এই কেন্দ্ৰৰ জৰিয়তে অসমত অনাতাঁৰ সেৱাৰ প্ৰচাৰ আৰম্ভ হয়। এই কেন্দ্ৰৰ প্ৰথমগৰাকী সঞ্চালক আছিল মিছ মেহৰা মাছানী। কেন্দ্ৰটোৰ প্ৰতিষ্ঠাকালৰে পৰা জড়িত উবেইদুল লতিফ বৰুৱা, কমল নাৰায়ণ চৌধুৰী, পুৰুষোত্তম দাস আদি ব্যক্তিসকলে অসমত অনাতাঁৰ সেৱাৰ ব্যাপক প্ৰচাৰ আৰু প্ৰসাৰৰ ক্ষেত্ৰত বিশেষ অৰিহণা যোগাইছিল। পৰৱৰ্তী সময়ত ফণী তালুকদাৰ, বীৰেণ ফুকন, সাহিত্যিক ছৈয়দ আব্দুল মালিক, ডঃ মহেশ্বৰ নেওগ, পদ্ম বৰকটকী, মহেন্দ্ৰ বৰঠাকুৰ, দুৰ্গেশ্বৰ বৰঠাকুৰ, ডঃ ভূপেন হাজৰিকা, খগেন মহন্ত, লুৎফুৰ ৰহমান, নীলু চক্ৰৱৰ্তী, আৰতী দাস বৈৰাগী, অৱন বৰপূজাৰী, নীৰেণ বৰুৱা আদিৰ দৰে অনেক গুণী জ্ঞানী, চিন্তাশীল আৰু দূৰদৰ্শী লোকসকলে আকাশবাণীৰ বিভিন্ন অনুষ্ঠান আৰু বাতৰি শ্ৰোতাৰ বাবে জনপ্ৰিয় কৰি তোলে। আকাশবাণীৰ এই জনপ্ৰিয়তাৰ ধাৰা অব্যাহত ৰাখি বৰ্তমান কৰ্মৰত বিষয়া কৰ্মচাৰীসকলেও নিতৌ শ্ৰোতাৰ উপযোগী ন ন অনুষ্ঠান প্ৰচাৰ কৰি আহিছে। প্ৰতিষ্ঠা দিৱসৰ এই শুভক্ষণত কেন্দ্ৰটোৰ মুৰববী তথা উপসঞ্চালক প্ৰধান ৰবীন বৰুৱে এইদৰে কয়।
1: নমস্কাৰ, আজি আকাশবাণী গুৱাহাটীৰ 79তম প্ৰতিষ্ঠা দিৱস। এই উপলক্ষে মই আকাশবাণীৰ বৰ্তমান আৰু অতীতৰ প্ৰত্যক্ষ বা পৰোক্ষভাৱে জড়িত থকা সমূহ বিষয়া কৰ্মচাৰীলৈ অভিনন্দন জ্ঞাপন কৰিলোঁ। এই জন্মদিন উলহ মালহেৰে উদযাপন কৰিবলৈ শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰত আকাশবাণী গুৱাহাটীয়ে এখনি সাংস্কৃতিক সন্ধিয়াৰ আয়োজন কৰিছে। এই উদযাপন আজি সন্ধিয়া 6:30ৰ পৰা আৰম্ভ হ'ব। মই সকলো শ্ৰোতাকে এই অনুষ্ঠানলৈ সাদৰেৰে নিমন্ত্ৰণ জনালোঁ। ধন্যবাদ।
0: আকাশবাণী গুৱাহাটীৰ 79 সংখ্যক প্ৰতিষ্ঠা দিৱস উপলক্ষে আজি শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰৰ শ্ৰীমন্ত শংকৰদেৱ আন্তৰ্জাতিক প্ৰেক্ষাগৃহত উপজা দিনৰ সুবাস শীৰ্ষক এটা অনুষ্ঠানৰ আয়োজন কৰা হৈছে। এই অনুষ্ঠানত নন্দিতা শৰ্মাৰ লঘু শাস্ত্ৰীয় সংগীত, সুভেশ বসুৰ হাৱাইন গীটাৰত লঘু সংগীতৰ সুৰ আৰু মঞ্জোৎস্না মহন্ত গোস্বামীৰ সৈতে আলাপ আৰু গীতৰ লগতে আকাশবাণী গুৱাহাটীৰ পূৰ্বে প্ৰকাশিত আকাশী আলোচনীখনৰ নিৰ্বাচিত লেখাৰ সংকলন উন্মোচন কৰা হ'ব। এই অনুষ্ঠানতে আকাশবাণীৰ 90 বছৰ উপলক্ষে আকাশবাণী গুৱাহাটী কেন্দ্ৰই প্ৰকাশ কৰা ই মেগাজিনখনো উন্মোচন কৰা হ'ব। ইফালে প্ৰতিষ্ঠা দিৱসৰ লগত সংগতি ৰাখি আকাশবাণী গুৱাহাটী কেন্দ্ৰত আকাশী স্পন্দন নামৰ আকাশবাণীৰ প্ৰাচীৰ পত্ৰিকাখনো উন্মোচন কৰা হ'ব। দিনজোৰা কাৰ্যসূচীৰে আজি গোৱালপাৰা জিলা দিৱস পালন কৰিবলৈ লোৱা হৈছে। বিগত 5 বছৰ ধৰি জিলা প্ৰশাসনে এই দিনটোতে গোৱালপাৰা জিলা দিৱস পালন কৰি আহিছে। উল্লেখযোগ্য যে 1983 চনৰ 1 জুলাইত অবিভক্ত গোৱালপাৰা জিলাৰ পৰা 3খন পৃথক জিলা ধুবুৰী, কোকৰাঝাৰ আৰু গোৱালপাৰা গঠন কৰা হৈছিল। ৰাজ্য চৰকাৰৰ নিৰ্দেশ অনুসৰি বিগত 5 বছৰৰ পৰা 1 জুলাইৰ এই দিনটোতে গোৱালপাৰা জিলা দিৱস উদযাপন কৰা হৈছে। আজিৰ কাৰ্যসূচী সন্দৰ্ভত আয়ুক্ত প্ৰদীপ টিমুঙে এইদৰে কয়।
2: জিলা দিৱসৰ যি প্ৰথম কাৰ্যসূচী ইতিমধ্যে আমি শেষ কৰিছোঁ। আমি ভালুকডুবিৰ চাকিট হাউচ, নিউ চাকিট হাউচৰ পৰা আমি আমাৰ জিলা আয়ুক্তৰ কাৰ্যালয়লৈকে আমি এটা দৌৰ বা ফান ৱাক এটা আমি এটা অৰ্গেনাইজ কৰিছিলোঁ। উঠি অহা নতুন প্ৰজন্মৰ ল'ৰা ছোৱালীবিলাকে তেওঁলোকে দৌৰ কৰিছে, জ্যেষ্ঠ যিখিনি আছে আমাৰ বয়সীয়া তেওঁলোকে খোজকাঢ়িছে, তেনেকৈ যথেষ্ট সংখ্যক লোক, প্ৰায় 200-300তকৈ বেছিয়ে হ'ব চাগে মানুহ, ল'ৰা ছোৱালী, তেওঁলোকে আহি যোগদান কৰিছে। মই সকলোকে ধন্যবাদ জনাইছোঁ।
0: ন্যায়াধীশ শৰ্মিলা ভূঞাৰ ফাষ্ট ট্ৰেক আদালতে আজি জুবিন গাৰ্গৰ মৃত্যুৰ গোচৰত শাহিদ চান হক আৰু নন্দিতা দত্তৰ সাক্ষ্য গ্ৰহণ কৰিব। আদালতে কাইলৈ বিষ্ণু শৰ্মা, অংশুমান বৈশ্য আৰু অজিত ৰাজবংশীৰ সাক্ষ্য ল'ব। ইপিনে অভিযুক্ত শ্যামকানু মহন্ত, শেখৰজ্যোতি গোস্বামী আৰু অমৃতপ্ৰভা মহন্তৰ অধিবক্তাই অভিনেতা ৰবি শৰ্মাক সোধা পোছা কৰাৰ প্ৰক্ৰিয়া সম্পূৰ্ণ কৰিছে। অহা 3 জুলাইত অভিযুক্ত সিদ্ধাৰ্থ শৰ্মাৰ অধিবক্তাই অভিনেতাগৰাকীক পুনৰ জেৰা কৰিব। ফিফা বিশ্বকাপ ফুটবলত নকআউট পৰ্যায়ৰ এখন খেলত আজি পুৱা নিউয়ৰ্কৰ নিউজাৰ্চি ষ্টেডিয়ামত ফ্ৰান্সে ছুইডেনক 3-0 গ'লত পৰাস্ত কৰি 16 ৰাউণ্ডত প্ৰৱেশ কৰে। খেলখনত এম

0: বাপে দুটা গ'ল দি এইবাৰৰ বিশ্বকাপত নিজৰ গ'লৰ সংখ্যা 18টালৈ বৃদ্ধি কৰে। খেলুৱৈগৰাকীয়ে সম্প্ৰতি এইবাৰৰ বিশ্বকাপত মিৰোশ্লাভ ক্লোজৰ দুটা গ'ল আৰু লিঅ'নেল মেছিৰ পৰা মাত্ৰ এটা গ'ল পিছ পৰি আছে। খেলখনৰ 86 মিনিটত আৰ্লিং হালেণ্ডৰ গ'লৰ জৰিয়তে শীৰ্ষ 16ত নৰৱেৰ স্থান নিশ্চিত হয়। ইয়াৰ পাছত অহা দেওবাৰে নিশা 16 ৰাউণ্ডত নৰৱে ব্ৰাজিলৰ বিৰুদ্ধে খেলিব। ইকুৱেডৰ আৰু মেক্সিকোৰ মাজত অনুষ্ঠিত প্ৰতিযোগিতাৰ আন এখন খেলত আজি মেক্সিকো 2-0 গ'লত আগবাঢ়ি আছে। আনহাতে ইংলেণ্ডে আজি নিশা ভাৰতীয় সময় অনুসৰি 9:30 বজাত কংগোৰ বিৰুদ্ধে খেলিব। শ্ৰোতাসকলে পুৱাৰ আঞ্চলিক বাতৰি শুনিছে আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ পৰা। এতিয়া আহক মনজিৎ গগৈৰ সৈতে আজি গুৱাহাটীৰ পৰা প্ৰকাশিত দৈনিক বাতৰি কাকতসমূহৰ প্ৰথম পৃষ্ঠাৰ বাতৰিত চকু ফুৰাওঁ।
1: আজি গুৱাহাটীৰ পৰা প্ৰকাশিত দৈনিক বাতৰি কাকতসমূহত ভিন ভিন বাতৰিয়ে শিৰোনাম দখল কৰিছে। চোৰাং সোণৰ সৰবৰাহৰ বিৰুদ্ধে অব্যাহত থকা অভিযানৰ মাজতেই কালি গুৱাহাটীত বৃহৎ পৰিমাণৰ সোণ জব্দ কৰা হয়। খাৰঘুলি অঞ্চলৰ পৰা প্ৰায় 38 কিলোগ্ৰাম সোণসহ আৰক্ষীয়ে এজনক গ্ৰেপ্তাৰ কৰিছে। জব্দ কৰা সোণখিনিৰ বজাৰ মূল্য প্ৰায় 54 কোটি টকা বুলি প্ৰাথমিকভাৱে অনুমান কৰা হৈছে। এই বাতৰিটোৱে আজি অন্যান্য কাকতসমূহৰ লগতে নিয়মীয়া বাৰ্তা, দৈনিক অগ্ৰদূত, অসমীয়া খবৰ, অসমীয়া প্ৰতিদিন আদি কাকতৰ প্ৰথম পৃষ্ঠাত শিৰোনাম দখল কৰিছে। গুৱাহাটীৰ কইনাধৰাত কেন্দ্ৰীয় জনজাতি পৰিক্ৰমা মন্ত্ৰী শ্ৰী জুৱেল ওৰামে অসম চৰকাৰৰ জনজাতীয় পৰিক্ৰমা মন্ত্ৰী ডাঃ ৰণোজ পেগুৰ সৈতে কালি 6 জনগোষ্ঠীৰ জনজাতিকৰণক লৈ এখন গুৰুত্বপূৰ্ণ বৈঠকত অংশগ্ৰহণ কৰে। দৈনিক জনমভূমি কাকতে এই বাতৰিটোক প্ৰথম পৃষ্ঠাৰ মুখ্য বাতৰিৰূপে পৰিৱেশন কৰিছে। 1901 চনৰ পৰা বৰ্তমান পৰ্যন্ত জুন মাহত এইবেলি সৰ্বনিম্ন বৰষুণ হৈছে বুলি দি আছাম ট্ৰিবিউন কাকতে এটা বাতৰি প্ৰথম পৃষ্ঠাত প্ৰকাশ কৰিছে। এতিয়া আহক পুনৰ উভতি যাওঁ বাতৰিৰ মাজলৈ।
0: বতৰৰ বতৰা। স্থানীয় বতৰৰ আগলি বতৰা অনুসৰি অহা 24 ঘণ্টাত গুৱাহাটী আৰু ইয়াৰ উপকণ্ঠ অঞ্চলত বতৰ আংশিকভাৱে ডাৱৰীয়া হৈ থকাৰ লগতে 2 এজাক পাতলীয়া বৰষুণ অহাৰ সম্ভাৱনা আছে। আজি গুৱাহাটীৰ তাপমাত্ৰা সৰ্বোচ্চ 33 ডিগ্ৰী চেলছিয়াছ আৰু সৰ্বনিম্ন 26 ডিগ্ৰী চেলছিয়াছ হ'ব পাৰে বুলি বৰঝাৰৰ আঞ্চলিক বতৰ বিজ্ঞান কেন্দ্ৰই আগজাননী দিছে। বাতৰি শেষ কৰাৰ পূৰ্বে ঘাই ঘাই বাতৰিসমূহ পুনৰ এবাৰ। ডনাৰ মন্ত্ৰী জ্যোতিৰাদিত্য সিন্ধিয়াৰ অসমসহ উত্তৰ পূৰ্বাঞ্চলৰ বান পৰিস্থিতিৰ পৰ্যালোচনা, কেন্দ্ৰীয় মন্ত্ৰী শিৱৰাজ সিং চৌহানৰ অৰুণাচলত বান পৰিস্থিতি পৰিদৰ্শন, ৰাজ্যৰ 6টা জনগোষ্ঠীৰ জনজাতিকৰণৰ বাবে অসম চৰকাৰে গঠন কৰা মন্ত্ৰী গোটৰ প্ৰতিবেদন কেন্দ্ৰীয় চৰকাৰৰ বিবেচনাধীন, আকাশবাণী গুৱাহাটীৰ 79 সংখ্যক প্ৰতিষ্ঠা দিৱস উপলক্ষে আজি শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰত উপজা দিনৰ সুবাস শীৰ্ষক অনুষ্ঠান আৰু ফিফা বিশ্বকাপ ফুটবল প্ৰতিযোগিতাৰ নকআউট পৰ্যায়ৰ এখন খেলত ছুইডেনৰ বিৰুদ্ধে ফ্ৰান্সৰ 3-0 গ'লত জয়লাভ।
2: পুৱাৰ আঞ্চলিক বাতৰি আজিলৈ ইমানেই। আমাৰ পৰৱৰ্তী বাতৰি দিনৰ 11 বজাত শুনিবলৈ পাব।

0: জিলার রেহরুপ।
1: নমস্কার, জিলার রেহরূপত আজি যাওঁ আহক ধেমাজি জিলালৈ। আমাৰ সংবাদদাতা হৰেন্দ্ৰনাথ শৰ্মাৰ পৰা জানো আহক ধেমাজি জিলাৰ ৰেহৰূপ। ধেমাজি জিলাত অচিৰেই দেখা যাব সহস্ৰাধিক মহিলা ৰাজমিস্ত্ৰী। ইতিমধ্যে লক্ষ্মী মিস্ত্ৰী নামেৰে নামকৰণ কৰা ধেমাজিৰ 1000 মহিলা ৰাজমিস্ত্ৰীক প্ৰশিক্ষণ দি সাজু কৰি তোলা হৈছে গৃহ নিৰ্মাণৰ মিস্ত্ৰী কামৰ বাবে। এই সন্দৰ্ভত অধিক জনাইছে আমাৰ সংবাদদাতাই।
2: ৰাজ্য তথা কেন্দ্ৰীয় চৰকাৰৰ বিভিন্ন জনকল্যাণমূলক আঁচনিয়ে মহিলা সবলীকৰণৰ ক্ষেত্ৰত নতুন নতুন পথৰ সন্ধান দিয়াৰ সময়তে ধেমাজি জিলাত শেহতীয়াকৈ 1000 মহিলাই ৰাজমিস্ত্ৰীৰ প্ৰশিক্ষণ গ্ৰহণ কৰি লক্ষ্মী মিস্ত্ৰী নামেৰে আত্মপ্ৰকাশ কৰিবৰ বাবে সাজু হৈ উঠিছে। অসম চৰকাৰৰ পঞ্চায়ত আৰু গ্ৰাম্য উন্নয়ন বিভাগৰ অভিলাষী আঁচনি প্ৰধানমন্ত্ৰী আৱাস যোজনা গ্ৰামীণৰ অধীনত ইতিমধ্যে জিলাখনৰ 6টা উন্নয়ন খণ্ডৰ সকলোবোৰ পঞ্চায়ত সামৰি গ্ৰাম্য মহিলাসকলক লক্ষ্মী মিস্ত্ৰী ৰূপে প্ৰতিষ্ঠিত কৰাৰ বাবে 53 দিনীয়া বিশেষ প্ৰশিক্ষণ প্ৰদান কৰা হৈছে। ইতিমধ্যে জিলাখনৰ মাছখোৱা, বৰদলনি আৰু ধেমাজি উন্নয়ন খণ্ডত এই প্ৰশিক্ষণ প্ৰায় সম্পূৰ্ণ হৈছে আৰু ইয়াৰ জৰিয়তে 1000 গৰাকী দক্ষতা সম্পন্ন লক্ষ্মী মিস্ত্ৰী গৃহ নিৰ্মাণৰ পকী কাম কৰিবৰ বাবে সাজু হৈ উঠিছে। বিভাগীয় সূত্ৰই জনোৱা অনুসৰি শীঘ্ৰে জিলাখনৰ আন 3টা পঞ্চায়ত কৰ্মে চিমেন, চিচি টঙানি, চিচি বৰগাঁও আৰু মুকুংচেলেক উন্নয়ন খণ্ডত লক্ষ্মী মিস্ত্ৰীৰ প্ৰশিক্ষণ আৰম্ভ হ'ব। ভাৰত চৰকাৰৰ পঞ্চায়ত আৰু গ্ৰাম্য উন্নয়ন মন্ত্ৰালয়ে দায়িত্ব প্ৰদান কৰা মহাৰাষ্ট্ৰৰ এটা প্ৰতিষ্ঠানে ৰুৱেল মেচন ট্ৰেইনিং মিছনৰ অধীনত গ্ৰাম্য মহিলাসকলক ৰাজমিস্ত্ৰীৰ প্ৰশিক্ষণ প্ৰদান কৰিছে। উল্লেখ্য, অসম চৰকাৰৰ পঞ্চায়ত আৰু গ্ৰাম্য উন্নয়ন বিভাগৰ দ্বাৰা আৰম্ভ কৰা এই বিশেষ আঁচনিখনে 2025 চনৰ 17 মে'ত গুৱাহাটীত কেন্দ্ৰীয় গ্ৰাম্য উন্নয়ন মন্ত্ৰী শিৱৰাজ সিং চৌহান আৰু মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই আনুষ্ঠানিকভাৱে আৰম্ভ কৰিছিল।
1: ধেমাজিৰ এটা বিশেষ অঞ্চল, কেৱল ক্ৰীড়াৰ বাবেই ৰাষ্ট্ৰীয় তথা আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত উজলি উঠা এই অঞ্চলটোৰ পৰাই ওলাই আহিছে ভালে সংখ্যক প্ৰতিভাসম্পন্ন সুদক্ষ খেলুৱৈ। ধেমাজিৰ লগতে ৰাজ্য তথা দেশৰ

0: গৌৰৱ উজ্বলাই তোলা বাটঘৰীয়া অঞ্চলৰ ক্ৰীড়াৰ পৰিৱেশ সন্দৰ্ভত অধিক জনাইছে আমাৰ সংবাদদাতাই।
1: ৰাষ্ট্ৰীয় আৰু আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত ভালেসংখ্যক সুদক্ষ খেলুৱৈ উপহাৰ দিবলৈ সক্ষম হোৱা ধেমাজি জিলাৰ এটা বিশেষ অঞ্চল হৈছে বাটঘৰীয়া। অঞ্চলটোৰ সুদীৰ্ঘদিন ক্ৰীড়াৰ অনুকূল পৰিৱেশ, চৰ্চা আৰু অনুশীলন অব্যাহত থকাৰ বাবেই ভাৰ উত্তোলন, যোগাসন, ফুটবল, ভলীবল, টাইকোৱাণ্ডো, কাৰাটে আদি প্ৰায়বোৰ খেলতে বাটঘৰীয়া অঞ্চলটোৰ খেলুৱৈয়ে আজিও ৰাষ্ট্ৰীয় আৰু আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত উজলি উঠিবলৈ সক্ষম হৈছে। কেৱল ক্ৰীড়াৰ বাবেই চৰ্চাৰ কেন্দ্ৰবিন্দু হৈ পৰা বাটঘৰীয়া অঞ্চলটোৰ পৰাই ধেমাজিত সুদক্ষ খেলুৱৈৰ সৃষ্টি হৈছে আৰু সময়ে সময়ে এইসকল খেলুৱৈয়ে ৰাজ্য তথা দেশক প্ৰতিনিধিত্ব কৰাৰো সুযোগ লাভ কৰিছে। ভাৰ উত্তোলনত বৰ্তমানলৈকে বাটঘৰীয়া অঞ্চলৰ পৰা গৈ আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত পদক লাভ কৰিছে পাপুল চাংমাই, ৰেখামণি গগৈ, পম্পী শইকীয়া, মনালিছা সোণোৱাল, দীতিমণি সোণোৱাল আৰু পঞ্চমী সোণোৱালকে ধৰি মুঠ ছগৰাকীকৈ সুযোগ্য খেলুৱৈয়ে। তদুপৰি অঞ্চলটোৰ ভালেসংখ্যক ভাৰ উত্তোলন খেলুৱৈয়ে ৰাষ্ট্ৰীয় পৰ্যায়ত পদক অৰ্জন কৰি ৰাজ্য তথা জিলাখনলৈ সুনাম কঢ়িয়াইছে। ভাৰ উত্তোলন ক্ৰীড়াৰ লগতে টাইকোৱাণ্ডটো উজলি উঠিছে বাটঘৰীয়া অঞ্চলৰ খেলুৱৈ। অঞ্চলটোৰ টাইকোৱাণ্ডো খেলুৱৈ পদুম সোণোৱাল আৰু বিপুল সোণোৱালে আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত অংশগ্ৰহণ কৰি সফলতা অৰ্জন কৰিছে। তদুপৰি টাইকোৱাণ্ডোত 5 গৰাকী খেলুৱৈয়ে বৰ্তমানলৈকে ৰাষ্ট্ৰীয় পৰ্যায়ত নিজৰ ক্ৰীড়াশৈলী প্ৰদৰ্শন কৰিবলৈ সুযোগ পাইছে। একেদৰে যোগাসন ক্ৰীড়াত অঞ্চলটোৰ 5 গৰাকী খেলুৱৈয়ে ৰাষ্ট্ৰীয় পৰ্যায়ত সফলতা লাভ কৰিছে। বাটঘৰীয়া অঞ্চলৰ আঞ্চলিক ক্ৰীড়া সংঘই ক্ৰীড়া উত্তোলনৰ ক্ষেত্ৰত গ্ৰহণ কৰা অনুকূল পৰিৱেশৰ বাবেই আজি অঞ্চলটোৰ খেলুৱৈসকল আগবাঢ়ি যোৱাত সফল হৈছে। সীমিত ক্ৰীড়া আন্তঃগাঁথনিৰ মাজতে বাটঘৰীয়া অঞ্চলত নিত্য নতুন খেলুৱৈয়ে আজি ৰাজ্য তথা আন্তঃৰাষ্ট্ৰীয় ক্ৰীড়া ক্ষেত্ৰত নিজৰ যোগ্যতা প্ৰদৰ্শন কৰিবলৈ সক্ষম হৈছে।
0: ধেমাজিৰ আৰ্থসামাজিক সংগঠন ভোগ জৰাই 2017 চনৰ পৰাই ধেমাজিত সমাজ জীৱনৰ প্ৰতি অলেখ অৱদান আগবঢ়োৱা ব্যক্তি তথা প্ৰতিষ্ঠানসমূহক সন্মান আৰু স্বীকৃতি প্ৰদান কৰি আহিছে। অসমৰ বিশিষ্ট সাহিত্যিক লেখিকা নিবেদিতা বৰা সন্দিকৈলৈ এইবাৰ ভোগ জৰাই আগবঢ়াইছে জীয়াঢল উপত্যকা বঁটা। এই সন্দৰ্ভত অধিক জনাইছে আমাৰ সংবাদদাতাই।
1: ধেমাজিৰ আৰ্থসামাজিক সংগঠন ভোগ জৰাইৰ উদ্যোগত মাছখোৱা প্ৰেছ ক্লাব আৰু মাছখোৱা জ্যেষ্ঠ মাধ্যমিক বিদ্যালয়ৰ সহযোগত যোৱা 20 জুনত মাছখোৱা জ্যেষ্ঠ মাধ্যমিক বিদ্যালয়ত এক গাম্ভীৰ্যপূৰ্ণ পৰিৱেশত অনুষ্ঠিত হয় জীয়াঢল উপত্যকা বঁটা প্ৰদান অনুষ্ঠান। অনুষ্ঠানত এইবাৰ অসমৰ বিশিষ্ট সাহিত্যিক লেখিকা নিবেদিতা বৰা সন্দিকৈ এই বছৰৰ জীয়াঢল উপত্যকা বঁটা প্ৰদান কৰা হয়। অসমীয়া সাহিত্যৰ ভঁৰাল সমৃদ্ধ কৰাৰ ক্ষেত্ৰত তেওঁ অনন্য অৱদান, সুদীৰ্ঘ সাধনা আৰু সৃষ্টিশীল কৃতিত্বৰ স্বীকৃতিস্বৰূপে ভোগ জৰাই সাহিত্যিকগৰাকীলৈ এই বছৰৰ এই সন্মান প্ৰদান কৰে।
0: জিলাৰ এহৰূপৰ বাবে আজিলৈ নিৰ্ধাৰিত সময়ো শেষ হৈ আহিল। কাইলৈ পুৱা 9:15 লৈ আহিম আন এখন জিলাৰ এহৰূপ। নমস্কাৰ।
2: জিলাৰ এহৰূপ অনুষ্ঠানত আজি ধেমাজি জিলাৰ এহৰূপ শুনিলে। আমাৰ সৈতে আছিল সংবাদদাতা মহেন্দ্ৰনাথ শৰ্মা।

0: তোৰ লৰাটোক এতিয়া বহুত সুস্থ দেখা গৈছে।
1: হয়, সঠিক চিকিৎসাই সকলো সলনি কৰি দিলে।
0: পিছে এনে যত্ন ক'ত পালি?
1: গুৱাহাটী ভেটাপাৰাৰ হোমিঅ'পেথিক আঞ্চলিক গৱেষণা প্ৰতিষ্ঠানত।
0: অঁ, তাত পিছে শিশুৰ বাবেহে সুবিধা আছে নেকি?
1: নহয় অ', শিশুৰ স্বাস্থ্য শিবিৰ, পুষ্টি সম্পৰ্কীয় সজাগতা আৰু সকলো বয়সৰ লোকৰ বাবে বিশেষ স্বাস্থ্য সেৱা উপলব্ধ।
0: অঁ, সঁচাকৈ বৰ ভাল কথা,
1: কাৰণ সকলোৰে বাবে সুস্থ স্বাস্থ্যৱান ভৱিষ্যত অতি প্ৰয়োজন।
2: হোমিঅ'পেথিক আঞ্চলিক গৱেষণা প্ৰতিষ্ঠান, ভেটাপাৰা, গুৱাহাটী।
3: হেৰৌ, এতিয়া দেখোন তই নিজৰ স্বাস্থ্যক লৈ একেবাৰে চিন্তামুক্ত।
4: চিন্তা কিয় কৰিম, মই একেবাৰে সঠিক ঠাই বিচাৰি পাইছো।
3: কোন ঠাই অ?
4: গুৱাহাটীৰ ভেটাপাৰাৰ হোমিঅ'পেথিক আঞ্চলিক গৱেষণা প্ৰতিষ্ঠান।
3: তাত হেৰৌ কি কি সুবিধা পোৱা যায়?
4: বিশেষজ্ঞ ক্লিনিক, চৰকাৰী সাহায্যত সুলভ চিকিৎসা, যোগ্য ৰোগীৰ বাবে বিনামূলীয়া ঔষধ আৰু উৎকৃষ্ট স্বাস্থ্য সেৱা।
5: তেন্তে মইও এবাৰ যাব লাগিব।
4: নিশ্চয় নিশ্চয়, তোৰ বাবেও স্বাস্থ্য সৰ্বাধিক গুৰুত্বপূৰ্ণ।
2: হোমিঅ'পেথিক আঞ্চলিক গৱেষণা প্ৰতিষ্ঠান, ভেটাপাৰা, গুৱাহাটী।
6: বেমাৰ ভাল হোৱাৰ পৰা বৰ ফুটনি দেখোন তোৰ। কথাটো কি?
7: নহব কিয়, হোমিঅ'ৰ চিকিৎসাই মোক নতুন জীৱন দিলে যে।
6: তাৰ মানে?
7: মানেটো হল হোমিঅ'পেথিক আঞ্চলিক গৱেষণা প্ৰতিষ্ঠান।
6: তাত কি হয়?
7: হেৰ নহয় কি, যক্ষ্মা ৰোগ ধৰা পেলোৱা, মাতৃ শিশু তথা সাধাৰণ বহিৰ্বিভাগ, সুলভ চৰকাৰী হাৰত ঔষধ প্ৰদান আৰু পৰীক্ষাৰ লগতে বিনামূলীয়া পৰামৰ্শ। আৰু তোৰ যদি বিপিএল কাৰ্ড আছে তেতিয়াহলেতো গাখীৰতে মহৰ খুটি।
6: মানে?

0: কাৰণে সকলো বিনামূলীয়া আৰু জ্যেষ্ঠ নাগৰিকৰ বাবে 50% ৰেহাই।
1: তেতিয়া হলে ফুটনি মৰাটো তোৰ এক্তিয়াৰ।
2: হোমিওপেথিক আঞ্চলিক গৱেষণা প্ৰতিষ্ঠান, ভেটাপাৰা, গুৱাহাটী।
3: আদৰৰ শ্ৰোতা, আকাশবাণী গুৱাহাটীৰ 79 প্ৰতিষ্ঠা দিৱস উপলক্ষে গুৱাহাটী শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰৰ শ্ৰীমন্ত শংকৰদেৱ আন্তৰ্জাতিক প্ৰেক্ষাগৃহত আজি সন্ধিয়া 6:30 পৰা আয়োজিত উপজা দিনৰ সুবাহ শীৰ্ষক অনুষ্ঠানলৈ আপোনালোক আটাইকে সাদৰ আমন্ত্ৰণ জনালোঁ। আপোনালোকক এইখিনিতে জনাই ভাল পাম যে আজি আকাশবাণী তেজপুৰ কেন্দ্ৰৰো প্ৰতিষ্ঠা দিৱস। উত্তৰ অসমৰ এটি উল্লেখযোগ্য আকাশবাণী কেন্দ্ৰ হৈছে আকাশবাণী তেজপুৰ। 2001 জুলাইত তেজপুৰৰ মৰাভৰলীত কেন্দ্ৰটোৱে প্ৰতিষ্ঠা লাভ কৰিছিল। আকাশবাণীৰ তেজপুৰ কেন্দ্ৰৰ সমূহ কৰ্মকৰ্তাৰ তৰফৰ পৰাও প্ৰতিষ্ঠা দিৱসৰ অভিনন্দন জ্ঞাপন কৰিছে। এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু।
4: হৈ থাকক, সজাগ হৈ থাকক। এপ'লো এক্সেল কেয়াৰ হস্পিটেলৰ বিশেষজ্ঞ চিকিৎসকৰ তত্ত্বাৱধানত এপ'লো প্ৰো হেলথ প্ৰিভেণ্টিভ হেলথ চেকআপ পেকেজ, শিশুৰ পৰা জ্যেষ্ঠ নাগৰিক সকলোৰে বাবে। উচ্চ ৰক্তচাপ, হৃদৰোগ, ডায়েবেটিছ, থাইৰয়ড, কেন্সাৰ, আৰ্থৰাইটিছ আদি ৰোগ আগতেই চিনাক্ত কৰাৰ সুবিধা।
5: বুকিঙৰ বাবে আজি ফোন কৰক 9957568450ত।
6: এপ'লো এক্সেল কেয়াৰ হস্পিটেল, পশ্চিম বৰাগাঁও, গুৱাহাটী। সুস্থ জীৱনৰ বিশ্বস্ত লগৰী।
3: নিবেদন কৰা হৈছে আকাশবাণী গুৱাহাটীৰ 79 প্ৰতিষ্ঠা দিৱস উপলক্ষে বিশেষ প্ৰভাতী তৰংগ। অনুষ্ঠানটিৰ আঁত ধৰিছে সীমান্ত বাৰ্মায়।

0: অকমান অঁ সেইটো বেছি নহয় বাৰু।
1: সুপ্ৰভাত আদৰৰ শ্ৰোতা, প্ৰভাতী তৰংগৰ এটি অতি বিশেষ খণ্ডলৈ আপোনালোক আটাইকে আন্তৰিক স্বাগতম জনাইছোঁ। আদৰৰ শ্ৰোতা, অতি বিশেষ আমাৰ প্ৰাণৰ আজি অনুষ্ঠান বুলি কৈছোঁ, কিয়নো আপোনাৰ আটাই জ্ঞাত ইতিমধ্যে বিভিন্ন খবৰৰ জৰিয়তে বা আপোনাৰ এই ডেট আজি যিটো দিন সেই দিনটোৰ বিষয়ে জানে, 1 জুলাই, আৰু এই দিনটো হৈছে আকাশবাণী গুৱাহাটীৰ প্ৰতিষ্ঠা দিব, আৰু সেয়েহে আজি প্ৰভাতী তৰংগত আমি ৰাখিছোঁ এটা গৌৰৱোজ্জ্বল যাত্ৰা আকাশবাণী গুৱাহাটীৰ। গতিকে 79তম বছৰত আকাশবাণী গুৱাহাটী এই কথাটো আমি বিষয় ৰাখিছোঁ, আৰু এই বিষয়ে কথা পাতিবলৈ ষ্টুডিঅ'ত আমাৰ কেইবাগৰাকীও অতিথি আজি বিশেষভাৱে তেখেতসকল আমি আমন্ত্ৰণ কৰি আনিছোঁ, আৰু আৰম্ভণিতে তেখেতসকলে চিনাকি কৰাই দিবলৈ পাই মই ভাল পাম। আমাৰ সৈতে উপস্থিত আছে আমাৰ এই বছৰত সংগীত নাটক একাডেমি বঁটা লাভ কৰিছে চেতনা বাইদেউৰ নামেই পৰিচয়, আপোনাৰ টিভিৰ পৰ্দাত ৰেডিঅ'ত বহুত তেখেতক শুনিছে নাটক বাইদেউ, স্বাগতম জনাইছোঁ আপোনাক আমাৰ আজিৰ এই বিশেষ অনুষ্ঠানলৈ আকাশবাণীৰ এই উপজা দিনত। আমাৰ সৈতে আছে বিউটি শৰ্মা বৰুৱা, এগৰাকী জনপ্ৰিয় গায়িকা, আকাশবাণীৰ এগৰাকী স্বীকৃতিপ্ৰাপ্ত গায়িকা, কেইবা দশক ধৰি তেখেত আকাশবাণীৰ সৈতে জড়িত হৈছে। তেখেতৰ সংগীতৰ শ্ৰোতা আমাৰ সকলোৱে জানে তেখেতৰ গীতৰ বিষয়ে, গতিকে আপোনাক স্বাগতম জনাইছোঁ আজিৰ এই বিশেষ অনুষ্ঠানলৈ বাইদেউ।
2: শুভেচ্ছা জনাইছোঁ।
1: হয়, আমি স্বাগতম জনাইছোঁ হীৰক জ্যোতি শৰ্মা, এগৰাকী উদীয়মান শিল্পী, লোকগীতৰ শিল্পীৰ, আৰু লাহে লাহে সকলোৱে চিনা হৈছে অসমত হীৰক জ্যোতি শৰ্মা বুলি ক'লে। আৰু এইবাৰ এটা সংগীত নাটক একাডেমি বঁটা লাভ কৰিছিলোঁ উস্তাদ বিল্লিমা বিস্মিল্লা খাঁ, যিটো যুৱ বঁটা, সেই বঁটা লাভ কৰিছে। গতিকে স্বাগতম জনাইছোঁ। আৰু ষ্টুডিঅ'ত উপস্থিত আছে আকাশবাণী গুৱাহাটীৰ সোণালী কণ্ঠ বুলি সদায় আমি কওঁ আমাৰ গুৰু অৱনী বৰা, স্বাগতম জনাইছোঁ অৱনী দা। দীৰ্ঘ সময় ধৰি এই আকাশবাণী কেন্দ্ৰতে জড়িত আছিলে, আজিও জড়িত হৈ আছে আপুনি, গতিকে আপোনাক স্বাগতম জনাবলৈ পাই আমি আনন্দিত হৈছোঁ আৰু শুভেচ্ছা যাচিছোঁ। এগৰাকী সহকৰ্মী হোৱাৰ আমাৰ সৌভাগ্য হৈছিলে আপোনাৰ সৈতে কাম কৰাৰ, গতিকে
3: মই সকলোকে শুভেচ্ছা জনাইছোঁ আজি প্ৰতিষ্ঠা দিৱসৰ।
1: আমাৰ সৈতে দুগৰাকী সংগীত শিল্পী ইয়াত উপস্থিত আছে, আজি কী বোৰ্ডত আছে অমৰজ্যোতি ডেকা, আকাশবাণীৰ নিয়মীয়া এগৰাকী শিল্পী, তেখেতে বিভিন্ন অনুষ্ঠানত আমাৰ অংশ লৈ থাকে, কী বোৰ্ডত তেখেতে আছে, স্বাগতম জনাইছোঁ অমৰজ্যোতি ডেকা আপোনাক। গীটাৰত আছে আমাৰ জগদীশ শৰ্মা, এগৰাকী চিনাকি মুখ, টিভিৰ পৰ্দাত ৰেডিঅ'ত আপোনালোকে শুনি থাকে, দেখি থাকে বিভিন্ন অনুষ্ঠানৰ আমাৰ যিবিলাক বিশেষ ৰেকৰ্ডিং।

0: হয় তাত তেখেতসকলে সংগত কৰে আৰু তেখেতসকলৰ অবিহনে আমাৰ অনুষ্ঠানবিলাক আধৰুৱা হৈ থাকে। স্বাগতম জনাইছোঁ দুয়োগৰাকীক আমাৰ আজিৰ অনুষ্ঠানলৈ। আপুনি এতিয়া ক'ৰ পৰা আৰম্ভ কৰিম, ক'ত শেষ কৰিম? দীঘলীয়া এটা যাত্ৰা, এটা 79 বছৰত আকাশবাণী গুৱাহাটী, এটা নষ্টালজিক হোৱা কথা। আমাৰ বাৰু এটা কম বছৰ, আপোনাৰ এটা দীঘলীয়া সময় গৈছে, তাৰো আগত সময় আছিলে 1948 চনত 1 জুলাইত অল ইণ্ডিয়া ৰেডিঅ' শ্বিলং গুৱাহাটী আৰম্ভ হৈছিলে। প্ৰথম কেন্দ্ৰটোৰ নাম অল ইণ্ডিয়া ৰেডিঅ' শ্বিলং গুৱাহাটী, দুটা কেন্দ্ৰ হৈছিলে সমান্তৰালভাৱে। হয়তো যিটো মূল কেন্দ্ৰ শ্বিলঙত আছিলে, তাৰপাছত এটা অনুষ্টুপীয়া কেন্দ্ৰ ইয়াতো সেই সময়তে একে সময়তে হোৱা বুলি আজি যিটো আমি খবৰ কাগজতো পাইছোঁ, তেনেকুৱা ধৰণৰ এটা কথা আছে, সেই তথ্য আছে, যদি বিচাৰি উলিয়াই সেইটো পোৱা যাব, আপুনি হয়তো জ্ঞাত এই বিষয়ে। গতিকে কেনেধৰণৰ এটা যাত্ৰা আমাৰ, এই বিষয়ে আমি কথা পাতিম। আৰু অসমৰ কৃষ্টি সংস্কৃতিৰ এই বৰপথাৰখনৰ আকাশবাণীৰ যিটো অৱদান, সেই কলিকতাৰ প্ৰচাৰৰ সময়ৰ পৰা যেতিয়া আৰম্ভ হৈছিলে 1943 চনৰ পৰা আজিৰ এই যাত্ৰালৈকে, এটা গৌৰৱোজ্জ্বল যাত্ৰা বুলি আমি ক'ব লাগিব, দীঘলীয়া যাত্ৰা, গৌৰৱোজ্জ্বল যাত্ৰা। গতিকে গোটেই বিবেক বুদ্ধি বিচাৰ আকাশবাণীয়ে গঠন কৰিছিলে বুলি সকলোৱে কয়, সেই কথাটো, সেই বিষয়ে বিতংকৈ বাইদেউ আমি কথা পাতিম আটাইৰে সৈতে। কিন্তু আমাৰ এটা থিম ছঙৰ নিচিনা, যদি থিম ছং বুলি আমি কওঁ বা নকওঁ, আকাশবাণী যিকোনো অনুষ্ঠান হ'লে এটা বিশেষ গীত আমি প্ৰচাৰ কৰোঁ, আদৰ শ্ৰোতাবিলাকে শুনি থাকে এই গীতটি। আৰু আমাৰ স্বনামধন্য গীতিকাৰ কীৰ্তি কমল ভূঞা, এই কেন্দ্ৰৰে এগৰাকী ঘোষক আছিলে, সকলোৱে চিনি পায় তেখেতক গীতিকাৰ হিচাপে আজি। আৰু আমাৰ জ্যেষ্ঠ তেখেতলৈ আমি শ্ৰদ্ধা যাচিছোঁ, আজিৰ এই অনুষ্ঠানটো শুভেচ্ছা যাচিছোঁ। কীৰ্তিদা, যদি আপুনি এই অনুষ্ঠান শুনি আছে, আপোনাৰ সেই গীতটিৰে আজিৰ এই সুৰীয়া যাত্ৰা আমি আৰম্ভ কৰিব খুজিছোঁ। আৰু আমাক গীতালী ভট্টাচাৰ্য আছে, সহযোগ কৰিব গীতটি শুনোৱাত। প্ৰথমতে আপুনি দা, মই আকাশবাণী, আমি সকলোৱে আকাশবাণী হৈ পৰিছোঁ আজি, মই আকাশবাণী।
1: এই গীতটি কীৰ্তিদাই লিখিছিলে আকাশবাণীৰ যেতিয়া 50 বছৰ হৈছিলে 98, সেই উপলক্ষে লিখিছিলে।
0: খুব সুন্দৰ এটা তথ্য আপুনি দিলে,
1: আমি শুনিলো।
0: হয়, আৰু আদৰ্শতা আজি আন এটা কাৰণে বিশেষ, আপোনালোকে এটা অসমৰ অতি গুৰুত্বপূৰ্ণ কেন্দ্ৰ, যাক আমি যিখন চহৰ বা নগৰ বুলি কৈছে, তেজপুৰ আমাৰ সাংস্কৃতিক নগৰ অসমৰ, তাৰ যি তেজপুৰ কেন্দ্ৰ আছে আকাশবাণী তেজপুৰৰ প্ৰতিষ্ঠা দিব 2000 চনৰ 1 জুলাইত তেজপুৰ কেন্দ্ৰ প্ৰতিষ্ঠা হৈছিলে। গতিকে আমি তেজপুৰবাসীক লৈ কিহত, কিয়নো তেখেতসকলে আমাৰ এই অনুষ্ঠান ৰিলে কৰি আছে, সেই অঞ্চলত শুনা হয় আমাৰ এই অনুষ্ঠান ৰাতিপুৱাৰ সময়খিনি গুৱাহাটী কেন্দ্ৰ তেখেতে ৰিলে কৰে। এতিয়া আমাৰ যিসকলে তেজপুৰ কেন্দ্ৰ শুনি আছে আদৰ শ্ৰোতা, আমি সেই সমূহ শ্ৰোতাৰ লগতে তেজপুৰ কেন্দ্ৰৰ আমাৰ বিষয়ববীয়া সকলোকে আমি আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিছোঁ প্ৰতিষ্ঠা দিৱসৰ। আৰু আমালৈ এটা বাৰ্তা, সৰু বাৰ্তা পঠিয়াইছে তেজপুৰ কেন্দ্ৰৰ অনুষ্ঠান মুৰব্বী ৰূপান্ত কুমাৰ দাসে। মই বাৰ্তাটো আৰম্ভণিতে পঢ়ি দিব খুজিছোঁ, তেখেতক আপোনাৰ লিখি পঠিয়াইছে আচলতে সেই কেন্দ্ৰটোৰ বিষয়ে, যে উত্তৰ অসমৰ এটি উল্লেখযোগ্য আকাশবাণী কেন্দ্ৰ হৈছে আকাশবাণী তেজপুৰ। 2000 চনৰ 1 জুলাইত তেজপুৰৰ পৰা ভৰলীত প্ৰতিষ্ঠা লাভ কৰিছিল কেন্দ্ৰটোৱে। আজি কেন্দ্ৰটোৰ 26 সংখ্যক প্ৰতিষ্ঠা দিব, আৰু 102.4 MHz যোগে FM আৰু 226.66 kHz যোগে মিডিয়াম ৱেভত কেন্দ্ৰটো 5:53 পৰা দিনৰ 3:30 আকাশবাণী গুৱাহাটী অনুষ্ঠান, দিনৰ 3:30 পৰা সন্ধিয়া 5:23 বিবিধ ভাৰতী সেৱা ৰিলে কৰে। কেন্দ্ৰটোৱে নিজা অনুষ্ঠান প্ৰচাৰ কৰে সন্ধিয়া 5:23 পৰা নিশা 10:30। কেন্দ্ৰটোৰ জনপ্ৰিয় অনুষ্ঠানসমূহৰ ভিতৰত আছে, হয়তো শ্ৰোতাই জানে, তথাপিও তেখেতে লিখি পঠিয়াইছে যে ভদাইৰ চোতালৰ মেল, ফোন ইন, গানে গানে, বৰ্ণালী আদি। গতিকে এই অনুষ্ঠানসমূহে ৰাইজৰ মাজত সোমাই আছে, শ্ৰোতাৰ মাজত সোমাই আছে। আমি তেজপুৰ কেন্দ্ৰৰ শ্ৰোতাকো লগতে কৰ্মকৰ্তা পুনৰবাৰ আজি প্ৰতিষ্ঠা দিৱসৰ শুভেচ্ছা যাচিছোঁ আমাৰ এই ষ্টুডিঅ'ৰ পৰা। এতিয়া আমি গৈছোঁ আমাৰ মই আকাশবাণী, বহুজন হিতায় বহুজন সুখায় এই গীতটিৰ মাজলৈ। তাৰপিছত পুনৰ আমাৰ এই কথা বতৰাৰ মাজলৈ উভতি আহিম আদৰ শ্ৰোতা, শুনি থাকিব আকাশবাণীৰ আজিৰ এই বিশেষ অনুষ্ঠান, প্ৰতিষ্ঠা দিৱস উপলক্ষে 79 বছৰত আকাশবাণী গুৱাহাটী।

0: আৰু শ্ৰদ্ধা পুনৰ স্বাগতম জনাইছোঁ আপোনালোকক মোৰ আজিৰ বিশেষ প্ৰভাতী তৰংগ 79 বছৰত আকাশবাণী গুৱাহাটী। আৰু আদৰৰ শ্ৰোতা, এইমাত্ৰ যি গীত আপোনালোকে শুনিলে, মই আকাশবাণী বহুজন হিতায় বহুজন সুখায় ইতিমধ্যে কৈছোঁ যে ৰচনা কীৰ্তি কোমল ভূঞাৰ আৰু এই গীতৰ সুৰ সংগীত প্ৰভাত শৰ্মাৰ। আৰু আচলতে দুয়োগৰাকীলৈ আমি শ্ৰদ্ধা যাচিছোঁ আমাৰ ষ্টুডিঅ'ৰ পৰা। আমি বাইদেউৰ ওচৰলৈ আহিছোঁ, বিউটি শৰ্মা বৰুৱা। সদায় অনুষ্ঠান আপুনি আৰম্ভ কৰে এটা ভক্তিমূলক স্তোত্ৰৰে, গতিকে আজিও আপোনাৰ পৰা আমি সেয়া আশা কৰিছোঁ যাতে আমাৰ অনুষ্ঠান সুকলমলে চলে আৰু সকলো শ্ৰোতাক লগতে আকাশবাণী আপুনি আপোনাৰ যি মৰম শ্ৰদ্ধা সকলোৱে যাচিব নিশ্চয়। হয়,
1: আজি এই বিশেষ অনুষ্ঠানলৈ আহিবলৈ পাই মই বহুত ভাল লাগিছে বুলি ক'লেও কম হ'ব কোৱা, কাৰণ এনেকুৱা 1 জুলাই তাৰিখে 1948 চনত আমাৰ সুৱদী অসমত সুৰৰ

0: স্থাপিত এটি মন্দিৰ স্থাপন হৈছিল আৰু সেই মন্দিৰত মই গীত গাবলৈ মোক ভগৱানে প্ৰেৰণা দিছিলে, সাহস দিছিল, কৰাইছিলে মোক। সেয়া হৈছে 1967 চনৰ পৰা গীত গাবলৈ পালোঁ মই এই মন্দিৰত, আকাশবাণী মন্দিৰত। গতিকে আৰু তেতিয়াৰ পৰাই মই যেতিয়াৰ পৰা গীত গাবলৈ আহোঁ, মই প্ৰথমে গেটত মই প্ৰণাম জনাই আহোঁ। ষ্টুডিঅ' পালেতো কথাই নাই, সকলো মনত পৰিছে মোৰ আজি। আৰু বিশেষকৈ চবতকৈ ডাঙৰ কথা মই ক'বলৈ লৈছোঁ, মোৰ বহুত শ্ৰদ্ধাৰ মৰমৰ মোৰ শ্ৰোতাসকল, যাক মই সকলোতকৈ ভাল পাওঁ, যাৰ বাবে মই আজি গীত গাই আছোঁ, অনুপ্ৰেৰণা পাই আছোঁ, এই সকলো কথা মোৰ বাবে বহুত, জীৱনৰ কাৰণে মোৰ বহুমূলীয়া বস্তু আৰু বহুত ডাঙৰ সম্পদ। সেয়ে মই কি ক'ম, মই সেয়ে এটি মই প্ৰাৰ্থনা জনাব খুজিছোঁ অকণমান শ্ৰোতাসকল, আপোনালোকেও আৰু আকাশবাণীৰ সকলো কৰ্মকৰ্তালোকে মই মানে শুভেচ্ছা জনাই পেলাই মই এই স্তোত্ৰ গাবলৈ লৈছোঁ, যাতে আৰু বহুত যুগ ধৰি এই আকাশবাণী সুন্দৰ সুচাৰুৰূপে চলি থাকে। ইয়াৰ লগতে কিন্তু ডিব্ৰুগড় কেন্দ্ৰও আছে দেই, সকলোবোৰ কেন্দ্ৰ, সকলোবিলাকত বহুত কেন্দ্ৰত মই গীত গাবলৈ সুযোগ পাইছিলোঁ। আৰু সেইকাৰণে মই আজি এটি স্তোত্ৰৰে আৰম্ভ কৰিছোঁ।
1: হয়,

0: মা, তোমাক প্ৰণাম জনাইছোঁ। আকাশবাণী যেন যুগে যুগে আগুৱাই গৈ থাকে, শ্ৰোতাৰ মনন হৃদয়ত ভৰপূৰ হৈ থাকে যেন ইয়াৰ সুৰভি।
1: অশেষ ধন্যবাদ বাইদেউ আপোনাৰ এই যি ভক্তিমূলক সূত্ৰ আপুনি আমাৰ বাবে গালে, আমাৰ শ্ৰোতাৰ বাবে গাইছে, আকাশবাণী দীৰ্ঘায়ু কামনা কৰিছে, এনেদৰে আগবাঢ়ি যাবলৈ আপোনাক ধন্যবাদ জ্ঞাপন কৰিছোঁ। আপুনি এনেদৰে আমাৰ সৈতে জড়িত হৈ থাকিব, আজি যেনেদৰে কেইবাটো দশক ধৰি জড়িত হৈ আছে। আপুনি দাস, আপোনাৰ ওচৰলৈ আহিছোঁ, আপুনি ঘৰৰ মানুহ, গতিকে ইমোশ্যনটো অকণমান বেলেগ হয়। আমি যিবিলাকে সদায় কাম কৰি থাকোঁ আপোনাকো তেনেদৰেই ধৰিছোঁ, কিবা এটা বিপদ হ'লে, কিবা হ'লে, প্ৰয়োজন হ'লে, এতিয়াও আপোনাক, যদিও আপুনি আক্ষৰিক অৰ্থত অৱসৰ গ্ৰহণ কৰিছে যিটো আমাৰ নিয়ম, কিন্তু আমাৰ সৈতে সদায় মন কী বাতেই হওক, অন্যান্য অনুষ্ঠানেই হওক, আপুনি এতিয়াও সক্ৰিয় হৈ জড়িত হৈ আছে আকাশবাণীৰ সৈতে। আৰু কিবা এটা থাকিলে আমাকে ধৰি এনাউঞ্চাৰলৈকে আপোনালৈ ফোন যায়, এইটো এটা সকলোৱে জনা কথা। কেনে এটা অনুভৱ এই মুহূৰ্তত আপোনাৰ? অকণমান আবেগিক হোৱা যেন লাগিছে।
2: নিশ্চয়, কাৰণ আকাশবাণীৰ যিটো ইতিহাস 79 বছৰ এতিয়া, আৰু আকাশবাণীৰ ইতিহাসটো, আকাশবাণী গুৱাহাটীৰ এটা সমৃদ্ধ ইতিহাস। কাৰণ সেই সময়ত অবিভক্ত অসম, অবিভক্ত অসমত আকাশবাণী গুৱাহাটী, তেতিয়া অৱশ্যে আকাশবাণী নহয়, তেতিয়া অল ইণ্ডিয়া ৰেডিঅ' বুলি কৈছিলে। সেই অবিভক্ত অসমতেই দুটাকৈ কেন্দ্ৰ, এটা শ্বিলঙত, এটা গুৱাহাটীত। 1948 চনৰ 1 জুলাইত, আজিৰেই দিনটোতেই মুকলি হৈছিলে।

0: আৰু সেই তেতিয়াৰে পৰাই এতিয়ালৈকে কেন্দ্ৰটোৱে আমাৰ সাহিত্য সংস্কৃতিকে ধৰি সমাজৰ সকলো দিশতে যিটো অৰিহণা আগবঢ়াই আহিছে সেইটো সকলোৱে স্বীকাৰ কৰিব, সেইটো অনস্বীকাৰ্য। আৰু এই ক্ষেত্ৰত মই ভাবোঁ আমাৰ আটাইতকৈ ডাঙৰ শক্তি হ'ল আমাৰ শ্ৰোতাসকল। গতিকে আজি এই অনুষ্ঠানৰ পৰা আমাৰ শ্ৰোতাসকলক আন্তৰিক ধন্যবাদ, কাৰণ আমি সকলোৱে জানো যদি আমাৰ শ্ৰোতা নাথাকে আমি কাৰ কাৰণে অনুষ্ঠান কৰিম। আমাক এই শ্ৰোতাসকলেই জীয়াই ৰাখিছে
1: নিশ্চয়কৈ।
0: গতিকে শ্ৰোতাসকলৰ পৰা আমি আকাশবাণীয়ে সদায় গঠনমূলক যি পৰামৰ্শ সেয়া সদায় আশা কৰোঁ। আৰু তুমি কথাই কথাই মোক কৈছিলা যে 48 চনৰ মানে সেই সময়ৰ কথা ক'বলৈ, মই এইকাৰণেই কৈছো যে সমৃদ্ধ ইতিহাস, মানে সমৃদ্ধ আকাশবাণী গুৱাহাটীৰ

0: আমাৰ আটাইতকৈ ডাঙৰ শক্তি হ'ল আমাৰ শ্ৰোতাসকল। গতিকে
1: নিশ্চয়কৈ
0: আজি এই অনুষ্ঠানৰ পৰা আমাৰ শ্ৰোতাসকলক আন্তৰিক ধন্যবাদ, কাৰণ আমি সকলোৱে জানো যদি আমাৰ শ্ৰোতা নাথাকে আমি কাৰ কাৰণে অনুষ্ঠান কৰিম? আমাক এই শ্ৰোতাসকলেই জীয়াই ৰাখিছে।
1: নিশ্চয়কৈ হয়।
0: গতিকে শ্ৰোতাসকলৰ পৰা আমি আকাশবাণীয়ে সদায়েই গঠনমূলক যি পৰামৰ্শ সেয়া সদায়ে আশা কৰোঁ। আৰু তুমি কথাই কথাই মোক কৈছিলা যে 48 চনৰ মানে সেই সময়ৰ কথা ক'বলৈ,
1: নিশ্চয়কৈ
0: মই এইকাৰণেই কৈছোঁ যে সমৃদ্ধ ইতিহাস, মানে সমৃদ্ধ আকাশবাণী গুৱাহাটীৰ চহকী এটা পৰম্পৰা আছে, কাৰণ সেই সময়ৰ অসমৰ যিখিনি স্বনামধন্য মানুহ বিভিন্ন দিশত সকলোৱেই আকাশবাণীৰ সৈতে জড়িত হৈছিলে। কাৰণ এই কথাবোৰ এতিয়া হয়তো, এতিয়াতো 48 চনত কাম কৰা আমাৰ মাজত কোনো নাই, আমি হয়তো কাৰোবাৰ পৰা শুনি আহিছোঁ বা আমি ক'ৰবাত পঢ়িছোঁ এই, গতিকে তেনেকুৱা এটা কথাই এইখন এখন মই লৈ আহিছোঁ। এইখন আকাশবাণী গুৱাহাটীৰ সোণালী জয়ন্তী বৰ্ষত এখন ওলাইছিলে আমাৰ, সেইখনত যিসকলে লিখিছিলে তাৰ ভিতৰত মানে 48ৰ আকাশবাণীৰ সৈতে জড়িত হৈ থকা সত্যপ্ৰসাদ বৰুৱা, মৃগেন্দ্ৰ চৌধুৰী, নৱকান্ত বৰুৱা, ইয়াত বিভিন্নজনৰ লেখা আছে। তাতে সত্যপ্ৰসাদ বৰুৱাই লিখিছিলে এটা প্ৰবন্ধ অতীত সোঁৱৰি, তাত তেখেতে লিখিছিলে যে অবিভক্ত অসমত 1948 চনৰ 1 জুলাই তাৰিখে আকাশবাণী অল ইণ্ডিয়া ৰেডিঅ' শ্বিলং গুৱাহাটী প্ৰতিষ্ঠা হয়, দুঠাইত দুটা ষ্টুডিঅ'। তেতিয়া শ্বিলং আৰু গুৱাহাটীত থকা বেলেগ ষ্টুডিঅ' দুটা একোজন সহকাৰী সঞ্চালকৰ দায়িত্বত আছিল আৰু দুয়োটা কেন্দ্ৰৰে ভাৰপ্ৰাপ্ত সঞ্চালক আছিল এগৰাকী মহিলা, নাম মিছ মেহৰা মাছানী, সেই নামটো আমি শুনিছোঁ, সকলোৱে শুনিয়ে থাকোঁ। মেঘালয় হোৱাৰ পিছত শ্বিলঙৰ ষ্টুডিঅ'টো বেলেগ কৰা হ'ল আৰু 1953 চনত অল ইণ্ডিয়া ৰেডিঅ'ই নামটো সলাই আকাশবাণী কৰিলে। শ্বিলং ষ্টুডিঅ'টো মুকলি কৰিছিল তৎকালীন মন্ত্ৰী লোকপ্ৰিয় স্বৰ্গীয় গোপীনাথ বৰদলৈদেৱে, আৰু গুৱাহাটীৰ কেন্দ্ৰটি মুকলি কৰিছিল অসমৰ তৎকালীন প্ৰচাৰ বিভাগৰ মন্ত্ৰী মৰহুম মহম্মদ তয়বুল্লা চাহাবে। আৰু সেই সময়ত তাৰো আগতে কলকাতাৰ পৰা আধা ঘণ্টাৰ বাবে এটা অসমীয়া অনুষ্ঠান হৈ আছিলে, সেইটো বোধহয় 1943 চনমানৰ পৰা হৈছিলে। আৰু সেই সময়ত আকাশবাণী কলকাতাত আছিলে, উবৈদুল লতিফ বৰুৱা, পুৰুষোত্তম দাস, কমল নাৰায়ণ চৌধুৰী, যেতিয়াই আকাশবাণী গুৱাহাটী ইয়াত প্ৰতিষ্ঠা হ'ল অল ইণ্ডিয়া ৰেডিঅ' গুৱাহাটী, তেখেতসকল কলকাতাৰ পৰা গুৱাহাটীলৈ আহিল আৰু কলকাতাৰ যিটো অনুষ্ঠান আছিলে আধা ঘণ্টীয়া সেইটো তাত বন্ধ হৈ পৰিল। আৰু আৰু এজনৰ কথা লিখিছে, প্ৰগ্ৰাম এছিষ্টেণ্ট পৰিমল চৌধুৰী, তেওঁ আহিছিলে আৰু পিছলৈ ইয়াত আকাশবাণীত যোগদান কৰিলে বীৰেন্দ্ৰ কুমাৰ ফুকন, ফণী তালুকদাৰ, ভূপেন হাজৰিকা, তাৰপিছত ছৈয়দ আব্দুল মালিক, নাৰায়ণ বেজবৰুৱা, স্বৰ্গীয় ৰঞ্জন বৰা, সত্যপ্ৰসাদ বৰুৱা, মৃগেন্দ্ৰ চৌধুৰী, অৱনী কুমাৰ দাস, নাৰায়ণ বেজবৰুৱা, ৰচনাৰা খাতুন ইত্যাদি ইত্যাদিসকলে। আৰু তাৰোপৰি
1: আৰু এটা নাম আৱশ্যকে শুনিছে আপুনি, দ্বিজেন্দ্ৰনাথ ৰায়,
0: দ্বিজেন্দ্ৰনাথ ৰায় চৌধুৰী,
1: তেখেতে প্ৰথম,
0: তেখেত কলকাতা
1: তাত আছিলে, প্ৰৱাসী
0: প্ৰৱাসী তেওঁ তেওঁ এই বোধহয় এইটো হেৰিয়াৰ সময়ত নেকি 10 মিনিটৰ বাবে,
1: হয়
0: যুদ্ধৰ সময়,
1: যুদ্ধৰ সময়ত দ্বিতীয় বিশ্বযুদ্ধৰ সময়ত তেখেতে
0: তেওঁ
1: এটা বিৱৰণী
0: বিৱৰণী এটা প্ৰচাৰ,
1: সেয়াই আৰম্ভণি বুলি অসমীয়া ভাষাত প্ৰথম তেখেতে বাটকটীয়া। আচলতে চাবলৈ গ'লে দ্বিজেন্দ্ৰনাথ ৰায়চুৰী তেখেত আছিলে, তেখেত বাটকটীয়া। আজি এই বিষয়ে বিতংকৈ এয়া আকাশবাণী বাতৰি পঢ়িছোঁ বুলি আমাৰ ৰাজীৱ লোচন বৰঠাকুৰ তেখেতে
0: তেওঁ এটা প্ৰবন্ধ লিখিছে, তাত
1: উল্লেখ কৰিছে আৰু তেখেত আৰু গুৱাহাটীৰ অৱসৰপ্ৰাপ্ত বাতৰি উপসঞ্চালক হিচাপে অৱসৰ গ্ৰহণ কৰিছে।

0: আৰু যিটো আকাশবাণীৰ কেন্দ্ৰ গুৱাহাটীৰ, সেইটো প্ৰতিষ্ঠা হৈছিলে কমিশনাৰ বাংলো বুলি কয়, নদীৰ পাৰত, এতিয়া য'ত তাৰকা গৃহটো আছে তাত তাত প্ৰতিষ্ঠা হৈছিলে প্ৰথম। আৰু তাৰ পৰা ইয়ালৈ আহিছিলে 1957 চনত, 1957 চনৰ মে' মাহত। আৰু সেই সময়ত মুখ্যমন্ত্ৰী আছিলে বিষ্ণুৰাম মেধি। বিষ্ণুৰাম মেধিয়ে ইয়াত যেতিয়া এই মাটিখিনি দিলে, দি পেলাই বিষ্ণুৰাম মেধিয়ে এটা কথা কৈছিলে, উক্তি কৰিছিলে যে এই আকাশবাণী গুৱাহাটীৰ গইনালৈ গুৱাহাটীখন মানে হেৰি এক্সপানশ্যন হ'ব এইফালে।
1: তেতিয়া এইফালে বাঢ়িলে
0: এতিয়া গুৱাহাটীৰ তুলনাত সেইটো কথা ভাবিবই নোৱাৰি।
1: হয় হয়,
0: তেখেতে সেইটো কথা কৈছিলে।
1: খুব সুন্দৰ এটা ইতিহাস আপুনি আপুনি দাঙি ধৰিলে, আমাৰ শ্ৰোতাৰ কথা জনোৱা দৰকাৰ আছিলে।
0: আৰু নহয় এতিয়া কেনেকুৱা লাগে এই কথাবোৰ জানিলে যে আমাৰ যিটো আইদেউ বুলনি, সেই নামটো দিয়া জ্যোতিপ্ৰসাদ আগৰৱালাই।
1: খুব সুন্দৰ।
0: এতিয়া অকণিৰ মেল সপ্তাহত এবাৰকৈ হৈছিলে, তেতিয়াই অকণিৰ মেলত প্ৰথম ককাইদেউ আছিলে ডক্টৰ বীৰিঞ্চি কুমাৰ বৰুৱা। মানে সেইবোৰ কথা ভাবিলেই নিজে গৰ্বিত হোৱা যায়, গৰ্ব অনুভৱ কৰা যায় যে আমাৰ লিগেচিটো কি, লিগেচিটো কি।
1: খুব সুন্দৰ।
0: তাৰপিছত এই আইদেউ বুলনি কৰিছিলে মিনতি ৰাজখোৱা, তাৰপিছত ৰচনাৰা খাতুন আছিলে, তেনেকৈ। এতিয়া যিটো আমাৰ যিটো এতিয়া কৃষি জগত, সেইটো আছিলে গাঁৱলীয়া ৰাইজলৈ, সেইটো আগবঢ়াইছিলে মহিম বৰাই, অসমৰ মানে এগৰাকী প্ৰতিষ্ঠিত শ্ৰেষ্ঠ গল্পকাৰ লেখক মহিম বৰাই। গতিকে আমাৰ লিগেচি সেইটো
1: খুব সুন্দৰকৈ ব্যক্ত কৰিছে। আৰু অৱশ্যে আমি এই কথাসমূহ পাতি যাম, আহি থাকিব, ইতিহাস ভুমুকি মাৰি থাকিব আজি যেন প্ৰতিষ্ঠা দিব। আৰু আপুনি কবিতা কিবা এটা কথা কৈছিল, আপুনি
0: কবিতা মানে কি
1: সাজু কৰি আনিছে চাগে? আমি
0: সাজু ঠিক তেনেকুৱা নহয়, আমাৰ সেইটো সকলোৱে জানে, আমাৰ এখন মানে আমাৰ যিখিনি অনুষ্ঠান প্ৰচাৰ হ'ব সেই অনুষ্ঠানখিনিক লৈ এখন আমাৰ আলোচনী ঠিক নহয়, এখন হেৰি ওলাইছিলে আকাশী।
1: আকাশী হয়,
0: আকাশীখন প্ৰথমতে কলকাতাৰ পৰা হৈ আছিলে, কলকাতাত তাৰো আগতেই ওলাইছিলে বেতাৰ জগত,
1: বেতাৰ জগত।
0: সেই বেতাৰ জগতৰ পিছত অসমীয়াখন ওলাল আকাশী। আৰু 1981-82 চনমান হ'ব নেকি আকাশী গুৱাহাটীলৈ আহিল, তাৰো আগত কলকাতাৰ পৰা ওলাই আছিলে। আৰু আটাইতকৈ ডাঙৰ কথা, কিছুমান লেখা প্ৰথম আকাশীতেই মানে প্ৰকাশ হৈছিলে, পিছতহে সেইবিলাক কিতাপ বা অন্যান্য প্ৰিণ্ট মিডিয়ালৈ গৈছিলে। যেনে ধৰা সঞ্জীৰা মাহীৰ নাৰী কবিতাটো, কেশৱ মহন্তৰ এটা বিখ্যাত কবিতা, তেনেকৈ বিভিন্ন কবিতা প্ৰথমতে আকাশীত ওলাইছিলে।
1: বীৰেণ
0: বৰকটকীৰ কবিতা সঞ্জীৰা মাহীৰ নাৰী, যে বহুদিন হৈ গ'ল জিলালৈ অহা নাই সঞ্জীৰা মাহী, মুগাৰ মেখেলা পিন্ধা উদং ভৰিত খম খম খোজ, যাৰ ব্লাউজ নোহোৱা দেহা কেৱল ৰিহাৰে থকা মুগাৰ বৰণ, যাৰ পুৰুষৰ মন গ'লে বুলি জুইলা লগাই লেপি কলা কৰা দুই পাৰি দাঁত, যাৰ ফটাকানি খোপাহীন কেৱল চুলিৰ খোপা কলডিল হেন আৰু ৰণীৰে থকা। বহুত দীঘল কবিতা,
1: সুন্দৰ
0: কবিতা।
1: আমি আৰু শুনিম, আমি চেতনা বাইদেউ বহুত দেৰি ৰাখিব খোজা নাই, চেতনা বাইদেউ থাকিলে মানে জমি থাকিব লাগিব। আৰু কথাটো হ'ল কি, চেতনা বাইদেউ বুলি ক'লে বাকী যিটো চৰিত্ৰবিলাক যি কৰিছে ৰাইজে জানে কোৱাৰ প্ৰয়োজন নাই, কিন্তু আমাৰ ৰেডিঅ'ত যি কৰি থৈ গৈছে গোবৰ্ধন চৰিত আৰু মইনা সংবাদ বাইদেউ, আমি কেতিয়াও পাহৰিব, কোনো শ্ৰোতাই পাহৰিব নোৱাৰে, এই অমৰ কৰি থৈ গৈছে আপুনি। আৰু তৰুণ শইকীয়াদেৱে ৰচনা কৰা দুইখন এই আমাৰ যি
0: প্ৰচাৰ,
1: স্বনাম ধন্য আমাৰ ইন্দ্ৰবণী আছিল আপোনাৰ সৈতে। কেনে নষ্টালজিক হৈছে বাইদেউ আজি ইয়ালৈ আহি, বা সেই কথা মনত পৰিছে নিশ্চয় আপোনাৰ, অলপ ৰোমন্থন কৰকচোন বাইদেউ।
2: প্ৰথম ইন কৰিছিলোঁ সেই আগতে যে আমি তেজপুৰৰ পৰা ইয়ালৈ আহোঁ, গুৱাহাটীলৈ আহি

0: দিলে এই অনাতাঁৰ কেন্দ্ৰলৈ মানে মইনাৰ মেলত,
1: হয়
0: মইনাৰ মেলত বোলে অকণি মেল, তেতিয়া আমি মানে ফ্ৰক পিন্ধা আৰু ডলি এটা আছে, ডলি মামী তাৰমানে
2: ডলি তালুকদাৰ,
0: তেতিয়া আমি আগতে পাৰ্মিশ্যন পাওঁ নাপাওঁ সেইটো কথা নাজানো,
2: ফণী তালুকদাৰ নামটো ক'বলৈ থাকি
1: গৈছিল,
2: বাটকটীয়া এজন,
0: তেতিয়া পানী বটল টটল লৈ পেলাই আহি যাওঁ আৰু ইয়াত, ইয়াত যদি ভাগ ল'বলৈ নাপাওঁ সেইটো বৰ দুখৰ কথা, গুৱাহাটীলৈ আহিলে যদি ৰেডিঅ'ত ভাগ ল'বলৈ নাপাওঁ, সেই ৰেডিঅ'তে যি গান বাজানা এইবিলাক সকলো কৰোঁ, তেতিয়া আমাক যিবিলাক মোৰ জেঠাইদেউৰ ল'ৰা আছিলে সিহঁতবিলাকে সিহঁতৰ ৰেডিঅ'ত নাচিল নে গান গালি, আমিতো নাচিছোঁ, আমি নাচিছোঁ বুলি কৈছোঁ,
2: তেতিয়া আপুনি সৰু
0: সৰু,
1: কিমান বয়স আছিল
0: তেতিয়া, এই প্ৰকৃণা দ্বিতীয়, তাৰ আগতে আকৌ মই বৰপেটাত আছিলোঁ, বৰপেটাত পঢ়িছিলোঁ আমলাপতি স্কুলত, গতিকে বৰপেটাৰ যিখিনি সংস্কৃতি গঠনমূলক কাম আছিল, এই আগতে কীৰ্তন ঘৰলৈ বাইদেউহঁতৰ লগত যাওঁ, মানে যিবিলাক আমাৰ বৰ্তা ছোৱালীহঁত আছিলে তেওঁলোকৰ লগত কীৰ্তন ঘৰলৈ যাওঁ, জন্মাষ্টমী গোটেই 12 বজালৈকে তেওঁলোকে নাখায় ময়ো নাখাইছিলোঁ, আৰু পিছত যেতিয়া জনতা ভাণ্ডাৰৰ সন্দেশটো খাওঁ ডিঙিত একদম সোপা লাগি ধৰে, কি হ'ল মই
2: বৰপেটাত থকাৰ কাৰণে আপুনি তাৰ কথিত
0: পাৰোঁ, মানে কি বুলি ক'ম আৰু মই, গতিকে বৰপেটাখনো মোৰ প্ৰাণৰ আপোন, আৰু
2: অকণমান যদি বৰপেটীয়াতে কৈ দিয়ে সেই অঞ্চলৰ আমাৰ শ্ৰোতা
1: বহুত আছে,
0: কিন্তু সঁচা কথা ক'বলৈ হ'লে মোৰ জন্ম আকৌ শ্বিলঙত, সেইকাৰণে মোৰ নাকটোৱে আপোনালোকৰ পৰিচয়, শ্বিলঙত জন্ম, দেউতা যেতিয়া চাকৰি কৰিছিলে তেতিয়া মই শ্বিলঙৰ গণেশ দাস হস্পিটেলত জন্ম হৈছোঁ, তাৰপিছত মোৰ মাহীদৈ আছিল আৰতি বৰুৱা, তাহানিৰ নাটক কৰা আৰতি বৰুৱা, তাৰপিছত পিছত মই সাংস্কৃতিক সঞ্চালকালয়ত যেতিয়া অংশগ্ৰহণ কৰিলোঁ, তেতিয়া মই নাট শাখাৰ শিল্পী হিচাপে অংশগ্ৰহণ কৰিছিলোঁ, আৰু পিছত মই ড্ৰামা প্ৰডিউচাৰ হৈ পেলাই মই তাৰপৰা অৱসৰ লৈছোঁ, যি নহওক সেইবিলাক নষ্টালজিক হৈ যাওঁ, আৰু সেই সূত্ৰে মই অসমৰ বিভিন্ন ঠাইৰ মানুহ লগ পাইছোঁ, আৰু এই মানুহখিনি মোৰ খুব প্ৰাণৰ আপোন, যিবিলাক আমাৰ গাঁৱৰ মানুহ, এই মই উষ্ণ আদৰণি সেই গাঁৱৰ মানুহখিনিৰ পৰা বেছিকৈ পাইছোঁ, যে ৰেডিঅ'ৰ যোগে যি প্ৰচাৰ হৈছে, কেতিয়াবা মই কাপোৰ কিনি আছোঁ, ৰেডিঅ' নাটক কৰে নহয় এনেকৈ সোধে, দে সেইটোত মই হয় এনেকৈ কওঁ, মাতটো শুনিলে ধৰিব পাৰে তেনেকুৱা ধৰণৰ আছিলে, ক'ৰবাত কিবা এটা গ'লে বা মাত শুনিলেই কৈ দিয়ে, ৰেডিঅ'টো মানে ইমান সকলোৰে কাৰণে মানে বুকুৰ আপোন বুলি কয়,
2: আৰু এটা কথা, সেই সময়ত বিনোদনৰ অন্য মাধ্যম নাছিল,
1: নাছিলে, হয়
2: অকল ৰেডিঅ'টোৱে আছিল,
0: হয় মোৰ এতিয়াও বুজে, মোৰ মূৰৰ শিতানত ৰেডিঅ'টো সদায় থাকে,
2: এতিয়াও
0: মই শুনি থাকোঁ, আৰু যেতিয়ালৈকে মই ৰেডিঅ'টো নুশুনো তেতিয়ালৈকে মোৰ টোপনি নাহিছিল,
1: এইটো বহুতৰ কাৰণে হয়,
0: টোপনি নাহে, ৰেডিঅ' শুনি শুনি মই টোপনি গৈছিলোঁ, সেইটো মোৰ মনত আছে, আৰু সেইটো কথা মোৰ মায়ে কয়, মায়ে কৈছিলে যে নহয় মোৰ মানে সেইটো অভ্যাসেই, আগতে মা যেতিয়া কামলৈ যায় বা মা কিবা কাম বন কৰি থাকে তেতিয়া কি কৰে, সেই ৰেডিঅ'টো ওচৰত থৈ দিয়ে, আৰু সেই ৰেডিঅ'টো যে কথাবিলাক শুনি থাকোঁ, মই ভাবোঁ কোনোবাই মোৰ লগত কথা পাতি আছে, মই এনেই কান্দো, সেইবিলাক চাগে মোৰ বুকুৰ আপোন, তেতিয়াৰ পৰা বুলি মই জানো যে ৰেডিঅ' মানে কৈ কৈ শেষ কৰিব নোৱাৰি, আৰু ৰেডিঅ'ত যিবিলাক মানুহ আছিলে, নীলুদাকে আদি কৰি মহেন্দ্ৰ
2: বৰঠাকুৰ,
0: অৰুণদা, এইসকল ব্যক্তি, তাৰ লগত সকলোখিনিয়ে আজি যে কীৰ্তিদাৰ কথা কৈছে, কীৰ্তিদাৰ মোৰ কেতিয়াবা গান শুনিলে বা মোৰ কেতিয়াবা অভিনয় পালে কিবা এটা লিখি হ'লেও প্ৰশংসা কৰি পঠিয়ায়, আগৰ মানুহবিলাকৰ সেইটো স্বভাৱ আছিলে, ক'ৰবাত শুনিলে তেনেকৈ ভাল লাগে কাৰণে পঠিয়াই দিয়ে, আৰু ইমান ভাল লাগে, সেইটোৱে আমাক আচলতে উৎসাহী কৰে, অকল কীৰ্তিদা বুলিয়েই নহয় অসমৰ বিভিন্ন প্ৰান্তৰ মানুহ, আৰু তেজপুৰত মই নটসূৰ্য

0: আকাশবাণী গুৱাহাটী
1: আকাশবাণী গুৱাহাটী
0: হয় আৰু উজ্জীৱিত হৈ উঠিছে ষ্টুডিঅ' আকাশবাণী গুৱাহাটীৰ। এনেদৰে হীৰক এই জয়যাত্ৰা অব্যাহত থাকক আৰু শুনিম। আমি অৱনীতা কিবা এটা ক'ব লৈছিলে
1: মানে লোকগীত
0: হয়
1: আমাৰ চিনাকি পৰিচয়
0: হয়,
1: কাৰণ এই মাটিৰ গানবিলাকেই মানুহৰ আচল পৰিচয়
0: হয়।
1: এই লোকগীতসমূহ লুকাই আছিলে আমাৰ গাঁৱত আৰু আকাশবাণী গুৱাহাটীয়ে সেইবিলাক আনি পেলাই প্ৰচাৰ কৰিলে আৰু লগে লগে ইয়াৰ প্ৰচাৰ প্ৰসাৰ দুয়োটাই হ'ল সেই তেতিয়াই। আৰু এই ক্ষেত্ৰত বাটকটীয়া এগৰাকী মানুহ আমাৰ সকলোৰে শ্ৰদ্ধাৰ নমস্য পুৰুষোত্তম দাস। তেখেতৰ আশাসুধীয়া চেষ্টাতেই এই লোকগীত মাটিৰ বুকুৰ পৰা ৰেডিঅ' পালে। মই আৰু এটা নাম ক'বলৈ থাকি গ'ল, মই মহিম বৰাৰ নামটো ল'লোঁ গাঁৱলীয়া ৰাইজলৈ আৰু ভাবি আচৰিত লাগে যে গাঁৱলীয়া ৰাইজলৈ আগবঢ়াইছিলে অসমৰ এগৰাকী প্ৰাতঃস্মৰণীয় পণ্ডিত ডক্টৰ মহেশ্বৰ নেওগদেৱে। গতিকে সেই যে মই কৈছিলোঁ লিগেচিৰ কথাটো
0: ইহৰিত হৈ উঠিছে এই নামসমূহ শুনিয়ে।
1: আকাশবাণী গুৱাহাটীৰ লিগেচি সেইটো। এতিয়া আকাশবাণী গুৱাহাটীত যিখন সংগীতালেখ্য প্ৰথম হৈছিলে মানে তথ্যমতে সেইখন হ'ল অসমীয়া মাত, সেইখন ৰচনা কৰি আগবঢ়াইছে ভূপেন হাজৰিকা। মানে কেনেকুৱা
0: আৰু প্ৰথম নাটকখনৰ কথা
1: নাটকখন ধৰালৈ যেদিনা
0: সত্যপ্ৰসাদ বৰুৱা কেনেকুৱা এটা ঐতিহ্য ইতিহাস আপুনি বাইদেউ আছে। আমি গীতৰ মাজে লগত আহিব গৈছোঁ, বিউটি শৰ্মা বৰুৱা আছে, শ্ৰোতাই ৰৈ আছে আপোনাৰ গীতৰ বাবে,
1: আমি
0: সকলো ৰৈ আছোঁ আমি হয়। আৰু আজি এটা বিশেষ দিন,
2: গতিকে
0: অকণমান কিবা যদি গাই দিয়ে।
2: মই আচলতে

0: প্ৰথম গীতটো মই জেনেৰেল প্ৰগ্ৰেমত আমাৰ ছটা গীত গাব লগা হৈছিল তেতিয়া বাইদেউৰ লগত মোৰ খুব ভাল আছিল, নিৰ্মল প্ৰভা বাইদেউৰ লগত শ্ৰদ্ধা জনাইছোঁ মই। আৰু বাইদেউৱে লিখা এটি মানে প্ৰথম গীতটো মই আৰু লক্ষৰীৰা বাইদেউৰো গাইছিলোঁ তাতে, আৰু বহুত কেইজনৰ
1: লক্ষৰীৰা বাইদেউ আমাৰ প্ৰথম গায়িকা,
2: প্ৰথম
0: হয় আৰু শ্ৰোতাসকলে মোক মানে মনত ৰাখিছে বুলি মই ভাবো। এটা লাইন গুণগুণালেও প্ৰতিটো গীত চিনি পাব
2: নিশ্চয়কৈ।
0: আৰু এইটো গাইছো কেলে মই অসমীয়াৰ কাৰণে বাইদেউ লিখিছিল যেনে আছিল

0: থাকে গৌতম দাস, তাৰপিছত হেমেন্দা,
1: হেমেন্দা হাজৰিকা, মুকুল দা,
0: এইবিলাকতো আছেই, মানে কি আৰু যিমানখিনি আছিল মই জানো কায়িকভাৱেহে নাই দেই আমাৰ লগত, সকলোৱে আমাক আজি দেখা পাই আছে, আশীৰ্বাদো কৰি আছে, সকলো লগত আছে। গতিকে আৰু এজন আমাৰ লগত আছিল বহুত ফূৰ্তিৱলা, চবেই জানে, সেয়া হৈছে দেৱেন হক। তেওঁৰ এটা প্ৰডাকশ্যন গাইছিলোঁ মই, দেৱেন্দাৰ সুৰবোৰ বেলেগ ধৰণৰ আছিলে,

লক্ষী বাইদেউ পাইছিলোঁ, লক্ষী বাইদেউৰ শ্ৰদ্ধাৰ লক্ষ্মী শইকীয়া বাইদেউ। বাইদেৱে এটি গীত দিলে মোক, গীতটি দি পেলাই কৈছে মই যিখিনি

দিছোঁ, কাৰণ সকলোৱে জানে লক্ষী বাইদেউ হৈছে এম্বুলেঞ্চ কৰা লক্ষ্ণৌৰ পৰা প্ৰথম মহিলা, প্ৰথম মহিলা তেখেতে দিছিলে। মই অলপ সৰু সৰু চুটি চুটিকৈ গাইছোঁ।

0: ক'ৰবাত সোমাইছিলো আছিল এইটো
1: এইটো সুৰটো লক্ষী বাইদেউ আছিল আৰু লক্ষী বাইদেউ মোক কৈছিল যে তুমি যেনেকে নিজৰ মতে গাবা আৰু মই চান্স লৈছিলোঁ কাৰণ মই শাস্ত্ৰীয় সংগীতৰ মানে বলিয়া আছিলোঁ মই এতিয়াও মই আৰু সেইমতে মানে সুযোগো পাইছোঁ পণ্ডিতজীসকলৰ ওচৰত শিকা মেলাৰ পৰা আৰু তাৰপিছত আহিলে মোৰ জীৱনলৈ ভূপেন দা আহিলে সকলোৱে জানে তোমালৈ মনত পৰে ডুৱেট গাইছোঁ তুমি যোনে শুনে শিক্ষা গাইছোঁ তাৰপিছত মোৰ জীৱন সংগীজন আহিলে সংগীজনক পাই মই ভাণ্ডাৰ পালোঁ বহুত ধনী হ'লোঁ গীতৰ ধনী সুৰৰ ধনী আৰু কিন্তু কোনোবাই নামটো কৈ দিয়া তেওঁৰ মই নাম নাকাওঁ
2: দ্বিজেন্দ্ৰ মোহন শৰ্মা প্ৰথিত সংগীতকাৰ
1: হয় তেওঁ এই গীতটি মোক মা হালধিৰে গীতটি এইটো গীত কিন্তু মোক গাবলৈ তেওঁ মানা কৰিছিল কাৰণ মই উজনি অসমৰ আছিলোঁ মোৰ কণ্ঠত বেছিভাগ মডাৰ্ণ টাচ বেছি আছিল ৱেষ্টাৰ্ণ টাচ যিটো নেকি জিতু দা তপনদাহঁতৰ নুৰুল দাৰ লিখা নুৰুল দাদাৰ লিখা তেনে অদ্ভুত এটা গীত আছিলে জানা তেতিয়া সেইটো সময়ত মহম্মদ হুছেইন সেইটো মানে ইমানেই কৰ্ড চেঞ্জ হোৱা গান আছিলে আৰু লিখাটো বোধ কৰোঁ মই মনত অহা নাই এতিয়া বোধ কৰোঁ নগেন বৰা দাদাৰ আছিলে আন

0: এই গীতটি মই খুব কম গাইছোঁ, বিশেষকৈ ষ্টেজত। কিয়নো যেতিয়া মই গীতটি কৰিবলৈ আহিছিলোঁ, তিনিদিন ৰিহাৰ্চেল কৰিব লগা হৈছিল। জনি দা, জনি
1: জোছেফ,
0: পিটাৰ দা, তাৰপিছতে যিসকল আখতাৰ খান চাহাব, ইকবাল খান চাহাব আৰু ৰমেন দা
1: আছিল
0: একৰ্ডিয়ানত। গতিকে সেইখিনি মোৰ তিনিদিন সম্পূৰ্ণ ৰিহাৰ্চেল ধুনীয়াকৈ হৈছিল, তাৰপিছত ৰেকৰ্ডিং হৈছিল। তাৰপিছত মা হালধিৰ কথা মই কৈ আছিলোঁ, মোৰ বিয়াৰ পিছত এওঁ ছমাহৰ বাবে মোৰ ঘৰত থাকিলেগৈ, কাৰণ তেওঁ বদলি হ'ল চাকৰি ক্ষেত্ৰত। তেতিয়া মই সেই গীতটো হেমেন্দাৰ এটা প্ৰডাকশ্যন আহিছিলে মোলৈ ৰেডিঅ'ৰ, তেতিয়া মই এওঁক নোকোৱাকৈ মনে মনে গাই থৈছিলোঁ, আৰু সেইটোতে মই সকলোতকে বেছি চোৰ ধৰা পৰিলো। মানুহ এনেকুৱা আন্তৰিকতাৰে ল'লে
2: অনুৰোধ আহি থাকে, শুনাই থাকো। বাইদেউ ষ্টুডিঅ'ৰ এই হেৰি জমি উঠিছে, চেতন বাইদেউৰ ওচৰলৈ আহিব লাগিব। আমি অকণমান ৰখাই দিছে, চেতন বাইদেউৰ ওচৰলৈ আহিছোঁ। এই গোবৰ্ধন চৰিত নুশুনাকৈ আমি যাব দিব নোৱাৰিম, ষ্টুডিঅ'ৰ ঘৰে ইংগিত দি আছে। আমাৰ আৰু বহুত সময় নাই, শিল্পী বহুত আছে, হিৰকো আছে। বাইদেউ কিবা এটা শুনালে আমাৰ শ্ৰোতাই ভাল পাব, সেই বিখ্যাত আপোনাৰ চৰিত্ৰটি
1: হৈছে নেকি?
3: মইনা চৰিত্ৰটো আচলতে তৰুণ শইকীয়াদেৱে ৰচনা কৰিছিলে, তাৰপিছত মইনা সংবাদো হ'ল, তাৰপিছত গোবৰ্ধন চৰিত্ৰ, পিছত

0: আমি কি কৰিলোঁ, ৰেডিঅ'ত কৰাৰ পিছত ইমানেই মানুহে কোৱা হ'ল আমি মঞ্চটো কৰিব লগা হ'ল। তেতিয়া গোবৰে যেতিয়া ভাওনাৰ বচন মাতি আছে তেতিয়া মইনাইদেউ দেখি কি ক'লে, ৱাহ তোৰ আকৌ হ'ল কি, হয় বচন মুখস্থ কৰিছ, চা চা সেইখন কি, ৱাহ কিনো মানুহটো দেখো কি অগা দেৱা কৰি আছ, নক কেলি কি ৰাইজে তোক চিলেক্ট কৰিছে, বাৰু কচোন ক তোৰ ভাওটো কি, ক আকৌ নক কেলি কচোন ক কি গেন্ধাৰী, ঐ বচন কোনে দিলে তোক, হে হৰি অ লোকৰ মতাই ৰয়েল নিমা পোচাক পিনি গপচো ওলাব, ঘৈণীয়েকৰ বুকু দুহাত দুহাত ফুলিব, আমাৰ এইটো ওলাব চকুত ক'লা পটি মাৰি ভাওনাঘৰত খেপিয়াই খেপিয়াই ভাওনাঘৰত ইজনী সিজনীক দেখুৱাই গাত চিকুট পোৱাৰী মোলৈ চাই আহিব, অই নাযাওঁ যা ভাওনা
1: ৰেডিঅ' নিৰ্ধাৰিত সময়, গতিকে আমি হিৰকে কিবা এটা আজি আমাৰ প্ৰতিষ্ঠা দিৱস উপলক্ষে কিবা বিশেষ যদি ন
2: বিশেষ
1: হয় হয়।

0: টোকাৰি গীতত আমাৰ গীটাৰত খুব সুন্দৰকৈ সংগত কৰিছে জগদীশ শৰ্মাৰ লগতে কীবোৰ্ড তাত সংমিশ্ৰিত হৈ পৰিছে আমাৰ অমৰজ্যোতি ডেকাৰ, খুব ভাল লাগিছে আমাৰ হাতত এনেকুৱা কম্বিনেশ্যন দেখিবলৈ পোৱা নাযায়। হীৰক
1: ভাল লাগিছে দাদা,
0: হয়
1: আৰু অলপমান ফিউজন হৈছে কিন্তু ফিউজনটো কনফিউজন হোৱা নাই,
0: কনফিউজন সেইটো হ'ব নালাগে, বৰ সুন্দৰ
2: সেইটো হ'ব নালাগে,
1: সেইটো হ'ব নালাগে।
0: হয় আমাৰ আটাইগৰাকী খুব ভাল শিল্পী, গতিকে খুব ধুনীয়াকৈ কৰিছে, আপোনালোক দুজনক ধন্যবাদ জ্ঞাপন কৰিছোঁ দেই, যদিও মুখেৰে একো কোৱা নাই হাতেৰে বৰ সুন্দৰকৈ চলাই আছে, সেই ধন্যবাদ। বাইদেউ চলাইছে গীত আমি শুনিবলৈ, আৰু মা হালধিৰে নুশুনিলে সেই গীতটি নুশুনিলে নহ'ব, আমাৰ শ্ৰোতাৰ আধৰুৱা হৈছে, শ্ৰোতাই এইটো অনুৰোধ আহি থাকে ৰেডিঅ'লৈ, আপোনাৰ যিমান শুনালেও সেইটো শুনাবই লাগিব। চ'

0: এডিটৰ হেক নাই হয়
1: বহুত বহুত ধনী মই আৰু শ্ৰোতাৰ মৰমৰে ধনী সকলো ক্ষেত্ৰতে মোৰ একো নোপোৱা নাই
2: খুব সুন্দৰ আমি চেতনা বাইদেউৰ ওচৰলৈ আহিছোঁ বাইদেউ কি ক'ব আমাৰ সময় নাই ষ্টুডিঅ'ৰ ঘূৰি ইংগিত দিছে কিন্তু শ্ৰোতাই ৰৈ আছে আপোনাৰ পৰা আন এটি ডাইলগ শুনিবলৈ
3: কিবা ডাইলগ শুনে এতিয়া মই এনে নামনি অসমৰ বৰপেটাত পঢ়িছিলোঁ গতিকে নামনি অসমৰ গীত মাতো জানো আৰু নামনি অসমৰ যিসকল পুৰুধা ব্যক্তি আছিল সংগীত বা কালচাৰেল জগতৰ লগত পুৰুষোত্তম দাসকে আদি কৰি গোটেইখিনি ৰত্ন ওজা খুৰা গোটেইখিনিকে কৈছোঁ অভয়চৰণ ডেকা গোটেইবিলাককে ধৰি মই কৈছোঁ যে মোৰ তেওঁলোকৰ দেউতা চাকৰি কলাত মই এইসকল ব্যক্তিক লগ পাইছোঁ আৰু মোৰ গতিকে কীৰ্তন ঘৰৰ পৰা মই আৰম্ভ কৰোঁ কীৰ্তন ঘৰত সেৱা জনাইছোঁ কাৰণ মোৰ বহুবিলাক কামত সেইবিলাক কীৰ্তন ঘৰৰ যোগেদি প্ৰথম আৰম্ভ হৈছিল তাৰপিছত সুন্দৰী দিয়ালৈ মই যাত্ৰা কৰিছোঁ ছাৰৰে যে গাৰু বান্ধি পেলাই যে লৈ যায় সুন্দৰী দিয়া সত্ৰত গীত গায় তাত এখন লেৰেলা ফুলৰ সৌৰভ বিচাৰি গকুল পাঠকৰ এখন লোকগীতৰ কিতাপ আছিল সেইখন আৰু সেইখন চাই চাই মই বেছি গীত মাত গাইছিলোঁ আৰু সেইকাৰণে লোকশিল্পী হিচাপেও মই অংশগ্ৰহণ কৰিব পাৰিছোঁ সেই তাৰে মই অকণমান মই বৰপেটীয়া যিটো গালি বুলি নকওঁ বাৰু হা মোৰ কি হৈছে হা মোৰ কি হৈছে আই তই দেখোন মোক দেখি চাই দাৰ্জেং দে আহিব লাগছে কি হৈছে বেটি হাও কি হে কিয় আহিব লাগছে হে বেটি তোর মরদ কীর্তন বা কীর্তন ঘরত যাই পাইছে না দেখো সুন্দর আইয় বেটি লালের মুড়া

0: ধন্যবাদ বাইদেউ, খুব সুন্দৰ আৰু একদম আমাৰ কি কওঁ বাৰু, মানে শ্ৰোতা নিশ্চয় আনন্দিত হৈছে আপোনাৰ এই অভিনয় শুনি, দেখি ফেচবুকত দেখি আছে, আৰু ডিম্পল বৰগোহাঁই আমাৰ পোনপটীয়াকৈ সম্প্ৰচাৰ কৰি আছে আকাশবাণী যিটো অফিচিয়েল ফেচবুক পেজ, আদৰ্শত আপোনাৰ বাৰ্তা আজি ল'ব পৰা নাই তাৰ বাবে আমি দুঃখিত, কিয়নো আমাৰ ইয়াতে ইমান শিল্পী আছে, কথা ইমান ৰৈছে, সময় আমাৰ তাকৰ, তাৰ ভিতৰতে সামৰিব লাগিব, গতিকে আমি শ্ৰোতাক আমি আমন্ত্ৰণ জনাইছোঁ আপোনালোকক আমাৰ যি অনুষ্ঠান আছে সন্ধিয়া উপজা দিনৰ সুবা কলাক্ষেত্ৰত অনুষ্ঠিত হ'ব আজি সন্ধিয়া 6:30 বজাৰ পৰা, তাত নন্দিতা শৰ্মাৰ কণ্ঠত লঘু শাস্ত্ৰীয় সংগীতৰ অনুষ্ঠান আপোনালোকে শুনিবলৈ পাব, দেখিবলৈ পাব, সুভেশ বসুৰ হাৱাইন গীত আৰু লঘু সংগীতৰ সুৰ শুনিবলৈ পাব, আৰু মঞ্জুস্না মহন্ত গোস্বামীৰ সৈতে আলাপ আৰু গীত, এই অনুষ্ঠান আছে, আপোনাক আটাইকে আমি আমন্ত্ৰণ জনাইছোঁ আহিব আৰু আমাৰ অনুষ্ঠান সাফল্যমণ্ডিত কৰিব, আকাশবাণী গুৱাহাটী আপোনালোকে মৰম চেনেহ আৰু আশীৰ্বাদ দিব বুলি আমি আশা ৰাখিছোঁ, আটাইলৈ আমন্ত্ৰণ জনাইছোঁ। লগতে আন এটা উল্লেখযোগ্য কাৰ্যসূচী আমাৰ আছে, সেইটো হৈছে আকাশী স্পন্দন, এখন ৱৰ্ল্ড মেগাজিন আমি যোৱা কেইবাটাও বছৰ ধৰি আকাশবাণীয়ে কৰি আছে, তাৰো আজি এই অনুষ্ঠানৰ পাছতেই তাৰ উন্মোচন কৰা হ'ব, গতিকে আদৰ্শত আপোনালোকে তাতে জনাইছোঁ। লগতে আন দুটি কাৰ্যসূচী হ'ব যে আকাশবাণীৰ 90 বছৰ উপলক্ষে আকাশবাণী গুৱাহাটীয়ে প্ৰকাশ কৰা এখন ই মেগাজিন, আজি যিহেতু আমি 90 ইয়াৰ্ছ অফ ব্ৰডকাষ্টিং আমি চেলিব্ৰেট কৰি আছোঁ, হ'ব নিনা এখন ই মেগাজিন তাত মুকলি হ'ব আজিৰ অনুষ্ঠানত সন্ধিয়া। লগতে আমাৰ যে আকাশী বোলে আপুনি যিখন আলোচনীৰ কথা কৈছিলে তাৰ নিৰ্বাচিত লেখাৰ পুথি কৰি আমি আকাশবাণীয়ে প্ৰস্তুত কৰি উলিয়াইছে, আজি উপজাত দিনত সেয়াও মুকলি কৰা হ'ব, আমাৰ শ্ৰোতাৰ বাবে শ্ৰোতাই সেয়া ক্ৰয় কৰিব পাৰিব, আমি শ্ৰোতাৰ কেইটাতে জনাইছোঁ, তাত পাব এখন অকল বহু মূল্যৱান পুথি, হ'ব নিদা কিবা ক'ব লৈছে
1: এইটো এটা খুব ভাল কাম হৈছে। হয়, আকাশীৰ যিখিনি প্ৰবন্ধ হয় বচা বচা সেইখিনি একগোট কৰি আজি উন্মোচন কৰা হ'ব। এইখিনিতে এটা কথা ক'বলৈ মন গৈছে, সকলোৱে জানে আমাৰ অনাতাঁৰ নাটকৰ সম্ভাৰটো আকাশবাণী গুৱাহাটীৰ কিমান বৃহৎ। হয়, আজিৰ পৰা প্ৰায় 40-45 বছৰ আগতেই দুটা খণ্ড ওলাইছিলে অনাতাঁৰ নাট্যৱলী, তাৰপিছত কিন্তু ওলোৱা নাই। যদি আকাশবাণী গুৱাহাটীয়ে সেই এটা পদক্ষেপ লয়, বচা বচা কিছু নাটকৰ আৰু দুটা সংকলন যদি কৰে, সেইটো এতিয়া আমাৰ সাহিত্যৰ ভঁৰাল টনকিয়াল কৰিবৰ কাৰণে এটা আপুৰুগীয়া সম্পদ হ'ব বুলি মই ভাবোঁ।
0: আৰু
1: আজিৰ দিনটো সেই এটা প্ৰস্তাৱ মোৰ মনত খেলাই আছিলে, গতিকে ইয়াতে কথাটো ক'লোঁ।
0: হয়, নিশ্চয় আমাৰ যিসকলে শুনি আছে, আমাৰ জ্যেষ্ঠসকল আছে আকাশবাণী গুৱাহাটীৰ বিষয়া আছে, নিশ্চয় মন কৰিব এই কথাটোলৈ, অতি গুৰুত্বপূৰ্ণ প্ৰস্তাৱ আপুনি আগবঢ়াইছে, আমি সামৰিব লাগিব, আটাইকে ধন্যবাদ জ্ঞাপন কৰিছোঁ, মই নাম আৰু বেলেগে কৈ নাথাকোঁ, কিন্তু সামৰিব হ'ল, ষ্টুডিঅ'ৰ ঘড়ী ইংগিত ৰেডিঅ' টাইম চলে,
1: ৰেডিঅ'ৰ কথাটোৱে এনেকুৱা, হয় ইমানখিনি কথা
0: হয় শেষ কৰিব নোৱাৰি,
1: হয় এতিয়াও এইখিনি ভুৰুকাত হাতী ভৰোৱাৰ নিচিনা কথা হয়,
0: আমি
1: বহুত কথা ক'বলৈ থাকি গ'ল
0: গতিকে পুনৰবাৰ উপজা দিনৰ আমি শুভেচ্ছা জ্ঞাপন কৰিছোঁ আটাইকে, আমাৰ বিশেষকৈ আমাৰ শ্ৰোতা যি শুনিছে, আপুনি কৈছে শ্ৰোতা অবিহনে আমি
1: কোনো
0: অস্তিত্ব নাই, গতিকে যিসকল শ্ৰোতাই শুনি আছে আমি তেখেতক সশ্ৰদ্ধ, আমি আজি তেখেতসকলৰ সৈতে যে আমাৰ এই অনুষ্ঠানত সহযোগ কৰি আছে আপোনালোকে ইমান দিন বছৰ বছৰ এনেদৰে আমাৰ মৰম যাচি থাকিব, আমালৈ আপোনাৰ বাৰ্তাসমূহ দি থাকিব, সি আমাক অনুপ্ৰাণিত কৰে ভাল ভাল অনুষ্ঠান কৰি যোৱাত, ভাল বেয়া দুয়োটাই আমাক কৰি থাকিব, আজি উপজাত দিনত আমি তাকে উপলব্ধি কৰিছোঁ গভীৰভাৱে, হীৰকৰে আমি সামৰিম, যে টোকাৰীয়াৰ ভক্তিমূলক কিবা এটা যদি কৰে সি বাৰু হীৰকে, সেইটোৰে আমি সামৰিব লাগিব অনুষ্ঠান হীৰক।

0: আৰু আচলতে আমি উভতি গৈছোঁ আমাৰ আনটো ষ্টুডিঅ'লৈ, য'ত আছে আমাৰ গহিকা অনামিকা বৰদলৈ বৰুৱা।
1: ইমান পৰে শ্ৰোতাসকলে, আকাশবাণী গুৱাহাটীৰ 79 সংখ্যক প্ৰতিষ্ঠা দিৱস উপলক্ষে বিশেষ প্ৰভাতী তৰংগ অনুষ্ঠানটি শুনিলে। আগবঢ়ালে সীমান্ত বাৰ্মাই।

0: প্রভাতী তরঙ্গ।
1: এই আকাশবাণী গুৱাহাটীৰ মহাবাহু। এতিয়া শুনক ৰাষ্ট্ৰীয় শৈক্ষিক গৱেষণা আৰু প্ৰশিক্ষণ পৰিষদৰ দ্বাৰা প্ৰযোজিত অনুষ্ঠান উমাংগ।

0: क्या हुआ है?
1: गांव में चारों तरफ पानी भर गया है।
0: तो भरने दो।
1: गांव के सभी लोग, औरतें, बच्चे और मर्द गांव छोड़कर जा रहे हैं।
0: अरे तो जाने दो।
1: लेकिन मुखिया जी, इस मकान के चारों तरफ भी पानी पानी है, अगर हम निकलकर जाना भी चाहें तो भी नहीं जा सकते।
0: अरे बेवकूफ, हम यहाँ से जाएंगे ही क्यों? इस ऊंची चट्टान पर बने 3 मंजिले मकान में पानी आएगा कैसे? हमारे पास यहाँ क्या कमी है? अरे खाना है, पानी है, और ये हमारी बांसुरी भी है।
1: लेकिन मुखिया जी,
0: वो तुमसे कितनी बार कहा है कि जब हम बांसुरी बजा रहे हो तो हमें परेशान मत किया करो।
1: जी मगर
0: जाओ, चले जाओ यहाँ से।
2: मुखिया जी,
0: अब क्या है?
2: नीचे वाली मंजिल में बहुत पानी आ गया है।
0: तो यहाँ खड़े खड़े क्या कर रहे हो? जाओ, सब चीजें दूसरी मंजिल पर ले जाओ और हम तीसरी मंजिल पर।
3: ইমান পৰে শ্ৰোতাসকলে ৰাষ্ট্ৰীয় শৈক্ষিক গৱেষণা আৰু প্ৰশিক্ষণ পৰিষদৰ দ্বাৰা প্ৰযোজিত অনুষ্ঠান উমং শুনিলে। আকাশবাণী গুৱাহাটীৰ মহাবাহু। এতিয়া আঞ্চলিক বাতৰি শুনিবলৈ পাব।
4: এয়া আকাশবাণী গুৱাহাটী, দিনৰ 11 বজাৰ আঞ্চলিক বাতৰিৰ সৈতে মই অৰুণিমা গোস্বামী। আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ আজি 79 সংখ্যক প্ৰতিষ্ঠা দিৱস। 1948 চনৰ 1 জুলাইত আকাশবাণী শ্বিলং গুৱাহাটী কেন্দ্ৰ স্থাপন কৰা হৈছিল। এই কেন্দ্ৰৰ জৰিয়তে অসমত অনাতাঁৰ সেৱাৰ প্ৰচাৰ আৰম্ভ হৈছিল। এই কেন্দ্ৰৰ প্ৰথমগৰাকী সঞ্চালক আছিল মেহৰা মাছানী। কেন্দ্ৰটোৰ প্ৰতিষ্ঠা কালৰে পৰা জড়িত উবেদুল লতিফ বৰুৱা, কমল নাৰায়ণ চৌধুৰী, পুৰুষোত্তম দাস আদি ব্যক্তিসকলে অসমত অনাতাঁৰ সেৱাৰ ব্যাপক প্ৰচাৰ আৰু প্ৰসাৰৰ ক্ষেত্ৰত বিশেষ অৰিহণা যোগাইছিল। পৰৱৰ্তী সময়ত ফণী তালুকদাৰ, বীৰেণ ফুকন, সাহিত্যিক ছৈয়দ আব্দুল মালিক, ডঃ মহেশ্বৰ নেওগ, পদ্ম বৰকটকী, মহেন্দ্ৰ বৰঠাকুৰ, দুৰ্গেশ্বৰ বৰঠাকুৰ, ডঃ ভূপেন হাজৰিকা, খগেন মহন্ত, লুৎফুৰ ৰহমান, নীলোৎ চক্ৰৱৰ্তী, আৰতী দাস বৈৰাগী, অবন বৰপূজাৰী, নীৰেণ বৰুৱা আদিৰ দৰে অনেক গুণী, জ্ঞানী, চিন্তাশীল আৰু দূৰদৰ্শী লোকসকলে আকাশবাণীৰ বিভিন্ন অনুষ্ঠান আৰু বাতৰি শ্ৰোতাৰ বাবে জনপ্ৰিয় কৰি তোলে। আকাশবাণীৰ এই জনপ্ৰিয়তাৰ ধাৰা অব্যাহত ৰাখি বৰ্তমান কৰ্মৰত বিষয়া কৰ্মচাৰীসকলেও নিতৌ শ্ৰোতাৰ উপযোগী ন ন অনুষ্ঠান প্ৰচাৰ কৰি আহিছে। প্ৰতিষ্ঠা দিৱস উপলক্ষে আজি শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰৰ শ্ৰীমন্ত শংকৰদেৱ আন্তৰ্জাতিক প্ৰেক্ষাগৃহত উপজা দিনৰ সুবাস শীৰ্ষক এটা অনুষ্ঠানৰ আয়োজন কৰা হৈছে। অনুষ্ঠানটি সন্ধিয়া 6:30 বজাত আৰম্ভ হ'ব। এই অনুষ্ঠানত নন্দিতা শৰ্মাৰ লঘু শাস্ত্ৰীয় সংগীত, শুভেশ বসুৰ হাৱাইন গীতাৰত লঘু সংগীতৰ সুৰ আৰু মঞ্জুষ্ণা মহন্ত গোস্বামীৰ সৈতে আলাপ আৰু গীতৰ লগতে আকাশবাণী গুৱাহাটীৰ পূৰ্বে প্ৰকাশিত আকাশী আলোচনীখনৰ নিৰ্বাচিত লেখাৰ সংকলন উন্মোচন কৰা হ'ব। এই অনুষ্ঠানতে আকাশবাণীৰ 90 বছৰ উপলক্ষে আকাশবাণী গুৱাহাটী কেন্দ্ৰই প্ৰকাশ কৰা ই মেগাজিনখনো উন্মোচন কৰা হ'ব। ইপিনে প্ৰতিষ্ঠা দিৱসৰ সৈতে সংগতি ৰাখি আকাশবাণী গুৱাহাটী কেন্দ্ৰত আকাশী স্পন্দন নামৰ আকাশবাণীৰ প্ৰচাৰ পত্ৰিকাখনো খন্তেক পাছতে উন্মোচন কৰা হ'ব। ইপিনে আকাশবাণীৰ তেজপুৰ কেন্দ্ৰৰো আজি প্ৰতিষ্ঠা দিৱস। 2000 চনৰ 1 জুলাইত তেজপুৰৰ মৰাভৰলী কেন্দ্ৰটোৰ প্ৰতিষ্ঠা হৈছিল। 26 সংখ্যক প্ৰতিষ্ঠা দিৱস উপলক্ষে আকাশবাণী তেজপুৰ কেন্দ্ৰই বিভিন্ন কাৰ্যসূচী গ্ৰহণ কৰিছে। সমগ্ৰ দেশতে আজিৰে পৰা বিকশিত ভাৰত গ্ৰামীণ নিয়োগ নিশ্চয়তা আৰু জীৱিকা অভিযান অৰ্থাৎ VBG ৰামজী আইন কাৰ্যকৰী হৈছে। গ্ৰামোন্নয়ন মন্ত্ৰালয়ে প্ৰকাশ কৰা মতে এই আইনৰ অধীনত প্ৰতিটো বৰ্ষত 125 দিনৰ নিয়োগ নিশ্চিতি প্ৰদান কৰা হ'ব। ইয়াৰ দ্বাৰা গ্ৰামীণ ভাৰত শক্তিশালী কৰাৰ পথ প্ৰশস্ত হ'ব বুলি মন্ত্ৰালয়ে প্ৰকাশ কৰিছে। এই ব্যৱস্থা কাৰ্যকৰী কৰাৰ বাবে চলিত বিত্তীয় বৰ্ষত 95,692 কোটি টকা ধাৰ্য কৰা হৈছে। এই সন্দৰ্ভত কেন্দ্ৰীয় গ্ৰামোন্নয়ন মন্ত্ৰী শিৱৰাজ সিং চৌহানে কয় যে নতুন ব্যৱস্থাৰ অধীনত গ্ৰামাঞ্চলৰ কোনো কৰ্মীয়ে এদিনৰ বাবেও কৰ্মহীন হৈ থাকিব নালাগিব। কেন্দ্ৰীয় চৰকাৰে ৰাজ্য আৰু কেন্দ্ৰীয় শাসিত অঞ্চলসমূহৰ সহযোগত এই পদক্ষেপ কাৰ্যকৰী কৰাৰ বাবে সকলো প্ৰশাসনীয়, বিত্তীয় আৰু কাৰিকৰী প্ৰস্তুতি সম্পূৰ্ণ কৰা বুলিও মন্ত্ৰীগৰাকীয়ে কয়। উল্লেখযোগ্য যে VBG ৰামজী আইন 2005 চনৰ মহাত্মা গান্ধী গ্ৰামীণ নিয়োগ নিশ্চিতকৰণ আইনৰ ঠাইত গ্ৰামাঞ্চলত নিয়োগ সৃষ্টিৰ বাবে কাৰ্যকৰী কৰা হৈছে। ৰাজ্যৰ বন বিভাগৰ উদ্যোগত আজিৰে পৰা 7 জুলাইলৈ বন মহোৎসৱ সপ্তাহৰ আয়োজন কৰা হৈছে। এই উপলক্ষে বন আৰু পৰিৱেশ মন্ত্ৰী জয়ন্ত মল্লবৰুৱাই ৰাজ্যবাসীলৈ শুভেচ্ছা জ্ঞাপন কৰিছে। সাংস্কৃতিক, উদ্যোগ, বাণিজ্য বিভাগৰ মন্ত্ৰী বিমল বৰায়ো বন মহোৎসৱ উপলক্ষে জনসাধাৰণক শুভেচ্ছা জনাইছে। এটা শুভেচ্ছাবাণীত মন্ত্ৰী শ্ৰীবৰাই কয় যে বন মহোৎসৱ হৈছে আমাৰ চহকী বনাঞ্চল আৰু সমৃদ্ধিশালী জৈৱ বৈচিত্ৰক অনুধাৱন কৰাৰ বাবে উদযাপিত এটা বিশেষ দিন। পৰিৱেশ সুৰক্ষা আৰু জলবায়ু পৰিৱৰ্তন ৰোধৰ লগতে জৈৱ বৈচিত্ৰ আৰু ভূমি সংৰক্ষণৰ বাবে দেশবাসীক সেউজ আৱৰণ বৃদ্ধিৰ প্ৰতি উদ্বুদ্ধ কৰাৰ উদ্দেশ্যে এই বন মহোৎসৱৰ আয়োজন কৰি অহা হৈছে। 1950 চনত ডঃ

0: এএম মুন্সীয়ে শুভাৰম্ভ কৰা এই মহোৎসৱত অৰ্থনৈতিক, পৰিৱেশজনিত আৰু নান্দনিক দিশৰ পৰা গছ গছনিৰ গুৰুত্ব সন্দৰ্ভত জনসাধাৰণক সজাগ কৰাৰ প্ৰয়াস কৰা হৈছে। গছ গছনি ৰোপণ কৰি দেশৰ সেউজ আৱৰণ বৃদ্ধি কৰাৰ লগতে পৰিৱেশ সুৰক্ষিত কৰি ৰাখিব পাৰি। ইয়াৰ জৰিয়তে জলবায়ু পৰিৱৰ্তন প্ৰতিৰোধ কৰাৰ উপৰি ভূমি সংৰক্ষণ কৰা, ভূমিস্খলন আৰু মাটিৰ ক্ষয় নিৰ্মূল কৰাটো সহায়ক হয়। জৈৱ বৈচিত্ৰ ৰক্ষা কৰা তথা জীৱিকা আৰু সম্পদ সৃষ্টিতো বন মহোৎসৱৰ সুকীয়া ভূমিকা আছে। অসম ৰাজ্যিক বিদ্যালয় শিক্ষা পৰিষদে নৱম শ্ৰেণীৰ ছাত্ৰ ছাত্ৰীৰ নাম পঞ্জীয়নৰ বাবে আজিৰে পৰা পঞ্জীয়ন পৰ্টেল পুনৰ মুকলি কৰিছে। এই পৰ্টেলটো 7 জুলাই পৰ্যন্ত মুকলি থাকিব আৰু 9 জুলাই পৰ্যন্ত পঞ্জীয়নৰ মাচুল দিব পৰা যাব। বাদ পৰি যোৱা সকলো ছাত্ৰ ছাত্ৰীৰ পঞ্জীয়ন প্ৰক্ৰিয়া নিৰ্ধাৰিত সময়ৰ ভিতৰত সম্পূৰ্ণ কৰিবলৈ পৰিষদে সকলো বিদ্যালয়ক নিৰ্দেশ দিছে। চিৰাং জিলাৰ গৰুভাষাত কালি বজ্ৰপাতৰ ফলত 2 যুৱকৰ মৃত্যু হয়। মৃত যুৱক দুজন জেখনীয়া কিস্কু আৰু ইছাও টুডু বুলি জানিব পৰা গৈছে। এই ঘটনাত অঞ্চলটোত শোকৰ ছাঁ পৰিছে। ফুটবল খেলক প্ৰসাৰিত আৰু ক্ৰীড়া অনুৰাগীসকলৰ বাবে একগোট হৈ খেল উপভোগ কৰাৰ সুবিধা প্ৰদানৰ উদ্দেশ্যে কালি ডিব্ৰুগড়ৰ চৌকিডিঙি খেলপথাৰত মুখ্যমন্ত্ৰী ফিফা ফেন পাৰ্ক উদ্বোধন কৰা হয়। অসম পৰ্যটন উন্নয়ন নিগম আৰু ডিব্ৰুগড় জিলা প্ৰশাসনৰ সহযোগত এই ফেন পাৰ্ক স্থাপন কৰা হৈছে। মুখ্যমন্ত্ৰী ফিফা ফেন পাৰ্কত ফুটবল অনুৰাগীসকলে আনন্দময় পৰিৱেশত LED স্ক্ৰীণত ফিফা বিশ্বকাপ 2026ৰ পোনপটীয়া খেলসমূহ উপভোগ কৰিব পাৰিব। এতিয়াৰ আঞ্চলিক বাতৰি ইমানেই। পৰৱৰ্তী বাতৰি 12:05 শুনিবলৈ পাব।
1: এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু অনুষ্ঠান প্ৰচাৰ কৰা হৈছে মিডিয়াম ৱেভৰ 411.5 মিটাৰ, 729 কিলোহাৰ্জ আৰু FM বেণ্ডৰ 101.6 মেগাহাৰ্জত, লগতে নিউজন AIR মোবাইল এপত। এতিয়াৰ বিভিন্ন দায়িত্বত ডিউটি ৰুমত আছে চয়নিকা ডেকা, নিয়ন্ত্ৰণ কক্ষত আছে অপূৰ্ব কৃষ্ণ বুঢ়াগোহাঁই, মনোজ হাজৰিকা, আনোৱাৰ আলী, FM ট্ৰান্সমিটাৰত শেখ আব্দুল্লা আহমেদ, ট্ৰান্সমিটাৰত বিপুল কলিতা, মৃগাংক কৃষ্ণাত্ৰেয় আৰু ষ্টুডিঅ'ত মই লীনা বৰা। এতিয়া নিবেদন কৰা হৈছে পৰাগমালা লাইভ। অনুষ্ঠানটি যুগুতাই আনিছে ত্ৰিনয়নী মালাকাৰে।
2: नमस्कार श्रोतागण, आप सुन रहे हैं मधुर गीतों का मनभावन सफर परागमाला लाइव और मैं आपकी प्रस्तुतकर्ता श्रीनयनी मालाकार। आकाशवाणी गुवाहाटी के 79वां स्थापना दिवस के शुभ अवसर पर आज मैं आपके समक्ष प्रस्तुत करना चाहूंगी मेरे कुछ पसंदीदा गीत। आकाशवाणी गुवाहाटी पूर्वोत्तर भारत का सबसे पुराना और प्रतिष्ठित रेडियो केंद्र है, जिसकी स्थापना 1 जुलाई 1948 को हुआ। देश के बंटवारे के बाद पूर्वोत्तर भारत बाकी देश से कट गया था और कलकत्ता का प्रसारण यहाँ तक ठीक से नहीं पहुँचता था। असम की खबर, संस्कृति और एकता को बनाए रखने के लिए गुवाहाटी के दिघोलीपुखुरी क्षेत्र में इस केंद्र की शुरुआत की गई। पहले प्रसारण की शुरुआत उद्घोषक द्वारा असमिया भाषा में कहा गया। आकाशवाणी गुवाहाटी एटिया अपनलोके खबर सुनिब, जिसका अर्थ है आकाशवाणी गुवाहाटी केंद्र अब आप खबर सुनेंगे। 1956 में ऑल इंडिया रेडियो का नाम आकाशवाणी रखे जाने के बाद ये केंद्र भी आकाशवाणी गुवाहाटी केंद्र के नाम से जाना जाने लगा।

0: নমস্কাৰ প্ৰিয় শ্ৰোতা, আমাৰ যুৱবাণীৰ পৰা অনুষ্ঠানটিলৈ মই প্ৰাণজিৎ প্ৰীতম কলিতাই আপোনালোক সকলোকে আন্তৰিক আদৰণি জনাইছোঁ। আজিৰ অনুষ্ঠানত আগবঢ়াইছোঁ
1: যুৱ সাহিত্য অনুষ্ঠানটিৰ এটি খণ্ড।
2: নমস্কাৰ প্ৰিয় শ্ৰোতা, যুৱ সাহিত্য অনুষ্ঠানটিৰ নতুন এটা খণ্ডলৈ মই ভাৰ্গৱ কলিতাই আপোনালোক আটাইকে আদৰণি জনাইছোঁ। প্ৰিয় শ্ৰোতা, এই অনুষ্ঠানটিত আমি সাহিত্যৰ ক্ষেত্ৰখনৰ লগত জড়িত যুৱ প্ৰজন্মৰ প্ৰতিনিধিসকলক আমন্ত্ৰণ জনাওঁ আৰু তেখেতসকলৰ লগত চিনাকি হৈ তেখেতসকলৰ গল্প, কবিতা আদি আমি আপোনালোকক শুনোৱাৰ দিহা কৰোঁ। প্ৰিয় শ্ৰোতা, আজিৰ অনুষ্ঠানটিতো তেনে দুগৰাকী অতিথি ষ্টুডিঅ'লৈ আমন্ত্ৰণ জনাই আনিছোঁ। এগৰাকী হৈছে গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ৰ ছাত্ৰী মাৰ্জিতা বৰুৱা,
3: নমস্কাৰ,
2: আৰু আনগৰাকী হৈছে নলবাৰী মহাবিদ্যালয়ৰ ছাত্ৰ বন্দীপ শৰ্মা,
4: নমস্কাৰ।
2: দুয়োগৰাকীকে আমাৰ অনুষ্ঠানলৈ আদৰণি জনাইছোঁ। প্ৰথমে মই দুয়োগৰাকীৰ সৈতে চিনাকি হৈ ল'ব বিচাৰিছোঁ। মাৰ্জিতা বৰুৱাৰ ওচৰলৈ আহিছোঁ, আপোনাৰ পৰিচয় সম্পৰ্কে জানিব বিচাৰিছোঁ।
3: হয়, মই আপুনি ইতিমধ্যে ক'লে মই গুৱাহাটী মেডিকেল কলেজত বৰ্তমান MBBS পাঠ্যক্ৰমৰ ছাত্ৰী আৰু মোৰ ঘৰ নলবাৰী চক বজাৰত। মই দশম শ্ৰেণীলৈকে নলবাৰীতে বিবেকানন্দ কেন্দ্ৰ বিদ্যালয়ত পঢ়িছিলোঁ আৰু তাৰপিছত একাদশ দ্বাদশ শ্ৰেণী মই গুৰুকুল গ্ৰামাৰ ছিনিয়ৰ ছেকেণ্ডেৰী গুৱাহাটীত কৰিছিলোঁ। আৰু যদিও এই গোটেই মোৰ প্ৰায় প্ৰথম শ্ৰেণীৰ পৰা দ্বাদশ শ্ৰেণীলৈকে মই CBSE পাঠ্যক্ৰমৰ অন্তৰ্গতই আছিলোঁ, তথাপিও কিন্তু এই সাহিত্য, অসমীয়া সাহিত্য জগতৰ লগত মোৰ যি ভাল পোৱা তাৰ বাবে হয়তো অৱদান বুলি মই ক'ব গ'লে মোৰ পৰিয়ালক কথাই ক'ব লাগিব। এতিয়া আমাৰ যিহেতু MBBS পাঠ্যক্ৰমটো বহুত বেছি বহল, তথাপি তাৰ মাজতে চেষ্টা কৰোঁ অকণমান সাহিত্যৰ সৈতে জড়িত হৈ থাকিবলৈ।
2: হয়, নিশ্চয়। এইবাৰ মই বন্দীপ শৰ্মাৰ ওচৰলৈ আহিছোঁ, আপোনাৰ পৰিচয় সম্পৰ্কে জানিব বিচাৰিছোঁ।
4: নমস্কাৰ, মই বন্দীপ শৰ্মা, নলবাৰী মহাবিদ্যালয়ৰ স্নাতক ষষ্ঠ সন্মাসিকৰ ছাত্ৰ। মোৰ ঘৰ নলবাৰী জিলাৰ বৰভাগ অঞ্চলত। সৰুৰে পৰা অসমীয়া মাধ্যমৰ বিদ্যালয়ত পঢ়া হেতুকে যেতিয়া আমাক প্ৰাচীৰ পত্ৰিকাসমূহ প্ৰস্তুত কৰিবলৈ দিছিল তেতিয়া কেনেবাকৈ নিজৰ অজ্ঞাতে সাহিত্যৰ ফালে গতি কৰিছিলোঁ। হয়তো কেতিয়াবা ছবি আঁকিছিলোঁ, নহ'লে ছাৰ বাইদেউসকলে দিয়া সাহিত্যৰ জড়িত কামখিনি কৰিছিলোঁ। তেনেকৈ সাহিত্যৰ ফালে এটা এটা ধাপত আগবাঢ়ি যোৱা গ'ল। যেতিয়া নলবাৰী মহাবিদ্যালয়ত ভৰি থলোঁ, এখন ডাঙৰ পথাৰ বুলিয়ে কৈছোঁ, সাহিত্যৰ পথাৰৰ লগত সাক্ষাৎ হ'লোঁ। নিজৰ জ্যেষ্ঠ, অগ্ৰজ, কনিষ্ঠ বা শিক্ষাগুৰুসকলৰ পৰা অনুপ্ৰাণিত হ'লোঁ। তেওঁলোকক ভাল ভাল সাহিত্যৰ লগত জড়িত হোৱা বা সৃষ্টি কৰা দেখিলোঁ। নিজে ক'ৰবাত কেনেবাকৈ অনুপ্ৰাণিত হোৱা দেখা গ'ল। এনেকৈ সাহিত্যৰ মাজত মাজে মাজে সোমাই থাকি ভাল পাওঁ।
2: নিশ্চয়কৈ, আমাৰ আচলতে সাহিত্যৰ ক্ষেত্ৰত জড়িতসকলৰ লগত সাধাৰণতে এটা কথা হয় যে আমি যেতিয়া মহাবিদ্যালয় বা বিদ্যালয়ত বিভিন্ন ধৰণৰ আমি আলোচনী বা বিভিন্ন ধৰণৰ প্ৰতিযোগিতাৰ সংস্পৰ্শলৈ আহোঁ, আমাৰ সেই ক্ষেত্ৰত আমাৰ আগ্ৰহ বাঢ়ে আৰু আমি এটা লাহে লাহে পৰিপক্কতা লাভ কৰিবলৈ সক্ষম হওঁ। প্ৰিয় শ্ৰোতা, আজিৰ অনুষ্ঠানলৈ মাৰ্জিতা বৰুৱাই

0: গল্পৰ সম্ভাৰ লৈ আহিছে আৰু বন্দীপ শৰ্মা আমাৰ মাজলৈ আহিছে একোকী কবিতাৰ সম্ভাৰ লৈ। মই মাৰ্জিতা বৰুৱাৰ ওচৰলৈ আহিছোঁ। আপুনি সাহিত্যৰ ক্ষেত্ৰখনৰ লগত কেনেদৰে জড়িত হৈছিল?
1: হয়, ইতিমধ্যে মই কৈছোঁৱে যে মই দশম শ্ৰেণীলৈকে, তাৰপিছত একাদশ দ্বাদশ শ্ৰেণীও মই CBSE পাঠ্যক্ৰমতে মোৰ পঢ়া শুনা হৈছে আৰু ইংৰাজী মাধ্যমতে পঢ়া শুনা হৈছে। তথাপিও সাহিত্যৰ প্ৰতি যি আকৰ্ষণ মোৰ আছে, সেই আকৰ্ষণৰ আঁৰত কিন্তু মোৰ পৰিয়াল আছে। কাৰণ সৰুৰ পৰাই, যেতিয়াৰ পৰা জনা হৈছোঁ তেতিয়াৰ পৰাই, আমি মোৰ ঘৰ নলবাৰীত বুলি মই কৈছোঁ ইতিমধ্যে, মানে সেই সৰুৰ পৰা আমাৰ এটা নিয়ম নিচিনা হৈ গৈছিল যে অসম গ্ৰন্থমেলা, গুৱাহাটীত হোৱা অসম গ্ৰন্থমেলালে আমি যামেই প্ৰতি বছৰে। পাৰিলে দুবাৰ অহা হয় প্ৰতি বছৰে, কিন্তু এবাৰ অহাটো মানে নিশ্চিত আৰু এটা নিয়মৰ নিচিনা হৈ পৰিছিলে। গতিকে তেনেকুৱা ধৰণৰ পৰিৱেশত যেতিয়া ডাঙৰ দীঘল হৈছোঁ, বা মা দেউতাক, মোৰ মায়ে লিখা মেলা কৰে, মোৰ দেউতা যদিও গণিত বিষয়ৰ তেখেত অধ্যাপক আছিলে, এতিয়া অৱসৰপ্ৰাপ্ত, তথাপিও সেই পৰিৱেশটো ঘৰত পাইছিলোঁ। আৰু কোৱাই হয়, হোমেন বৰগোহাঁই ছাৰেও কৈছিলে যে কিতাপৰ মাজত থাকিলে এনেই সেই আগ্ৰহটো আহি যায়, যদি কিতাপ চাৰিওপিনে কিতাপে থাকে, গতিকে মানে কোনো প্ৰশ্নই নুঠে হাতত তুলি নোলোৱাত। আৰু তেনেকৈ ভাবোঁ সাহিত্যৰ প্ৰতি অকণমান আগ্ৰহী হ'লোঁ। কিন্তু তাৰ মাজতে ক'ব লাগিব যে ইমান বহুত বেছি সাহিত্য চৰ্চা কৰাৰো আমাৰ সময় নহয়, যিহেতু কৈছোঁ MBBS পাঠ্যক্ৰমটো বহুত বহল, তাৰে মাজতে তেনেকৈ সময় পালে কিতাপ এখন হাতত তুলি লওঁ আৰু।
0: হয়, আচলতে ঘৰখন হৈছে আমাৰ শিক্ষাৰ ক্ষেত্ৰত বা সাহিত্যৰ ক্ষেত্ৰতো কঠীয়াতলীৰ দৰে, আৰু আপুনি সেই যি পৰিৱেশ ঘৰখনত খুব সুন্দৰকৈ সৰুৰ পৰা পাইছে, নহয়? আৰু বন্দী শৰ্মাৰ ক্ষেত্ৰত ঘৰখনৰ পৰা কেনেকুৱা ধৰণৰ আপুনি বাতাবৰণ লাভ কৰিছিলে?
2: হয়, মই ক'ব ভাল পাম, মোৰ ঘৰখন কৃষি, পশু, লগতে শিক্ষাৰ এখন সমাহাৰ। মোৰ পিতৃ মাতৃ প্ৰাথমিক বিদ্যালয়ৰ শিক্ষক শিক্ষয়িত্ৰী আছিল, তেওঁলোক বৰ্তমান অৱসৰপ্ৰাপ্ত। মোৰ মাতৃ বৰ্তমান মোৰ লগত নাই, তেওঁৰ যোৱাটো বৰ্ষত মৃত্যু ঘটিছে। সেই দুখ বা সেই বেদনাখিনি ক'ৰবাত মই কবিতাৰ মাজেৰে প্ৰকাশ কৰিবলৈ চেষ্টা কৰোঁ। আৰু যদি মই মোৰ সেই হাইস্কুলীয়া দিন বা উচ্চতৰ মাধ্যমিকৰ দিনলৈ উভতি যাওঁ, দুটা কবিতা আছিল, আপোনালোকেও নিশ্চয় পঢ়িছে হয়তো, নিৰ্মল প্ৰভাৱৰদলৰ কৌণতম কবিতাটো আৰু হৰেকৃষ্ণ ডেকাৰ দৃষ্টান্তৰ কবিতাটো। সেই দুটা কবিতা পঢ়াৰ পিছত ক'ৰবাত এনেকুৱা ভাৱ হ'ল যে আমিও দেখোন কবিতা লিখিব পাৰোঁ, আমাৰ লিখাৰ ধৰণটোও দেখোন কবিতাৰ লগত মিলে। সেই বস্তুখিনিয়ে মোক মানে ক'ৰবাত প্ৰভাৱান্বিত কৰিলে। তাৰ আগত মানে কি আছিল, কবিতা বুলি ক'লে এটা ছন্দ লয়, ছন্দ আৰু লয় ভাঙিও যে কবিতাৰ এটা শৰীৰ সৃষ্টি কৰিব পাৰি, সেই কবিতা দুটাই মোক আচলতে শিকালে। তাৰ পৰা নিজেই অলপ চলপ শিকি আছোঁ, লিখি আছোঁ, সেইখিনিয়ে আৰু।
0: হয়, নিশ্চয়কৈ পঢ়াৰ অভ্যাস বা বিভিন্ন ধৰণৰ কবিতাৰ লগত আমি যেতিয়া পৰিচয় ঘটে, আমাৰ সেই কবিতাসমূহে আমাৰ কবিতা লিখিব বিচৰাসকলক অনুপ্ৰাণিত কৰে। আজিৰ অনুষ্ঠানৰ প্ৰথমতে আপুনি যিহেতু আমাৰ অনুষ্ঠানলৈ কবিতাৰ সম্ভাৰ লৈ আহিছে, আপোনাৰ পৰা দুটি কবিতা শুনি ল'ব বিচাৰিছোঁ। কিন্তু তাৰ আগতে আপোনাৰ পৰা জানিব বিচাৰিছোঁ, আপুনি কোনবিলাক বিষয়ক লৈ বিশেষকৈ কবিতা লিখিবলৈ যত্ন কৰে?
2: আপুনি এটা শব্দ কৈছে, কবিতা লিখিবলৈ যত্ন কৰোঁ বুলি। সেইদিনা আচলতে অসমৰ কোনোবা এজন বিখ্যাত কবিয়ে কৈছিল, মই এই মুহূৰ্তত নামটো পাহৰিছোঁ, কবি চিৰস্থায়ী নহয়, কবিতাই চিৰস্থায়ী, মানে যিকোনো সৃষ্টি চিৰস্থায়ী, স্ৰষ্টা চিৰস্থায়ী নহয়। গতিকে অসমৰ বিভিন্ন কবি, সন্মানীয় নীলমণি ফুকন ছাৰ, আমাৰ প্ৰিয় হীৰুদা বুলিয়ে কৈছোঁ, সেইসকলৰ কবিতা পঢ়া যায় বা সৰুতে পঢ়াৰ সৌভাগ্য হৈছিল। গতিকে আৰু বৰ্তমান বিভিন্ন কাকত আলোচনীত কবিতা পঢ়োঁ, যিহেতু কবিতা পঢ়াটো এটা চখ, ভাল পাওঁ, বা আৰু ক'ৰবাত এটা কবিতাৰ প্ৰতি টান আছে বুলি ক'ব পাৰি অন্য সাহিত্যতকৈ। সমাজত ঘটি থকা বা কাল্পনিক বস্তুৰ মাজতো এটা বাস্তৱ ঘটনাক মই কবিতাৰ মাজেৰে প্ৰকাশ কৰিবলৈ যত্ন কৰোঁ বা নিজেও সেইটো আনৰ পৰা বিচাৰোঁ। গতিকে তেনেধৰণৰ এটা কবিতাই মই প্ৰথমতে পাঠ কৰিবলৈ ওলাইছোঁ, যিহেতু মই নলবাৰী জিলাখনক প্ৰতিনিধিত্ব কৰোঁ, নলবাৰীক লৈ এটা কবিতা। নৈত ডুব যোৱা কাহিনী। পাগলাৰিয়াৰ কুলুকুলু শব্দই লৈ যায় মোক মোৰ সপোনৰ পলসলৈ, মোৰ অন্তৰত জিৰাই এখন ৰণচণ্ডী পাগলাৰিয়া। পাগলাৰিয়াৰ কহুৱাই কহৰিয়াই এজাক বতাহ, নামজাৰ, তৈলুক্য ৰঘুনাথ, গিৰি ইত্যাদি। পাগলাৰিয়াত গা ধোৱা চৰাইটোৱে ঠোঁটত লৈ যায় এধানি মাহীৰ হাঁহি। পাগলাৰিয়াই শব্দ কৰে কেতিয়াবা কেতিয়াবা, তাতেই লুকাই থাকে মোহন ভাইৰাৰ চাপৰ কিম্বা দীপক শৰ্মাৰ বাহী। পাগলাৰিয়াই উশাহ ল'লে শুনা যায় কলাগুৰু আৰু তিৰাশীৰ ধ্বনি, বেলসৰৰ ঘৰে ঘৰে কয় বিষ্ণু ৰাভা এতিয়া কিমান ৰাতি। পাগলাৰিয়াই কথা আৰু কবিতা ক'লে আমি শুনো সেই নদী নিৰৱধি আৰু সেউজী সেউজী।
3: দ্বিতীয়টো

0: কবিতা, শেহতীয়াকৈ লিখা এটা কবিতা। কবিতাৰ শিৰোনাম পোক। কুচি মুচি শুই থকা মোক দেখি জেকা লগা পিৰালিৰ কুকুৰটোৱে ভাবে আমাৰ ৰেচন তন্ত্ৰ, মুক্তি, তুলসী আৰু ইহঁতৰ পৃথিৱী। চাৰিওফালে বিয়পি পৰিল পোক পৃথিৱীৰ খোলাটোত অজস্ৰ পোকৰ কিৰিলি। সেয়েহে মূৰৰ খোলাটোত অজস্ৰ বাম আৰলি। চৰাইৰ ভিতৰত লৈ ফুৰা পোকটো ভূমিষ্ঠ হ'ল। পোকৰ মগজুত পোক সোমাল, সি ফুটি ওলোৱা জৰায়ুটো সময়ত পোক হ'ল। কথাবোৰত পোক লাগিল, সেয়েহে সিদ্ধান্তবোৰত পোকে খালে। ফলত ভিতৰৰ পোকটোক আকৌ লুকুৱাই থোৱা হ'ল, সি আকৌ পোক বিচাৰি গ'ল।
1: হয়, খুব সুন্দৰ। আপুনি বিশেষকৈ প্ৰথমটো কবিতাত নলবাৰীৰ বিভিন্ন দিশৰ মানুহৰ পৰিচয় তথা নলবাৰীৰ পৰিৱেশ সম্পৰ্কে খুব সুন্দৰকৈ ফুটাই তুলিলে। এবাৰ মই মাৰ্জিতা বৰুৱাৰ ওচৰলৈ আহিছোঁ আৰু আজি যদিও গল্প সম্ভাৰলৈ আহিছে, আপুনি সাহিত্যৰ অইন দিশৰ লগতো জড়িত নিশ্চয়।
2: হয়, মই এনে নাটকো কৰোঁ আৰু মই জনাবলৈ পাই ভাল পাম যে এইবাৰ আমাৰ মহাবিদ্যালয় সপ্তাহত মই শ্ৰেষ্ঠ পৰিচালক বঁটা লাভ কৰিবলৈ সক্ষম হৈছোঁ। তাৰ লগতে বেষ্ট নিগেটিভ কেৰেক্টাৰ, তাৰপিছতে আৰু আমাৰ নাটকখনো শ্ৰেষ্ঠ নাটক দল হিচাপে, নাট্য দল হিচাপে পুৰস্কৃত হৈছে। গতিকে এনেকুৱা ধৰণে নাটকৰ লগতো জড়িত হৈ ভাল পাওঁ। বাকী খেল ধূলতো আছে, অকণমান ৰাপ আছে। মই বেডমিণ্টন খেলোঁ। কিছুদিন আগতে গুৱাহাটী বিশ্ববিদ্যালয়ত অসমভিত্তিক আন্তঃবিশ্ববিদ্যালয় বেডমিণ্টন টুৰ্ণামেণ্ট হৈছিলে, তাতেও আমি মেডিকেল কলেজক প্ৰতিনিধিত্ব কৰি পিনে তাতে আমি জিকিবলৈ সক্ষম হৈছোঁ। গতিকে এনেকুৱা ধৰণে বিভিন্ন দিশৰ লগত জড়িত হৈ ভাল পাওঁ।
1: মানে মাৰ্জিতা বৰুৱা এগৰাকী চিকিৎসা বিজ্ঞানৰ ছাত্ৰী হোৱাৰ লগতে সাহিত্য লগতে খেল ধেমালিতো সমানে আগ্ৰহী, নহয় জানো?
2: হয়।
1: আপোনাৰ পৰা জানিব বিচাৰিছোঁ, আপুনি গল্প বিশেষকৈ কোনবিলাক বিষয়ত লিখে?
2: হয়, মই তেখেতে কোৱাৰ দৰেই ময়ো সেই কাল্পনিক এটা গল্পৰ মাজেৰে বাস্তৱ জীৱনৰ এটা ছবি যদি দাঙি ধৰিব পাৰোঁ, মই সেইখিনি মোৰ চেষ্টা থাকে গল্পবোৰৰ মাজেৰে।
1: তেতিয়াহ'লে আপোনাৰ পৰা আমি গল্প শুনিব বিচাৰিছোঁ।
2: হয়।

গল্প দৌড়। আহ, দুখ পাইছোঁ দাদা, আৰু নামাৰিব নামাৰিব দাদা। মাত্ৰ 14 বসন্ত গৰকা কিশোৰ আব্দুলৰ সেই আৰ্তনাত পিছে ধৰ তাক, কোবাছোঁ তোক, মৰিয়াই শেষ কৰ, এনে নিষ্ঠুৰ হুংকাৰৰ মাজত ক'ৰবাত বিলীন হৈ গ'ল। নিমাতী গাঁৱৰ নামঘৰত ঘটা চুৰিকাণ্ডৰ পিছদিনা ৰাতিপুৱাই সভা বহিছিল। সকলোৱে একেমুখে এই সিদ্ধান্ততে উপনীত হৈছিল যে নামঘৰৰ দৰে স্থানত এনে দুষ্কাৰ্য কেৱল হাফিজুৰৰ পৰিয়ালৰ পক্ষেহে সম্ভৱ। বহুদিন ধৰি চিকিৎসালয়ৰ শয্যাত চটফটাই থকা পত্নীৰ চিকিৎসাৰ বাবে তেওঁক ধনৰ অতি প্ৰয়োজন হৈ পৰিছিল, আৰু সেই অভাৱ পূৰণ কৰিবলৈকে তেওঁ অৱশেষত এই কলংকিত পথ বাছি ল'লে বুলি ধাৰণা কৰা হ'ল। গতিকে লাঠি সংহাৰী অস্ত্ৰ শস্ত্ৰেৰে সজ্জিত হৈ তেওঁলোক হাফিজুৰৰ ঘৰ অভিমুখে আগবাঢ়িল। দুজন ডেকা ল'ৰাই বাঁহৰ জপনাখন তছনছ কৰি দৰজাত ঠকঠকিয়ায়। তেনেতে পিছপিনৰ পৰা এগৰাকী মহিলাই মাত লগায়, গা পা ধুই গোসাঁই ঘৰত সোমাইছিলোহে, থন্তি আহি খবৰটো দিলে, ইহঁতৰ বাৰীত ভৰি ধলো যিহেতু আকৌ গৈ গা ধুব লাগিব। আনপিনে কোনো উত্তৰ নোপোৱাত চাৰিজন ডেকা ল'ৰাই একেলগে হেঁচা দি বাঁহৰ দৰজাখন নিমিহতে বাগৰাই দিলে। শূন্যপ্ৰায় ঘৰখনত তেতিয়া কেৱল থৰ থৰকৈ কঁপি আছিল হাফিজুৰৰ পুত্ৰ আব্দুল আৰু তাক সাৱটি ধৰা মাত্ৰ 7 বছৰীয়া তাৰ কণমানি ভগ্নীজনী। হাফিজুৰ ঘৰত অনুপস্থিত, তেওঁ চিকিৎসালয়ত অসুস্থ পত্নীৰ শুশ্ৰূষাত ব্যস্ত। পলাল, আহোঁতে পলম হ'ল আমাৰ, ৰাতিপুৱা হোৱালৈ ৰ'বই নালাগিছিল। ভিৰৰ মাজত ফুচফুচনিৰ গুণগুণনি আৰম্ভ হ'ল। এজনে গাঁওবুঢ়াৰ ফালে খঙত অগ্নিশৰ্মা হৈ কয়, সভা নপতাকৈ একো কৰিবই নোৱাৰি আমাৰ নিমাতী গাঁৱত, ৰাতিপুৱাই লঘু হ'লোঁ, ঘৰমুৱা হোৱাতাই। ইমান সময় নিমাতে থকা গাঁওবুঢ়া বহাৰ পৰা উঠিল, তাৰ বাচ্চাক লৈ আন, চোৰৰ পুতেক চোৰ, কোনো ঘৰ যাব নালাগে, ধৰি মাৰ তাক। পুলিচৰ গাড়ীৰ চাইৰেনৰ শব্দই আব্দুলৰ বুকুলৈ খন্তেকৰ বাবে আশাৰ সঞ্চাৰ কৰিলে। সি স্কুলৰ কিতাপত পঢ়িছে পুলিচ হেনো আৰ্তজনৰ ত্ৰাণকৰ্তা, কিন্তু কিছু সময়ৰ ভিতৰতে তাৰ সকলো বিশ্বাস ধূলিশ্বাত কৰি

পিছে তার কোমল দুহাতত লোহার হেণ্ডকাফ গুজি দিলে। সেই মুহূৰ্তত সি ইমানেই ক্লান্ত হৈ পৰিছিল যে প্ৰতিবাদ কৰাৰ বাবে তাৰ দেহত কোনো শক্তি বাকী থকা নাছিল।

সূৰ্য কেতিয়াবা এদুক গ'ল, কিন্তু আব্দুল এতিয়াও বন্দী সেই জেলৰ অন্ধকাৰ প্ৰকোষ্ঠত। পুৱাৰ সেই মৰ্মান্তিক আক্ৰমণৰ আঘাতবোৰৰ পৰা তেতিয়াও তেজ নিগৰি আছিল। চন্দ্ৰনাথী মাজে মাজে চপফটাই উঠিছিল আৰু আৰ্তনাদ কৰিছিল। কনিষ্টবলৰ চুপ থাক ধমকনিত শান্ত হৈ পৰিছিল। গাত থকা চোলা ফালি ছিঙি এতিয়া কেৱল কেইডালমান সূতাহে বাকী ৰৈছেগৈ। সি সেই ফটা কাপোৰ টুকুৰাৰে শৰীৰৰ ক্ষত স্থানবোৰৰ পৰা বৈ অহা তেজ বন্ধ কৰিবলৈ এক বৃথা চেষ্টা চলাইছে। কিন্তু এই অসহ্যকৰ শাৰীৰিক যন্ত্ৰণাৰ মাজতো তাৰ মন মগজুত কেৱল এটাই চিন্তা পাকঘৰণি খাই আছিল, তাৰ সৰু ভনীজনী। বাৰু তাই কিবা এটা খালেনে? তাই ঠিকে আছেনে? সেই মানুহবোৰে তাইকো লৈ গ'ল নেকি? তাইকো এনেকৈয়ে প্ৰহাৰ কৰিলে নেকি?

0: ৰাতিটো গভীৰ হৈ অহাৰ লগে লগে থানাখনৰ সেই ক'লা আৰু বিভীষিকাময় ৰূপটো প্ৰকট হৈ পৰিল। সুৰাপান কৰি মাতাল হৈ পৰিছিল কৰ্তব্যৰত পুলিচ। পৰিস্থিতিৰ সুযোগ বুজি আব্দুলে তাৰ সৰ্বশক্তি প্ৰয়োগ কৰি তাৰ পৰা ওলাই দৌৰি আহিল। সি একে উশাহতে গৈ পালে নিজৰ উকা ঘৰখন। ভয়াৰ্ত ভনীজনীক বুকুৰ মাজত সাৱতি ল'লে আৰু আকৌ দৌৰিলে। সি কেৱল দৌৰিছিল, কোনো দিশহাৰা পথিকৰ দৰে দৌৰিছিল। যেন জীৱনৰ কঠিন পাঠশালাত সি এতিয়ালৈকে কেৱল এটাই শিক্ষা লাভ কৰিছে, দৌৰা। ৰেলৰ চলন্ত চকাৰ খটখট শব্দৰ তালে তালে ৰাতিটো লাহে লাহে বাগৰি গ'ল। খিৰিকীৰ ফাকেৰে সৰকি অহা পুৱাৰ কোমল ৰোজাকে যেতিয়া ফাতেমাক আলফুলকৈ জগাই তুলিলে, তাই চকুহাল মেলি ককায়েকক সুধিলে, আমি ক'লৈ গৈ আছো দাদা? আব্দুলে তাইৰ মূৰত হাত ফুৰাই ক'লে, নাজানো ফাতেমা, মই কেৱল ইয়াকে জানো যে আমি বহু দূৰলৈ গৈ আছো, য'ৰ পৰা সিহঁতৰ হাতবোৰে তোক কেতিয়াও চুব নোৱাৰে। ইমান দূৰলৈ য'ত কোনো কাৰণ নোহোৱাকৈ তোক কোনেও মৰিয়াই মৰিয়াই শেষ কৰি পেলাব নোৱাৰে। ইমান দূৰলৈ য'ত সমাজৰ এই পংগু ন্যায় ব্যৱস্থাই তোক আৰু কেতিয়াও বিচাৰি উলিয়াব নোৱাৰে। তই বহুত পঢ়া শুনা কৰি ডাঙৰ হবি ফাতেমা, আৰু তই নিজেই এদিন এই ব্যৱস্থাটো সলনি কৰি পেলাবি। চানা বাদাম টেঙা মৰ্টন লে লো খাবি ফাতেমা? ফাতেমাৰ মুখখন আনন্দত উজ্জ্বল হৈ পৰিল। আব্দুলে এক পেকেট টেঙা মৰ্টন দিব দি লেডাৰৰ মানি বেগ এটাৰ পৰা 10 টকাৰ নোট এখন দিব লওঁতে, বেগটোলে থৰ লাগি চাই থকা ভনীয়েকক এক কৰুণ আৰু ক্ষোভ মিশ্ৰিত হাঁহিৰে ক'লে, থানাৰ সেই পুলিচ কনিষ্টবলটোৰ মানি বেগ এইটো, তোক দুবেলি দুমুঠি ভাত খুৱাব পাৰিব লাগিব নহয় এই আব্দুলে। ফাতেমা, আমাৰ আব্বা চুৰ নহয়, মোক আব্বাই চুৰ কৰা শিকোৱা নাই, কিন্তু সিহঁতে শিকালে। ধন্যবাদ।
1: হয়, খুব সুন্দৰ প্ৰিয় শ্ৰোতা। ইমান পৰে আমি মাৰ্জিতা বৰুৱাৰ গল্পৰ ৰসস্বাদন কৰিলোঁ, আৰু মই আপোনাক সুধিব বিচাৰিছোঁ, আপুনি নিশ্চয়কৈ বিভিন্ন ধৰণৰ কিতাপ পঢ়ি অনুপ্ৰাণিত হৈছে, কোনসকল লেখকৰ কিতাপ পঢ়ি আপুনি গল্প লিখিবলৈ বা আন আন দিশত আগবাঢ়িবলৈ আপুনি অনুপ্ৰাণিত হৈছে?
0: হয়, মই এইখিনিত মই ক'ব বিচাৰিম যে মোৰ হয়তো প্ৰথম উপন্যাসখন আছিলে মৃণাল কলিতা ছাৰৰ বকুল ফুলৰ দৰে। সেইখন কিতাপ আমাৰ অল ইণ্ডিয়া ৰেডিঅ'ৰ পৰাও সম্প্ৰচাৰ হৈছিলে, গতিকে সেইখন কিতাপ মোৰ খুব প্ৰিয় কিতাপ বুলি ক'ম, মোৰ প্ৰথম প্ৰিয় উপন্যাস বুলি ক'ম। তাৰপিছতে তেখেতৰ আন এখন উপন্যাস অভিমন্যু বুলি, সেইখনো মই পঢ়ি খুব ভাল পাইছিলোঁ। আৰু তেনেকুৱা ধৰণে মই যিহেতু কৈছোঁ যে সময় পালে হাতত এখন কিতাপ এখন তুলি লৈ ভাল পাওঁ। আৰু অনুৰাধা শৰ্মা পূজাৰীৰ জলছবি বুলি এখন উপন্যাস আছে, সেইখন উপন্যাস মোৰ খুবেই প্ৰিয়। আৰু সেইকাৰণে এতিয়াও কেতিয়াবা এনেকুৱা হয়, সেই প্ৰিয় উপন্যাসবোৰ মানে বাৰে বাৰে পঢ়িবলৈ যে মন যায়। গতিকে এনেকুৱা ধৰণে বিভিন্ন লেখকৰ কিতাপ পঢ়ি ভাল পাওঁ।
1: হয়, আপোনাক ধন্যবাদ জনাইছোঁ। পুনৰ মই বন্দীপ শৰ্মাৰ ওচৰলৈ আহিছোঁ, আৰু আপুনি

0: অকল কবিতাই লিখে নে সাহিত্যৰ অইন দিশৰ লগতো জড়িত?
1: অঁ, লিখাৰ কথা যদি আপুনি ক'ব যায়, মই আচলতে তেতিয়া কি লিখিছিলোঁ নাজানো। অষ্টম শ্ৰেণীতে মানে আমাক ডাঙৰবোৰে নাটক কৰিব নিদিয়া হ'ল হাইস্কুলত, বোলে তহঁত সৰু আছ, তহঁতে পিছত কৰিবি। আমাৰ খং লগৰকেইটাৰ নিজে এখন ফুল নাটকক কাটি কুটি সৰু সুৰা কৰি দ্বিতীয় হ'লোঁ। তেতিয়া সেই সময়ত 10খনমান নাটক হৈছিল হাইস্কুলত, গতিকে সেইটো জীৱনৰ মানে প্ৰথম চেষ্টা আছিল আৰু কোনোবা এটা ক্ষেত্ৰত, যে মানে নিজেও অকণমান লিখিব পাৰোঁ। তাৰপিছত ভৱিষ্যতে নাটক লিখিছোঁ, নাটক আৰু কবিতা নিজে লিখা হয়, বাকী অলপ চলপ লিখিছোঁ, এদিন সেনেকুৱা প্ৰকাশ কৰিব পৰা বা দেখুৱাব পৰা ধৰণৰ নহয়, সেইখিনিয়ে আৰু।
0: তেতিয়াহ'লে পুনৰ আপোনাৰ কবিতাৰ মাজলৈ যাব বিচাৰিছোঁ।
1: এইমাত্ৰ সকলোৱে গল্প শুনিলে, তাৰ আলমতে এটা কবিতা পঢ়িছোঁ। কবিতাটোৰ শিৰোনাম গল্প পঢ়াৰ গুণত। খিৰিকীখন খুলি থৈছোঁ, দুপৰ বেলা নে মাজৰাতি পাহৰিছোঁ। মেজত আদা লিখা এটা গল্প, তাৰ প্লটৰ মাজত মজি আছে, মই বিবুধিত পৰিছোঁ, হাতেৰে মোহাৰি আছোঁ কলমৰ সাফৰ। খিৰিকীৰে কবি ৰঘুনাথ সোমাই আহিল, গল্প পঢ়ি কোৱা শুনিলোঁ, ফেঞ্চি নহয় ঐ বোপাই, সেইখন ফাঁচী বজাৰ। তাত মই কেইবাদিনো মানুহ ওলমাই থোৱা দেখিছোঁ, প্লট সলনি কৰি লিখিবি উজান বজাৰৰ নোহোৱা হোৱা টিলাৰ কথা, কেনেকৈ মানিকে পুখুৰীৰ বুকুত খেলপথাৰ পাতে। মানচিত্ৰত বিচাৰিবি কুকুৰ মোটা, তাৰে পৰা উঠাই গৈ চিত্ৰাচল, জুবলি গাৰ্ডেনত মহাত্মা বহা, আই আই টিৰ ওচৰতে থকা লৌৰ পাতি, তাতেই নামিছিল গান্ধী 1921ৰ 5 আগষ্টত। আৰু যদি লিখ, লিখিবি মইনা সুৰবি বিয়োগী সম্পাদিত আলোচনী, মনাই বৰগীৰ মিছ ক্লেৰিছৰ পানী গ্ৰহণৰ কাহিনী। মাজে মাজে চাইকেলৰ সতে তৰুণক দেখা কথা উনুকিয়াই দিলে, এতিয়া খিৰিকীখন বন্ধ কৰ, বিহংগৰ বিকট চিঞৰ, গছবোৰ কাটি তহিলং কৰিলি, সেয়েহে গল্প লিখিবলৈ গৈ বৰ টোপনি। পিছৰটো কবিতা। অ মোৰ সূৰ্যমুখী মানুহ, সন্ধিয়াৰ নীলামত ৰাতিপুৱাই উশাহৰ ঋণ লয়, ৰাতিপুৱাই একোটা দিনটোৰ আখৰাত খৰচ হয়, বিজুলী ঢেৰেকনিয়েই জীৱন, পোহৰ দি দি গৰ্জন, অমাৱস্যা ৰাতিবোৰৰ নাথাকে কোনো আকৰ্ষণ। বৰষুণৰ পিঠিত উঠি আহিল লালুকী আৰু জোক, এটাক পানীলৈ ঠেলি আনটোক খাবলৈ দিলোঁ পাপৰ তেজ। শুকান গছডালত এৰি আহিছিলোঁ আগুন, জীপাল গছৰ তলত বিহুৱতীৰ নাচোন। বতাহত হালিছে বাহনী, তাতেই সুৰ তোলে হৰিপ্ৰসাদে দুৱাটত বাঢ়ি তুলি, নৈত উটি গ'ল দেৱী মূৰ্তি, দূৰত হ'ল সেয়া সামান্য খিতি। কেৰ্কেটুৱাটোৱে এৰি যোৱা নাৰিকলটো ভগৱানক দিলোঁ, ভগৱানে মোক উভতালে আনৰ অৱজ্ঞা। বানপানীত টুকিলোঁ প্ৰাৰ্থনাৰ চকুলো, খৰাঙত পাতিছোঁ ভেকুলি বিয়া, পাহাৰক বুকুত লৈ ফুৰোঁ, হেৰুৱাই পেলাইছোঁ সেউজ জীৱন, সেই পাহাৰৰ বৰ কগবকনি, মোৰ বুকুত উঠিছে বৰ বিষ, চাইকেলখনত আউজি ভাবিছোঁ হালি পৰিছে নেকি জীৱন, চাইকেলত ভালে এঠাতে পৰি সেয়ে নিজৰ ভৰিত থিয় দিব পাৰি। চা চকু মেলি চা, অ মোৰ সূৰ্যমুখী মানুহ, বটগছৰ শিপালৈ পোনাই যা, উতনুৱা বতাহকো ওলাই কৰি খামুচি থাকিব জনাৰ বাবে সেউজীয়া ঘাঁহনি স্থিৰতাৰ সমৰ্থক। কবিতাৰ শিৰোনাম দীপালীৰ উশাহ আৰু গ্ৰাপাছ খাপন। দাড়িগোপ দীঘল, সময় তাকৰ, দেৱীৰ তিনিখন মুখ, তাৰ কৰাল আৰু দাগ, কামিজত লাগি ৰ'ল সেই ৰং, হৃদয়ৰ সোঁবাওঁ নিলয়ত এটাই উশাহ, ভালপোৱা আৰু শিল্প, চাৰমিনাৰ পেকেটবোৰো ইয়াৰ ব্যতিক্ৰম নাছিল। প্ৰিয় নাৰীৰ কণ্ঠ ৰুদ্ধ, তাৰেই তেওঁ হৈ পৰিছিল কণ্ঠ আজীৱন, তেওঁৰ বাবে নিচেই সহজ তেওঁ ধনীপুত্ৰ। দুভাগ ৰাতি তিনিজন মাতবৰ, বৰ চিঞৰ, বৰঢোল শব্দ, তাৰেই পটচিত্ৰ গ্ৰীণবাৰ্ড আৰু ভিয়েটনামৰ জয়। তেওঁ মোৰ দেশৰ পৃথ্বীৰাজ, তেওঁ মোৰ দেশৰ শ্বাহজাহান, নিবিচাৰিব মাথো সংযুক্তাহৰণ কিম্বা তাজমহলৰ খতিয়ান, দীপালীৰ উশাহ আৰু গ্ৰাপাছ খাপন তেওঁৰ জীৱন। পিছৰটো কবিতাৰ শিৰোনাম ঔটেঙা। নেদেখো মই ঔটেঙা আৰু ৰৌ মাছৰ ব্যঞ্জন ভাতৰ সাজত, দৌৰি ফুৰিছে জেনজি ফলক লগোৱা দোকানৰ ফিচকাৰী বিচাৰি মেনুবুকৰ মাজত, ঔটেঙাৰ বৰ ভয়, ভীমকলৰ দৰে পেকেট দেখি পলাই ফুৰিছে মৈমনসিংহে আহি আমাক

0: আমার মাটিত আগুরি ধরেছে। পথার আর বজারর ভাষণ দিদি অর্থনীতিবিদে আকো মিনুবুকর ফিস্কারিত মূর গুজিলে। রখরাজে অত্যহাস্য করে সরক কপালে বোলো মুখমুখিয়ে পাই ঔ কুঁৱৰী সাধু লিখিবলে। অসমীয়াই দেখো ঔ কুঁৱৰীৰ ভয়ত পুখুরীর পাৰৰ শিলটোকে মাটিৰে পুতি থৈছে। কবিতার শিরোনাম চৰাঘৰ। নঙলা মুখতে চৰাঘৰ জপনাখন খুলি সোমাই ওখ মানুহ ফুচ ফুচকৈ কথা পাতে কিবা কথ্য। চৰাঘৰতে জন্ম হয় বিদ্রোহ কিংবা ষড়যন্ত্র। চৰাঘৰৰ বেৰত লাগি থাকে কথার আচুর। চৰাঘৰতে ঘৰৰ জিয়ৰী আনৰ ঘৰৰ লক্ষ্মী হয়। চৰাঘৰবোৰ মানুহ ভৰ্তি হৈ থাকে মানে ঘৰখনৰ ওজন বৃদ্ধি হয়। চৰাঘৰৰ বেৰত পহু আৰু হৰিণাৰ শিং সিহঁতে পহৰা দিয়ে বন্ধ চৰাঘৰক। চৰাঘৰবোৰ চাপৰ হয় মানুহ নোযোৱা হয় দুৱাৰখন এলাগী হয়। দুৱাৰখন বন্ধ হয় চৰাঘৰটো মানুহৰ কথা আৰু চাহৰ কাপৰ অপেক্ষাত ৰয়।
1: খুব সুন্দৰ। আৰু আপুনি এই কবিতাৰ ক্ষেত্ৰখনৰ লগত ভৱিষ্যতে কেনেকৈ জড়িত হৈ থাকিব বিচাৰিব, মানে ভৱিষ্যতে আপোনাৰ পৰিকল্পনা কেনেকুৱা কবিতাৰ ক্ষেত্ৰখনৰ লগত?
0: ভৱিষ্যতে মানে নিজৰ সৃষ্টি বুলিয়েই কৈছোঁ। কবিতা বুলি মই ক'ব অকণমান টান পাওঁ। কবিতা লিখি আছোঁ, কবিতা পঢ়ি আছোঁ, তাৰ মাজতে সময় সুবিধা মিলিলে বা আৰ্থিকভাৱে যদি সক্ষম হওঁ এখন কবিতা পুথি প্ৰথমতে প্ৰকাশ কৰিবলৈ চেষ্টা কৰিম। বৰ্তমান সময়ত কৈ কবিতা নপঢ়ে বা কিতাপ নপঢ়ে, তাৰ মাজতো যিসকল সমজদাৰ পাঠক বুলি কৈছোঁ সেইসকলে এতিয়াও কিতাপ পঢ়ে, অনলাইন কপিটো লৈ হ'লেও পঢ়িব। গতিকে এইটোৱে বৰ্তমানলৈকে পৰিকল্পনা। ভৱিষ্যতে ভাল ভাল কবিৰ কবিতা নিজেও পঢ়িবলৈ চেষ্টা কৰিম, তেওঁলোকৰ পৰা অনুপ্ৰাণিত হ'ম, শিকিম, নিজৰ কবিতাত তেওঁলোকৰ ভাল বস্তুসমূহ সোমাবলৈ পাৰিলে চেষ্টা কৰিম, সেইখিনিয়ে আৰু।
1: ধন্যবাদ জনাইছোঁ আপোনাক। আৰু মাৰ্জিতা বৰুৱাই, আপুনি চিকিৎসা বিজ্ঞানৰ লগত জড়িত, তথাপিও সাহিত্যৰ ক্ষেত্ৰখনৰ লগত কেনেকৈ আগবাঢ়ি যাবলৈ চেষ্টা কৰিব, ভৱিষ্যত আপোনাৰ পৰিকল্পনা কি?
2: হয়, গতিকে আপুনি যিটো ক'লে চিকিৎসা বিজ্ঞানটো মোৰ নিশ্চয় পেচা হ'ব, কিন্তু পেচাৰ লগতে মানুহৰ যে একোটা নিচা থাকে নহয়, সাহিত্য জগতখনেই হওক বা এই আন আন বিভিন্ন দিশসমূহ মোৰ কাৰণে নিচা, আৰু পেচাৰ লগতে নিচা লাগিবই মানুহক জীৱনত। গতিকে মোৰ বাবে এইটো এটা নিচা হয় সাহিত্যটো, আৰু তাৰ মাজতে যদি কোনোবা দুজন দৰ্শক বা দুজন শ্ৰোতাক যদি সেইখিনিৰে মোৰ লিখা হওক বা মোৰ কিবা কলাৰ মাধ্যমেৰে লাভান্বিত হয় মই নিশ্চয় ভাল পাম। গতিকে এনেদৰেই মই আগবঢ়াই লৈ যোৱাৰ চেষ্টা কৰিম।
1: হয়, পুনৰবাৰ দুয়োগৰাকীলৈ ধন্যবাদ জ্ঞাপন কৰিছোঁ, আন্তৰিক কৃতজ্ঞতা জনাইছোঁ। আপোনালোকৰ সাহিত্যৰ ক্ষেত্ৰত খুব ধুনীয়াকৈ আগবাঢ়ি যাওক আৰু ভৱিষ্যতে আপোনালোকে সুনাম অৰ্জন কৰক, আৰু তাকেই কামনা কৰি আজিৰ যুৱ সাহিত্য অনুষ্ঠানৰ পৰা মই ভাৰ্গৱ কলিতাই ইমানতেই বিদায় মাগিছোঁ। নমস্কাৰ।
3: ইমান পৰে শ্ৰোতাসকলে যুৱ সাহিত্য অনুষ্ঠানটিৰ এটি খণ্ড শুনিলে। অনুষ্ঠানটি আগধৰি আগবঢ়ালে ভাৰ্গৱ কলিতাই। আমাৰ যুৱবাণীৰ পৰা অনুষ্ঠানটি ইমানতে অন্ত পৰিল। প্ৰাঞ্জিত প্ৰীতম কলিতাৰ সহযোগত অনুষ্ঠানটিৰ প্ৰযোজনা কৰিলে ইন্দ্ৰজিৎ।

0: ঊনাশী বছৰত আকাশবাণী গুৱাহাটী
1: এক জুলাইত প্ৰতিষ্ঠাৰ ঊনাশী বছৰত প্ৰৱেশ কৰিব উত্তৰ পূৰ্বাঞ্চলৰ প্ৰথমটো অনাতাঁৰ কেন্দ্ৰ আকাশবাণী গুৱাহাটীয়ে।
2: বহুজনৰ হিত আৰু সুখৰ অৰ্থে অব্যাহত এই অনিৰুদ্ধ যাত্ৰাক উদযাপন কৰাৰ মানসেৰে আপোনালৈ আমাৰ সাদৰ আমন্ত্ৰণ।
1: এক জুলাইৰ সন্ধিয়া 6:30 পৰা গুৱাহাটীৰ শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰৰ শ্ৰীমন্ত শংকৰদেৱ আন্তৰ্জাতিক প্ৰেক্ষাগৃহত আকাশবাণী গুৱাহাটীৰ প্ৰতিষ্ঠা দিৱসৰ বিশেষ আয়োজন
2: উপজা দিনৰ সুবাস
0: পৰিৱেশিত হ'ব নন্দিতা শৰ্মাৰ কণ্ঠত লঘু শাস্ত্ৰীয় সংগীত,
1: সুবেশ বসুৰ হাৱাইন গীটাৰত লঘু সংগীতৰ সুৰ।
2: আৰু কণ্ঠশিল্পী মঞ্জুস্তা মহন্ত গোস্বামীৰ সৈতে আলাপ আৰু গীত।

0: লগতে উন্মোচন কৰা হ'ব পূৰ্বে আকাশবাণীয়ে প্ৰকাশ কৰা আকাশী নামৰ আলোচনীৰ এমুঠি নিৰ্বাচিত লেখাৰ সংকলন আকাশী
1: আৰু আকাশবাণীৰ 90 বছৰ উপলক্ষে আকাশবাণী গুৱাহাটী কেন্দ্ৰই প্ৰকাশ কৰি উলিওৱা এখন ই মেগাজিন
0: উপজা দিনৰ সুবাস।

এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু। এতিয়া 12 বজাত হিন্দী বাতৰি আৰু 12:05 আঞ্চলিক বাতৰি শুনিবলৈ পাব।

0: लोगों की सेवा के लिए उनका समर्पण प्रेरणादायक है। केंद्रीय मंत्री शिवराज सिंह चौहान और किरेन रिजिजू बाढ़ की स्थिति और आपदा से हुए नुकसान का जायजा लेने के लिए आज अरुणाचल प्रदेश के ईटानगर पहुंचे। मुख्यमंत्री पेमा खांडू ने प्रधानमंत्री नरेंद्र मोदी को दोनों केंद्रीय मंत्रियों को भेजने में उनकी तत्परता और समर्थन के लिए उनका आभार व्यक्त किया। इससे पहले गृहमंत्री अमित शाह ने कल मुख्यमंत्री पेमा खांडू से मुलाकात की। इस दौरान श्री खांडू ने गृहमंत्री को मौजूदा स्थिति, राहत बचाव और पुनर्वास के चल रहे प्रयासों के बारे में जानकारी दी। घरेलू शेयर बाजार में आज दोपहर के कारोबार में तेजी का रुख रहा। ताजा समाचार मिलने तक सेंसेक्स 428 अंक की बढ़त के साथ 76,906 पर कारोबार कर रहा था। निफ्टी 137 अंक चढ़कर 24,003 पर पहुंच गया। इसके साथ ही ये समाचार बुलेटिन समाप्त हुआ।
1: এয়া আকাশবাণী দুপৰীয়াৰ আঞ্চলিক বাতৰিৰ সৈতে মই জিন্তিৰাণী ডেকা। এতিয়াৰ ঘাই ঘাই বাতৰিসমূহ হ'ল কেন্দ্ৰীয় মন্ত্ৰী শিৱৰাজ সিং চৌহানৰ অসমসহ উত্তৰ পূৰ্বাঞ্চলৰ বান পৰিস্থিতিৰ পৰ্যালোচনা, অসম ৰাজ্যিক বিদ্যালয় শিক্ষা পৰিষদৰ নৱম শ্ৰেণীৰ ছাত্ৰ ছাত্ৰীৰ নাম পঞ্জীয়নৰ বাবে পঞ্জীয়ন পৰ্টেল মুকলি, আকাশবাণী গুৱাহাটী আৰু আকাশবাণী তেজপুৰ কেন্দ্ৰৰ আজি প্ৰতিষ্ঠা দিৱস আৰু ৰাজ্যৰ বন বিভাগৰ উদ্যোগত আজিৰে পৰা বন মহোৎসৱ সপ্তাহৰ আয়োজন। দুদিনীয়া উত্তৰ পূব ভ্ৰমণসূচীৰে কালি অৰুণাচলত উপস্থিত হোৱা কেন্দ্ৰীয় কৃষি আৰু কৃষক কল্যাণ মন্ত্ৰী শিৱৰাজ সিং চৌহানে আজি হেলিকপ্টাৰেৰে বান পৰিস্থিতি পৰিদৰ্শন কৰিব। মন্ত্ৰীগৰাকীয়ে কালি অৰুণাচলত বানত ক্ষতিগ্ৰস্ত লোকসকলক সাক্ষাৎ কৰি তেওঁলোকৰ সমস্যাৰ বুজ লয়। শ্ৰীচৌহানে ক্ষতিগ্ৰস্ত লোকসকলক কৰা সাক্ষাৎকালত তেওঁলোকক সকলো প্ৰকাৰৰ সহায় আগবঢ়োৱা হ'ব বুলি প্ৰতিশ্ৰুতি দিয়ে। ইয়াৰ পাছতে অৰুণাচল প্ৰদেশ চৰকাৰৰ জ্যেষ্ঠ বিষয়াসকলৰ সৈতে হোৱা বৈঠকত শ্ৰীচৌহানে বৰ্তমানৰ বান পৰিস্থিতি, সাহায্য, পুনৰ্বাসন ব্যৱস্থা আৰু ভৱিষ্যৎ পদক্ষেপৰ বিষয়ে আলোচনা কৰে। আজি তেওঁ অসম ভ্ৰমণ কৰি ৰাজ্যখনৰ বান পৰিস্থিতিৰ বুজ লোৱাৰ লগতে সন্ধিয়া গুৱাহাটীত আয়োজিত এখন বৈঠকত জ্যেষ্ঠ বিষয়াসকলৰ পৰা বান ব্যৱস্থাপনা, সাহায্য বিতৰণকে ধৰি বিভিন্ন পৰ্যালোচনা কৰিব। কালি সংবাদ মাধ্যমৰ সৈতে হোৱা বাৰ্তালাপত মন্ত্ৰীগৰাকীয়ে অৰুণাচল আৰু অসমৰ বানত ক্ষতিগ্ৰস্ত লোকসকলক এই কঠিন সময়ৰ সাহসেৰে মোকাবিলা কৰিবলৈ আহ্বান জনায়। কেন্দ্ৰীয় আৰু ৰাজ্য চৰকাৰে এই সংকটৰ পৰা পৰিত্ৰাণৰ বাবে সকলো ব্যৱস্থা গ্ৰহণ কৰিব বুলি তেওঁ উল্লেখ কৰে।
2: প্ৰাকৃতিক সম্পদাৰে ভৰপূৰ আমাৰ প্যাৰা অৰুণাচল, লেকিন প্ৰাকৃতিক আপদাৰ কাৰণে আজি তবাহী কে কাগাৰ পৰ হে। জগে জগে হম লোক দেখ ৰহে হে, অতিবৃষ্টি, ভাৰী বৰ্ষা কে কাৰণ, লেণ্ডস্লাইড কে কাৰণ रास्ते कट गए हैं, ब्रिजेस टूट गए हैं। और अभी जैसा हम अपने भाई बहनों से बात कर रहे थे, घर में भी मकान टूट गए, उनमें मलबा भरा हुआ है, घर में रखा सारा सामान बर्बाद हो गया है। किरण जी और मैं मुख्यमंत्री जी के साथ हम लोग प्रधानमंत्री जी के निर्देश पर दिल्ली से आए हैं। नुकसान बहुत भयानक हुआ है, जबरदस्त हुआ है, और जो नुकसान है उसका हम आकलन करेंगे डैमेजेज का, और आकलन करके संकट की इस घड़ी में कैसे केंद्र सरकार भी प्रदेश सरकार के माध्यम से अपनी जनता की पूरी मदद करे उसका प्रयास करेंगे, हम कोई कसर नहीं छोड़ेंगे।
1: অসম ৰাজ্যিক বিদ্যালয় শিক্ষা পৰিষদে নৱম শ্ৰেণীৰ ছাত্ৰ ছাত্ৰীৰ নাম পঞ্জীয়নৰ বাবে আজিৰে পৰা পঞ্জীয়ন পৰ্টেল মুকলি কৰিছে। এই পৰ্টেলটো 7 জুলাই পৰ্যন্ত মুকলি থাকিব আৰু 9 জুলাই পৰ্যন্ত পঞ্জীয়নৰ মাচুল আদায় দিব পৰা যাব। বাদ পৰি যোৱা সকলো ছাত্ৰ ছাত্ৰীৰ পঞ্জীয়ন প্ৰক্ৰিয়া নিৰ্ধাৰিত সময়ৰ ভিতৰত সম্পূৰ্ণ কৰিবলৈ পৰিষদে সকলো বিদ্যালয়ক নিৰ্দেশ দিছে। 7 জুলাইৰ পাছত কোনো ছাত্ৰ ছাত্ৰীক নাম পঞ্জীয়ন কৰিবলৈ দিয়া নহ'ব বুলি স্পষ্ট কৰি দিয়া হৈছে। আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ আজি 79 সংখ্যক প্ৰতিষ্ঠা দিৱস উপলক্ষে কেন্দ্ৰটোৰ বিষয়া কৰ্মচাৰীসকলে এই দিৱস উদযাপন কৰে। এই উপলক্ষে বিশিষ্ট কণ্ঠশিল্পী বিউটি শৰ্মা বৰুৱা, অভিনেত্ৰী চেতনা দাস, আবৃত্তিকাৰ তথা আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ অৱসৰপ্ৰাপ্ত ঘোষক অৱনী বৰা আৰু আকাশবাণীৰ অনুষ্ঠানসমূহৰ প্ৰাক্তন মুৰববী দিলীপ দাসে বন্তি প্ৰজ্বলন কৰে। ইয়াৰ পাছতেই আকাশবাণীৰ প্ৰাচীৰ পত্ৰিকা আকাশী স্পন্দন উন্মোচন কৰা হয়। প্ৰতিষ্ঠা দিৱস উপলক্ষে আজি সন্ধিয়া শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰৰ শ্ৰীমন্ত শংকৰদেৱ আন্তৰ্জাতিক প্ৰেক্ষাগৃহত উপজা দিনৰ সুবাস শীৰ্ষক এটা অনুষ্ঠানৰ আয়োজন কৰা হৈছে। এই অনুষ্ঠানত নন্দিতা শৰ্মাৰ লঘু শাস্ত্ৰীয় সংগীত, সুভেশ বসুৰ হাৱাইন গীতাৰত লঘু সংগীতৰ সুৰ আৰু মঞ্জুষ্ণ মহন্ত গোস্বামীৰ সৈতে আলাপ আৰু গীতৰ লগতে আকাশবাণী গুৱাহাটীৰ পূৰ্বে প্ৰকাশিত আকাশী আলোচনীখনৰ নিৰ্বাচিত লেখাৰ সংকলন উন্মোচন কৰা হ'ব। এই অনুষ্ঠানতে আকাশবাণী

0: 90 বছৰ উপলক্ষে আকাশবাণী গুৱাহাটী কেন্দ্ৰই প্ৰকাশ কৰা ই মেগাজিনখনো উন্মোচন কৰা হ'ব। উল্লেখযোগ্য যে 1948 চনৰ 1 জুলাইত আকাশবাণী শ্বিলং গুৱাহাটী কেন্দ্ৰ স্থাপন কৰা হৈছিল। এই কেন্দ্ৰৰ জৰিয়তে অসমত অনাতাঁৰ সেৱাৰ প্ৰচাৰ আৰম্ভ হৈছিল। এই কেন্দ্ৰৰ প্ৰথমগৰাকী সঞ্চালক আছিল মিছ মেহেৰা মাছানী। কেন্দ্ৰটোৰ প্ৰতিষ্ঠাকালৰে পৰা জড়িত উবেইদুল লতিফ বৰুৱা, কমল নাৰায়ণ চৌধুৰী, পুৰুষোত্তম দাস আদি ব্যক্তিসকলে অসমত অনাতাঁৰ সেৱাৰ ব্যাপক প্ৰচাৰ আৰু প্ৰসাৰৰ ক্ষেত্ৰত বিশেষ অৰিহণা যোগাইছিল। পৰৱৰ্তী সময়ত ফণী তালুকদাৰ বীৰেণ ফুকন, ছৈয়দ আব্দুল মালিক, ডঃ মহেশ্বৰ নেওগ, পদ্ম বৰকটকী, মহেন্দ্ৰ বৰঠাকুৰ, দুৰ্গেশ্বৰ বৰঠাকুৰ, ডঃ ভূপেন হাজৰিকা, খগেন মহন্ত, লুৎফুৰ ৰহমান, নীলু চক্ৰৱৰ্তী, আৰতী দাস বৈৰাগী, অৱন বৰপূজাৰী, নীৰেণ বৰুৱা আদিৰ দৰে অনেক গুণী জ্ঞানী, চিন্তাশীল আৰু দূৰদৰ্শী লোকসকলে আকাশবাণীৰ বিভিন্ন অনুষ্ঠান আৰু বাতৰি শ্ৰোতাৰ বাবে জনপ্ৰিয় কৰি তোলে। আকাশবাণীৰ এই জনপ্ৰিয়তাৰ ধাৰা অব্যাহত ৰাখি বৰ্তমান কৰ্মৰত বিষয়া কৰ্মচাৰীসকলেও নিতৌ শ্ৰোতাৰ উপযোগী ন ন অনুষ্ঠান প্ৰচাৰ কৰি আহিছে। ইপিনে আকাশবাণী তেজপুৰ কেন্দ্ৰৰো আজি প্ৰতিষ্ঠা দিৱস। 2000 চনৰ 1 জুলাইত তেজপুৰৰ মৰাভৰলীত কেন্দ্ৰটোৰ প্ৰতিষ্ঠা হৈছিল। 26 সংখ্যক প্ৰতিষ্ঠা দিৱস উপলক্ষে আকাশবাণী তেজপুৰ কেন্দ্ৰই বিভিন্ন কাৰ্যসূচীৰ আয়োজন কৰিছে। শ্ৰোতাসকলে আঞ্চলিক বাতৰি শুনিছে আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ পৰা। ৰাজ্যৰ বন বিভাগৰ উদ্যোগত আজিৰে পৰা 7 জুলাইলৈ বন মহোৎসৱ সপ্তাহৰ আয়োজন কৰা হৈছে। এই উপলক্ষে বন আৰু পৰিৱেশ মন্ত্ৰী জয়ন্ত মল্লবৰুৱাই ৰাজ্যবাসীলৈ শুভেচ্ছা জ্ঞাপন কৰিছে। সাংস্কৃতিক উদ্যোগ বাণিজ্য বিভাগৰ মন্ত্ৰী বিমল বৰায়ো বন মহোৎসৱ উপলক্ষে জনসাধাৰণলৈ শুভেচ্ছা জ্ঞাপন কৰিছে। এটা শুভেচ্ছাবাণীত মন্ত্ৰী শ্ৰীবৰাই কয় যে বন মহোৎসৱ হৈছে আমাৰ চহকী বনাঞ্চল আৰু সমৃদ্ধিশালী জৈৱ বৈচিত্ৰত অনুধাৱন কৰাৰ বাবে উদযাপিত এটা বিশেষ দিন। পৰিৱেশ সুৰক্ষা আৰু জলবায়ু পৰিৱৰ্তন ৰোধৰ লগতে জৈৱ বৈচিত্ৰ আৰু ভূমি সংৰক্ষণৰ বাবে দেশবাসীক সেউজ আৱৰণ বৃদ্ধিৰ প্ৰতি উদ্বুদ্ধ কৰাৰ উদ্দেশ্যে এই বন মহোৎসৱৰ আয়োজন কৰি অহা হৈছে। 1950 চনত ডঃ কে এম মুন্সীয়ে শুভাৰম্ভ কৰা এই মহোৎসৱত অৰ্থনৈতিক, পৰিৱেশজনিত আৰু নান্দনিক দিশৰ পৰা গছ গছনিৰ গুৰুত্ব সন্দৰ্ভত জনসাধাৰণক সজাগ কৰাৰ প্ৰয়াস চলাই অহা হৈছে। গছ গছনি ৰোপণ কৰি দেশৰ সেউজ আৱৰণ বৃদ্ধি কৰাৰ লগতে পৰিৱেশ সুৰক্ষিত কৰি ৰাখিব পাৰি। ইয়াৰ জৰিয়তে জলবায়ু পৰিৱৰ্তন প্ৰতিৰোধ কৰাৰ উপৰি ভূমি সংৰক্ষণ কৰা, ভূমিস্খলন আৰু মাটিৰ ক্ষয় নিৰ্মূল কৰাটো সহায়ক হয়। জৈৱ বৈচিত্ৰ ৰক্ষা কৰা তথা জীৱিকা আৰু সম্পদ সৃষ্টিতো বন মহোৎসৱৰ সুকীয়া ভূমিকা আছে। সমগ্ৰ দেশতে আজিৰে পৰা বিকশিত ভাৰত গ্ৰামীণ নিয়োগ নিশ্চয়তা আৰু জীৱিকা অভিযান অৰ্থাৎ ভি বি জি ৰামজী আইন কাৰ্যকৰী হৈছে। গ্ৰামোন্নয়ন মন্ত্ৰালয়ে প্ৰকাশ কৰা মতে এই আইনৰ অধীনত প্ৰতিটো বৰ্ষত 125 দিনৰ নিয়োগ নিশ্চিতি প্ৰদান কৰা হ'ব। ইয়াৰ দ্বাৰা গ্ৰামীণ ভাৰত শক্তিশালী কৰাৰ পথ প্ৰশস্ত হ'ব বুলি মন্ত্ৰালয়ে প্ৰকাশ কৰিছে। এই ব্যৱস্থা কাৰ্যকৰী কৰাৰ বাবে চলিত বিত্তীয় বৰ্ষত 95,692 কোটি টকা ধাৰ্য কৰা হৈছে। এই সন্দৰ্ভত কেন্দ্ৰীয় গ্ৰামোন্নয়ন মন্ত্ৰী শিৱৰাজ সিং চৌহানে কয় যে নতুন ব্যৱস্থাৰ অধীনত গ্ৰামাঞ্চলৰ কোনো কৰ্মীয়ে এদিনৰ বাবেও কৰ্মহীন হৈ থাকিব নালাগিব। কেন্দ্ৰীয় চৰকাৰে ৰাজ্য আৰু কেন্দ্ৰীয় শাসিত অঞ্চলসমূহৰ সহযোগত এই পদক্ষেপ কাৰ্যকৰী কৰাৰ বাবে সকলো প্ৰশাসনীয়, বিত্তীয় আৰু কাৰিকৰী প্ৰস্তুতি সম্পূৰ্ণ কৰা বুলিও মন্ত্ৰীগৰাকীয়ে কয়। উল্লেখযোগ্য যে ভি বি জি ৰামজী আইন 2005 চনৰ মহাত্মা গান্ধী গ্ৰামীণ নিয়োগ নিশ্চিতকৰণ আইনৰ ঠাইত গ্ৰামাঞ্চলত নিয়োগ সৃষ্টিৰ বাবে কাৰ্যকৰী কৰা হৈছে। দিনজোৰা কাৰ্যসূচীৰে আজি গোৱালপাৰা জিলা দিৱস পালন কৰিবলৈ লোৱা হৈছে। বিগত 5 বছৰ ধৰি জিলা প্ৰশাসনে এই দিনটোতে গোৱালপাৰা জিলা দিৱস পালন কৰি আহিছে। উল্লেখযোগ্য যে 1983 চনৰ 1 জুলাইত অবিভক্ত গোৱালপাৰা জিলাৰ পৰা 3খন পৃথক জিলা ধুবুৰী, কোকৰাঝাৰ আৰু গোৱালপাৰা গঠন কৰা হৈছিল। ৰাজ্য চৰকাৰৰ নিৰ্দেশ অনুসৰি বিগত 5 বছৰৰ পৰা 1 জুলাইৰ দিনটোতে গোৱালপাৰা জিলা দিৱস উদযাপন কৰা হৈছে। এই উপলক্ষে জিলা আয়ুক্ত প্ৰদীপ টিমুঙে আজি পুৱা সমূহীয়া দৌৰ কাৰ্যসূচীৰ শুভাৰম্ভ কৰে। গোৱালপাৰা জিলা দিৱস উপলক্ষে বিত্ত, বন আৰু পৰিৱেশ মন্ত্ৰী জয়ন্ত মল্লবৰুৱাই জিলাবাসীলৈ শুভেচ্ছা জনাই এইদৰে কয়
1: যে আজিৰ দিনটোতে গোৱালপাৰা জিলাই নতুন ৰূপ পাই নতুন গোৱালপাৰা জিলা সৃষ্টি হৈছিলে আৰু গোৱালপাৰা জিলাখনে এটা সুন্দৰ পৰিৱেশৰ মাজেৰে আজি আহি এই পৰ্যায়ত উপনীত হৈছে। আমাৰ মাননীয় মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ নেতৃত্বত প্ৰত্যেক জিলাতে আমি জিলা দিৱস পতাৰ ব্যৱস্থা আৰম্ভ কৰিছিলোঁ আৰু সেই মৰ্মে প্ৰত্যেক জিলাই নিজৰ জিলাখন স্থাপিত হোৱা দিনটোক জিলা দিৱস হিচাপে পালন কৰে। আজি আপোনালোকে এই জিলা দিৱস পালন কৰিছে। মই ব্যক্তিগতভাৱে তাত উপস্থিত থাকিব নোৱাৰিলেও ইয়াৰ পৰাই আভাসিকভাৱে আপোনালোক সকলোকে শুভেচ্ছা জ্ঞাপন কৰিছোঁ।
0: ন্যায়াধীশ শৰ্মিলা ভূঞাৰ ফাষ্ট ট্ৰেক আদালতে আজি জুবিন গাৰ্গৰ মৃত্যুৰ গোচৰত শ্বাহিদ চান হক আৰু নন্দিতা দত্তৰ সাক্ষ্য গ্ৰহণ কৰিব।

0: আদালতে কাইলৈ বিষ্ণু শৰ্মা, অংকুমান বৈশ্য আৰু অজিত ৰাজবংশীৰ সাক্ষ্য ল'ব। ইপিনে অভিযুক্ত শ্যামকানু মহন্ত, শেখৰজ্যোতি গোস্বামী আৰু অমৃতপ্ৰভা মহন্তৰ অধিবক্তাই অভিনেতা ৰবি শৰ্মাক সোধা পোছা কৰাৰ প্ৰক্ৰিয়া সম্পূৰ্ণ কৰিছে। অহা 3 জুলাইত অভিযুক্ত সিদ্ধাৰ্থ শৰ্মাৰ অধিবক্তাই অভিনেতাগৰাকীক পুনৰ জেৰা কৰিব। বাতৰি শেষ কৰাৰ পূৰ্বে ঘাই ঘাই বাতৰিসমূহ পুনৰ এবাৰ। কেন্দ্ৰীয় মন্ত্ৰী শিৱৰাজ সিং চৌহানৰ অসমসহ উত্তৰ পূৰ্বাঞ্চলৰ বান পৰিস্থিতিৰ পৰ্যালোচনা। অসম ৰাজ্যিক বিদ্যালয় শিক্ষা পৰিষদৰ 9ম শ্ৰেণীৰ ছাত্ৰ ছাত্ৰীৰ নাম পঞ্জীয়নৰ বাবে পঞ্জীয়ন পৰ্টেল পুনৰ মুকলি। আকাশবাণী গুৱাহাটী আৰু আকাশবাণী তেজপুৰ কেন্দ্ৰৰ আজি প্ৰতিষ্ঠা দিৱস। আৰু ৰাজ্যৰ বন বিভাগৰ উদ্যোগত আজিৰে পৰা বন মহোৎসৱ সপ্তাহৰ আয়োজন। আমাৰ এতিয়াৰ বাতৰি ইমানেই। পৰৱৰ্তী বাতৰি দিনৰ 1:40 শুনিবলৈ পাব।
1: আকাশবাণী গুৱাহাটীৰ মহাবাহু, আমাৰ অনুষ্ঠান প্ৰচাৰ কৰা হৈছে মিডিয়ামৱেভৰ 411.5 মিটাৰ, 729 কিলোহাৰ্জ আৰু FM বেণ্ডৰ 101.6 মেগাহাৰ্জত, লগতে নিউজন AIৰ মোবাইল এপত। প্ৰিয় শ্ৰোতা, আজি আকাশবাণী গুৱাহাটীৰ 79 সংখ্যক প্ৰতিষ্ঠা দিৱস। এনে এটি মহান প্ৰতিষ্ঠানৰ উপজা দিনটোত আপোনালোক সকলো শ্ৰোতালৈ শ্ৰদ্ধা আৰু মৰম জনালোঁ। লগতে এই আকাশবাণী গুৱাহাটীৰ অনাগত দিনত আৰু অধিক উজ্জ্বল ভৱিষ্যত কামনা কৰি আৰম্ভ কৰিবলৈ লৈছোঁ আপোনালোকৰ অনুৰোধৰ গীতৰ অনুষ্ঠান কল্পতৰু। আজিৰ অনুষ্ঠানত পুনতেই শুনাবলৈ লৈছোঁ ভূপেন হাজৰিকাৰ কণ্ঠৰ এটি গীত। গীতটি শুনাবৰ বাবে অনুৰোধ কৰি আমালৈ লিখিছে বাক্সা জিলাৰ চৌৰাগুৰিৰ পৰা আনন্দ গন্ধিয়া, লগতে মাধৱী নাথ, কল্পনা আমিন শৰ্মা, চন্দ্ৰমা দেৱী, বিনী দেৱী আৰু হিতেশ্বৰ লহকৰে। আহকচোন আপোনালোকৰ সৈতে আমিও গীতটো শুনো।

অনুষ্ঠানত এইবাৰ আগবঢ়াইছো দীপালী বৰঠাকুৰৰ কণ্ঠৰ এটি গীত। এই গীতটিৰ বাবে অনুৰোধ কৰি আমালৈ লিখিছে মায়ঙৰ লোনমাটিৰ পৰা নমস্যা নভিষ্টা মা দেউতা পেহী আৰু ককা আইতাৰ অনুৰোধত।

শ্ৰোতাসকলে কল্পতৰু অনুষ্ঠানটি শুনিছে আকাশবাণী গুৱাহাটীৰ মহাবাহুৰ পৰা। বিদ্যানগৰৰ লিজা, অংকুৰ, মইনা আৰু পিংকুৰ অনুৰোধত এইবাৰ শুনাবলৈ লোৱা হৈছে জুবিন গাৰ্গৰ কণ্ঠৰ এটি গীত।

কল্পতৰু অনুষ্ঠানৰ শেষত আগবঢ়াইছো অৰ্চনা মহন্তৰ কণ্ঠৰ এটি গীত। গীতটি শুনাবৰ বাবে অনুৰোধ কৰি আমালৈ লিখিছে নগাঁৱৰ ব্ৰহ্মপুৰৰ পৰা টিকলি, জিজ্ঞাসা, উদ্দেশনা, নিধি আৰু আকাংক্ষাই।

কল্পতৰু শ্ৰোতাৰ অনুৰ্ধৰ্কিত অনুষ্ঠানটিৰ আজিলৈ ইমানতে অন্ত পৰিল। এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু, নিবেদন কৰা হৈছে আইডিঅ'ৰ বুলনি।

আইদৰ বলনীৰ সমু শ্ৰোতালৈ প্ৰীতি সম্ভাষণ জনাই মই ৰুণামণিয়ে আজিৰ বলনী মুকলি কৰিছোঁ। শ্ৰোতাসকল, আজি আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ 79 সংখ্যক প্ৰতিষ্ঠা দিৱস। আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ জন্ম হৈছিল 1948 চনৰ 1 জুলাইত। এই দিনটোতেই গুৱাহাটীত ৰেডিঅ' সম্প্ৰচাৰৰ আনুষ্ঠানিক আৰম্ভণি হয়। তেতিয়াৰে পৰাই আকাশবাণী গুৱাহাটীয়ে অসমৰ ভাষা, সাহিত্য, সংগীত, লোক সংস্কৃতি, কৃষি, শিক্ষা, স্বাস্থ্য আৰু জনসচেতনতামূলক অনুষ্ঠানৰ জৰিয়তে জনসাধাৰণক সেৱা আগবঢ়াই আহিছে। বহু শিল্পী, সাহিত্যিক, সংগীত শিল্পী, ঘোষক আৰু অনুষ্ঠান প্ৰযোজকৰ সৃষ্টিশীল যাত্ৰাৰ সাক্ষী হৈছে এই কেন্দ্ৰ। আকাশবাণী গুৱাহাটী কেন্দ্ৰ কেৱল এক সম্প্ৰচাৰ মাধ্যম নহয়, ই লাখ লাখ শ্ৰোতাৰ অনুভৱ, স্মৃতি আৰু আস্থাৰ এক অবিচ্ছেদ্য অংগ। আজিৰ এই বিশেষ দিনটোত আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ সৈতে জড়িত সকলো বিষয়া, কৰ্মচাৰী, শিল্পী আৰু শ্ৰোতাসকললৈ জনাইছো আন্তৰিক শুভকামনা।

শ্ৰোতাসকল, আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ প্ৰতিষ্ঠা দিৱস উপলক্ষে আজিৰ বুলনিত শুনাবলৈ লৈছো এটি বিশেষ অনুষ্ঠান, শ্ৰোতাৰ আকাশবাণী গুৱাহাটী। এই অনুষ্ঠানত জানিবলৈ চেষ্টা কৰিছিলো আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ সৈতে জড়িত কেইগৰাকীমান শ্ৰোতা আইদেউৰ মনৰ কথা।

নমস্কাৰ, মোৰ নাম মিজু কলিতা, মই নগাঁৱৰ পৰা কৈছোঁ। আকাশবাণী অনুষ্ঠানৰ মূল লক্ষ্য হৈছে বহুজনৰ সুখায় বহুজনৰ হিতায়। এই বৃহৎ অনুষ্ঠানটো 1948 চনৰ 1 জুলাই তাৰিখে স্থাপন কৰা হৈছিল আৰু ইমান সুন্দৰকৈ এই অনুষ্ঠানটো চলাই অহাৰ বাবে মই সকলো আকাশবাণী কৰ্মকৰ্তা আৰু শ্ৰোতাক ধন্যবাদ জনাইছোঁ। আধুনিকতাৰ এই মোবাইল আৰু লেপটপৰ দিনতো

আগৰ সেই ৰেডিঅ'ৰ মাদকতা দিনবিলাকৰ কথা মনত পৰিলে মোৰ মনটো নষ্টালজিক হৈ পৰে। আমাৰ আগতে স্কুলীয়া জীৱনত ৰেডিঅ'টোৱে বহুতো প্ৰভাৱ পেলাইছিলে। যেনে ধৰি লওক, গীতিমালিকা আহিলে আমি স্কুললৈ যাবলৈ ৰেডি হওঁ আৰু 9 বজা আঞ্চলিক বাতৰি শেষ হোৱাৰ লগে লগেই আমি স্কুলত উপস্থিত হৈছিলোঁ। তাৰোপৰিও দুপৰীয়া আদ্য বোলনী অনুষ্ঠানটোৱে আমাক বহুত ফালৰ পৰা বহুতো ধৰণৰ সুবিধা আগবঢ়াইছিলে। যেনে ধৰি লওক, ডাক্তৰ শিতান অনুষ্ঠানটো ডাক্তৰসকলে দিয়া পৰামৰ্শসমূহৰ পৰা আমি ঘৰতে শুনি বহুতো সমস্যাৰ পৰা সমাধান পাইছিলোঁ। তদুপৰি যিসকল লোকে টকা পইচাৰ অভাৱত বহু দূৰলৈ গৈ ডাক্তৰক লগ পাবলৈ অসুবিধা হৈছিল, তেনেলোকে ঘৰতে বহি ডাক্তৰৰ পৰামৰ্শ শুনি সমাধানৰ পথ উলিয়াইছিল। তাৰ উপৰিও আইডিয়াবলনী সৌন্দৰ্য শীৰ্ষক অনুষ্ঠানটো মোৰ যে বৰ প্ৰিয় আছিল। সৌন্দৰ্য বিশেষজ্ঞসকলে দিয়া পৰামৰ্শসমূহ শুনি আমি ঘৰুৱা বস্তুসমূহ ব্যৱহাৰ কৰি সহজতে উপকৃত হওঁ। ইয়াৰ উপৰিও আইডিয়াবলনীৰ প্ৰচাৰ হোৱা তগৰবালা, অনিতাৰ দৰে নাটকসমূহৰ সংলাপবোৰে আজিও মোৰ মনটো বৰ সজীৱ কৰি তোলে। দেওবৰীয়া নাটকৰ গোবৰ্ধনৰ চৰিত্ৰত ইন্দ্ৰবনীয়া আৰু মইনা চৰিত্ৰত চেতনা দাসৰ সংলাপসমূহ আজিও কাণত বাজি উঠে। আইডিঅ' বুলনীত লগ পাওঁ আহক শিতানত বিভিন্ন ক্ষেত্ৰত মহিলাসকলক আমন্ত্ৰণ কৰি আনি আমাৰ বাবে যিবোৰ অনুষ্ঠান প্ৰচাৰ কৰিছিল তাৰ পৰাও আমি বহুতো উপকৃত হওঁ। আকাশবাণীৰ কল্পতৰু অনুষ্ঠানটোও মোৰ বৰ প্ৰিয় আছিল। এই অনুষ্ঠানটোৰ দ্বাৰা আমি বহুতো ধুনীয়া ধুনীয়া অনুৰোধ কৰা গানসমূহ শুনিবলৈ পাওঁ। তাৰ মাজতে মই নিজে অনুৰোধ কৰা গানটো মোৰ নামটোকৈ যেতিয়া প্ৰচাৰ কৰিছিল তেতিয়া মই খুবেই আনন্দিত হৈছিলোঁ। সেই দিনসমূহৰ কথা মনত পৰিলে যেন মোৰ মনটো কিমান ভাল লাগে, তাহানি দিনবিলাক যেন বৰ সুন্দৰ আছিল। ঠিক তেনেদৰে যোগবাণী অনুষ্ঠানটো মোৰ বৰ প্ৰিয় আছিল। আকাশবাণী আৰু বহুতো এনেকুৱা অনুষ্ঠান আছে, কৈ থাকিলেও শেষ নহয়, যিসমূহে আজিও আমাক নষ্টালজিক কৰি তোলে। আমি আগতে ৰেডিঅ'টো ঘৰখনতে এটা ৰুমৰ পৰা আন এটা ৰুমলৈ নি অনুষ্ঠানসমূহ শুনিছিলোঁ, কিন্তু আজিকালি অৱশ্যে আগৰ দৰে ৰেডিঅ'টো কঢ়িয়াই লৈ নুফুৰিলেও হয়। মোবাইল এপৰ জৰিয়তে আমি পৃথিৱী য'তেই নাথাকোঁ কিয় এপটো ক্লিক কৰিলে 9 বজা আঞ্চলিক বাতৰিটো শুনিও অসমৰ সকলোবোৰ খবৰ য'তেই থাকে ততেই গম পায় বা পাওঁ। সদৌশেষত মই এইটোৱে ক'ম যে আকাশবাণী অনুষ্ঠানটো যাতে আৰু দীৰ্ঘাও হওক, চিৰযুগমীয়া হওক আৰু সুন্দৰভাৱে চলি থাকক, তাকেই ভগৱানৰ ওচৰত প্ৰাৰ্থনা কৰোঁ।

নমস্কাৰ, মোৰ নাম ইভামণি বৰা। মই বুঢ়াবুঢ়ী মাধ্যমিক বিদ্যালয়ৰ এগৰাকী সহশিক্ষয়িত্ৰী। এয়া আকাশবাণী গুৱাহাটী। আমাৰ কাণত মৃদুভাৱে গুঞ্জৰিত হোৱা এয়া যেন এক শব্দৰ জংকাৰ, আমাৰ মন মগজুত আলোড়নৰ লগতে এক আৱেগৰ নাম আকাশবাণী গুৱাহাটী। এই আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ আজি 79 সংখ্যক প্ৰতিষ্ঠা দিৱস। এই উপলক্ষে আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ সমূহ কৰ্মকৰ্তা আৰু সমূহ শ্ৰোতালৈ আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিছো। ৰেডিঅ' আমাৰ জীৱনৰ এটা অবিচ্ছেদ্য অংগ বুলি কলেও ভুল কোৱা নহয়, যিহেতু আমি আমাৰ শৈশৱ আৰু ল'ৰালিকাল ৰেডিঅ' শুনিয়েই পাৰ কৰিছো। ৰেডিঅ'ৰ প্ৰত্যেকটো অনুষ্ঠান আমি শুনি ভাল পাওঁ। আমাৰ দিনটো আৰম্ভ হৈছিল পুৱাৰ ভক্তিমূলক গীত বন্দনা শুনি, গীতি মালিকাৰ গান শুনি আমি বিদ্যালয়লৈ যাবলৈ সাজু হৈছিলোঁ। দেওবাৰে অকণিৰ মেল শুনিবলৈ অতি আগ্ৰহেৰে বাট চাই ৰৈছিলোঁ। তাৰোপৰি অমৃতবাণী, বিদ্যাৰ্থীৰ অনুষ্ঠান, কল্পতৰু, আইদৰ বোলনি, চিত্ৰগীত আদি ভিন্ন জাতৰ অনুষ্ঠানসমূহো আমি আগ্ৰহেৰে শুনিছিলোঁ। যুৱবাণী, নিয়োগ বাৰ্তা, খেতিৰ দিহা, সমাধান, এই মাহৰ অতিথি, ৰং বিৰং, মাটিৰ গান আদি অনুষ্ঠানবোৰ কেন্দ্ৰটোৰ একোটা অনবদ্য অনুষ্ঠান। দেওবাৰৰ নাট্য অনুষ্ঠানৰ গোবৰ্ধন চৰিত্ৰৰ কথা আৰু চেতনা বাইদেউৰ মইনাৰ ভাওৰুক চৰিত্ৰৰ কথা আমি বাৰুকৈয়ে পাহৰিব নোৱাৰোঁ। সৌন্দৰ্য চৰ্চা অনুষ্ঠানত বিশেষজ্ঞসকলক মাতি তেওঁলোকৰ জৰিয়তে পাকঘৰতে থকা বস্তুখিনিৰে কেনেকৈনো নিজকে ধুনীয়াকৈ ৰাখিব পাৰি তাৰ বিষয়ে জানিব পাৰোঁ। তাৰোপৰি কোভিড কালত যিহেতু বিদ্যালয়সমূহ বন্ধ আছিলে, সেই সময়ত বিদ্যাৰ্থীৰ অনুষ্ঠানৰ জৰিয়তে বিভিন্ন বিষয়ৰ অভিজ্ঞ ব্যক্তিসকলক মাতি আনি টোকা প্ৰস্তুত কৰি শিক্ষাৰ্থীসকলক যিখিনি সহায় কৰিলে তাক নুই কৰিব নোৱাৰি। আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ জৰিয়তে প্ৰতি মাহৰ শেষৰটো দেওবাৰে সম্প্ৰচাৰিত হোৱা মন কী বাত অনুষ্ঠানটোৱেও প্ৰাধান্য বিস্তাৰ কৰিছে। লগতে আমাৰ কৃষকসকলেও খেতিৰ দিহাৰ জৰিয়তে ঘৰতে বহিয়েই ক'ত কিমান সাৰ প্ৰয়োগ কৰিব পাৰি তাক জানিব পাৰিছে। উপন্যাস পাঠ অনুষ্ঠানত জয়ন্ত মাধৱ বৰাদেৱৰ উপন্যাস মায়ং, যাদুৰ দেশৰ

অনগাঠাত নিজৰ অঞ্চলটোৰ বিষয়ে শুনিবলৈ পাই নথৈ আনন্দিত হৈছিলোঁ। জীৱনৰ দিশবাণী অনুষ্ঠানটিৰ জৰিয়তে বিশিষ্ট সাহিত্যিক শিক্ষাবিদসকলৰ বিষয়ে জানিবলৈ পাই আমি আপ্লুত হৈ পৰিছোঁ। ৰেডিঅ' এনে এটা ব্যৱস্থা য'ত আমাৰ সময় খৰচ নকৰাকৈ আমি মনোৰঞ্জন ল'ব পাৰোঁ। আচলতে আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ কথা কৈ শেষ কৰিব নোৱাৰি। বহুজনৰ সুখৰ কাৰণে আৰু বহুজনৰ হিতৰ কাৰণে যিটো মাধ্যমে কাম কৰে সেয়ে হৈছে আকাশবাণী গুৱাহাটী। গতিকে এনে এটা মহান অনুষ্ঠানে 2026 চনত 79 বছৰত ভৰি দিলে। গতিকে খুব ভাল লাগিছে শুনি। সাফল্যৰ সোণোৱালী যাত্ৰাৰে আগুৱাই যাওক এই অনুষ্ঠানটি। নতুন নতুন অনুষ্ঠানৰ মাদকতা দি যাওক আমাক। শেষত পুনৰবাৰ সকলোলৈ শুভেচ্ছা জ্ঞাপন কৰিলোঁ। ধন্যবাদ।

নমস্কার, মই ভানুমতী বড়োকাঠাৰ। আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ 79 সংখ্যক প্ৰতিষ্ঠা দিৱস, এই প্ৰতিষ্ঠা দিৱস উপলক্ষে এই কেন্দ্ৰৰ লগত জড়িত সকলোকে মোৰ ফালৰ পৰা আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিছোঁ। সৰুৰে পৰা মই আকাশবাণী গুৱাহাটীৰ বিভিন্ন অনুষ্ঠান শুনি আহিছোঁ, আজিও শুনো। মোৰ আকাশবাণী গুৱাহাটীৰ ভাল লগা অনুষ্ঠানসমূহৰ ভিতৰত বাতৰি, আজি পুৱা, মুকুতামালা, জ্ঞান বিজ্ঞান, গীতিমালিকা, প্ৰভাতী তৰংগ, বাইদেউৰ বুলনি আৰু নাটকসমূহ অন্যতম। এই মহান অনুষ্ঠানটিৰ প্ৰতিষ্ঠা দিৱসৰ পুনৰবাৰ আন্তৰিক শ্ৰদ্ধা, কৃতজ্ঞতা আৰু শুভেচ্ছা জনালোঁ।

নমস্কাৰ, মই ৰেখা শৰ্মা। আজি আকাশবাণীৰ জন্মদিন। আকাশবাণী বা ৰেডিঅ'টোৰ লগত আমাৰ সৰু কালৰ পৰা ওতঃপ্ৰোতভাৱে জড়িত আৰু আজিলৈকে আমি সেই ৰেডিঅ'ৰ লগত জড়িত হৈয়ে আছোঁ। সেই সৰু কালটোত আমি ৰাতিপুৱা বন্দনা অনুষ্ঠানতো শুনি সাৰ পাইছিলোঁ, গীতিমালিকা শুনি আমি স্কুললৈ ওলাইছিলোঁ, দুপৰীয়া ছুটীৰ লেজাৰৰ সময়ত আমি কল্পতৰু শুনি ঘৰলৈ আহিছিলোঁ। তেতিয়াৰ দিনত মানুহৰ ঘড়ীৰ লগত সম্পৰ্ক তেনেকে নাছিল, ৰেডিঅ'টোৱে আমাৰ ঘড়ীৰ কাম কৰিছিলে, সকলোৱে সেইমতেই চলিছিলে। লিলি দাস মাল্লিকৰ নিউজ শুনি আমি ডাঙৰ হৈছোঁ, তেখেতৰ মাতটো শুনি মনত পৰিলে এতিয়াও আমি আৱেগিক হৈ যাওঁ। ইমান সুন্দৰ আছিলে তেখেতৰ ভইচ, আমি এতিয়াও আচৰিত হওঁ। তেখেত অলপতে তেখেত বাৰু ঢুকাল। আকাশবাণীৰ প্ৰতিটো প্ৰগ্ৰেমে আমি ইমান সুন্দৰ পাওঁ, ইমান ভাল পাওঁ। তেতিয়াৰ আইদৰ বুলনি দুপৰীয়া ডেৰটা বজাত আৰম্ভ হৈছিলে, সেইখিনি সময়ত আমি সকলোৱে কাম বন বাদ দি আমি নাটক শুনিছিলোঁ। আমাৰ পৰিয়ালটোত, আঠ নজনীয়া পৰিয়ালটোত ৰেডিঅ' আছিল এটাই,

তথাপিও এতিয়ালৈকে কিন্তু ৰেডিঅ'ৰ মোৰ কাৰণে ৰেডিঅ'টোৰ যিটো প্ৰয়োজন বা যিটো ৰেডিঅ'টোৰ প্ৰতি মোৰ মৰম বা ভালপোৱা সেইটো এতিয়ালৈকে কমা নাই। আপোনালোকে শুনি আচৰিত হ'ব, মই যেতিয়া বিয়া হৈ আহিছিলোঁ, মই বিয়া হৈ আহোঁতেও এটা লগত ৰেডিঅ' লৈ আহিছিলোঁ, কাৰণ ৰেডিঅ'টো মোক কাষতেই লাগে আৰু এতিয়াতো আৰু এৰিব নোৱাৰোঁ। এনেকে কৰি আমি ৰেডিঅ'ক ভাল পাইছিলোঁ, এতিয়াও ভাল পাওঁ প্ৰতিটো প্ৰগ্ৰাম। আৰু এতিয়াতো বহুত ডেভেলপ হৈছে, আজিকালি ৰেডিঅ' এপৰ জৰিয়তেও শুনিব পাৰি প্ৰতিটো প্ৰগ্ৰেম। যেনে কৃষি নিৰ্দেশনা বুলি প্ৰগ্ৰেম এটা আছিলে, মই যিহেতু কৃষিৰ লগত এতিয়া ভালকৈয়ে জড়িত, তেতিয়াও কিন্তু মোৰ যিহেতু ইণ্টাৰেষ্ট আছিল, মই তেতিয়া কৃষি নিৰ্দেশনাবিলাকো শুনিছিলোঁ আৰু ইমান কামত অহা প্ৰগ্ৰেম আছিলে। প্ৰতিটো কথাই প্ৰতিটো প্ৰগ্ৰেমে মোক বহুত ভাল লাগিছিলে আৰু এতিয়াও মই ভাল পাওঁ। মোৰ যিখিনি আজৰি সময়, ব্যস্ততাৰ মাজৰ যিখিনি আজৰি সময় পাওঁ, এতিয়াও মই আজৰি সময়ৰ মোৰ ভাল বন্ধু বুলিলে মই ৰেডিঅ'টোকে ক'ব লাগিব। এতিয়াও শুনো নিউজটো, মই এতিয়ালৈকে শুনো ৰেডিঅ'ৰ। আজি জন্মদিন বুলি মই প্ৰাৰ্থনা কৰিছোঁ ৰেডিঅ' বা আকাশবাণী যাতে আৰু ভৱিষ্যতলৈ আৰু ভাল হয়, আৰু আগবাঢ়ি যাওক, আৰু নতুন প্ৰজন্মও যাতে ৰেডিঅ'টোক আঁকোৱালি লয়, মই তাৰে প্ৰাৰ্থনা কৰিছোঁ। আৰু মই নিজেও দেখিছোঁ যে নতুন প্ৰজন্মইও কিন্তু এতিয়াও যদিও তেওঁলোক ছ'চিয়েল মিডিয়াৰ লগত বহুত জড়িত, তথাপিও কিন্তু দেখিছোঁ তেওঁলোকো ৰেডিঅ'ত যদি এটা গান দিয়ে খুব সুন্দৰকৈ শুনে বা ইমান ধুনীয়া গান বুলি পুৰণা গান এটা মই দেখিছোঁ। আমি সৰু থাকোঁতে যিটো গান আমি ভাল বুলি ভাবি পেলাই শুনিছিলোঁ, ভাল লাগিছিলে, এতিয়া নতুন প্ৰজন্মকো দেখিছোঁ সেই গানটোৱে এতিয়া তেওঁলোকে ভাল বুলি ভাবি পেলাই আমাৰ দৰে ইণ্টাৰেষ্টিং শুনে। গতিকে এইটো এটা বহুত

নমস্কাৰ, মোৰ নাম শ্ৰী হেমলতা দেৱী। মই বজালি গোবিন্দপুৰ গাঁৱৰ পৰা কৈছো। মই ৰেডিঅ' শুনি খুব ভাল পাওঁ। আমি সৰু থকাৰ পৰাই ৰেডিঅ' শুনি ডাঙৰ হৈছো। ৰেডিঅ'টো আমি সৰু থকা সময়ত ৰেডিঅ'টো মানে ডাঙৰ সম্পদ আছিল আমাৰ, কাৰণ আমি গাঁৱৰ ছোৱালী, মই গাঁৱৰে বোৱাৰী হলো, গতিকে ৰেডিঅ'টোৱে আমাৰ ডাঙৰ সম্পদ বুলি ক'ব পাৰি। ৰেডিঅ'ৰ মানে কল্পতৰু, আইদেউ বোলনি, নাটক, উপন্যাস পাঠ ইত্যাদি অনুষ্ঠান শুনি অত্যন্ত ভাল পাওঁ আৰু আজিও শুনি আছো ৰেডিঅ'। ৰেডিঅ'টো মোৰ এতিয়াও পাকঘৰতে থাকে, ৰেডিঅ'টো শুনি অত্যন্ত ভাল পাওঁ। ৰেডিঅ'ৰ যিকোনো গানে ভাল পাওঁ, যিকোনো অনুষ্ঠানে ভাল পাওঁ, তথাপি আইদেউ বোলনি ভাল পাওঁ, কল্পতৰু, নাটক বিশেষকৈ আৰু উপন্যাস পাঠ খুব ভাল পাওঁ। গতিকে মই আকৌ আমাক এই ধৰণে ভৱিষ্যতলৈ শুনাই থাকিব বুলি আশা কৰিলোঁ আৰু আপোনালোকৰ প্ৰতিষ্ঠা দিৱস হ'লে মোৰ আন্তৰিক শুভেচ্ছা থাকিল।

নমস্কাৰ, মোৰ নাম শ্ৰী সবিতা কলিতা। মই আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ নিয়মীয়া শ্ৰোতা হয়। মই গুৱাহাটী জুৰি তিনিআলিত বৰ্তমান থাকোঁ। আজি বিৰাট ভাল লাগিছে, এটা শুভ মুহূৰ্ত। আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ 79 বছৰ হবলৈ গৈ আছে প্ৰতিষ্ঠা দিৱসৰ, আৰু লগতে আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ বিষয় ববীয়া সকলো বাইদেউসকল, দাদাসকল, সকলোকে মই মোৰ ফালৰ পৰা নমস্কাৰ আৰু শুভেচ্ছা মই জনালো। আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ বুলি ক'লে মোৰ মনটো বহুত ভাল লাগে, বহুত ফূৰ্তি লাগে, কিয় মই নিজে ক'ব নোৱাৰো। আকাশবাণী গুৱাহাটী কেন্দ্ৰ যেন মোৰ আমাৰ ঘৰখনৰ পৰিয়ালৰ এজন অভিভাৱকহে, তেনেকুৱা এটা সাহস পাওঁ আৰু মনত বহুত শক্তি পাওঁ, উৎসাহ উদ্দীপনা পাওঁ। আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ লগত জড়িত আগতে সৰুতে, একেবাৰে সৰু আছিলো তেতিয়া, তৃতীয় চতুৰ্থ শ্ৰেণীত পঢ়ি থাকোঁতে, মইনা পাৰিজাত আছিলে আৰু মই অকণি মেল আছিলে, আকাশবাণী গুৱাহাটী কেন্দ্ৰলৈ আমাক খুৰাহঁতে লৈ গৈছিলে, আমাৰ ওচৰৰ নিবাসী। আৰু এতিয়াও মোৰ মনত আছে, সৰু শিশুসকলৰ নাটক হৈছিলে, নাটকবিলাক হওঁতে তাত মোৰ এটা ভাগ আছিলে নাটকৰ, আৰু সেই হাঁহি উঠা ভাগ এটা মই কৰিবলৈ পাইছিলো। তেতিয়া মই 9 বছৰমান মোৰ বয়স হ'ব, সেই কথাটো মোৰ এতিয়াও মনত আছে। আৰু কিবা গাইছিলো একেলগে সমূহীয়া কৰি, বৰ ধুনীয়া বাইদেউ এগৰাকী আছিলে, আমাক গাবলৈ দিছিলে। আজি 30 বছৰ আগৰ কথা,

আৰু তেতিয়াই আকাশবাণী গুৱাহাটী কেন্দ্ৰলৈ যাওঁতে কিন্তু তেতিয়া বাট পথ খুব বেলেগ ধৰণৰ আছিলে, বৰ সুৰসুৰীয়া লুংলুঙীয়া আছিলে, পাহাৰেৰে এনেকে উঠি গৈছিলো, ৰাস্তা তেনেকে হোৱা নাছিলে তেতিয়া, মই আজিও মনত আছে ৰাস্তাটো মানে কেঁচা আছিলে, ইমান পকাও নাছিলে। এতিয়া সেই 30 বছৰ পিছত 35 বছৰ পিছত এতিয়া বিশাল বুলি ক'ব লাগিব, সমুদ্ৰৰ তুল্য, সমুদ্ৰৰ নিচিনা বিশাল হৈ উঠিছে আমাৰ আকাশবাণী গুৱাহাটী কেন্দ্ৰ। আৰু সেই সৰু কালত যোৱাৰ পিছত মোৰ মাজত বহুত মানে গেপ আহি গ'ল আৰু পঢ়া শুনা কৰাত লাগিলো। তাৰপিছত স্কুল কলেজ যোৱাৰ পিছত আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ লগত মোৰ অকণি মেলত যোৱাও বন্ধ হ'ল বিয়া বাৰু হোৱাৰ পিছত, আৰু তেনেকে থৈ দিলো। কিন্তু আমাৰ ঘৰত ৰেডিঅ' এটা আছিলে, মোৰ দেউতাই ৰেডিঅ'টো খুব চলাইছিলে আৰু গীতিমালিকা আছিলে, গীতিমালিকা আমি শুনো স্কুলত যোৱা সময়ত, আমি গীতিমালিকা শেষ হোৱাৰ লগে লগে আমি দৌৰ দিছিলো স্কুললৈকে, আমাৰ সেইটো এটা সময় আছিলে আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ। আৰু তেনেকে তেনেকে মই মাজত মই বহু বছৰ ধৰি মই আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ লগত তেনেকে জড়িত নাছিলো, কিন্তু ভগৱন্তৰ লীলা, প্ৰভু ভগৱন্তৰ, আৰু আকাশবাণী গুৱাহাটী কেন্দ্ৰক মই বহুত ভাল পাওঁ। আৰু সেইকাৰণে চাগে মোৰ সৌভাগ্যৰ বলত মই আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ লগত আজি 6-7 বছৰ মানৰ পৰা মই আকৌ জড়িত হবলৈ পাৰিলো। আৰু এটা ভাল লগা কথা ক'বলৈ বিচাৰো যে বিশেষ অতিথি আমাৰ ঘৰলৈ আহিছিলে, যিহেতু মোৰ ঘৰত ছোৱালী আছে বিয়া দিবলগীয়া, গতিকে তেওঁলোক প্ৰথম আহিছে আৰু মই তেতিয়া ৰেডিঅ' এটা ক্ৰয় কৰি আনি থৈ দিছিলো আৰু তেখেতসকলক মই ৰেডিঅ' এটা উপহাৰ হিচাপে দিছো, যিহেতু মই ভাল পাওঁ আৰু ৰেডিঅ' ইমানেই মূল্যৱান, ইমানেই গুৰুত্বপূৰ্ণ, ইমানেই ভাল বস্তু, গতিকে মই তেখেতসকলকো মই সেইদিনা ৰেডিঅ' এটা উপহাৰ দিছিলো। আৰু সেইদিনা ৰেডিঅ'টো উপহাৰ দিওঁতে মোৰ এটা বস্তু ভাল লাগিছিলে, তেখেতসকলে ৰেডিঅ'টো মাতৃগৰাকীয়ে আইগৰাকীয়ে ৰেডিঅ'টো পাই পেলাই মহিলা তেওঁ বহুত ফূৰ্তি, বহুত ভাল পালে, আপুনি মোক বৰ ভাল বস্তু এটা দিলে। সেইদিনা মোৰ মানে খুব ভাল লাগিল তেওঁৰ মুখেৰে সেই কথাটো শুনাৰ লগে লগে, আপুনি ইমান ভাল বস্তু এটা দিছে মোক আৰু একো নালাগে। তাৰমানে তেওঁ তাৰমানে ৰেডিঅ' শুনে আৰু ৰেডিঅ'টো তেওঁ সুন্দৰকে গ্ৰহণ কৰিছে, খুব ফূৰ্তিৰে আনন্দৰে গ্ৰহণ কৰি তেওঁ ঘৰলৈ ৰেডিঅ'টো লৈ গৈছে। গতিকে ৰেডিঅ'ৰ কথা মই আৰু কি ক'ম, আৰু ৰেডিঅ'ত মই শিকিব লগা বহুত আছে আৰু শিকি থাকিম, আৰু বিশেষ কৰি বিভিন্ন বহুকেইটা অনুষ্ঠান, আইদৰ বোলনি অনুষ্ঠানটোত আমাৰ মহিলাসকলৰ যিটো সুবিধা, আমাৰ মহিলাসকলৰ সৌন্দৰ্য চৰ্চাৰ পৰা ইত্যাদি কৰি বিভিন্ন ধৰণৰ বেমাৰ, আমাৰ বিশেষজ্ঞসকল যে আহে, মহিলাৰ যিবিলাক ৰোগৰ কাৰণে ডক্টৰ যি আমন্ত্ৰিত কৰে আইদৰ বোলনি অনুষ্ঠানত, মই মাজে মাজে শুনো কেনেকে ব্যৱহাৰ কৰিব লাগে, কেনেকে থাকিব লাগে, কেনেকে খাব লাগে, কেনেকে চলিব লাগে, কেনেকে কি কৰিব লাগে, এই সকলোখিনি এই মহিলা আমাৰ বাইদেউ ডক্টৰ মহিলাসকলে ইমান সুন্দৰকে বুজাই দিছে, বহু বেমাৰ মই ৰেডিঅ'ত মই শুনিবলৈ পালো, যিবিলাক বস্তু মই শুনাও নাছিলো জানাও নাছিলো, ঘৰত থাকিও ডক্টৰৰ ওচৰত নোযোৱাকৈও কি কি কৰিলে ৰোগবিলাকৰ পৰা অকমান উপশম পাব পাৰি, এনেকুৱা ধৰণৰ কথা ডক্টৰসকলে বুজাই দিছে, সৌন্দৰ্য চৰ্চাৰ ক্ষেত্ৰত কেনেকে কি কি বিধান উপায় অৱলম্বন কৰিব পাৰি বিশেষজ্ঞসকলে বুজাই দিয়ে আইদৰ বোলনিত, বহুত ভাল লাগে। আৰু তাতে আকৌ বিচিত্ৰ অনুষ্ঠান কিও এটা সুবিধা দিছে আমাৰ আকাশবাণী গুৱাহাটী কেন্দ্ৰত, বিচিত্ৰ অনুষ্ঠানত আমিও অনুষ্ঠান গৈছিলো, বিচিত্ৰ অনুষ্ঠানত এই সুবিধাটো দিয়াৰ কাৰণে আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ মই অশেষ ধন্যবাদ জনাইছো, কাৰণ মহিলাসকলে এতিয়া আধা ঘণ্টা 30 মিনিট সময় বিচিত্ৰ অনুষ্ঠানত দিহানাম, লোকগীত, বৰগীত, যিকোনো যি যি মহিলাসকলৰ আছে তেওঁলোকৰ মানে প্ৰতিভা, এই প্ৰতিভাবিলাক কি ধুনীয়াকে প্ৰকাশ কৰি পেলাই আকাশবাণী গুৱাহাটী কেন্দ্ৰত গৈ পেলাই তেওঁলোকে ইমান ধুনীয়াকে অংশগ্ৰহণ কৰিছে, উদ্যমী হৈছে, তেওঁলোক উৎসাহিত হৈছে আৰু তেওঁলোকে বহুত ভালো পাইছে। আকাশবাণী গুৱাহাটী কেন্দ্ৰ আমাৰ সদায় চিৰস্মৰণীয় হৈ থাকক, মই সেয়ে আশা কৰিছো আৰু সকলোকে মই ধন্যবাদ আৰু নমস্কাৰ জনাই মই মোৰ বক্তব্যখিনি মই সামৰণি মাৰিছো।

নমস্কাৰ, মই স্বৰ্ণালী শইকীয়া। মই আকাশবাণী গুৱাহাটীৰ এগৰাকী নিয়মীয়া শ্ৰোতা। যদিও কৰ্মসূত্ৰে মই ডিব্ৰুগড়ত থাকোঁ, তথাপিও মই মোবাইলতে এই আইৰু বুলনি অনুষ্ঠানটো আজি বহুদিনৰ পৰা উপভোগ কৰি আহিছোঁ। আৰু এইটো কাৰণেই ভাল লাগে যে আজিকালি ৰেডিঅ'ৰ সকলোবিলাক অনুষ্ঠান আকাশবাণী গুৱাহাটীৰে হওক

ডিগবৰে হওক, সকলো অনুষ্ঠানে আমি ৰেডিঅ'ত থকা এপৰ যোগেদি শুনিব পাৰোঁ আৰু এইটো আমাৰ কাৰণে এটা খুব আনন্দৰ কথা। অকল আমিয়েই নহয়, বিভিন্ন ঠাইৰ মানুহে, দেশ বিদেশৰ মানুহেও এই এপৰ যোগেদি ৰেডিঅ' শুনিব পৰা এই কথাটোৱে আমাক যথেষ্ট অনুপ্ৰাণিত কৰি আহিছে। আইডিয়া বিলনীৰ মই কেইবাটাও অনুষ্ঠান প্ৰায় শুনি থাকোঁ, তাৰে এটি হৈছে সৃষ্টি অনুষ্ঠানটো। এই অনুষ্ঠানটো মোক খুব ভাল লাগে। তাৰোপৰি আইডিঅ' আখল নামৰ এই অনুষ্ঠানটো মোৰ বৰ প্ৰিয়। আৰু যিসকলে এই অনুষ্ঠানটিত ৰন্ধন প্ৰণালীৰ বিভিন্ন ধৰণৰ ৰন্ধন প্ৰণালীৰ বিষয়ে অৱগত কৰি আহিছে, সেই বিষয়ে জানিও আমাৰ খুব ভাল লাগে আৰু আমি উপকৃত হওঁ, তাৰ প্ৰভাৱ পৰিছে আমাৰ জীৱনতো। তাৰোপৰি স্বাস্থ্য শিতানৰ জৰিয়তেও আমি আইডিঅ'সকলৰ যি শাৰীৰিক আৰু মানসিক দিশৰ ওপৰত চৰ্চা হয় সেয়াও মোৰ অতিকে প্ৰিয়। গতিকে দৈনন্দিন জীৱনত আইডিঅ'সকলক আগবঢ়াই নিয়াত এই আইডিঅ' বিলনী অনুষ্ঠানটোৱে যথেষ্ট গুৰুত্বপূৰ্ণ ভূমিকা আগবঢ়াইছে বুলি মই ভাবোঁ। আৰু আজি আকাশবাণী গুৱাহাটীৰ এই জন্মলগ্নত মই পুনৰবাৰ শুভেচ্ছা জনাইছোঁ।

ইমানপৰে শ্ৰোতাসকলে আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ প্ৰতিষ্ঠা দিৱস উপলক্ষে বিশেষ অনুষ্ঠান শ্ৰোতাৰ আকাশবাণী গুৱাহাটী শুনিলে। অনুষ্ঠানটিৰ পৰিকল্পনা আৰু প্ৰযোজনা আছিল পৰিণীতা শইকীয়াৰ। ইয়াৰ লগে লগেই আজিৰ বুলনিৰ ইমানতেই অন্ত পৰিল। নমস্কাৰ।

0: Minister Pema Khandu conducted an aerial survey of flood-hit areas in the state today. And that is the end of this news bulletin.
1: Media Mover Sarikoi Cardo Homic Passmeter, Hat Huntis Kilohach Aru, FM Bender, a quack do homic so make a hardjet, Sutai understand Huniese, Akahbani Guahati, Mohaba Hurpora. Amarustan Nujon AIR mobile potu, Hunibapare.
2: বেমার ভাল হোৱাৰ পৰা বৰ পুতনি দেখুনটো কথাটো কি
3: নহব কিয় হোমিওৰ চিকিৎসাই মোক নতুন জীৱন দিলে যে
2: তাৰ মানে
3: মানেটো হল হোমিওপেথিক আঞ্চলিক গৱেষণা প্ৰতিষ্ঠান
2: তাত কি হয়
3: হেৰো নহয় কি যক্ষ্মা ৰোগ ধৰা পেলোৱা মাতৃ শিশু তথা সাধাৰণ বহিৰ্বিভাগ সুলভ চৰকাৰী হাৰত ঔষধ প্ৰদান আৰু পৰীক্ষাৰ লগতে বিনামূলীয়া পৰামৰ্শ আৰু তোৰ যদি বিপিএল কাৰ্ড আছে তেতিয়া হলেতো গাখীৰতে মহৰ খুটি
2: মানে
3: তোৰ কাৰণে সকলো বিনামূলীয়া আৰু জ্যেষ্ঠ নাগৰিকৰ বাবে 50% ৰেহাই
2: তেতিয়া হলে টনি মরাটো তোর এক্তিয়ার
4: হোমিওপ্যাথিক আঞ্চলিক গবেষণা প্রতিষ্ঠান ভেটাপাড়া গুৱাহাটী
1: আধুনিকিত অনুষ্ঠানত নিবেদন করা হয়েছে বৈকুণ্ঠনাথ গগৈৰ কণ্ঠৰ গীত প্রথম গীতৰ কথা প্ৰশান্ত বৰদলৈৰ

শ্ৰোতাসকলে বৈকুণ্ঠনাথ গগৈৰ কণ্ঠত প্ৰশান্ত বৰদলৈ আৰু দীনেশ বৈশ্য ৰচিত আধুনিক গীত শুনিলে। এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু। নিবেদন কৰা হৈছে ৰামচন্দ্ৰ চহৰীয়া আৰু সংগীতসকলৰ কণ্ঠৰ ওজাপালি।

শ্ৰোতাসকলে ইমান পৰে ৰামচন্দ্ৰ চহৰীয়া আৰু সংগীসকলৰ কণ্ঠৰ ওজাপালি শুনিলে। এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু। নিবেদন কৰা হৈছে কৈলাশ ৰাভাৰ ছাছোফোন বাদন।

Ella, Akakbani. এতিয়াৰ বাতৰিৰ সৈতে মই জিন্তিৰাণী ডেকা। এতিয়াৰ ঘাই ঘাই বাতৰিসমূহ হৈছে, প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ডিজিটেল ভাৰত পদক্ষেপৰ জৰিয়তে সুপ্ৰশাসন, নাগৰিক সবলীকৰণ আৰু সামগ্ৰিক উন্নয়ন সম্ভৱ হৈছে বুলি প্ৰকাশ কৰে। কেন্দ্ৰীয় মন্ত্ৰী শিৱৰাজ সিং চৌহান, কিৰেণ ৰিজিজু আৰু অৰুণাচল প্ৰদেশৰ মুখ্যমন্ত্ৰী পেমা খাণ্ডুৱে আজি ৰাজ্যখনৰ বানত ক্ষতিগ্ৰস্ত অঞ্চলসমূহ বিমানেৰে পৰিদৰ্শন কৰে। উপ ৰাষ্ট্ৰপতি চি পি ৰাধাকৃষ্ণনে চিকিৎসক দিৱস উপলক্ষে দেশৰ সকলো চিকিৎসকলৈ শুভেচ্ছা জ্ঞাপন কৰিছে। সমগ্ৰ দেশতে আজিৰে পৰা বিকশিত ভাৰত গ্ৰামীণ নিয়োগ নিশ্চয়তা আৰু জীৱিকা অভিযান কাৰ্যকৰী হৈছে। বিশ্বকাপ ফুটবল প্ৰতিযোগিতাৰ নকআউটত মেক্সিকোই ইকুৱেডৰক 2-0 পৰাস্ত কৰি প্ৰি কোৱাৰ্টাৰ ফাইনেলত প্ৰৱেশ কৰিছে। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আজি ডিজিটেল ভাৰত পদক্ষেপৰ জৰিয়তে সুপ্ৰশাসন, নাগৰিকৰ সবলীকৰণ আৰু সামগ্ৰিক উন্নয়ন সম্ভৱ হৈছে বুলি প্ৰকাশ কৰে। ডিজিটেল ভাৰত পদক্ষেপৰ 11 বছৰ সম্পূৰ্ণ হোৱা উপলক্ষে প্ৰধানমন্ত্ৰী শ্ৰীমোদীয়ে কয় যে ডিজিটেল ভাৰতে সকলোৰে জীৱনক চুই গৈছে। ইয়াৰ ভিতৰত ডিজিটেল লেনদেন ব্যৱস্থাই সকলোকে লাভৱান কৰাৰ লগতে লেনদেন প্ৰক্ৰিয়াত স্বচ্ছতা নিশ্চিত কৰিছে। প্ৰধানমন্ত্ৰী মোদীয়ে কয় যে প্ৰযুক্তিয়ে জীৱন যাপনৰ প্ৰক্ৰিয়া সহজ কৰি তুলিছে। প্ৰধানমন্ত্ৰীয়ে ডিজিটেল ভাৰতৰ জৰিয়তে দেশৰ সকলো অঞ্চলত, বিশেষকৈ গাঁওসমূহত আৰু টায়াৰ 2 আৰু টায়াৰ 3 পৰ্যায়ৰ নগৰসমূহত উদ্ভাৱনৰ নতুন ঢৌ উঠা বুলি প্ৰকাশ কৰে। তেওঁ কয় যে ইয়াৰ জৰিয়তে দেশৰ প্ৰতিটো প্ৰান্তৰ পৰা ওলাই অহা যুৱ উদ্যমী, ষ্টাৰ্টআপছ আৰু উদ্ভাৱকসকলে আমাৰ পৃথিৱীখনে মুখামুখি হৈ অহা বিভিন্ন প্ৰত্যাহ্বানৰ সমাধান সূত্ৰ উলিয়াবলৈ সমৰ্থ হৈছে। তেওঁ কয় যে এই পদক্ষেপৰ জৰিয়তে শিক্ষা, স্বাস্থ্যখণ্ড, স্বাস্থ্য, কৃষি, বাণিজ্য আৰু জনসেৱা প্ৰক্ৰিয়া অধিক শক্তিশালী হৈ উঠিছে। প্ৰধানমন্ত্ৰী শ্ৰীমোদীয়ে কয় যে ডিজিটেল ভাৰতৰ জৰিয়তে দেশে ডিজিটেল ক্ষেত্ৰখনত প্ৰগতি লাভ কৰিছে। তেওঁ কয় যে দেশে প্ৰযুক্তিৰ জৰিয়তে মানৱতা, নাগৰিকৰ সবলীকৰণ আৰু বহনক্ষম উন্নয়নৰ বাবে কাম কৰি আহিছে। ডিজিটেল ভাৰতৰ জৰিয়তে বিগত 11 বছৰত দেশে ডিজিটেল জন আন্তঃগাঁথনিৰ পৰিৱেশতন্ত্ৰ গঢ়ি তুলিছে। স্বাস্থ্য, শিক্ষা, দক্ষতা, কৃষি, জনকল্যাণ আদি ক্ষেত্ৰসমূহলৈ এই পদক্ষেপৰ প্ৰসাৰ ঘটিছে। কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে কয় যে চৰকাৰে দেশক ডিজিটেল ৰাষ্ট্ৰলৈ পৰ্যবেক্ষিত কৰিছে। ডিজিটেল সংযোগ, ডিজিটেল প্ৰশাসন আৰু জনসেৱা উন্নত কৰি ডিজিটেল ভাৰতৰ পদক্ষেপ প্ৰসাৰিত কৰিছে। ডিজিটেল ভাৰত পদক্ষেপৰ 11 বছৰ সম্পূৰ্ণ হোৱা উপলক্ষে কেন্দ্ৰীয় গৃহমন্ত্ৰীগৰাকীয়ে কয় যে দেশে ইণ্টাৰনেট সংযোগ, ডিজিটেল আন্তঃগাঁথনি আৰু প্ৰযুক্তি নিৰ্ভৰ প্ৰশাসনৰ সাক্ষী হৈছে। সামাজিক মাধ্যমৰ এটা বাৰ্তাত মন্ত্ৰীগৰাকীয়ে কয় যে 103 কোটিতকৈও অধিক লোক বৰ্তমান ইণ্টাৰনেট সেৱাৰে সংযুক্ত হোৱাৰ লগতে 2 লাখতকৈও অধিক গাঁও ভাৰত নেটৰ জৰিয়তে সংযুক্ত হৈছে। মন্ত্ৰীগৰাকীয়ে লগতে কয় যে প্ৰত্যক্ষ লাভ হস্তান্তৰ প্ৰক্ৰিয়াৰ জৰিয়তে 51 লাখ কোটি টকা হিতাধিকাৰীসকললৈ হস্তান্তৰ কৰিব পৰা হৈছে। ভাৰত বৰ্তমান ডিজিটেল লেনদেনৰ ক্ষেত্ৰত বিশ্বৰ অন্যতম উল্লেখযোগ্য দেশ হৈ পৰিছে। কেন্দ্ৰীয় কৃষি আৰু কৃষক কল্যাণ মন্ত্ৰী শিৱৰাজ সিং চৌহান, কেন্দ্ৰীয় সংসদীয় পৰিক্ৰমা মন্ত্ৰী কিৰেণ ৰিজিজু আৰু অৰুণাচল প্ৰদেশৰ মুখ্যমন্ত্ৰী পেমা খাণ্ডুৱে আজি ৰাজ্যখনৰ বানত ক্ষতিগ্ৰস্ত অঞ্চলসমূহ বিমানেৰে পৰিদৰ্শন কৰে। দলটোৱে প্ৰথমে পূব ছিয়াং জিলাৰ আটাইতকৈ ক্ষতিগ্ৰস্ত পাছিঘাট অঞ্চল পৰিদৰ্শন কৰে। ইয়াৰ পাছত তেওঁলোকে বয়িংগাঁৱৰ বান পৰিস্থিতিৰ বুজ লয়। আকস্মিক বান আৰু ভূমিস্খলনৰ ফলত এই গাঁওখনৰ 20 আৰু অধিক বাসগৃহ পানীত বুৰ যোৱাৰ লগতে বহু পৰিমাণৰ শস্য আৰু পশুধনৰ হানি হয়। কেন্দ্ৰীয় মন্ত্ৰী শিৱৰাজ সিং চৌহানে বানত গৃহহীন হোৱা গাঁওবাসীৰ সৈতে মত বিনিময় কৰে। তেওঁ এই লোকসকলক কেন্দ্ৰীয় চৰকাৰৰ তৰফৰ পৰা আৰ্থিক আৰু আন্তঃগাঁথনিমূলক সাহায্য প্ৰদানৰ প্ৰতিশ্ৰুতি দিয়াৰ লগতে ৰাজ্যিক প্ৰশাসনৰ সহযোগত উদ্ধাৰ অভিযান শীঘ্ৰে সম্পন্ন কৰাৰ নিশ্চয়তা প্ৰদান কৰে। কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে বানৰ সময়ত স্থানীয় স্বেচ্ছাসেৱী তথা গাঁওবাসীয়ে দেখুওৱা সাহসৰ প্ৰশংসা কৰে। অৰুণাচল প্ৰদেশৰ বান পৰিস্থিতিৰ পৰ্যালোচনাৰ বাবে শ্ৰীচৌহান কালি ৰাজ্যখনত উপস্থিত

হয়। আজি তেওঁ অসম ভ্ৰমণ কৰি ৰাজ্যখনৰ বান পৰিস্থিতিৰ পৰ্যালোচনা কৰাৰ লগতে সন্ধিয়া গুৱাহাটীত আয়োজিত এখন বৈঠকত জ্যেষ্ঠ বিষয়াসকলৰ পৰা বান ব্যৱস্থাপনা, সাহায্য বিতৰণকে ধৰি বিভিন্ন দিশ আলোচনা কৰিব। উল্লেখযোগ্য যে ৰাজ্যখনৰ বান আৰু ভূমিস্খলনত বৰ্তমানলৈকে 4 লোকৰ মৃত্যু হোৱাৰ বিপৰীতে 21 লোক আহত হৈছে। বানত 28 জিলাৰ 90,499 লোক প্ৰভাৱিত হৈছে। ইয়াৰে উজনি চিয়াং জিলাত সৰ্বাধিক 47,357 লোক প্ৰভাৱিত হোৱাৰ লগতে চিয়াং জিলাত 23,715, ক্ৰা দাদি জিলাত

0: উপ ৰাষ্ট্ৰপতি চি পি ৰাধাকৃষ্ণনে চিকিৎসক দিৱস উপলক্ষে দেশৰ সকলো চিকিৎসকলৈ শুভেচ্ছা জ্ঞাপন কৰিছে। সামাজিক মাধ্যমৰ এটা বাৰ্তাত শ্ৰীৰাধাকৃষ্ণনে মানৱতাৰ সেৱাৰ ক্ষেত্ৰত চিকিৎসকসকলৰ নিষ্ঠা, সহমৰ্মিতা, দক্ষতা আৰু সমৰ্পণৰ শলাগ লয়। তেওঁ কয় যে বিগত বছৰসমূহত দেশে স্বাস্থ্যসেৱা খণ্ডত গুৰুত্বপূৰ্ণ অগ্ৰগতি লাভ কৰিছে। উপ ৰাষ্ট্ৰপতিগৰাকীয়ে বিশ্বৰ সৰ্ববৃহৎ কোভিড 19 প্ৰতিষেধক প্ৰদান অভিযান আয়ুষ্মান ভাৰত পদক্ষেপৰ জৰিয়তে সুলভ স্বাস্থ্যসেৱাৰ সুবিধা, স্বাস্থ্যসেৱা আন্তঃগাঁথনি শক্তিশালী কৰা আৰু উন্নত স্বাস্থ্যসেৱাৰ দিশত গুৰুত্বপূৰ্ণ মাইলৰ খুঁটি হিচাপে ডিজিটেল স্বাস্থ্যসেৱাৰ বিকাশত আলোকপাত কৰে। জৰুৰী সময়ত ৰোগীৰ জীৱনক সুৰক্ষা প্ৰদানৰ পৰা আৰম্ভ কৰি উদ্ভাৱন আৰু গৱেষণাৰ জৰিয়তে চিকিৎসা বিজ্ঞানৰ অগ্ৰগতিলৈ চিকিৎসকসকলৰ নিৰন্তৰ সেৱাই কৰ্তব্য, ত্যাগ আৰু সহমৰ্মিতাৰ উচ্চ নিদৰ্শন দাঙি ধৰে বুলি শ্ৰীৰাধাকৃষ্ণনে উল্লেখ কৰে। কেন্দ্ৰীয় স্বাস্থ্যমন্ত্ৰী জে পি নাড্ডাই চিকিৎসক দিৱস উপলক্ষে তেওঁলোকৰ অটল নিষ্ঠাৰ প্ৰতি শ্ৰদ্ধা নিবেদন কৰে। এটা ভিডিঅ' বাৰ্তাত কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে চিকিৎসকসকলৰ পেছাদাৰিত্ব আৰু মানৱতাৰ প্ৰতি সহমৰ্মিতাৰ সেৱাৰ শলাগ লয়।
1: On the occasion of Doctors Day, I extend my sincere appreciation and heartfelt gratitude to the medical fraternity for its unwavering dedication, exemplary professionalism, and compassionate service to humanity. Doctors are the cornerstone of our healthcare system, tirelessly working to alleviate suffering, save lives, and uphold the highest standards of patient care. Your selfless commitment and resilience continue to inspire the nation and strengthen our collective pursuit.
0: সমগ্ৰ দেশতে আজিৰে পৰা বিকশিত ভাৰত গ্ৰামীণ নিয়োগ নিশ্চয়তা আৰু জীৱিকা অভিযান অৰ্থাৎ বিবিজি ৰামজী আইন কাৰ্যকৰী হৈছে। গ্ৰামোন্নয়ন মন্ত্ৰালয়ে প্ৰকাশ কৰা মতে এই আইনৰ অধীনত প্ৰতিটো বৰ্ষত 125 দিনৰ নিয়োগ নিশ্চিতি প্ৰদান কৰা হ'ব। ইয়াৰ দ্বাৰা গ্ৰামীণ ভাৰত শক্তিশালী কৰাৰ পথ প্ৰশস্ত হ'ব বুলি মন্ত্ৰালয়ে প্ৰকাশ কৰিছে। এই ব্যৱস্থা কাৰ্যকৰী কৰাৰ বাবে চলিত বিত্তীয় বৰ্ষত 95,692 কোটি টকা ধাৰ্য কৰা হৈছে। এই সন্দৰ্ভত কেন্দ্ৰীয় গ্ৰামোন্নয়ন মন্ত্ৰী শিৱৰাজ সিং চৌহানে কয় যে নতুন ব্যৱস্থাৰ অধীনত গ্ৰামাঞ্চলৰ কোনো কৰ্মীয়ে এদিনৰ বাবেও কৰ্মহীন হৈ থাকিব নালাগিব। কেন্দ্ৰীয় চৰকাৰে ৰাজ্য আৰু কেন্দ্ৰীয় শাসিত অঞ্চলসমূহৰ সহযোগত এই পদক্ষেপ কাৰ্যকৰী কৰাৰ বাবে সকলো প্ৰশাসনীয়, বিত্তীয় আৰু কাৰিকৰী প্ৰস্তুতি সম্পূৰ্ণ কৰা বুলিও মন্ত্ৰীগৰাকীয়ে কয়। উল্লেখযোগ্য যে বিবিজি ৰামজী আইন 2005 চনৰ মহাত্মা গান্ধী গ্ৰামীণ নিয়োগ নিশ্চিতকৰণ আইনৰ ঠাইত গ্ৰামাঞ্চলত নিয়োগ সৃষ্টিৰ বাবে কাৰ্যকৰী কৰা হৈছে। ফিফা বিশ্বকাপ ফুটবল প্ৰতিযোগিতাত আজি পুৱা মেক্সিকো চিটি ষ্টেডিয়ামত অনুষ্ঠিত নক আউট পৰ্যায়ৰ এখন খেলত মেক্সিকোই ইকুৱেডৰক 2-0 পৰাস্ত কৰি প্ৰি কোৱাৰ্টাৰ ফাইনেলত প্ৰৱেশ কৰিছে। মেক্সিকোৰ হৈ ৰাউল জিমেনেছ আৰু জুলিয়ান কুইনঞ্জে এটাকৈ গ'ল দিয়ে। মেক্সিকোই বিগত 40 বছৰত প্ৰথমবাৰৰ বাবে নক আউট পৰ্যায়ৰ খেলত অৱতীৰ্ণ হয়। দলটোৱে অহা দেওবাৰে প্ৰি কোৱাৰ্টাৰ ফাইনেলত ইংলেণ্ড অথবা ডেমক্ৰেটিক ৰিপাব্লিক অৱ কংগোৰ বিৰুদ্ধে অৱতীৰ্ণ হ'ব। বাতৰি শেষ কৰাৰ পূৰ্বে ঘাই ঘাই বাতৰিসমূহ পুনৰ এবাৰ। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ডিজিটেল ভাৰত পদক্ষেপৰ জৰিয়তে সুপ্ৰশাসন, নাগৰিক সবলীকৰণ আৰু সামগ্ৰিক উন্নয়ন সম্ভৱ হৈছে বুলি প্ৰকাশ কৰে। কেন্দ্ৰীয় মন্ত্ৰী শিৱৰাজ সিং চৌহান, কিৰেণ ৰিজিজু আৰু অৰুণাচল প্ৰদেশৰ মুখ্যমন্ত্ৰী পেমা খাণ্ডুৱে আজি ৰাজ্যখনৰ বানত ক্ষতিগ্ৰস্ত অঞ্চলসমূহ বিমানেৰে পৰিদৰ্শন কৰে। উপ ৰাষ্ট্ৰপতি চি পি ৰাধাকৃষ্ণনে চিকিৎসক দিৱস উপলক্ষে দেশৰ সকলো চিকিৎসকলৈ শুভেচ্ছা জ্ঞাপন কৰিছে। সমগ্ৰ দেশতে আজিৰে পৰা বিকশিত ভাৰত গ্ৰামীণ নিয়োগ নিশ্চয়তা আৰু জীৱিকা অভিযান কাৰ্যকৰী হৈছে। আৰু বিশ্বকাপ ফুটবল প্ৰতিযোগিতাৰ নক আউটত মেক্সিকোই ইকুৱেডৰক 2-0 পৰাস্ত কৰি প্ৰি কোৱাৰ্টাৰ ফাইনেলত প্ৰৱেশ কৰিছে। আমাৰ এতিয়াৰ বাতৰি ইমানেই। পৰৱৰ্তী বাতৰি বিয়লি 3 বজাত শুনিবলৈ পাব।
2: তোৰ ল'ৰাটোক এতিয়া বহুত সুস্থ দেখা গৈছে।
3: হয়,
2: সঠিক চিকিৎসাই সকলো সলনি কৰি দিলে। পিছে এনে যত্ন ক'ত পালি?
3: গুৱাহাটী ভেটাপাৰাৰ হোমিঅ'পেথিক আঞ্চলিক গৱেষণা প্ৰতিষ্ঠানত।
2: অঁ, তাত পিছে শিশুৰ বাবেহে সুবিধা আছে নেকি?
3: নহয়ও, শিশুৰ স্বাস্থ্য শিবিৰ, পুষ্টি সম্পৰ্কীয় সজাগতা আৰু সকলো বয়সৰ লোকৰ বাবে বিশেষ স্বাস্থ্য সেৱা উপলব্ধ।
2: অঁ, সঁচাকৈ বৰ ভাল কথা,
3: কাৰণ সকলোৰে বাবে সুস্থ স্বাস্থ্যৱান ভৱিষ্যত অতি প্ৰয়োজন।
4: হোমিঅ'পেথিক আঞ্চলিক গৱেষণা প্ৰতিষ্ঠান, ভেটাপাৰা, গুৱাহাটী।
5: নিবেদন কৰা হৈছে দুলুমণি শৰ্মাৰ কণ্ঠৰ লোকগীত।

0: শর্মার কণ্ঠৰ লোকগীত শুনিলে। আকাশবাণী গুৱাহাটীৰ মহাবাহু, এতিয়া 2 বজাত মিড ডে নিউজ আৰু 2:15 দুপহাৰ সমাচাৰ দিল্লী কেন্দ্ৰৰ পৰা ৰিলে কৰি শুনোৱা হ'ব।
1: This is Akashvani and I am Abhishek Mukhopadhyay with the Midday News. The headlines. Prime Minister Narendra Modi says 11 years of Digital India empowered the poor and the underprivileged, making life easier for millions. Increased wages under Viksit Bharat Ji Ramji Act

0: পাশ্চাত্য সংগীতৰ অনুষ্ঠানটি শুনিলে আকাশবাণী গুৱাহাটীৰ মহাবাহু এতিয়া আঞ্চলিক বাতৰি শুনিবলৈ পাব।
1: এয়া আকাশবাণী গুৱাহাটী বাতৰিৰ সৈতে মই পৰিস্মিতা দিহিঙীয়া। কেন্দ্ৰীয় কৃষি আৰু কৃষক কল্যাণ মন্ত্ৰী শিৱৰাজ সিং চৌহান আৰু কেন্দ্ৰীয় সংসদীয় পৰিক্ৰমা মন্ত্ৰী কিৰেণ ৰিজিজুৱে অৰুণাচল প্ৰদেশৰ মুখ্যমন্ত্ৰী পেমা খাণ্ডুৰ সৈতে আজি ৰাজ্যখনৰ বানত ক্ষতিগ্ৰস্ত অঞ্চলসমূহ আকাশমাৰ্গেৰে পৰিদৰ্শন কৰে। দলটোৱে প্ৰথমে পূব চিয়াং জিলাৰ সৰ্বাধিক ক্ষতিগ্ৰস্ত পাছিঘাট অঞ্চল পৰিদৰ্শন কৰে। ইয়াৰ পাছত তেওঁলোকে বয়িং গাঁৱৰ বান পৰিস্থিতিৰ বুজ লয়। আকস্মিক বান আৰু ভূমিস্খলনৰ ফলত এই গাঁওখনৰ 20টাৰো অধিক বাসগৃহ পানীত বুৰ যোৱাৰ লগতে বহু পৰিমাণৰ শস্য আৰু পশুধনৰ হানি হয়। কেন্দ্ৰীয় মন্ত্ৰী শিৱৰাজ সিং চৌহানে বানত গৃহহীন হোৱা গাঁওবাসীৰ সৈতে মত বিনিময় কৰে। তেওঁ লোকসকলক কেন্দ্ৰীয় চৰকাৰৰ তৰফৰ পৰা আৰ্থিক আৰু আন্তঃগাঁথনিমূলক সাহায্য প্ৰদানৰ প্ৰতিশ্ৰুতি দিয়াৰ লগতে ৰাজ্যিক প্ৰশাসনৰ সহযোগত উদ্ধাৰ অভিযান শীঘ্ৰে সম্পন্ন কৰাৰ

0: নিশ্চয়তা প্ৰদান কৰে। কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে বানৰ সময়ত স্থানীয় স্বেচ্ছাসেৱী তথা গাঁওবাসীয়ে দেখুওৱা সাহসৰ প্ৰশংসা কৰে। ইয়াৰ পাছত তেওঁলোকে নতুনকৈ গঠন হোৱা কেই পাইনৰ জিলাৰ নিপকো কলনী পৰিদৰ্শন কৰে। এই স্থানত যোৱা 24 জুনত আকস্মিক বানে ভালেসংখ্যক বাসগৃহ আৰু পথ উটুৱাই লৈ গৈছিল। ক্ষতিগ্ৰস্ত লোকসকলৰ সৈতে মত বিনিময় কৰি শ্ৰীচৌহানে বানত মৃত্যু হোৱা লোকসকলৰ প্ৰতি সমবেদনা জ্ঞাপন কৰাৰ লগতে নিৰন্তৰ সমৰ্থন আগবঢ়োৱাৰ প্ৰতিশ্ৰুতি দিয়ে। তেওঁ কয় যে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ নেতৃত্বত কেন্দ্ৰীয় চৰকাৰে ৰাজ্য চৰকাৰৰ সৈতে সহযোগিতা স্থাপন কৰি ক্ষতিগ্ৰস্ত লোকসকলৰ সহায়ৰ বাবে কাম কৰিব। মন্ত্ৰীগৰাকীয়ে নিপকো কলনীৰ ভিতৰত স্থাপন কৰা অস্থায়ী সাহায্য শিবিৰসমূহ পৰিদৰ্শন কৰি গৃহহীন লোকসকলৰ সৈতে সময় অতিবাহিত কৰে আৰু তেওঁলোকক নিৰাশ নহবলৈ আহ্বান জনায়। অৰুণাচল প্ৰদেশৰ বান পৰিস্থিতিৰ পৰ্যালোচনাৰ পাছতে কেন্দ্ৰীয় মন্ত্ৰী দুগৰাকী গুৱাহাটী অভিমুখে ৰাওনা হৈছে। তেওঁলোকে সন্ধিয়া গুৱাহাটীত আয়োজিত এখন বৈঠকত জ্যেষ্ঠ বিষয়াসকলৰ পৰা বান ব্যৱস্থাপনা, সাহায্য বিতৰণকে ধৰি বিভিন্ন দিশ আলোচনা কৰিব। উল্লেখযোগ্য যে অৰুণাচল প্ৰদেশৰ বান আৰু ভূমিস্খলনত বৰ্তমানলৈকে 4 জন লোকৰ মৃত্যু হোৱাৰ বিপৰীতে 21 জন লোক আহত হৈছে। স্বাস্থ্যমন্ত্ৰী অশোক সিংহলে আজি শিৱসাগৰ জিলাৰ অসামৰিক চিকিৎসালয় আৰু নিৰ্মীয়মান শিৱসাগৰ চিকিৎসা মহাবিদ্যালয় পৰিদৰ্শন কৰি নিৰ্মাণ কাৰ্যৰ অগ্ৰগতিৰ বুজ লয়। শ্ৰীসিংহলে শিৱসাগৰ অসামৰিক চিকিৎসালয়ৰ কৰ্তৃপক্ষৰ সৈতে এখন বৈঠকত মিলিত হয় আৰু ইয়াৰ উন্নীতকৰণৰ কাম দ্ৰুতগতিত আগবঢ়াই নিয়াৰ আশ্বাস দিয়ে। তেওঁ লগতে এমাহৰ ভিতৰত চিকিৎসালয়খনত কেইবাটাও নতুন গোট কাৰ্যক্ষম কৰি তোলা হ'ব বুলি জানিবলৈ দিয়ে। শ্ৰীসিংহলে বিগত সময়ছোৱাত জিলাখনত 3000ৰো অধিক সৰ্পদংশনত আক্ৰান্ত লোকৰ জীৱন ৰক্ষা কৰা হৈছে বুলি উল্লেখ কৰি এই সফলতাৰ বাবে সৰ্পদংশন বিশেষজ্ঞ ডাঃ সুৰজিৎ গিৰিক অভিনন্দন জনায়। তেওঁ লগতে সৰ্পদংশনৰ এই চিকিৎসা আৰ্হি সমগ্ৰ ৰাজ্যতে সম্প্ৰসাৰিত কৰাৰ পৰিকল্পনাৰ কথাও উল্লেখ কৰে। ডিমৌৰ ইকৰাণী নাহৰহাবিৰ প্ৰায় 123 বিঘা ভূমিত নিৰ্মীয়মান শিৱসাগৰ চিকিৎসা মহাবিদ্যালয় পৰিদৰ্শন কালত শ্ৰীসিংহলে প্ৰকল্পটোৰ প্ৰায় 35% নিৰ্মাণ কাৰ্য সম্পূৰ্ণ হৈছে বুলি প্ৰকাশ কৰে। চিকিৎসা মহাবিদ্যালয়খনত অতি শীঘ্ৰেই বহিৰোগ চিকিৎসা বিভাগ আৰম্ভ কৰা হ'ব বুলি তেওঁ জানিবলৈ দিয়ে। ৰাষ্ট্ৰীয় চিকিৎসক দিৱস উপলক্ষে আজি ৰাজ্যৰ বিভিন্ন ঠাইত ভিন ভিন কাৰ্যসূচীৰ আয়োজন কৰা হয়। ভাৰতীয় চিকিৎসা সংস্থাৰ কাছাৰ শাখাৰ উদ্যোগত উলিওৱা শোভাযাত্ৰাত জিলাখনৰ বহুসংখ্যক চিকিৎসক আৰু স্বাস্থ্যকৰ্মীয়ে অংশগ্ৰহণ কৰে। শোভাযাত্ৰাৰ জৰিয়তে জনস্বাস্থ্যৰ প্ৰতি চিকিৎসকসকলৰ দায়বদ্ধতা পুনৰাবৃত্তি কৰাৰ উপৰি তেওঁলোকৰ মানসিক আৰু শাৰীৰিক সুস্থতা নিশ্চিত কৰাৰ প্ৰয়োজনীয়তাৰ ওপৰত গুৰুত্ব আৰোপ কৰা হয়। বিশ্বনাথ জিলা চিকিৎসালয়ৰ সভাকক্ষত অসম চিকিৎসা সেৱা সন্থাৰ বিশ্বনাথ শাখাৰ উদ্যোগত এই উপলক্ষে আয়োজিত কাৰ্যসূচীত জিলা চিকিৎসালয়ৰ অধীক্ষক ডাঃ ৰিপন চুতীয়া, যুটীয়া স্বাস্থ্যসেৱা সঞ্চালক ডাঃ যোগেন চন্দ্ৰ বেকে ধৰি অৰ্ধশতাধিক চিকিৎসাকৰ্মীয়ে অংশগ্ৰহণ কৰে। আকাশবাণী গুৱাহাটীৰ 79 সংখ্যক প্ৰতিষ্ঠা দিৱস উপলক্ষে আজি শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰৰ শ্ৰীমন্ত শংকৰদেৱ আন্তৰ্জাতিক প্ৰেক্ষাগৃহত উপজা দিনৰ শুভা শীৰ্ষক এটা অনুষ্ঠানৰ আয়োজন কৰা হৈছে। অনুষ্ঠানটি সন্ধিয়া 6:30 বজাত আৰম্ভ হ'ব। এই অনুষ্ঠানত নন্দিতা শৰ্মাৰ লঘু শাস্ত্ৰীয় সংগীত, সুভেশ বসুৰ হাৱাইন গীটাৰত লঘু সংগীতৰ সুৰ আৰু মঞ্জুৎস্না মহন্ত গোস্বামীৰ সৈতে আলাপ আৰু গীতৰ লগতে আকাশবাণী গুৱাহাটীৰ পূৰ্বে প্ৰকাশিত আকাশী আলোচনীখনৰ নিৰ্বাচিত লেখাৰ সংকলন উন্মোচন কৰা হ'ব। এই অনুষ্ঠানতে আকাশবাণীৰ 90 বছৰ উপলক্ষে আকাশবাণী গুৱাহাটী কেন্দ্ৰই প্ৰকাশ কৰা ই মেগাজিনখনো উন্মোচন কৰা হ'ব। ফিফা বিশ্বকাপ ফুটবল প্ৰতিযোগিতাত আজি পুৱা মেক্সিকো চিটি ষ্টেডিয়ামত অনুষ্ঠিত নকআউট পৰ্যায়ৰ এখন খেলত মেক্সিকোই ইকুৱেডৰক 2-0 গ'লত পৰাস্ত কৰি প্ৰি কোৱাৰ্টাৰ ফাইনেলত প্ৰৱেশ কৰে। মেক্সিকোৰ হৈ ৰাউল জিমেনেছ আৰু জুলিয়ান কুইননজে 1টাকৈ গ'ল দিয়ে। দলটোৱে অহা দেওবাৰে প্ৰি কোৱাৰ্টাৰ ফাইনেলত ইংলেণ্ড অথবা কংগোৰ বিৰুদ্ধে অৱতীৰ্ণ হ'ব। এতিয়াৰ বাতৰি ইমানতে শেষ হ'ল।
1: হোমিঅপেথিক আঞ্চলিক গৱেষণা প্ৰতিষ্ঠান,
2: তাত হেৰো কি কি সুবিধা পোৱা যায়?
1: বিশেষজ্ঞ ক্লিনিক, চৰকাৰী সাহায্যত সুলভ চিকিৎসা, যোগ্য ৰোগীৰ বাবে বিনামূলীয়া ঔষধ আৰু উৎকৃষ্ট স্বাস্থ্য সেৱা।
3: কণ্ঠৰ আধুনিক গীত।

এইয়া আকাশবাণী তেজপুৰ, আজি বুধবাৰ। ৰাষ্ট্ৰীয় দিনপঞ্জী অনুসৰি 1433 ভাস্কৰাব্দৰ আহাৰ মাহৰ 16 দিন, ইংৰাজী 2026 খ্ৰীষ্টাব্দৰ জুলাই মাহৰ 1 তাৰিখ। সমূহ শ্ৰোতালৈ সাদৰ সম্ভাষণ জনাই আমাৰ আজিৰ অধিৱেশন মুকলি কৰিব লৈছোঁ। অনুষ্ঠান প্ৰচাৰিত হৈছে মিডিয়াম ৱেভৰ 266.66 মিটাৰ, কিলোহাৰ্টছ 1125 আৰু FM বেণ্ডৰ 102.4 মেগাহাৰ্টজৰ লগতে নিউজ অন এয়াৰ এপৰ মাধ্যমেৰে। আমাৰ আজিৰ এই অধিৱেশনৰ নিয়ন্ত্ৰণ কক্ষৰ দায়িত্বত আছে মঞ্জু বড়ো, বৈকুণ্ঠ বিকাশ বুঢ়াগোহাঁই আৰু খগেশ বে। ট্ৰেন্সমিটাৰত আছে নিৰঞ্জন বড়ো, পৰিবহণত আছে নয়ন দৈমাৰী, প্ৰচাৰণৰ সহায়ক হিমানী দাসৰ সৈতে ষ্টুডিঅ'ৰ মাইক্ৰফোনৰ সন্মুখৰ পৰা মই নৱকৃষ্ণ গোস্বামীয়ে আপোনালোকক স্বাগতম জনাইছোঁ।

কৃষ্ণকান্ত সন্দিকৈ কৈছিল, সকলো কামতে পৰিকল্পনাহে আচল কথা। সুস্থিৰ পৰিকল্পনা অবিহনে শক্তি, অৰ্থ সকলো অথলে যায়। এয়া আকাশবাণী তেজপুৰ। শ্ৰোতালৈ আগবঢ়াব লৈছোঁ মহিলাসকলৰ উদ্দেশ্যে প্ৰচাৰিত অনুষ্ঠান অৰ্ধ আকাশ। আজি এই অনুষ্ঠানৰ মনৰ কথা শিতানত শুনক গুৱাহাটী নিবাসী মঞ্জুষা বৰুৱাৰ কণ্ঠত বিষ্ণুৰাভা ৰচিত এটি গীত।

0: ধন্যবাদ।
1: অৰ্ধ আকাশ অনুষ্ঠানত এতিয়া শুনক সন্ধ্যা মেননৰ কণ্ঠৰ কেইটিমান গীত।

শ্ৰোতা ইমানপুৰে আৰাধনা অনুষ্ঠানটি শুনিলে আকাশবাণী তেজপুৰৰ পৰা। এতিয়া শুনক চমুকৈ আজিৰ অনুষ্ঠান পৰিস্থিতি। কিছু সময়ৰ পিছতে শুনিবলৈ পাব গীতালী। সন্ধিয়াৰ আঞ্চলিক বাতৰি 6:45 আকাশবাণী গুৱাহাটীৰ কেন্দ্ৰৰ পৰা প্ৰচাৰিত হ'ব। 7:00 হিন্দীত আৰু 7:05 ইংৰাজীত বাতৰি আকাশবাণী দিল্লীৰ পৰা আৰু 7:10 অসমীয়াত বাতৰি আকাশবাণী গুৱাহাটীৰ পৰা শুনিবলৈ পাব। 7:20 আগবঢ়োৱা হ'ব যুৱবাণী। আজিৰ দিনটো আমাৰ এই নিয়মীয়া অনুষ্ঠানটি আগবঢ়োৱা হ'ব 7:50 আকাশবাণী গুৱাহাটীৰ পৰা। মুখ্য বাতৰি শুনিবলৈ পাব 8:00। নিশা 8:02 আগবঢ়োৱা হ'ব দীপক মহন্ত ৰচিত এখনি নাট বৈতৰণীৰ পাৰে। এই নাটখনি আমাৰ কেন্দ্ৰৰ পৰা ইতিপূৰ্বে প্ৰচাৰিত। 8:45 চামাচাৰ চিন্ধা আৰু 9:00 News@9 আকাশবাণী দিল্লীৰ পৰা শুনিবলৈ পাব। নিশা 9:15 অসমীয়া আধুনিক গীত কেইটিমান আগবঢ়োৱা হ'ব। 9:30 নিবেদন কৰা হ'ব দম্পতি। আৰু নিশা 10:00 নিবেদন কৰা হ'ব বাৰী ৰহণীয়া। শ্ৰোতা ইমানপৰে অনুষ্ঠান পৰিস্থিতি চমুকৈ শুনিলে। এয়া আকাশবাণী তেজপুৰ।

সংখ্যক প্ৰতিষ্ঠা দিৱস গীতালী অনুষ্ঠানৰ আৰম্ভণিতে আপোনালোকলৈ আগবঢ়াইছোঁ আকাশবাণী তেজপুৰৰ ঘোষক ঘোষিকাই পৰিৱেশন কৰা এই বৃন্দগানটি।

গীতালী অনুষ্ঠানত শুনক এতিয়া ওম শান্তি ওম বোলছবিখনৰ সোনু নিগম আৰু শ্ৰেয়া ঘোষালৰ কণ্ঠৰ এই গীতটি।

গীতালী অনুষ্ঠানৰ শেষত শুনাব লৈছোঁ। কায়ামত সে কায়ামত তক বোলছবিখনৰ অলকা য়াগ্নিক আৰু উদিত নাৰায়ণৰ কণ্ঠৰ এই গীতটি।

0: এয়া আকাশবাণী গুৱাহাটী। এতিয়াৰ ঘাই ঘাই বাতৰিৰ ভিতৰত আছে কেন্দ্ৰীয় মন্ত্ৰী শিৱৰাজ সিং চৌহান আৰু কিৰেণ ৰিজিজুৰ ধেমাজিৰ বান পৰিস্থিতি পৰিদৰ্শন। ৰাষ্ট্ৰীয় চিকিৎসক দিৱস উপলক্ষে আজি ৰাজ্যৰ বিভিন্ন প্ৰান্তত ভিন ভিন কাৰ্যসূচীৰ আয়োজন। যোৰহাট, শ্ৰীভূমি, গোৱালপাৰা, কোকৰাঝাৰ, ধুবুৰী আৰু বৰপেটাৰ আজি 44 সংখ্যক জিলা দিৱস। মুখ্যমন্ত্ৰীৰ শুভেচ্ছা। দুবছৰ পূৰ্বে প্ৰৱৰ্তন কৰা 3খন নতুন আইনৰ ৰূপায়ণৰ ক্ষেত্ৰত দেশৰ ভিতৰত অসম তৃতীয় স্থানত। আৰু বিশ্বকাপ ফুটবল প্ৰতিযোগিতাত আজি নিশা 9:30 বজাত ইংলেণ্ড আৰু কংগো মুখামুখি। নমস্কাৰ, এতিয়াৰ বাতৰিৰ সৈতে মই পুলক গগৈ আৰু মোৰ সৈতে আছে অৰূপ কুমাৰ শৰ্মা। এতিয়া শুনক বিতং বাতৰি। কেন্দ্ৰীয় কৃষি আৰু কৃষক কল্যাণ মন্ত্ৰী শিৱৰাজ সিং চৌহান আৰু কেন্দ্ৰীয় সংসদীয় পৰিক্ৰমা মন্ত্ৰী কিৰেণ ৰিজিজুৱে আজি ধেমাজিৰ বান পৰিস্থিতিৰ বুজ লয়। অসম আৰু অৰুণাচল প্ৰদেশৰ শেহতীয়া বান পৰিস্থিতিৰ বুজ লোৱাৰ উদ্দেশ্যে উত্তৰ পূৰ্বাঞ্চললৈ অহা কেন্দ্ৰীয় মন্ত্ৰী শিৱৰাজ সিং চৌহানে ইটানগৰৰ পৰা পোনে পোনে ধেমাজিৰ চিমেন চাপৰিত হেলিকপ্টাৰযোগে অৱতৰণ কৰে আৰু বান ক্ষতিগ্ৰস্ত অৰুণ চাপৰিৰ এলেকাসমূহ পৰিদৰ্শন কৰে। কেন্দ্ৰীয় মন্ত্ৰী দুগৰাকীৰ সৈতে অসমৰ পঞ্চায়ত আৰু গ্ৰামোন্নয়ন মন্ত্ৰী তথা ধেমাজি জিলাৰ অভিভাৱক মন্ত্ৰী অতুল বৰা, শিক্ষামন্ত্ৰী ডাঃ ৰণোজ পেগু, সাংসদ প্ৰদান বৰুৱা আৰু জোনাইৰ বিধায়ক ভুৱন পেগু উপস্থিত থাকে। পৰিদৰ্শনকালত শ্ৰীচৌহানে বানাক্ৰান্ত ৰাইজৰ ক্ষয় ক্ষতিৰ জৰীপ চলাই শীঘ্ৰেই ক্ষতিপূৰণ আদায় দিয়া হ'ব বুলি আশ্বাস দিয়ে। তেওঁ লগতে বান সমস্যা সমাধানৰ বাবে দীৰ্ঘম্যাদী আঁচনিৰ পোষকতা কৰে।
1: आज इस महा विनाश को यहाँ देखा है। नदी ने अपनी धार बदल दी और सब कुछ बर्बाद हो गया। कई घर टूट गए, घरों का सामान बर्बाद हो गया, फसल बर्बाद हो गई, बिजली के पोल गिर गए। ये संकट बहुत बड़ा है, लेकिन इस संकट में प्रधानमंत्री जी के आशीर्वाद से केंद्र सरकार और यहाँ प्रदेश की NDA की सरकार, हेमंता जी की सरकार अपनी जनता के साथ खड़ी है। हमने नुकसान देखा है, प्रारंभिक रूप से तो रोजमर्रा की जिंदगी कैसे ठीक चले उसके लिए प्रशासन काम कर रहा है।
0: ইয়াৰ পূৰ্বে শ্ৰীচৌহান আৰু ৰিজিজুৱে অৰুণাচল প্ৰদেশৰ মুখ্যমন্ত্ৰী পেমা খাণ্ডুৰ সৈতে ৰাজ্যখনৰ বানৰ ক্ষতিগ্ৰস্ত অঞ্চলসমূহ আকাশমাৰ্গে পৰিদৰ্শন কৰে। দলটোৱে প্ৰথমে পূব চিয়াং জিলাৰ সৰ্বাধিক ক্ষতিগ্ৰস্ত পাছিঘাট অঞ্চল পৰিদৰ্শন কৰে। ইয়াৰ পাছত তেওঁলোকে বয়িং গাঁৱৰ বান পৰিস্থিতিৰ বুজ লয়। আকস্মিক বান আৰু ভূমিস্খলনৰ ফলত এই গাঁওখনৰ 20টাৰো অধিক বাসগৃহ পানীত বুৰ যোৱাৰ লগতে বহু পৰিমাণৰ শস্য আৰু পশুধনৰ হানি হয়। কেন্দ্ৰীয় মন্ত্ৰী শিৱৰাজ সিং চৌহানে বানত গৃহহীন হোৱা গাঁওবাসীৰ সৈতে মত বিনিময় কৰে। তেওঁ এই লোকসকলক কেন্দ্ৰীয় চৰকাৰৰ তৰফৰ পৰা আৰ্থিক আৰু আন্তঃগাঁথনিমূলক সাহায্য প্ৰদানৰ প্ৰতিশ্ৰুতি দিয়াৰ লগতে ৰাজ্যিক প্ৰশাসনৰ সহযোগত উদ্ধাৰ অভিযান শীঘ্ৰেই সম্পন্ন কৰাৰ নিশ্চয়তা প্ৰদান কৰে। কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে বানৰ সময়ত স্থানীয় স্বেচ্ছাসেৱী তথা গাঁওবাসীয়ে দেখুওৱা সাহসৰ প্ৰশংসা কৰে। ইয়াৰ পাছত তেওঁলোকে

নতুনকৈ গঠন হোৱা কেই প্লানাৰ জিলাৰ নিপকো কলনী পৰিদৰ্শন কৰে। এই স্থানত যোৱা 24 জুনত আকস্মিকভাৱে ভালেসংখ্যক বাসগৃহ আৰু পথ উটুৱাই লৈ গৈছিল। ক্ষতিগ্ৰস্ত লোকসকলৰ সৈতে মত বিনিময় কৰি শ্ৰীচৌহানে বানত মৃত্যু হোৱা লোকসকলৰ প্ৰতি সমবেদনা জ্ঞাপন কৰাৰ লগতে নিৰন্তৰ সমৰ্থন আগবঢ়োৱাৰ প্ৰতিশ্ৰুতি দিয়ে। তেওঁ কয় যে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ নেতৃত্বত কেন্দ্ৰীয় চৰকাৰে ৰাজ্য চৰকাৰৰ সৈতে সহযোগিতা স্থাপন কৰি ক্ষতিগ্ৰস্ত লোকসকলৰ সহায়ৰ বাবে কাম কৰিব। মন্ত্ৰীগৰাকীয়ে নিপকো কলনীৰ ভিতৰত স্থাপন কৰা অস্থায়ী সাহায্য শিবিৰসমূহ পৰিদৰ্শন কৰি গৃহহীন লোকসকলৰ সৈতে সময় অতিবাহিত কৰে আৰু তেওঁলোকক নিৰাশ নহবলৈ আহান জনায়। উল্লেখযোগ্য যে ৰাজ্যখনৰ বান আৰু ভূমিস্খলনত বৰ্তমানলৈকে 4 জন লোকৰ মৃত্যু হোৱাৰ বিপৰীতে 21 জন লোক আহত হৈছে। কেন্দ্ৰীয় মন্ত্ৰী দুগৰাকীয়ে আজি সন্ধিয়া গুৱাহাটীত আয়োজিত এখন বৈঠকত জ্যেষ্ঠ বিষয়াসকলৰ পৰা বান ব্যৱস্থাপনা, সাহায্য বিতৰণকে ধৰি বিভিন্ন দিশ আলোচনা কৰিব। অৰুণাচল প্ৰদেশত যোৱা কেইবাদিনো ধৰি হৈ থকা নেৰানেপেৰা বৰষুণৰ ফলত ব্ৰহ্মপুত্ৰৰ জলপৃষ্ঠ বৃদ্ধি পোৱাৰ লগে লগে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানতো বানৰ আশংকা বৃদ্ধি পাইছে। উদ্যানখনত সম্প্ৰতি বান পৰিস্থিতিৰ সৃষ্টি হোৱা নাই যদিও ৰাষ্ট্ৰীয় উদ্যানখনৰ ভিতৰৰ বিল আৰু নলাসমূহত পানী সোমাবলৈ আৰম্ভ কৰিছে বুলি বন

0: ক্ষতিগ্ৰস্ত লোকসকলৰ সহায়ৰ বাবে কাম কৰিব। মন্ত্ৰীগৰাকীয়ে নিপকো কলনীৰ ভিতৰত স্থাপন কৰা অস্থায়ী সাহায্য শিবিৰসমূহ পৰিদৰ্শন কৰি গৃহহীন লোকসকলৰ সৈতে সময় অতিবাহিত কৰে আৰু তেওঁলোকক নিৰাশ নহবলৈ আহান জনায়। উল্লেখযোগ্য যে ৰাজ্যখনৰ বান আৰু ভূমিস্খলনত বৰ্তমানলৈকে 4 লোকৰ মৃত্যু হোৱাৰ বিপৰীতে 21 লোক আহত হৈছে। কেন্দ্ৰীয় মন্ত্ৰী দুগৰাকীয়ে আজি সন্ধিয়া গুৱাহাটীত আয়োজিত এখন বৈঠকত জ্যেষ্ঠ বিষয়াসকলৰ পৰা বান ব্যৱস্থাপনা, সাহায্য বিতৰণকে ধৰি বিভিন্ন দিশ আলোচনা কৰিব। অৰুণাচল প্ৰদেশত যোৱা কেইবাদিনো ধৰি হৈ থকা নেৰানেপেৰা বৰষুণৰ ফলত ব্ৰহ্মপুত্ৰৰ জলপৃষ্ঠ বৃদ্ধি পোৱাৰ লগে লগে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানতো বানৰ আশংকা বৃদ্ধি পাইছে। উদ্যানখনত সম্প্ৰতি বান পৰিস্থিতিৰ সৃষ্টি হোৱা নাই যদিও ৰাষ্ট্ৰীয় উদ্যানখনৰ ভিতৰৰ বিল আৰু নলাসমূহত পানী সোমাবলৈ আৰম্ভ কৰিছে বুলি বন সংমণ্ডল বিষয়াই জনাইছে। সম্ভাৱ্য বান পৰিস্থিতিৰ মোকাবিলা কৰাৰ বাবে উদ্যান কৰ্তৃপক্ষ সম্পূৰ্ণৰূপে সাজু হৈছে আৰু উদ্যানৰ ভিতৰৰ বন শিবিৰসমূহত নাও সাজু কৰি ৰখা হৈছে বুলি তেওঁ প্ৰকাশ কৰে। ইপিনে 715 নম্বৰ ৰাষ্ট্ৰীয় ঘাইপথত বন্যপ্ৰাণী কৰিডৰসমূহত বনকৰ্মীয়ে কটকটীয়া নজৰ ৰাখিছে। তদুপৰি যান বাহনৰ গতিবেগ নিয়ন্ত্ৰণৰ বাবে বেৰিকেড স্থাপন কৰাৰ লগতে চিচি কেমেৰা সক্ৰিয় কৰি ৰখা হৈছে বুলি এগৰাকী বিষয়াই জানিবলৈ দিয়ে।
1: এই বানপানীৰ সময়ত আমি ষ্ট্ৰিক্টলি মনিটৰ কৰোঁ, গোটেই ৰাস্তাতে আমি থাকোঁ। তাৰ পৰা ফৰেষ্ট বিভাগৰ পৰা আমাৰ সহযোগত টাইম কাৰ্ডৰ ইছ্যু কৰে। এই নিৰ্দিষ্ট দূৰত্বটো এটা নিৰ্দিষ্ট টাইমত অতিক্ৰম কৰিবলৈ দিয়ে গাড়ী, আৰু এটা হিমুৰে আপোনাৰ ধৰক নগাঁও ডিষ্ট্ৰিক্ট আৰু সেইপিনে এটা পইণ্ট থাকিব আৰু এইপিনে এটা পইণ্ট থাকিব গোলাঘাট ডিষ্ট্ৰিক্টত। এই টাইম কাৰ্ডটো সিফালৰ পৰা ইছ্যু টাইম থাকিব আৰু আমি ইয়াত ৰিচিভিং টাইমটো চাম। যদি তেওঁ নিৰ্দিষ্ট টাইমত অহা নাই, তেওঁ আমি ধৰি ল'ম যে তেওঁ স্পীডটো ভাইলেশ্যন কৰিছে, গতিকে তেওঁৰ ওপৰত বিহিত ব্যৱস্থা লোৱা হয়।
0: উল্লেখযোগ্য যে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানত বান পৰিস্থিতি নিৰীক্ষণৰ বাবে এইবাৰ প্ৰথমবাৰৰ বাবে কৃত্ৰিম বুদ্ধিমত্তা প্ৰযুক্তি ব্যৱহাৰ কৰা হ'ব। বন্যপ্ৰাণীৰ গতিবিধি নিৰীক্ষণৰ বাবে বিশেষ কেমেৰাত কৃত্ৰিম বুদ্ধিমত্তা সংযোজন কৰা হৈছে। তদুপৰি কাৰ্বি পাহাৰৰ দুৰ্গম অঞ্চলত থাৰ্মেল ড্ৰোন কেমেৰা ব্যৱহাৰৰ ব্যৱস্থা কৰা হৈছে। ৰাষ্ট্ৰীয় চিকিৎসক দিৱস উপলক্ষে আজি ৰাজ্যৰ বিভিন্ন ঠাইত ভিন ভিন কাৰ্যসূচীৰ আয়োজন কৰা হয়। ভাৰতীয় চিকিৎসা সংস্থাৰ কাছাৰ শাখাৰ উদ্যোগত উলিওৱা শোভাযাত্ৰাত জিলাখনৰ বহুসংখ্যক চিকিৎসক আৰু স্বাস্থ্যকৰ্মীয়ে অংশগ্ৰহণ কৰে। বিশ্বনাথ জিলা চিকিৎসালয়ৰ সভাকক্ষত অসম চিকিৎসা সেৱা সন্থাৰ বিশ্বনাথ শাখাৰ উদ্যোগত এই উপলক্ষে আয়োজিত কাৰ্যসূচীত জিলা চিকিৎসালয়ৰ অধীক্ষক ডাঃ ৰিপন চুতীয়া, যুটীয়া স্বাস্থ্য সেৱা সঞ্চালক ডাঃ যোগেন চন্দ্ৰ বেকে ধৰি অৰ্ধশতাধিক চিকিৎসাকৰ্মীয়ে অংশগ্ৰহণ কৰে। মৰিগাঁও জিলাতো অসম চিকিৎসা সেৱা সন্থাৰ উদ্যোগত ৰাষ্ট্ৰীয় চিকিৎসক দিৱস উপলক্ষে দিনজোৰা কাৰ্যসূচী অনুষ্ঠিত হয়। নগাঁও জিলাত এই উপলক্ষে আয়োজিত দিনজোৰা কাৰ্যসূচীত আজি পুৱা ৰক্তদান শিবিৰ অনুষ্ঠিত হয়। নগাঁৱৰ জ্যেষ্ঠ আৰক্ষী অধীক্ষক পাৰ্থপ্ৰতিম দাসে এই শিবিৰ মুকলি কৰে। এই শিবিৰত চিকিৎসকসকলৰ লগতে জিলা আৰক্ষী বিষয়াসকলেও ৰক্তদান কৰে। কাৰ্যসূচীৰ অংশ হিচাপে আজি নিশা বিভিন্ন পৰীক্ষাত শিক্ষাৰ্থীৰে উত্তীৰ্ণ কৃতি ছাত্ৰ ছাত্ৰীসকলক সম্বৰ্ধনা জনোৱাৰ উপৰি মুকলি সভা আৰু সাংস্কৃতিক অনুষ্ঠান অনুষ্ঠিত হ'ব। শ্ৰোতাসকলে বাতৰি শুনিছে আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ পৰা। এতিয়া পৰৱৰ্তী বাতৰি শুনক অৰূপ কুমাৰ শৰ্মাৰ পৰা।
2: আজি কোকৰাঝাৰ, শ্ৰীভূমি, যোৰহাট, গোৱালপাৰা, ধুবুৰী আৰু বৰপেটাৰ 44 সংখ্যক জিলা দিৱস। মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই এই উপলক্ষে জিলাকেইখনৰ লোকসকললৈ শুভেচ্ছা জনাইছে। জিলা দিৱস উপলক্ষে আজি কেইখন জিলাতে ভিন ভিন কাৰ্যসূচী অনুষ্ঠিত হৈছে। এই সন্দৰ্ভত আমাৰ বিশেষ প্ৰতিবেদন।
3: 1983 চনৰ 1 জুলাইত অবিভক্ত শিৱসাগৰ জিলাৰ পৰা পৃথক হৈ যোৰহাট জিলা গঠন হৈছিল। আহোম ৰাজত্বৰ শেষ ৰাজধানী যোৰহাট হৈছে এখন সাংস্কৃতিক আৰু শিক্ষানগৰী। জিলা দিৱস উপলক্ষে আজি জিলাৰ ৰেচম বিভাগৰ উদ্যোগত তিতাবোৰৰ ৰেচম পামত 100 গছৰ পুলি ৰোপণ কৰা হয়। লোক নিৰ্মাণ বিভাগে যোৰহাট জিলা কেন্দ্ৰীয় গৃহ সংমণ্ডলৰ কাৰ্যবাহী অভিযন্তা কাৰ্যালয়ৰ উদ্যোগত বিশেষ জনকল্যাণমূলক কাৰ্যসূচী ৰূপায়ণ কৰে। দিনজোৰা কাৰ্যসূচীৰে আজি গোৱালপাৰা জিলা দিৱসো পালন কৰা হয়। 1983 চনৰ 1 জুলাইত অবিভক্ত গোৱালপাৰা জিলাৰ পৰা 3খন পৃথক জিলা ধুবুৰী, কোকৰাঝাৰ আৰু গোৱালপাৰা গঠন হৈছিল। ৰাজ্য চৰকাৰৰ নিৰ্দেশ অনুসৰি বিগত 5 বছৰৰ পৰা 1 জুলাইৰ দিনটোতে গোৱালপাৰা জিলা দিৱস উদযাপন কৰা হৈছে। এই উপলক্ষে আজি পুৱা সমূহীয়া দৌৰ অনুষ্ঠিত হয়। বৰপেটাতো আজি 44 সংখ্যক জিলা দিৱস পালন কৰা হয়। অবিভক্ত কামৰূপ জিলাৰ পৰা পৃথক কৰি 1983 চনৰ আজিৰ দিনটোতে বৰপেটা জিলা গঠন কৰা হৈছিল। জিলা দিৱসৰ কাৰ্যসূচী হিচাপে আজি পুৱা প্ৰশাসনে বৰপেটা সত্ৰত শৰাই আগবঢ়োৱাৰ লগতে জিলা পুথিভঁৰালত এখন ৰাজহুৱা সভা অনুষ্ঠিত হয়। স্থানীয় বিধায়ক দীপক কুমাৰ দাসৰ উপস্থিতিত এই সভাত জিলাখনৰ কেইবাজনো বিশিষ্ট ব্যক্তিক সম্বৰ্ধনা জনোৱা হয়। কোকৰাঝাৰ জিলা প্ৰশাসনে আজি জিলা দিৱস উপলক্ষে উপায়ুক্তৰ কাৰ্যালয়ৰ সভাগৃহত অনুষ্ঠানৰ আয়োজন কৰে। অনুষ্ঠানত বন্তি প্ৰজ্বলন, বিশিষ্ট ব্যক্তিক সম্বৰ্ধনা আদিকে ধৰি কেইবাটাও কাৰ্যসূচী অনুষ্ঠিত হয়। অসমৰ দক্ষিণ প্ৰান্তত অৱস্থিত শ্ৰীভূমি জিলাৰ সীমান্ত ত্ৰিপুৰা আৰু বাংলাদেশৰ চিলেট খণ্ডৰ সৈতে সংলগ্ন হৈ আছে। কাছাৰ, হাইলাকান্দি আৰু শ্ৰীভূমি জিলাক লৈ বৰাক উপত্যকা গঠন হৈছে। 2024 চনৰ 19 নৱেম্বৰত পূৰ্বৰ কৰিমগঞ্জ জিলাক শ্ৰীভূমি নামেৰে নামকৰণ কৰা হয়। এই জিলাখনতো আজি জিলা

0: দিবস উপলক্ষে ভিন ভিন কাৰ্যসূচী অনুষ্ঠিত হয়। জিলাকেইখনৰ পৰা আমাৰ সংবাদদাতা বিজয় শংকৰ সন্দিকৈ, ৰাছিদুল হুছেইন, অৰূপজ্যোতি মহন্ত আৰু প্ৰীতম ব্ৰহ্মৰ সৈতে মই পৰিস্মিতা দিহিঙীয়া।
1: দুবছৰ পূৰ্বে প্ৰৱৰ্তন কৰা ভাৰতীয় ন্যায় সংহিতা, ভাৰতীয় নাগৰিক সুৰক্ষা সংহিতা আৰু ভাৰতীয় সাক্ষ্য অধিনিয়মৰ ৰূপায়ণৰ ক্ষেত্ৰত দেশৰ শ্ৰেষ্ঠ প্ৰদৰ্শন কৰা ৰাজ্যসমূহৰ ভিতৰত অসম অন্যতম ৰূপে পৰিগণিত হৈছে। এই ক্ষেত্ৰত হাৰিয়ানা প্ৰথম, গোৱা দ্বিতীয় আৰু অসম তৃতীয় স্থানত আছে। কেন্দ্ৰীয় গৃহমন্ত্ৰালয়ে প্ৰকাশ কৰা মতে প্ৰশাসনিক সংস্কাৰ, অভিযান দক্ষতা, তথ্য যোগাযোগ প্ৰযুক্তিৰ ব্যৱহাৰ আৰু ডিজিটেল ব্যৱস্থাৰ সমন্বয়ৰ ভিত্তিত ৰাজ্যসমূহৰ বাছনি তালিকা প্ৰকাশ কৰা হৈছে। মন্ত্ৰালয়ে প্ৰকাশ কৰা মতে এই নতুন আইন তিনিখনৰ অধীনত দুবছৰত 74,66,000 গোচৰ ৰুজু কৰা হৈছে আৰু যৌন অপৰাধৰ গোচৰৰ ক্ষেত্ৰত অভিযোগনামা দাখিলৰ হাৰ 44% পৰা 75.16% বৃদ্ধি পাইছে। একেদৰে 90 দিনৰ সময়সীমাৰ ভিতৰত অভিযোগনামা দাখিলৰ হাৰো 39.56% পৰা 60.96% বৃদ্ধি পাইছে। কামৰূপ মহানগৰ জিলা আৰু ছেচন ন্যায়াধীশৰ আদালতৰ কাৰ্যালয়ৰ দায়িত্বাহী বিষয়াই আজি জুবিন গাৰ্গৰ পন্নী গৰিমা শইকীয়া গাৰ্গক প্ৰয়াত শিল্পীগৰাকীৰ সা সম্পত্তিৰ উত্তৰাধিকাৰীৰ প্ৰমাণ পত্ৰ প্ৰদান কৰে। তথ্য অনুসৰি জুবিন গাৰ্গৰ বেংক একাউণ্টত 9,63,87 জমা ধন আছে। উল্লেখযোগ্য যে শিল্পীগৰাকীৰ সা সম্পত্তিৰ উত্তৰাধিকাৰ বিচাৰি গৰিমা শইকীয়া গাৰ্গে জিলা আৰু ছেচন আদালতত আবেদন জনাইছিল। এই আবেদনৰ ভিত্তিত ছেচন আদালতে যোৱা 18 জুনত এটা নিৰ্দেশযোগে গৰিমা শইকীয়া গাৰ্গক মান্যতা প্ৰদান কৰে। আজি তেওঁক উত্তৰাধিকাৰীৰ প্ৰমাণ পত্ৰখন প্ৰদান কৰা হয়।
2: এইখন ছাকচেছন চাৰ্টিফিকেট সেইখন গৰিমা গাৰ্গ শইকীয়াৰ হাতত অৰ্পণ কৰা হ'ল কোৰ্টৰ ফালৰ পৰা। যোৱা 22 তাৰিখে অৰ্ডাৰটো হৈ গৈছিলে, কিন্তু তেখেতে নাছিলে কাৰণে আজি তেখেতক আহি উপস্থিত হোৱাৰ পিছত এইখন প্ৰদান কৰিলে কোৰ্টৰ ফালৰ পৰা। আৰু ইয়াত কি হ'ল, উত্তৰাধিকাৰী মানে বেংকৰ যিখিনি মুভেবল প্ৰপাৰ্টি সেইখিনি কাৰ তাতে যাব, নিজৰ ৱাইফৰ তাতে যায়। গতিকে জুবিন গাৰ্গৰ ঢুকোৱাৰ পিছত যিখিনি জুবিন গাৰ্গৰ বেংকৰ একাউণ্ট আছিলে বা যিখিনি আছিলে সেইখিনি গৰিমা বৰ হাতলৈ এতিয়া মানে উত্তৰাধিকাৰী হিচাপে ট্ৰান্সফাৰ হ'ল। আৰু বাকী যে LLP বা তেনেকুৱা সেইখিনি ছাকচেছন একটো আণ্ডাৰত নাহে। সেইখিনি যিখিনি আছে ধৰক জুবিন গাৰ্গৰ, সেই LLPখিনি কৰিবলৈ গ'লে আপোনাৰ লিমিটেড লাইবিলিটি পাৰ্টনাৰশ্বিপ একটো আণ্ডাৰ কৰিব লাগিব, সেইখিনি কাম এতিয়া বাকী আছে।
1: ইপিনে ন্যায়াধীশ শৰ্মিলা ভূঞাৰ ফাষ্ট্ৰেক আদালতে জুবিন গাৰ্গৰ মৃত্যুৰ গোচৰ সংক্ৰান্তত আজি শ্বাহিদ চান হক আৰু নন্দিতা দত্তৰ সাক্ষ্য গ্ৰহণ কৰে। পৰৱৰ্তী বাতৰি শুনক পুলক গগৈৰ পৰা।
3: আকাশবাণী গুৱাহাটী কেন্দ্ৰই আজি 79 বছৰত ভৰি দিছে। প্ৰতিষ্ঠা দিৱস উপলক্ষে আজি শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰৰ শ্ৰীমন্ত শংকৰদেৱ আন্তৰ্জাতিক প্ৰেক্ষাগৃহত উপজা দিনৰ সুবাস শীৰ্ষক এটা অনুষ্ঠান আৰম্ভ হৈছে। এই অনুষ্ঠানত নন্দিতা শৰ্মাৰ লঘু শাস্ত্ৰীয় সংগীত, সুভেজ বসুৰ হাৱাইন গীতাৰত লঘু সংগীতৰ সুৰ আৰু মঞ্জোৎস্না মহন্ত গোস্বামীৰ সৈতে আলাপ আৰু গীতৰ লগতে আকাশবাণী গুৱাহাটীৰ পূৰ্বে প্ৰকাশিত আকাশী আলোচনীখনৰ নিৰ্বাচিত লেখাৰ সংকলন উন্মোচন কৰা হয়। এই অনুষ্ঠানতে আকাশবাণীৰ 90 বছৰ উপলক্ষে আকাশবাণী গুৱাহাটী কেন্দ্ৰই প্ৰকাশ কৰা ই মেগাজিনখনো উন্মোচন কৰা হয়। প্ৰতিষ্ঠা দিৱসৰ লগত সংগতি ৰাখি আকাশবাণী গুৱাহাটী কেন্দ্ৰত আকাশী স্পন্দন নামৰ আকাশবাণীৰ প্ৰাচীৰ পত্ৰিকাখনো উন্মোচন কৰা হয়। মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই আজিৰ দিনটোত আকাশবাণী গুৱাহাটীৰ প্ৰতিষ্ঠাৰ সৈতে জড়িত স্বনামধন্য ব্যক্তিসকললৈ শ্ৰদ্ধা জ্ঞাপন কৰাৰ লগতে অনুষ্ঠানটোৰ প্ৰতিগৰাকী কৰ্মকৰ্তা তথা শ্ৰোতালৈ শুভেচ্ছা জ্ঞাপন কৰিছে। সামাজিক মাধ্যমৰ এটা বাৰ্তাত তেওঁ কয় যে অসমৰ কণ্ঠস্বৰূপ আকাশবাণী গুৱাহাটী আৰু ৰাজ্যৰ সংস্কৃতি তথা সমাজ জীৱনৰ অবিচ্ছেদ্য অধ্যায়। তেওঁ লগতে আকাশবাণী গুৱাহাটী অসমীয়া ভাষা, সাহিত্য, সংগীত আৰু লোক সংস্কৃতিৰ সুৰক বিশ্ব দৰবাৰত প্ৰতিধ্বনিত কৰি অনাগত সময়তো ভৱিষ্যৎ প্ৰজন্মৰ বাবে অনুপ্ৰেৰণাৰ উৎস হৈ ৰব বুলি আশা প্ৰকাশ কৰে। পৰ্যটন, মহিলা আৰু শিশু বিকাশ বিভাগৰ মন্ত্ৰী অজন্তা নেওগীও প্ৰতিষ্ঠা দিৱস উপলক্ষে আকাশবাণী গুৱাহাটীৰ প্ৰতিগৰাকী শ্ৰোতা, শিল্পী আৰু কৰ্মচাৰীলৈ শুভেচ্ছা জ্ঞাপন কৰিছে। মন্ত্ৰীগৰাকীয়ে সামাজিক মাধ্যমযোগে দিয়া এটা বাৰ্তাত কয় যে আকাশবাণী গুৱাহাটীৰ অনুষ্ঠানসমূহ আমাৰ সকলোৰে স্মৃতিৰ পৃষ্ঠাত স্মৰণীয় হৈ আছে। ৰাজ্যৰ সমাজ জীৱনলৈ আকাশবাণীৰ অৱদান অভূতপূৰ্ব বুলি মন্ত্ৰীগৰাকীয়ে উল্লেখ কৰে। খাদ্য, ৰাজহুৱা বিতৰণ, গ্ৰাহক পৰিক্ৰমা, গৃহ নিৰ্মাণ, নগৰ পৰিক্ৰমা আৰু সমবায় মন্ত্ৰী কৌশিক ৰায় আজি কাছাৰ, শ্ৰীভূমি আৰু হাইলাকান্দিৰ খাদ্য, ৰাজহুৱা বিতৰণ, গ্ৰাহক পৰিক্ৰমা বিভাগৰ বিস্তৃত পৰ্যালোচনা বৈঠকত অংশ লয়। সভাত 3খন জিলাৰ স্থানীয় বিধায়ক, জ্যেষ্ঠ প্ৰশাসনিক বিষয়া আদি উপস্থিত থাকে। ৰাজহুৱা বিতৰণ ব্যৱস্থাৰ ফলপ্ৰসূতা, বিভিন্ন জনকল্যাণমূলক প্ৰকল্পৰ ৰূপায়ণ আৰু বৰাক উপত্যকাৰ জনসেৱাক অধিক কাৰ্যক্ষম, স্বচ্ছ আৰু জনসাধাৰণৰ অনুকূল কৰি তোলাৰ লগতে বিভিন্ন বিষয়ৰ ওপৰত আলোচনা কৰা হয়। স্বাস্থ্যমন্ত্ৰী অশোক সিংঘালে আজি শিৱসাগৰ জিলাৰ অসামৰিক চিকিৎসালয় আৰু নিৰ্মেমান শিৱসাগৰ চিকিৎসা মহাবিদ্যালয় পৰিদৰ্শন কৰি নিৰ্মাণ কাৰ্যৰ অগ্ৰগতিৰ বুজ লয়। শ্ৰীসিংঘালে শিৱসাগৰ অসামৰিক চিকিৎসালয়ৰ কৰ্তৃপক্ষৰ সৈতে এখন বৈঠকত মিলিত হয় আৰু ইয়াৰ উন্নীতকৰণৰ কাম দ্ৰুতগতিত আগবঢ়াই নিয়াৰ আশ্বাস দিয়ে। তেওঁ লগতে এমাহৰ ভিতৰত চিকিৎসালয়খনত কেইবাটাও নতুন গোট কাৰ্যক্ষম কৰি তোলা হ'ব বুলি জানিবলৈ দিয়ে। স্বাস্থ্য আৰু পৰিয়াল কল্যাণ মন্ত্ৰী অশোক সিংঘালে আজি যোৰহাট চিকিৎসা মহাবিদ্যালয় হাস্পতালত অনুষ্ঠিত এখন সভাত অংশগ্ৰহণ কৰি জিলাখনৰ চিকিৎসা আন্তঃগাঁথনি

0: তথা উন্নত চিকিৎসা সেৱা সুনিশ্চিত কৰাত গুৰুত্ব আৰোপ কৰে। তেওঁ কয় যে মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাৰ পৰামৰ্শ মতে ৰাজ্য চৰকাৰে চিকিৎসা সেৱাৰ উন্নয়ন তথা এখন সুস্থ সমাজ গঢ়ি তোলাৰ ক্ষেত্ৰত যাৱতীয় ব্যৱস্থা হাতত লৈছে। ফিফা বিশ্বকাপ ফুটবল প্ৰতিযোগিতাত আজি নিশা 9:30 বজাত আটলাণ্টা ষ্টেডিয়ামত হ'বলগীয়া এখন খেলত ইংলেণ্ড কংগোৰ বিৰুদ্ধে অৱতীৰ্ণ হ'ব। আনহাতে মাজনিশা 1:30 বজাত ছিয়াটল ষ্টেডিয়ামত হ'বলগীয়া আন এখন খেলত বেলজিয়াম ছেনেগালৰ বিৰুদ্ধে অৱতীৰ্ণ হ'ব। আজি পুৱা মেক্সিকো চিটি ষ্টেডিয়ামত অনুষ্ঠিত এখন খেলত মেক্সিকোৱে ইকুৱেডৰক 2-0 গ'লত পৰাস্ত কৰি প্ৰি কোৱাৰ্টাৰ ফাইনেলত প্ৰৱেশ কৰে। দলটোৱে অহা দেওবাৰে প্ৰি কোৱাৰ্টাৰ ফাইনেলত ইংলেণ্ড অথবা কংগোৰ বিৰুদ্ধে অৱতীৰ্ণ হ'ব। বাতৰি শেষ কৰাৰ পূৰ্বে প্ৰধান বাতৰিকেইটা আকৌ এবাৰ পঢ়ি দিছো। কেন্দ্ৰীয় মন্ত্ৰী শিৱৰাজ সিং চৌহান আৰু কিৰেণ ৰিজিজুৰ ধেমাজিৰ বান পৰিস্থিতি পৰিদৰ্শন। ৰাষ্ট্ৰীয় চিকিৎসক দিৱস উপলক্ষে আজি ৰাজ্যৰ বিভিন্ন ঠাইত ভিন ভিন কাৰ্যসূচীৰ আয়োজন। যোৰহাট, শ্ৰীভূমি, গোৱালপাৰা, কোকৰাঝাৰ, ধুবুৰী আৰু বৰপেটাৰ আজি 44 সংখ্যক জিলা দিৱস। দুবছৰ পূৰ্বে প্ৰৱৰ্তন কৰা 3খন নতুন আইনৰ ৰূপায়ণৰ ক্ষেত্ৰত দেশৰ ভিতৰত অসম তৃতীয় স্থানত আৰু বিশ্বকাপ ফুটবল প্ৰতিযোগিতাত আজি নিশা 9:30 বজাত ইংলেণ্ড আৰু কংগোৰ মুখামুখি।
1: यह किसी पंजीकृत सलाहकार से राय ले।

0: Necessary arrangements, including enhanced security and accommodation for pilgrims, have been put in place for the 57-day yatra scheduled to take place through the Noonwan Pahalgam and Balthal routes under tight security. The National Testing Agency, or NTA, has released the admit cards for the Indian Council of Agricultural Research's All India Entrance Examination for admission to PG and the All India Competitive Examination, GRF, SRF 2026, scheduled to be held on the 4th of July. Candidates can download their admit cards using their login credentials and check the examination schedule on the official website. Indian naval ships INS Tarkash and Ikshak concluded their port call at Port Victoria, Seychelles. Defence Ministry today said that the visit of the ships reaffirms the Indian Navy's commitment to strengthening maritime cooperation with friendly maritime nations in the Indian Ocean region in consonance with mutual and holistic advancement for security and growth across regions, that is, Mahasagar. In men's cricket, India will take on England in the first T20 international of the five-match series in Chesterley Street tonight. The match is scheduled to begin at 10 p.m. Indian time. Shreyas Iyer-led Indian side will look to bounce back from their shocking 2-0 defeat to Ireland in the last series. And that is the end of this news bulletin.
1: বাতৰিৰ সৈতে মই অনুজা লোপামুদ্ৰা। এতিয়াৰ প্ৰধান বাতৰিসমূহ হৈছে, ৰাষ্ট্ৰপতি শ্ৰীমতী দ্ৰৌপদী মুৰ্মুৱে দেশৰ যুৱ প্ৰজন্মক নিষ্ঠা, সততা আৰু নৈতিক আদৰ্শৰে শ্ৰেষ্ঠত্ব অৰ্জনৰ পথত ব্ৰতী হ'বলৈ আহ্বান জনাইছে। কেন্দ্ৰীয় মন্ত্ৰী শিৱৰাজ সিং চৌহান আৰু কিৰেণ ৰিজিজুৱে আজি অৰুণাচল প্ৰদেশ আৰু অসমৰ বানত ক্ষতিগ্ৰস্ত অঞ্চল পৰিদৰ্শন কৰে। কেন্দ্ৰীয় মন্ত্ৰী ডঃ জিতেন্দ্ৰ সিঙে আজি নতুন দিল্লীত নাগালেণ্ডৰ পৰ্যটন মন্ত্ৰী টেমজেম ইমনা আলঙৰ সৈতে ৰাজ্যখনত লেভেণ্ডাৰ ফুল আধাৰিত কৃষি উদ্যমিতাৰ প্ৰসাৰ আৰু প্ৰচাৰৰ বিষয়ে আলোচনা কৰে। নতুন দিল্লীৰ আকাশবাণী ভৱনৰ ৰং ভৱন প্ৰেক্ষাগৃহত আজি আকাশবাণীৰ সম্প্ৰচাৰণ ভৱন ফটো বিথিকা স্বৰ প্ৰেৰণা বিথিকা মুকলি কৰা হয়। আৰু ভাৰতীয় পুৰুষ ক্ৰিকেট দলে আজি ইংলেণ্ডৰ বিৰুদ্ধে পাঁচখনীয়া টি20 ক্ৰিকেট শৃংখলাৰ প্ৰথমখন খেলত অৱতীৰ্ণ হ'ব। এতিয়া শুনক বিতং বাতৰি। ৰাষ্ট্ৰপতি শ্ৰীমতী দ্ৰৌপদী মুৰ্মুৱে 2047 চনৰ ভিতৰত বিকশিত ভাৰতৰ দৃষ্টিভংগীক বাস্তৱায়িত কৰাত সহায়ক হোৱাকৈ দেশৰ যুৱ প্ৰজন্মক নিষ্ঠা, সততা আৰু নৈতিক আদৰ্শৰে শ্ৰেষ্ঠত্ব অৰ্জনৰ পথত ব্ৰতী হ'বলৈ আহ্বান জনাইছে। অনন্তপুৰত আজি অন্ধ্ৰপ্ৰদেশ কেন্দ্ৰীয় বিশ্ববিদ্যালয়ৰ প্ৰথম সমাৱৰ্তন সমাৰোহত অংশগ্ৰহণ কৰি ৰাষ্ট্ৰপতিগৰাকীয়ে কয় যে যুৱ প্ৰজন্মৰ শক্তি, প্ৰতিভা আৰু প্ৰতিশ্ৰুতিবদ্ধতাই এখন সৰ্বাত্মক আৰু প্ৰগতিশীল ৰাষ্ট্ৰ গঢ়াত নিৰ্ণায়ক ভূমিকা পালন কৰে। আজিৰ সমাৱৰ্তন সমাৰোহত ডিগ্ৰী লাভ কৰা শিক্ষাৰ্থীসকলক অভিনন্দন জ্ঞাপন কৰি শ্ৰীমতী মুৰ্মুৱে কয় যে এই সমাৰোহ নৱগঠিত বিশ্ববিদ্যালয়খনৰ যাত্ৰাত অন্যতম মাইলৰ খুঁটিৰূপে পৰিগণিত হ'ব।
2: Dear students, as you celebrate your achievements today, I urge you to pause for a moment to remember the people who made your journey possible. Your success is the result of your own hard work, but it has also been shaped by the sacrifices of your parents, the guidance of your teachers, and the support of society. Therefore, you have a responsibility to give back to the society.
1: আজি ডিগ্ৰী লাভ কৰা শিক্ষাৰ্থীসকলৰ ভিতৰত ছাত্ৰীসকলে ছাত্ৰতকৈ বেছি পদক লাভ কৰা বুলি উল্লেখ কৰি তেওঁ কয় যে ই আমাৰ দেশত বৰ্তমানে উঠি অহা যুৱতীসকলৰ মনৰ প্ৰবল দৃঢ়তা আৰু আকাংক্ষাক প্ৰতিফলিত কৰিছে। একোটা ডিগ্ৰী লাভতেই শিক্ষাৰ অন্ত নপৰে বুলি উল্লেখ কৰি ৰাষ্ট্ৰপতিগৰাকীয়ে শিক্ষাৰ্থীসকলক নতুন নতুন প্ৰযুক্তিৰ সৈতে নিজকে খাপ খুৱাই নতুন চিন্তা আৰু উদ্ভাৱনৰ দিশত আগবাঢ়ি যাবলৈ উৎসাহিত কৰে। সততা, সহমৰ্মিতা, সহানুভূতিশীলতা আৰু প্ৰকৃতিৰ প্ৰতি সন্মানেই হৈছে বহনক্ষম আৰু সৰ্বাংগীন বিকাশৰ ভেটি বুলি ৰাষ্ট্ৰপতিগৰাকীয়ে লগতে কয়। তেওঁ লগতে ছাত্ৰ ছাত্ৰীসকলক তেওঁলোকে আহৰণ কৰা জ্ঞান সমাজৰ হিতাৰ্থে প্ৰয়োগ কৰিবলৈ আহ্বান জনায়। উল্লেখযোগ্য যে আজিৰ সমাৱৰ্তন সমাৰোহত মুঠ 1268গৰাকী ছাত্ৰ ছাত্ৰীলৈ স্নাতক আৰু স্নাতকোত্তৰ ডিগ্ৰীৰ প্ৰমাণ পত্ৰ প্ৰদান কৰা হয়। কেন্দ্ৰীয় কৃষি আৰু কৃষক কল্যাণ মন্ত্ৰী শিৱৰাজ সিং চৌহান, কেন্দ্ৰীয় সংসদীয় পৰিক্ৰমা মন্ত্ৰী কিৰেণ ৰিজিজুৱে আজি অৰুণাচল প্ৰদেশ আৰু অসমৰ বানত ক্ষতিগ্ৰস্ত কিছু অঞ্চল পৰিদৰ্শন কৰে। দলটোৱে প্ৰথমে

0: অৰুণাচল প্ৰদেশৰ পূব চিয়াং জিলাৰ আটাইতকৈ ক্ষতিগ্ৰস্ত পাছিঘাট অঞ্চল পৰিদৰ্শন কৰে। ইয়াৰ পাছত তেওঁলোকে বয়িং গাঁৱৰ বান পৰিস্থিতিৰ বুজ লয়। আকস্মিক বান আৰু ভূমিস্খলনৰ ফলত এই গাঁওখনৰ 20টাৰো অধিক বাসগৃহ পানীত বুৰ যোৱাৰ লগতে বহু পৰিমাণৰ শস্য আৰু পশুধনৰ হানি হৈছিল। কেন্দ্ৰীয় মন্ত্ৰী শিৱৰাজ সিং চৌহানে বানত গৃহহীন হোৱা গাঁওবাসীসকলৰ সৈতে মত বিনিময় কৰে। তেওঁ এই লোকসকলক কেন্দ্ৰীয় চৰকাৰৰ তৰফৰ পৰা আৰ্থিক আৰু আন্তঃগাঁথনিমূলক সাহায্য প্ৰদানৰ প্ৰতিশ্ৰুতি দিয়াৰ লগতে ৰাজ্যিক প্ৰশাসনৰ সহযোগত উদ্ধাৰ অভিযান শীঘ্ৰেই সম্পন্ন কৰাৰ নিশ্চয়তা প্ৰদান কৰে। তাৰ পাছত কেন্দ্ৰীয় মন্ত্ৰী দুগৰাকী সমন্বিতে পৰ্যবেক্ষণকাৰী দলটো অৰুণাচল প্ৰদেশৰ নৱগঠিত কেই পান্যৰ জিলাত অৱস্থিত নিপক কলনীত উপস্থিত হয়। যোৱা 24 জুনত অহা বিধ্বংসী বানত এই অঞ্চলটো অতি বেয়াকৈ ক্ষতিগ্ৰস্ত হৈছিল। অঞ্চলটোৰ শাৰী শাৰী ঘৰ আৰু গুৰুত্বপূৰ্ণ পথবোৰ বানে সম্পূৰ্ণৰূপে উটুৱাই লৈ গৈছিল। শ্ৰীচৌহানে ক্ষতিগ্ৰস্ত পৰিয়ালসমূহক লগ ধৰি তেওঁলোকৰ প্ৰতি সকলো ধৰণৰ সহযোগিতা আগবঢ়োৱাৰ কথা দোহাৰে।
1: संकट के समय प्रधानमंत्री जी के मार्गदर्शन में केंद्र सरकार पूरी तरह अरुणाचल प्रदेश के साथ खड़ी है। क्षति का आकलन करके कैसे अधिकतम मदद की जाए, अपने भाई बहनों का अरुणाचल प्रदेश का प्रयास किया जाएगा। गृह मंत्री जी की अध्यक्षता में कमेटी होती है, वो पूरी स्थिति का आकलन करके अतिरिक्त सहायता अरुणाचल प्रदेश की करेंगे।
0: মন্ত্ৰীদ্বয়ে নিপক কলনীত অস্থায়ীভাৱে নিৰ্মিত আশ্ৰয় শিবিৰসমূহো পৰিদৰ্শন কৰে। তাৰ পাছত তেওঁলোক ইটানগৰৰ পৰা পোনে পোনে ধেমাজিৰ চিমেণ্ট চাপৰিত হেলিকপ্টাৰযোগে অৱতৰণ কৰে আৰু বান ক্ষতিগ্ৰস্ত চাপৰিৰ এলেকাসমূহ পৰিদৰ্শন কৰে। কেন্দ্ৰীয় মন্ত্ৰী দুগৰাকীৰ সৈতে অসমৰ পঞ্চায়ত আৰু গ্ৰামোন্নয়ন মন্ত্ৰী তথা ধেমাজি জিলাৰ অভিভাৱক মন্ত্ৰী অতুল বৰা, শিক্ষামন্ত্ৰী ডাঃ ৰণোজ পেগু, সাংসদ প্ৰদান বৰুৱা আৰু জোনাইৰ বিধায়ক ভুৱন পেগু উপস্থিত থাকে। পৰিদৰ্শনকালত শ্ৰীচৌহানে বানাক্ৰান্ত ৰাইজৰ ক্ষয় ক্ষতিৰ জৰীপ চলাই শীঘ্ৰেই ক্ষতিপূৰণ আদায় দিয়া হ'ব বুলি আশ্বাস দিয়ে। তেওঁ লগতে বান সমস্যা সমাধানৰ বাবে দীৰ্ঘম্যাদী আঁচনিৰো পোষকতা কৰে। কেন্দ্ৰীয় বিজ্ঞান আৰু প্ৰযুক্তি মন্ত্ৰী ডঃ জিতেন্দ্ৰ সিঙে আজি নতুন দিল্লীত নাগালেণ্ডৰ পৰ্যটন আৰু শিক্ষামন্ত্ৰী টেমজেম ইমনা আলঙৰ সৈতে ৰাজ্যখনত লেভেণ্ডাৰ ফুল আধাৰিত কৃষি উদ্যমিতাৰ প্ৰসাৰ আৰু প্ৰচাৰৰ বিষয়ে আলোচনা কৰে। সামাজিক মাধ্যমৰ এটা বাৰ্তাযোগে ডঃ সিঙে কয় যে জম্মু আৰু কাশ্মীৰৰ ভাদিৰৱাহত আৰম্ভ হোৱা সুগন্ধি অভিযানৰ অন্তৰ্গত বেঙুনীয়া বিপ্লৱক 2022 চনৰে পৰা নাগালেণ্ডেও আঁকোৱালি লৈছিল আৰু তাৰেই সফলতা সন্দৰ্ভত আজিৰ বৈঠকত পৰ্যালোচনা কৰা হয়। বিজ্ঞান আৰু প্ৰযুক্তি মন্ত্ৰালয়ৰ অন্তৰ্গত বিভিন্ন আঁচনিয়ে নাগালেণ্ডৰ মহাবিদ্যালয় আৰু বিশ্ববিদ্যালয়সমূহক পথ প্ৰদৰ্শন, আৰ্থিক সাহায্য আৰু আন্তঃগাঁথনি বিকাশৰ জৰিয়তে সহযোগিতা আগবঢ়োৱাৰ সম্পৰ্কেও আজিৰ বৈঠকত আলোচনা কৰা হয় বুলি মন্ত্ৰীগৰাকীয়ে লগতে জানিবলৈ দিয়ে। পবিত্ৰ অমৰনাথ গুহা দৰ্শনৰ বাবে তীৰ্থযাত্ৰীৰ প্ৰথমটো দল জম্মুৰ ভগৱতী নগৰৰ মূল শিবিৰত উপস্থিত হৈছে। দলটোৱে কাইলৈ এই বাৰ্ষিক যাত্ৰাৰ আৰম্ভণি কৰিব। আমাৰ আকাশবাণী জম্মুৰ সংবাদদাতাই জনোৱা অনুসৰি তীৰ্থযাত্ৰীসকলৰ থকা খোৱা সুৰক্ষাকে ধৰি সকলো ধৰণৰ যাৱতীয় প্ৰস্তুতি ইতিমধ্যে সম্পন্ন কৰা হৈছে। শ্ৰী অমৰনাথ দেৱালয় পৰিষদৰ অধ্যক্ষ, জম্মু আৰু কাশ্মীৰৰ উপ ৰাজ্যপাল মনোজ সিনহাই কাইলৈ পুৱা 4 বজাতে তীৰ্থযাত্ৰীৰ প্ৰথমটো দলৰ যাত্ৰাৰ শুভাৰম্ভ কৰিব। নতুন দিল্লীৰ আকাশবাণী ভৱনৰ ৰংভৱন প্ৰেক্ষাগৃহত আজি আকাশবাণীৰ সম্প্ৰচাৰণ ভৱন ফটোবিথিকাৰ স্বৰ প্ৰেৰণা বিথিকা মুকলি কৰা হয়। পদ্মবিভূষণ সন্মানেৰে বিভূষিত প্ৰসিদ্ধ বাঁহীবাদক পণ্ডিত হৰিপ্ৰসাদ চৌৰাচীয়াই বিথিকাটো মুকলি কৰে। এই বিথিকাত ভাৰত ৰত্ন সন্মানেৰে বিভূষিত কেইবাগৰাকীও বিশ্ববৰেণ্য শিল্পীৰ প্ৰতিচ্ছবি প্ৰদৰ্শিত হৈছে। এই শিল্পীসকলৰ ভিতৰত বিদুষী এম এছ শুভলক্ষ্মী, উস্তাদ বিছমিল্লা খান, পণ্ডিত ভীমসেন যোশী, পণ্ডিত ৰবিশংকৰ, লতা মংগেশকৰ আৰু ডঃ ভূপেন হাজৰিকা অন্যতম। আজিৰ অনুষ্ঠানত প্ৰচাৰ ভাৰতীৰ মুখ্য কাৰ্যবাহী বিষয়া গৌৰৱ দ্বিবেদী আৰু আকাশবাণী আৰু দূৰদৰ্শন বাতৰি বিভাগৰ সঞ্চালক প্ৰধান ৰাজীৱ কুমাৰ জৈন উপস্থিত থাকে। অনুষ্ঠানত শ্ৰীদ্বিবেদীয়ে কয় যে আমাৰ দেশৰ সুসমৃদ্ধ সাংগীতিক ঐতিহ্যক সংৰক্ষণ আৰু প্ৰসাৰ কৰাৰ ক্ষেত্ৰত আকাশবাণীয়ে সদায়ে অতি গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰি আহিছে। আকাশবাণীয়ে ভাৰতীয় শাস্ত্ৰীয় সংগীত, কৰ্ণাটকী সংগীত, লোকসংগীত, ভক্তিমূলক সংগীত, বোলছবি জগতৰ সংগীত, ৰবীন্দ্ৰ সংগীতকে ধৰি সংগীতৰ বহুকেইটা দিশ সামৰি সেইসমূহৰ প্ৰচাৰ আৰু প্ৰচাৰৰ বাবে নিৰ্বচ্ছিন্নভাৱে কাম কৰি আছে বুলিও শ্ৰীদ্বিবেদীয়ে লগতে কয়।
2: आकाशवाणी ने हमेशा से ही अपने कार्यक्रमों में संगीत की सभी विधाओं को स्थान दिया है और संगीत में रुचि रखने वाले कलाकारों को प्रोत्साहन दिया है और साथ ही श्रोताओं की पसंद का भी विशेष ध्यान रखा गया है। हिंदुस्तानी शास्त्रीय संगीत, कर्नाटक संगीत, सुगम संगीत, लोक संगीत, भक्ति संगीत, फिल्म संगीत, पाश्चात्य संगीत, रवींद्र संगीत, इस प्रकार अनेक विधाओं के संगीत को कोई सुनना चाहे तो आज भी उनके लिए आकाशवाणी सर्वश्रेष्ठ माध्यम है।
0: ভাৰতীয়

পুৰুষ ক্ৰিকেট দলে আজি ইংলেণ্ডৰ বিৰুদ্ধে পাঁচখনীয়া টি টুৱেণ্টি ক্ৰিকেট শৃংখলাৰ প্ৰথমখন খেলত অৱতীৰ্ণ হ'ব। ইংলেণ্ডৰ ৰিভাৰছাইড গ্ৰাউণ্ডত খেলখন ভাৰতীয় সময় অনুসাৰে নিশা 10 বজাত আৰম্ভ হ'ব। শ্ৰেয়স আয়াৰৰ নেতৃত্বত ইংলেণ্ড ভ্ৰমণলৈ যোৱা ভাৰতীয় দলটোৱে দ্বিতীয়খন টি টুৱেণ্টি অহা 4 জুলাইত মানচেষ্টাৰত, তৃতীয়খন অহা 7 জুলাইত নটিংহামত, চতুৰ্থখন খেল ব্ৰিষ্টলত অহা 9 জুলাইত আৰু পঞ্চমখন টি টুৱেণ্টি খেল 11 জুলাইত ছাউথহেম্পটনত খেলিব। এয়াৰ মাৰ্শেল আশুতোষ দীক্ষিতে আজি বায়ুসেনাৰ উপসেনাধ্যক্ষৰূপে কাৰ্যভাৰ গ্ৰহণ কৰে। এয়াৰ মাৰ্শেল নাগেশ কুমাৰে 4 দশকজোৰা সেৱাৰ অন্তত কালি অৱসৰ গ্ৰহণ কৰাৰ পাছত এয়াৰ মাৰ্শেল দীক্ষিত এই পদত নিযুক্ত হৈছে। বাতৰি শেষ কৰাৰ পূৰ্বে প্ৰধান বাতৰিকেইটা আকৌ এবাৰ। ৰাষ্ট্ৰপতি শ্ৰীমতী দ্ৰৌপদী মুৰ্মুৱে দেশৰ যুৱ প্ৰজন্মক নিষ্ঠা, সততা আৰু নৈতিক আদৰ্শৰে শ্ৰেষ্ঠত্ব অৰ্জনৰ পথত ব্ৰতী হ'বলৈ আহ্বান জনাইছে। কেন্দ্ৰীয় মন্ত্ৰী শিৱৰাজ সিং চৌহান আৰু কিৰেণ ৰিজিজুৱে আজি অৰুণাচল প্ৰদেশ আৰু অসমৰ বানত ক্ষতিগ্ৰস্ত অঞ্চল পৰিদৰ্শন কৰে। কেন্দ্ৰীয় মন্ত্ৰী ডঃ জিতেন্দ্ৰ সিঙে আজি নতুন দিল্লীত নাগালেণ্ডৰ পৰ্যটন মন্ত্ৰী টেমজেম ইমনা আলঙৰ সৈতে ৰাজ্যখনত লেভেণ্ডাৰ ফুল আধাৰিত কৃষি উদ্যমিতাৰ প্ৰসাৰ আৰু প্ৰচাৰৰ বিষয়ে আলোচনা কৰে। নতুন দিল্লীৰ আকাশবাণী ভৱনৰ ৰং ভৱন প্ৰেক্ষাগৃহত আজি আকাশবাণীৰ সম্প্ৰচাৰণ ভৱন ফটোবিথিকা স্বৰ প্ৰেৰণা বিথিকা মুকলি কৰা হয় আৰু ভাৰতীয় পুৰুষ ক্ৰিকেট দলে আজি ইংলেণ্ডৰ বিৰুদ্ধে পাঁচখনীয়া টি টুৱেণ্টি ক্ৰিকেট শৃংখলাৰ প্ৰথমখন খেলত অৱতীৰ্ণ হ'ব। এতিয়াৰ বাতৰি ইমানেই। পৰৱৰ্তী বাতৰি নিশা 8 বজাত শুনিবলৈ পাব।

মিডিয়ামৱেভৰ 266.66 মিটাৰ কিলোহাৰ্টজ 1125 আৰু এফ এম বেণ্ডৰ 102.4 মেগাহাৰ্টজত এয়া আকাশবাণী তেজপুৰ শ্ৰোতালৈ আগবঢ়াব লৈছোঁ যুৱবাণী।

0: নমস্কাৰ প্ৰিয় শ্ৰোতা, এয়া আকাশবাণী তেজপুৰ। সকলোকে প্ৰীতি ভৰা সাদৰ সম্ভাষণ জনাই মই নৱজিৎ শৰ্মাই আৰম্ভ কৰিবলৈ লৈছোঁ আজিৰ যুৱবাণী অনুষ্ঠান। আজিৰ যুৱবাণীৰ অনুষ্ঠানটিৰ বিষয় হৈছে বন সংৰক্ষণত ছাত্ৰ ছাত্ৰী আৰু যুৱক যুৱতীৰ ভূমিকা। বন আমাৰ জীৱনৰ এটা অতি গুৰুত্বপূৰ্ণ অংশ। ই আমাৰ পৰিৱেশ সুৰক্ষিত ৰাখে, জৈৱ বৈচিত্ৰ সংৰক্ষণ কৰে, আগন্তুক প্ৰজন্মৰ বাবে এটা সুস্থ পৃথিৱী গঠন কৰি থৈ গৈছে। কিন্তু বৰ্তমান সময়ত বন ধ্বংস আৰু পৰিৱেশৰ ওপৰত আমাৰ বাঢ়ি অহা অত্যাচাৰ এটি গুৰুত্বপূৰ্ণ চিন্তাৰ বিষয় হৈ পৰিছে। এই পৰিপ্ৰেক্ষিতত ছাত্ৰ ছাত্ৰী আৰু যুৱ সমাজে কেনেধৰণে আগবাঢ়ি আহিব পাৰে, কেনেকৈ তেওঁলোকে নিজৰ দায়িত্ব পালন কৰিব পাৰে, সেই বিষয়ে আজি আমি গভীৰভাৱে আলোচনা কৰিম। এই গুৰুত্বপূৰ্ণ বিষয়ত আমাৰ আলোচনাৰ বাবে আজি আমাৰ সৈতে উপস্থিত আছে এগৰাকী বিশেষ অতিথি। তেখেত হৈছে তেজপুৰ বালিপাৰাৰ ভৱেন মেধি। তেখেত এগৰাকী পৰিৱেশ কৰ্মী যিয়ে নিজৰ ব্যক্তিগত প্ৰচেষ্টাৰে বহুতো গছ ৰোপণ কৰি পৰিৱেশ সংৰক্ষণৰ ক্ষেত্ৰত উল্লেখযোগ্য অৱদান আগবঢ়াই আহিছে। আপোনাক পোনপ্ৰথমে আমাৰ আকাশবাণী তেজপুৰ কেন্দ্ৰৰ আজিৰ এই অনুষ্ঠানটিলৈ স্বাগতম জনাইছোঁ।
1: নমস্কাৰ, মই ভৱেন মেধি, ঘৰ তেজপুৰ বালিপাৰাত আৰু পেছাত এজন ফটোগ্ৰাফাৰ, আৰু লগতে মই পৰিৱেশ সংৰক্ষণৰ ওপৰত নিজাববীয়াকৈ কাম কৰি আছোঁ।
0: আমাৰ আজিৰ আলোচনাৰ মূল বিষয়টো হৈছে বন সংৰক্ষণত ছাত্ৰ ছাত্ৰী আৰু যুৱক যুৱতীসকলৰ ভূমিকা। তেনেক্ষেত্ৰত আপুনি যিহেতুকে এগৰাকী পৰিৱেশ কৰ্মী, আপোনাৰ এই যাত্ৰা কেনেদৰে আৰু কেতিয়াৰ পৰা আৰম্ভ হৈছিল?
1: হয়, এই যাত্ৰা মোৰ মনত পৰে, মই যেতিয়া ক্লাছ 6-7 আছিলোঁ তেতিয়া মায়ে 3 চেগুনৰ পুলি আনি ৰাখি থৈছিল আৰু ঘৰত সকলোৱে চিনেমা চাই আছিল। তেতিয়া মই দেখিছিলোঁ কেইবাদিন ধৰি ৰোৱা নাছিল পুলিকেইটা। মই তেতিয়া নিজ হাতেৰে, বহুত বৰষুণ দি আছিল, মই নিজ হাতেৰে গৈ ৰুলোঁ। 3:02 বাজিল, এতিয়া বহুত ডাঙৰ হৈ গ'ল, কাঠ কাটিব পৰা হৈ গ'ল। প্ৰথম আৰম্ভণি তেনেকৈ হৈছিল, তাৰপিছত মই ঘৰৰ পৰা গালিও খাইছিলোঁ, বৰষুণতেই মই ৰুইছিলোঁগৈ। তাৰপিছত ষ্টাৰ্ট হ'ল লাহে লাহে, তেনেকৈ 2 মাজে মাজে ৰুই থাকোঁ। আৰু আইতাই বিশেষকৈ প্ৰথম মোৰ অনুপ্ৰেৰণা আইতাৰ পৰা পাইছিলোঁ। আইতাই বহাগৰ যিটো গছ বিহুত গছপুলি ৰুবলৈ দিয়ে আৰু লক্ষী পূজাত গছপুলি ৰুবলৈ দিয়ে, আইতাৰ লগতে ময়ো ৰুওঁ। তাৰপিছত আইতা প্ৰথম অনুপ্ৰেৰণা, তাৰপিছত মোৰ দেউতা, তাৰপিছত আহিল যাদৱ পায়েং বৰ্তা, তাৰপিছত আমাৰ জুবিনদা আহিল। গোটেইকেইজনে মোৰ এই যাত্ৰাৰ যি গছপুলি ৰোপণৰ মোৰ

0: যাত্ৰা নামেৰে মই যাত্ৰা বুলি এটা নাম দিছোঁ মোৰ গছপুলি ৰোপণ বা গছপুলি বিতৰণৰ যি কাৰ্যসূচী। এইকেইজন মানুহ মোৰ অনুপ্ৰেৰণা হয় আৰু বিশেষকৈ মই অলপ বেছিকৈ ৰুইছোঁ লকডাউনৰ সময়ত, মানে 2020 মানৰ পৰা মই গছপুলি অলপ বেছিকৈ ৰুইছোঁ আৰু বিতৰণো কৰিছোঁ, পৰিৱেশ সুৰক্ষাৰ লগত কাম কৰিব পাৰিছোঁ।
1: হয়, আপুনি সেউজ যাত্ৰাৰ কথা আমাক উল্লেখ কৰিছে। আমাৰ তেজপুৰৰ কওঁ বা তেজপুৰৰ দাঁতিকাষৰীয়া অঞ্চলবোৰত আজিৰ ডেটত সেউজ যাত্ৰা এটা চিনাকি নাম, যাৰ প্ৰতিফলনস্বৰূপে আমি বিভিন্ন জেগাত আপুনি ৰোপণ কৰা গছপুলি আমি প্ৰত্যক্ষ কৰিব পাৰিছোঁ। আপুনি সেউজ যাত্ৰাৰ জৰিয়তে প্ৰথমটি গছপুলি কেতিয়া আৰু কি ৰোপণ কৰিছিল?
0: সেউজ যাত্ৰাৰ প্ৰথমজোপা গছ মই কাঞ্চন ৰুইছিলোঁ, ঘৰৰ সন্মুখতে ৰুইছিলোঁ 2020 চনত।
1: গছপুলি ৰোপণ আৰু তাৰ যি যত্ন লোৱা কাৰ্য, এই কাৰ্যত প্ৰথম স্তৰত আপুনি কেনেধৰণৰ সমস্যাৰ সন্মুখীন হৈছিল?
0: প্ৰথম সমস্যা হ'ল, আমি এতিয়া ৰাজহুৱা স্থানত গছপুলি এটা ৰুওঁ, তেতিয়া তাতে আমাৰ গৰু ছাগলীৰ সমস্যাটো প্ৰথমতে থাকে আৰু ভালকৈ আমি সজাটো দিব লাগে আৰু সজাটো কিছুমানে ভাঙি পেলায় বা লৈ যায়, সেইখিনি সমস্যা প্ৰথমতে পাইছিলোঁ। পিছলৈ কি কৰিলোঁ, মই প্ৰায় গৰু ছাগলীয়ে নোখোৱা পুলি ৰুবলৈ চালোঁ, তেতিয়া পুলিটো বাচি থাকে আৰু এনেকুৱা পুলি ৰুলোঁ যিটো সোনকালে বাঢ়ে, যেনেকৈ কৃষ্ণচূড়া, সোণাৰু, ৰাধাচূড়া, এইবোৰ আমি সোনকালে বঢ়া দেখিবলৈ পাওঁ।
1: হয়, আপুনি উল্লেখ কৰিলে যে কিছুমান গছপুলি ধৰক গৰু ছাগলী তেনেকুৱা জীৱ জন্তুবিলাকে নাখায়, তেনেকুৱা পুলিৰ ভিতৰত আমি কোনবোৰ উল্লেখ কৰিব পাৰোঁ?
0: এইটো আমি স্থানীয়ভাৱে কওঁ কৰচ, কওঁ কিছুমানে কৰচন বুলি কয়, ঠাই বিশেষে বেলেগ বেলেগ নাম, কৰচ আছে আৰু সোণাৰু। মই বিশেষকৈ এইকেইটা বেছিকৈ ৰুওঁ, এইকেইটা নাখায় গৰু ছাগলীয়ে, কেতিয়াবা ছাগলীয়ে মুখ লগায় কিন্তু তেনেকৈ নাখায় সোণাৰুজোপা।
1: আপুনি যিহেতুকে উল্লেখ কৰিছে যে গছপুলিবোৰৰ সংৰক্ষণৰ কাৰণে আপুনি তাতে ধৰক নেটিং বা তেনেকুৱা ব্যৱস্থা কিছুমান কৰিছে, এই ব্যৱস্থাবিলাক আপুনি নিশ্চয়কৈ নিজৰ টকাৰেই কৰিবলগীয়া হৈছে, এইটো কিমান কঠিন আৰু আপোনাক চৰকাৰ পৰা বিশেষ সংস্থাৰ ফালৰ পৰা কিবা বিশেষ সহায় আগবঢ়াইছেনে এইবিলাকৰ বাবে?
0: হয়, এয়া গোটেইখিনি মই নিজৰ খৰচতে কৰি আছোঁ আৰু চৰকাৰৰ পৰা বুলি ক'বলৈ যাওঁতে চৰকাৰী নাৰ্চাৰী, আমাৰ তেজপুৰৰ ফৰেষ্টৰ যি নাৰ্চাৰী আছে আৰু আমাৰ তাত ধাৰিকাঠি চাইদুৱাৰ ওচৰত এখন নাৰ্চাৰী আছে গভৰ্ণমেণ্টৰ, তাৰ পৰা মই কেতিয়াবা কেতিয়াবা মাজে মাজে পুলি আনো, ইমানকৈ নানো, অলপ খুব কমকৈ কেতিয়াবা মাজে মাজে আনো তাৰ পৰা।
1: আপোনাৰ দৃষ্টিত আমি বন সংৰক্ষণ বুলি ক'লে বহল অৰ্থত কি বুজিব পাৰোঁ?
0: বন সংৰক্ষণটো বহল অৰ্থত বুলি ক'লে, আমাৰ এতিয়া অলৰেডি চৰকাৰে কৰিছেই, আমাৰ বহুতখিনি সংৰক্ষিত বনাঞ্চল ঘোষণা কৰিছে, তো সেই বনাঞ্চলবোৰ যেনে সংৰক্ষিত ঘোষণা কৰিছে তেনেকৈ সেই অঞ্চলবোৰত এতিয়াও কিন্তু কিছুমানে কাঠ কাটি আছে, গছ কাটি কাঠ উলিয়াই আছে, সেইবোৰত আমি চোকা নজৰ দিব লাগে আৰু সেই সংৰক্ষিত বনাঞ্চলবোৰ প্ৰপাৰলি সংৰক্ষণ হ'ব লাগে অসম, ভাৰত বা গোটেই পৃথিৱীতে। তাৰপিছত আহিব আমাৰ যিবোৰ পৰিত্যক্ত অঞ্চল, মানে পৰিত্যক্ত মানে এইটো ক্ষেত্ৰত কৈছোঁ য'ত চৰ অঞ্চলেই হওক বা যিবোৰ অঞ্চলত বহুত দূৰ দূৰণিলৈকে আমি গছ দেখা নাপাওঁ, সেই অঞ্চলবোৰত আমি যদি এটা এটা অঞ্চল আমি ওচৰৰ মানুহে হওক বা চৰকাৰী ফালৰ পৰাই হওক গছপুলি ৰোপণ কৰি আমি এখন বনাঞ্চল সৃষ্টি কৰিব পাৰোঁ, তেনেকৈ সৃষ্টি কৰিও আমি বন সংৰক্ষণ কৰিব পাৰোঁ আৰু তাত অকল কাঠগছ নিদি আমি চৰাই চিৰিকটিৰ বাবে যদি ফল মূল হোৱা গছ ৰুওঁ, তাত চৰাই চিৰিকটি বা কিছুমান জন্তুৰ কাৰণেও খাদ্য হ'ব আৰু আমি আদৰ্শ হিচাপে এজন ব্যক্তিক ল'ব পাৰোঁ। মূলাই কাঠনি যি যাদৱ পায়ং ছাৰে যি সৃষ্টি কৰিলে তেওঁ নিজৰ প্ৰচেষ্টাত, তেনেকৈ আমি যদি অকল এজন নহয় আমি যদি 10 জন মিলিও তেনেকুৱা এটা কাম কৰোঁ আমাৰ কাৰণে বহুত হ'ব। আৰু তেনেকুৱা আমাৰ খালী অঞ্চল বহুত আছে, ব্ৰহ্মপুত্ৰৰ চাপৰি অঞ্চলবিলাকত, চৰ চাপৰি অঞ্চলবিলাক, তেনেকুৱা আমি যেতিয়া আমি ট্ৰেইনেৰে যাওঁ বা বাছেৰে যাওঁ তেনেকুৱা খালী ভূমি আমি বহুত ঠাইত দেখা পাওঁ। আমি গাঁৱৰ অঞ্চলৰ আমি যুৱকসকলে মিলি 10 জন 5 জন মিলি বা গোটেই ৰাইজ মিলি, ৰাইজে নখ জোকাৰিলে নৈ বয়, তো আমি কৰিব নোৱাৰা কাম একো নাই। এতিয়া মই যিবোৰ গছপুলি ৰুই আছোঁ মই দেখিছোঁ 5-6 বছৰত এজোপা ধুনীয়া গছ হৈ যায় মিনিমাম, তেনেকৈ আমি যদি চেষ্টা কৰোঁ আমি নোৱাৰা কাম একো নাই, তেনেকৈ আমাৰ বনাঞ্চলবোৰ আৰু সংৰক্ষিত হ'ব।
1: হয়, আপুনি এটি অতি সুন্দৰ কথা কৈছে। এইখিনিতে মই আপোনাৰ পৰা জানিব বিচাৰিছোঁ, যিহেতুকে আপুনি পৰিৱেশৰ সৈতে ওতঃপ্ৰোতভাৱে জড়িত হৈ থাকে, এই প্ৰাকৃতিকভাৱে হোৱা যিবিলাক গছ গছনি আৰু যিবিলাক আমাৰ সাধাৰণ মানুহে আপোনাৰ দৰে ব্যক্তিসকলে আমি যিবিলাক ৰোপণ কৰোঁ, সেই গছ গছনিৰ মাজত কিবা বিশেষ পাৰ্থক্য থাকে নেকি বাৰু?
0: তেনেকৈ একো পাৰ্থক্য নাথাকে, কিছুমান ঠাইত কি হয় বিভিন্ন কাৰণত গছবোৰ নহয়, তো আমি তাত স্পেচিয়েল কেয়াৰ লৈ পেলাই আমি ৰুওঁ, তো তেতিয়া

0: বাচি যায়। এতিয়া ফটকে কেতিয়াবা আমাৰ ৰাস্তাৰ কাষত কিছুমান গছপুলি নহয়, কাৰণ সেইবোৰ ৰাস্তাবোৰ কেতিয়াবা চাফা কৰোঁতে পুলিবোৰ প্ৰাকৃতিকভাৱে হ'লেও কাটি পেলোৱা যায় বা গাড়ীৰ চকা উঠে বা বিভিন্ন কাৰণত মৰি যায়গৈ প্ৰাকৃতিকভাৱে হ'লেও। যেতিয়া আমি সজাতা দি ৰুওঁ তেতিয়া গছপুলিটো ধুনীয়াকৈ বাচি উঠে।
1: এটি নিৰ্দিষ্ট ঠাইত গছপুলি ৰোপণ কৰাৰ আগতে তাৰে যিটো জলবায়ু সেইটো লক্ষ্য কৰাটো কিমান দূৰ উচিত?
0: জলবায়ুৰ ওপৰত আমি এইটো এটা বহুত ভালকৈ চোৱা চিতা কৰিব লাগিব। এতিয়া আমাৰ যিটো জলবায়ু হৈছে আপোনাৰ গ্ল'বেল ৱাৰ্মিং, এতিয়া আমাৰ প্ৰতি বছৰে বাঢ়ি গৈছে উষ্ণতা আমাৰ, সেইটোৰ ওপৰত আমি নিৰ্ভৰ কৰি আমি গছৰ যি পৰিমাণে আমি ৰুই আছোঁ, আগতকৈ আমি শতাংশ হিচাপে চাব গ'লে বহুত ৰোৱা হৈছে, কিন্তু আমি এই শতাংশটো আৰু বঢ়াব লাগিব। আমি নহ'লে ভৱিষ্যত আমাৰ ভৱিষ্যত প্ৰজন্মৰ কাৰণে বহুত ভয়ানক দিন আহি আছে নহ'লে।
1: আমি প্ৰায়ে শুনা পাওঁ পাৰ্থেনিয়াম উদ্ভিদ, এই পাৰ্থেনিয়াম উদ্ভিদ বুলি ক'লে আমি কি বুজিব পাৰোঁ?
0: পাৰ্থেনিয়াম এইটো আমাৰ ৰাস্তাৰ কাষত বিভিন্ন অঞ্চলত দেখা পোৱা যায়, সৰু সৰু বগা গুটি ফুলৰ টাইপৰ হয়, সেইবোৰে মানে কি কৰে জলবায়ুটোত প্ৰদূষণ কৰে। ময়ো শুনামতেহে, তো মই শুনামতে চাইনাই এইটো বায়'লজিকেল এটেকৰ কাৰণে এইটো পঠাইছিল বুলি ময়ো শুনিছোঁ, কিমান দূৰ সত্য কি মই নাজানো। আৰু সেইটো আমি হ'লেই আমি কাটি পেলাব লাগে, বেছি ওখ নহয় চাপৰ হয়। আমি নেটত যদি আমি যেতিয়া চাৰ্চ কৰোঁ, আমি যদি কোনোবাই চিনি নাপাওঁ, নেটত আমি চাৰ্চ কৰিলে গুগলত আমি তাৰ ফটোৰ সহ দেখা পাম আমি পাৰ্থেনিয়াম কেনেকুৱা কি হয়।
1: আমি যদি বিশেষভাৱে আমাৰ অসমৰ যিটো জলবায়ু তাৰ কথা আলোচনা কৰিবলৈ যাওঁ, তেনে ক্ষেত্ৰত অসমত কেনেধৰণৰ গছপুলি ৰোপণ কৰাটো সমীচীন বুলি আপুনি ভাবে?
0: অসমত আমাৰ যিবোৰ সচৰাচৰ দেখা পাওঁ, কৃষ্ণচূড়া, নাহৰ, এজাৰ, ৰাধাচূড়া, মই বিশেষকৈ এইবোৰ প্ৰিফাৰ কৰোঁ, কিয় এইবোৰ হ'ল ফ্ল'ৰেল হয়, আমাৰ ৰাস্তাটোৰ এটা সৌন্দৰ্যবৰ্ধনৰ সৃষ্টি কৰে। আমি সোণাৰু, এজাৰ বা পলাশ, মদাৰ, যিবোৰ ছিজনেল ফ্লাৱাৰ যদি আমি এটা ৰাস্তাত একে ঠাইতে যদি ৰুওঁ, তেতিয়া এটা সময়তে গোটেইখিনি ফুল ফুলে, ৰাস্তাটোৰ সৌন্দৰ্যও বাঢ়ে। আৰু বিশেষকৈ আমি ৰাধাচূড়া যদি লগাওঁ, ৰাধাচূড়াই ধুনীয়াকৈ আমাৰ ছাঁ দিয়ে, ৰাধাচূড়া হওক কৃষ্ণচূড়া হওক, আৰু খুব সোনকালে বাঢ়ে এইবোৰ গছ।
1: গছপুলি ৰোপণৰ ক্ষেত্ৰত তাৰ যত্ন লোৱাটো সিমানেই প্ৰয়োজনীয়। তেনে ক্ষেত্ৰত গছপুলিক পানী দিয়া বা ধৰক গছপুলি ৰোপণ কৰা কিবা বিশেষ তেনেকুৱা সময় থাকে নেকি বাৰু?
0: হয়, এইটো এটা বহুত ডাঙৰ কথা। আমি গছপুলি ৰোপণ কৰাৰ লগতে তাৰ দায়িত্বও ল'ব লাগে, কিন্তু মই এইটো ভাবোঁ যে আমি যদি কোনোবা এটা ৰাজহুৱা স্থানত গছপুলি এটা ৰুইছোঁ, সেই ৰোপণ কৰাৰ ব্যক্তিজনৰে দায়িত্ব নাথাকে, তেওঁৰ ওচৰে পাজৰে থকা সকলোৰে দায়িত্ব। কাৰণ ৰাজহুৱা স্থানত ৰোৱা গছপুলিটো ৰুওঁতাজনৰে কেৱল উপকাৰ নকৰিব, সকলো ৰাজ্যৰে উপকাৰ কৰিব। আৰু উপযুক্ত সময় বুলি কওঁতে আমি যদি বিশেষকৈ চাওঁ, মাৰ্চ এপ্ৰিলৰ পৰা আমি অক্টোবৰ মানলৈকে যদি গছপুলিবোৰ ৰুওঁ, তেতিয়া আমাৰ মেইনটেইনৰ কাৰণে ইমান প্ৰয়োজন নহয়। এনেকুৱা নহয় যে ডিচেম্বৰ, জানুৱাৰীত, ফেব্ৰুৱাৰীত ৰুব নোৱাৰি। আমি যদি উপযুক্ত স্থানত সঠিকভাৱে এটা গছপুলি ৰুওঁ আৰু সঠিক সময়ত, তেতিয়া সেইটোৰ মৃত্যু কেতিয়াও নহয়, ধুনীয়াকৈ বাচি থাকিব।
1: যুৱ সমাজৰ বন সংৰক্ষণত যথেষ্ট দায়িত্ব আছে, তেনে ক্ষেত্ৰত তেওঁলোকে কি কি ব্যৱহাৰিক পদক্ষেপ লৈ বন সংৰক্ষণত অৰিহণা যোগাব পাৰে বুলি আপুনি ভাবে?
0: যুৱকসকলৰ, বিশেষ যুৱক যুৱতীৰ গুৰুত্বপূৰ্ণ অৰিহণা থাকিব। আমি বিশেষকৈ এতিয়া বহুতখিনি আমি কাম কৰিব পাৰোঁ, যেনেকৈ আমি একদম প্ৰথম হ'ল আমাৰ ছ'চিয়েল মিডিয়া। ছ'চিয়েল মিডিয়াত আমি কোনোবা এজন যুৱকে প্ৰেক্টিকেলি ফিল্ডত গৈ পুলিটো নুৰুই ৰুব নোৱাৰিবও পাৰে, আমি তাৰ বাবে যি সজাগতাৰ সৃষ্টি কৰিব পাৰোঁ, আমি ছ'চিয়েল মিডিয়াত হওক বা য'তেই নহওক, আমি বহুতে কবিতা লিখি, গান লিখি বা কিছুমান ড্ৰয়িং কৰি সেইবোৰৰ প্ৰতি আমি এটা সজাগতাৰ সৃষ্টি কৰিব পাৰোঁ। তাৰপিছত আহিল আমি একগোট হয় কলেজ বা ইউনিভাৰ্চিটিৰ, আমি কলেজ কেম্পাছতো আমি ৰুব পাৰোঁ। তাৰপাছত আমি বাটৰ নাট কৰিব পাৰোঁ, গোটেই মাহত নোৱাৰিলেও আমি মাহটোত অন্তত এদিন দুদিন বাচি ল'ব পাৰোঁ। আৰু এটা আমি ট্ৰেণ্ড আমাৰ ফালৰ পৰাই সৃষ্টি কৰিব লাগে, যিটো আমি জন্মদিনত গছপুলি ৰুবলৈ, সেইটো এতিয়া বহুতেই কৰি আহিছে আৰু তাৰ সংখ্যাটো বঢ়াব লাগে। আৰু এটা মই ভাবোঁ, আমি যিবোৰ অনুষ্ঠানত যাওঁ, জন্মদিন, বিয়া, তাত যদি আমি গছপুলি দিয়াৰ ব্যৱস্থাটো কৰোঁ, তেনেকৈ এজনক দেখি তেনেকৈ আন দহজন আগুৱাহিব, সেই দহজনক দেখি আৰু এশজন আগুৱাহিব, এশজনক দেখি এশজনৰ পৰা আকৌ হাজাৰজন অনুপ্ৰাণিত হ'ব। আমি যুৱকসকলে আমি বহুত কৰিব পাৰোঁ, আৰু বিশেষকৈ এতিয়া আমি ছ'চিয়েল মিডিয়াৰ থ্ৰু আমি অন্যান্য আহি থকা প্ৰজন্মক আমি আকৰ্ষিত কৰিব পাৰোঁ এইটো কামৰ প্ৰতি। আৰু আমি যি সজাগতাৰ সৃষ্টি কৰিব পাৰোঁ, সেই সজাগতা আমি অকল

0: নিজে গছপুলি ৰুই নহয়, আমি কিছুমান কাম কৰি, মই ঠিক যেনেকৈ ক'লোঁ গছপুলিৰ বাবে কবিতা লিখি তাৰপাছত বহুতখিনি আমি কৰিব পাৰোঁ তেনেকৈ।
1: আপুনি যিহেতুকে ছ'চিয়েল মিডিয়াৰ কথাটো আনিছে, সেইকাৰণে মই এই কথাটো ক'ব বিচাৰিছোঁ। প্ৰায়ে দেখা পাওঁ আজিকালি গছপুলি ৰোপণ কৰা কিছু ক্ষেত্ৰত ট্ৰেণ্ডত পৰিণত হৈছে। বহুতে সৎ মানসিকতাৰ সৈতে কৰি আছে, কিন্তু তাৰ বিপৰীতে এচামে এতিয়া জনপ্ৰিয়তা অৰ্জনৰ বাবেও ইয়াক এবিধ আহিলা হিচাপে ব্যৱহাৰ কৰিবলৈ লৈছে। আৰু তেনেদৰে ৰোপণ কৰা পুলিসমূহ দুদিন পাছতে যত্নৰ অভাৱত মৰহি যায়। এই ক্ষেত্ৰত আপুনি কি ক'ব?
0: হয়, এইটো ঠিকেই কৈছে। এচামে এইটো ট্ৰেণ্ড ফ'ল' কৰি বা নিজক দেখুৱাবলৈ কাৰণে, শ্ব' অফৰ কাৰণে যিটো কথা কোৱা হৈছে, শ্ব' অফৰ কাৰণে দেখাক দেখি পুলি ৰুৱে আৰু দুদিন পিছত মেইনটেইন নকৰে, জাষ্ট ফটোখনৰ কাৰণেহে তোলে। কিন্তু মই ভাবোঁ এটা ভাল কাম যদি এনেকৈ কৰিছে, মোৰ ভাবোঁ গছপুলিটো মৰি গ'লেও মই ভাবোঁ যে তেওঁৰ সেই ফটোখনৰ পৰা আন 10 অনুপ্ৰাণিত হ'ব পাৰে। বিশেষকৈ এটা গছপুলি ৰোৱা কামটো ভাল কাম, আন 10 গম পাব। কিন্তু এনেকুৱা নহয় যে পুলিটো ৰোৱাৰ পিছত আমি মৰিবলৈ কাৰণে এৰি দিব লাগে, কিন্তু সেইটো কথা নহয়। আমি চেষ্টা কৰিব লাগে, কিন্তু মই ভাবোঁ যদিও ফটোখনৰ কাৰণে গছপুলিটো ৰুইছে, ৰুৱক, বা 10 ৰুলে তাৰ এটা বাচিলেও আমাৰ কাৰণে বহুত। এটলিষ্ট আগবাঢ়িটো ওলাই আহিছে। আমি যদি বেছি আমি সিহঁতক ট্ৰল কৰি থাকোঁ বা এনেকৈ ফটোৰ কাৰণে গছপুলি ৰুইছে কিবা কিবি লিখা মেলা কৰি থাকোঁ, তেনেকৈ আৰু মানুহবোৰ ওলাই নাহিব। এজন ওলাই আহিলে আৰু 10, মই ভাবোঁ তেনেকৈ যিমান পাৰে মানে ৰুই থাকিব লাগে আৰু ফটো দি থাকিব লাগে। গছপুলিটো বচাবলৈ যত্ন কৰিব লাগে, কিন্তু মৰিলেও সেইটোৰ পৰা যে এটা গছপুলি এজন মানুহে ব্যক্তিয়ে ৰুওঁতে ফটো দিওঁতে মৰিল, কিন্তু সেই ফটো দেখি পেলাই আহি থকা প্ৰজন্ম, যিটো আগন্তুক নৱপ্ৰজন্ম আহি আছে, সেই নৱপ্ৰজন্মৰ সৰু সৰুখিনিয়ে দেখি ডাঙৰক নাই ময়ো ৰুম এনেকুৱা এটা মনোভাৱ লৈ যেতিয়া ৰুব, তেতিয়া আৰু সংখ্যাটো বাঢ়িব গছপুলি ৰোপণৰ।
1: হয়, ইউকেলিপ্টাছৰ দৰে গছবোৰে মাটি আৰু পানীৰ ওপৰত নেতিবাচক প্ৰভাৱ পেলায় বুলি কোৱা হয়, এই বিষয়ে আপোনাৰ অভিজ্ঞতা বা মতামত কি?
0: হয়, এই বিষয়ে ময়ো শুনিছোঁ। বিশেষভাৱে ময়ো ইয়াৰ কিমান দূৰ সঁচা কিমান কি মই নাজানো, ময়ো শুনিছোঁ ইয়াৰ বিষয়ে গভীৰভাৱে মই নাজানো। যদি আমাৰ বাবে ক্ষতি কৰে আমাৰ পৰিৱেশত, আমি ৰুবলৈ নালাগে, তো নোৰোৱাটোৱে আমাৰ কাৰণে মংগলজনক হ'ব।
1: উন্নয়নৰ নামত গছ কটা আমি প্ৰায়ে দেখা পাওঁ। আপোনাৰ মতে উন্নয়ন আৰু বন সংৰক্ষণৰ মাজত সমতা কেনেকৈ ৰক্ষা কৰাটো সম্ভৱ?
0: হয়, এইটো এটা বহুত গুৰুত্বপূৰ্ণ কথা। আমি সৰুতে পঢ়িছিলোঁ এজোপা গছ কাটিলে 10 ৰুব লাগে, মই স্কুলত থাকোঁতে এনেকৈ পঢ়িছিলোঁ। এতিয়া সেইটো দেখা পোৱা নাযায়। যেতিয়া আমি উন্নয়নৰ কাৰণে গছপুলি ৰুওঁ, কিন্তু কিমান কি সেই বিভাগটোৱে, যিটো বিভাগে উন্নয়নৰ কাৰণে গছ কাটে, কিমান কি ৰোপণ কৰি থকা হৈছে সেইটো মই দেখা পোৱা নাই এতিয়ালৈকে, বা ৰুইছে যদিও মই সিমান বিশেষ জ্ঞাত নহয়। কিন্তু আমি গছজোপা আমি বিদেশত দেখা পাওঁ, গছজোপা নকটাকৈও আমি উন্নয়ন কৰিব পাৰোঁ, কিন্তু য'ত উপায় নাই তাত কাটিবই লাগিব, তাত কাটিছে কথা নাই। কিন্তু সেই কটাৰ কাৰণে যিটো আমি পঢ়ি আহিছিলোঁ, সেই এজোপা কটাৰ নামত 10 ৰুইছে নাই, সেইটো বহুত গুৰুত্বপূৰ্ণ কথা। আৰু মই ভাবোঁ বিশেষকৈ বাহিৰা কিছুমান দেশত, আমাৰ ভাৰততো আছে কিছুমান ৰাজ্যত, গছপুলি বা গছ কটাৰ ক্ষেত্ৰত আইন এখন উলিয়াব লাগে, যিখন আইনে এজোপা গছৰ ঠাল কাটোতেও আমি চিন্তা কৰিব লাগে।
1: হয়, আপুনি আচলতে বহুত সুন্দৰ কথা এটা ক'লে। আপোনাৰ দৃষ্টিকোণত, যিহেতুকে আপুনি পৰিৱেশৰ সৈতে একাত্ম হৈ ফুৰা এগৰাকী ব্যক্তি, বন ধ্বংসৰ বাবে কাক বেছি দোষী বুলি আপুনি ভাবে, চৰকাৰ, উদ্যোগ নে সাধাৰণ জনতা?
0: আপোনাৰ ইয়াত প্ৰধান দোষী বুলি ক'লে আমাৰ মানুহেই হ'ব, কাৰণ মানুহৰ যিটো হাৰত জনসংখ্যা বাঢ়িছে, মানুহৰ নিজৰ সুবিধাৰ বাবে ঘৰ বনাবলৈ বাবে, ইণ্ডাষ্ট্ৰী হেৰি কৰিবলৈ বাবে, বনাবলৈ বাবে, চৰকাৰে উন্নয়ন কৰিবলৈ বাবে, আমি এফালৰ পৰা আমি গছ বন কাটি আমি ধ্বংস কৰি পেলালোঁ। প্ৰধান হ'ল মানুহেই। মানুহেই যদি আমি, এতিয়াও আমাৰ সময় আছে আমি পৃথিৱীখনক ৰক্ষা কৰিবলৈ কাৰণে, আমি যদি এতিয়াই আমি একো ষ্টেপ নলওঁ, আমাৰ ভৱিষ্যত দিন বহুত ভয়ংকৰ হ'ব।
1: আপোনাৰ কৰ্মৰ প্ৰতিফলনস্বৰূপে স্থানীয় পৰিৱেশ বা সমাজত কোনো বাস্তৱ পৰিৱৰ্তন আপুনি লক্ষ্য কৰিছে নেকি? আপোনাৰ এই সেউজ যাত্ৰাৰ অংশ হ'বলৈ কোনোবা ব্যক্তি আগবাঢ়ি আহিছেনে?
0: হয়, এইটো পৰিৱৰ্তন মই দেখা পাইছোঁ। মোক বহুতে ফোন কৰে, আপোনাৰ পৰা অনুপ্ৰাণিত হৈছোঁ, এয়া গছপুলি ৰুলোঁ, এনেকৈ মোক ফটো পঠায়, আৰু মোৰ পৰা গছপুলি বিচাৰে, মই গছপুলি দিওঁ। একদম প্ৰথমতে বেচেৰিয়াত ৰাজদীপ আৰু কেইজনমান যুৱক আছে, সিহঁতে অনুপ্ৰাণিত হয় মোৰ লগত গছপুলি ৰুইছে, আৰু মোৰ বৰ্তা এজন আছে, টুনু বৰ্তা,

0: তেখেতো মোক সহায় কৰে বা মোৰ লগত গছপুলি ৰোৱাত সহায় কৰে। আৰু বেচেৰিয়াত এবাৰ কি হ'ল, মোক দেখি প্ৰায় 20-30 ল'ৰা মোৰ পৰা অনুপ্ৰাণিত হৈ গছপুলি ৰুইছিল। মই সিহঁতে জনাইছে, মোক ভাল লাগিছে যে প্ৰায় 100 গছপুলি ৰুইছিল সিহঁতে। গোটেইখিনি বাচি থকা নাই বাৰু, কেইজোপামান বাচি আছে। সেইটোৱে যথেষ্ট মোৰ কাৰণে। আৰু মোক প্ৰায়ে ফোন কৰি থাকে চিনাকি অচিনাকিয়ে, আপোনাৰ পৰা অনুপ্ৰাণিত হৈছোঁ। মোৰ এজন, মোৰ 10 নালাগে, এজন অনুপ্ৰাণিত হ'লে মোৰ কাৰণে বহুত
1: হয়। সেউজ যাত্ৰাৰ আগন্তুক পৰিকল্পনা কি?
0: হয়, পৰিকল্পনা বুলিলে বৰ্তমান যিখিনি চলি আছে, মই যেতিয়াই সুবিধা পাওঁ গছপুলি মই ৰুই যাম, ৰাজহুৱা স্থানত হওক বা য'তেই নহওক। আৰু মোৰ অন্নপ্ৰশনেই হওক, বিয়াতেই হওক, য'ত মই ফটো মাৰিবলৈ যাওঁ তাত মই গছপুলি বিতৰণ কৰোঁ। তাত বিতৰণ কৰাৰ লগতে যিমান পাৰোঁ মানুহক সুবিধা অনুযায়ী মই গছপুলি বিতৰণ কৰিম। আৰু মোৰ এটা সপোন আছে, সপোনটো কেতিয়া কি হয় নাজানো, সেউজ যাত্ৰাৰে এটা পৰিকল্পনা হ'ল, যদি মই খালী মাটি ক'ৰবাত পাওঁ, ময়ো এখন বনাঞ্চল বা অৰণ্য গঢ় দিয়াৰ মন আছে। আৰু আৰু কিছুমান পৰিকল্পনা আছে, সেই পৰিকল্পনাবোৰ কৰি থোৱাহে আছে, কিন্তু কিমান দূৰ হয়গৈ সময়ে ক'ব আৰু।
1: আমি ইতিমধ্যে আমাৰ আজি অনুষ্ঠানৰ শেষ পৰ্যায়ত আহি উপনীত হৈছোঁহি। আমাৰ আজিৰ এই অনুষ্ঠান শুনি থকা যিসকলে পৰিৱেশ সংৰক্ষণত আপোনাৰ দৰে এগৰাকী পৰিৱেশ কৰ্মী হ'বলৈ মানস কৰিছে, তেওঁলোকলৈ আপুনি কি বাৰ্তা প্ৰেৰণ কৰিব?
0: হয়, তেওঁলোকক এটাই জনাম যে আমি জীয়াই থাকিবলৈ হ'লে আমি প্ৰকৃতিৰ কথা চিন্তা কৰিব লাগিব। আমি গছ নাথাকিলে আমি নাথাকোঁ, সেইটো আমি সকলোৱে জানো। আমি প্ৰকৃতিৰ প্ৰতি এটা আমাৰ নিজৰ দায়িত্ব আছে, সেই দায়িত্ব হিচাপে লৈ আমি আমি প্ৰকৃতি ৰক্ষাৰ ক্ষেত্ৰত আমি মাহটোত অন্ততঃ আমি এদিন, বছৰটোত, মাহটোত নহয় বছৰটোত যদি এদিন দিওঁ আমি প্ৰত্যেকেই, সেইটোৱে আমাৰ বাবে বহুত। আৰু এতিয়া এটা ভাল লাগিছে, এই প্ৰকৃতি সংৰক্ষণৰ বাবে নতুন প্ৰজন্ম বিশেষকৈ বহুত বেছি সজাগ আৰু আমি দেখা পাওঁ, সেইটো ভাল লাগিছে। আৰু সজাগৰ সংখ্যাটো আৰু বাঢ়িব লাগে, মই সেইটোৱে ভাবোঁ।
1: আমাৰ মাজত উপস্থিত থাকি নিজৰ মূল্যৱান চিন্তা, অভিজ্ঞতা আৰু পৰামৰ্শ আগবঢ়োৱাৰ বাবে পৰিৱেশ কৰ্মী ভৱেন মেধি, আপোনাক আমি পুনৰবাৰ ধন্যবাদ জ্ঞাপন কৰিছোঁ।
0: হয়, ধন্যবাদ, মোকো নিমন্ত্ৰণ জনোৱাৰ বাবে বহুত বহুত ধন্যবাদ থাকিল আপোনালোকলৈ।
1: বন হৈছে পৃথিৱীৰ জীৱন ব্যৱস্থাৰ এক অতি গুৰুত্বপূৰ্ণ অংগ। বন আমাৰ জীৱন ধাৰণৰ বাবে প্ৰয়োজনীয় অক্সিজেন প্ৰদান কৰে আৰু কাৰ্বন ডাই অক্সাইড শোষণ কৰি জলবায়ু নিয়ন্ত্ৰণ কৰে। বৰষুণৰ জলচক্ৰ বজাই ৰাখে, ভূমিৰ ক্ষয় ৰোধ কৰে আৰু জৈৱ বৈচিত্ৰৰ আশ্ৰয়স্থল হিচাপে কাম কৰে। কিন্তু বৰ্তমান সময়ত বিশ্বজুৰি আৰু ভাৰতবৰ্ষত বন ধ্বংস এক গুৰুত্বপূৰ্ণ সমস্যাৰ ৰূপ লৈছে। নগৰীকৰণ, ঔদ্যোগিকৰণ, অবৈধ বন ধ্বংস, খনিজ সম্পদৰ ব্যৱহাৰ আৰু উন্নয়নৰ নামত ব্যাপক গছ কটাৰ ফলত বন আৱৰণ হ্ৰাস পাইছে। ফৰেষ্ট ছাৰ্ভে অৱ ইণ্ডিয়াৰ ইণ্ডিয়া ষ্টেট অৱ ফৰেষ্ট ৰিপৰ্ট 2023 অনুসৰি ভাৰতত মুঠ বন আৱৰণ প্ৰায় 7,15,000 বৰ্গ কিলোমিটাৰ ওপৰত, যি দেশৰ মুঠ ভৌগোলিক এলেকাৰ প্ৰায় 21.76%। যদিও এই তথ্যত কিছু ইতিবাচক দিশ দেখা যায়, তথাপিও প্ৰাকৃতিক বন ধ্বংস বিশেষকৈ এটা চিন্তাৰ বিষয়। পৰিৱেশ বিশেষজ্ঞসকলে সতৰ্ক কৰিছে যে কেৱল গছ ৰোপণ কৰিলেই বন সংৰক্ষণ সম্পূৰ্ণ নহয়। প্ৰাকৃতিক বন সংৰক্ষণ, জৈৱ বৈচিত্ৰ ৰক্ষা আৰু সঠিক ব্যৱস্থাপনা অতি প্ৰয়োজনীয়। এই পৰিপ্ৰেক্ষিতত ছাত্ৰ ছাত্ৰী আৰু যুৱক যুৱতীৰ ভূমিকা বিশেষভাৱে গুৰুত্বপূৰ্ণ। যুৱ সমাজ হৈছে দেশৰ ভৱিষ্যত আৰু তেওঁলোকৰ চিন্তা, আচৰণ আৰু কৰ্মই আগন্তুক সময়ত পৰিৱেশৰ অৱস্থা নিৰ্ধাৰণ কৰিব। আজিৰ যুৱ সমাজ যদি পৰিৱেশ সচেতন হয় আৰু বন সংৰক্ষণত সক্ৰিয়ভাৱে অংশগ্ৰহণ কৰে, তেন্তে এটি সেউজীয়া আৰু সুস্থ পৃথিৱী গঢ়ি তোলা সম্ভৱ হ'ব। ছাত্ৰ ছাত্ৰীয়ে বিদ্যালয় আৰু মহাবিদ্যালয়ত পৰিৱেশ শিক্ষা লাভ কৰি বন সংৰক্ষণৰ গুৰুত্ব বুজিব পাৰে। তেওঁলোকে নিজৰ পৰিয়াল আৰু সমাজতো এই সচেতনতা বিস্তাৰ কৰিব পাৰে। সামাজিক মাধ্যম, বাতৰ নাট, আলোচনা সভা, বিদ্যালয়ৰ প্ৰকল্প আদি ব্যৱস্থাৰ জৰিয়তে যুৱ সমাজে বন সংৰক্ষণৰ বাৰ্তা সহজে মানুহৰ মাজলৈ লৈ যাব পাৰে। দ্বিতীয়তে, গছ ৰোপণ এক গুৰুত্বপূৰ্ণ পদক্ষেপ, কিন্তু কেৱল গছ ৰোপণ কৰাই যথেষ্ট নহয়। সঠিক ঠাইত সঠিক গছ ৰোপণ কৰা আৰু সেই গছবোৰৰ যত্ন লোৱাটো অধিক গুৰুত্বপূৰ্ণ। স্থানীয় অৰ্থাৎ নেটিভ গছ ৰোপণ কৰিলে সেয়া পৰিৱেশৰ সৈতে খাপ খায় আৰু বেছিদিন জীয়াই থাকে। বহু ক্ষেত্ৰত দেখা যায় যে আনুষ্ঠানিকভাৱে গছ ৰোপণ কৰা হয়, কিন্তু

কিছু মাহৰ পাছতে সেয়া মৰি যায়। ইয়াৰ কাৰণ হৈছে সঠিক যত্নৰ অভাৱ। সেইবাবে ছাত্ৰ ছাত্ৰী আৰু যুৱ সমাজে প্লাণ্ট এণ্ড প্ৰটেক্ট ধাৰণাটো গ্ৰহণ কৰিব লাগে। তৃতীয়তে, বন সংৰক্ষণ মানে কেৱল গছ ৰক্ষা কৰা নহয়, ইয়াৰ লগতে জীৱ বৈচিত্ৰ ৰক্ষাও জড়িত। বন হৈছে বহুতো প্ৰাণীৰ বাসস্থান। বন ধ্বংস মানে এই জীৱসমূহৰ জীৱন বিপন্ন হয়। আমি যদি অসমৰ কথাই ক'বলৈ যাওঁ, 2000 চনৰ পৰা বৰ্তমানলৈ অসমে 13% বন অঞ্চল হেৰুৱাইছে। যুৱ সমাজে এই বিষয়টো বুজি ৱাইল্ড লাইফ প্ৰটেকশ্যন আৰু বায়'ডাইভাৰ্চিটি কনজাৰ্ভেশ্যনৰ ক্ষেত্ৰতো সক্ৰিয় ভূমিকা ল'ব পাৰে। চতুৰ্থতে, দৈনন্দিন জীৱনত সৰু সৰু পৰিৱৰ্তনে বৃহৎ প্ৰভাৱ পেলাব পাৰে। প্লাষ্টিক ব্যৱহাৰ হ্ৰাস কৰা, পানী সংৰক্ষণ কৰা, কাগজৰ অপচয় কমোৱা, পৰিৱেশৰ ওপৰত বিৰূপ প্ৰভাৱ পেলাব পৰা সামগ্ৰী ব্যৱহাৰ বন্ধ কৰা, এইবোৰ অভ্যাসে বন সংৰক্ষণত পৰোক্ষভাৱে সহায় কৰে। পঞ্চমতে, যুৱ সমাজে সমাজ ভিত্তিক কাৰ্যসূচীত অংশগ্ৰহণ কৰিব পাৰে। গাঁও বা নগৰৰ স্তৰত বৃক্ষৰোপণ অভিযান, বন সংৰক্ষণ অভিযান আদি সংগঠিত কৰি তেওঁলোকে একেলগে কাম কৰিব পাৰে। ই একেলগে কাম কৰাৰ মানসিকতা গঢ়ি তোলে আৰু বৃহৎ পৰিৱৰ্তন আনিবলৈ সহায় কৰে। ইয়াৰ লগতে উন্নয়ন আৰু বন সংৰক্ষণৰ মাজত সমতা ৰখাটো অতি গুৰুত্বপূৰ্ণ। উন্নয়নৰ বাবে কেতিয়াবা গছ কটা অনিবাৰ্য হৈ পৰে, কিন্তু তাৰ সলনি পুনৰ গছ ৰোপণ আৰু পৰিৱেশ পুনৰুদ্ধাৰ কৰা উচিত। এই ক্ষেত্ৰত যুৱ সমাজে সচেতন নাগৰিক হিচাপে নিজৰ মতামত আগবঢ়াব পাৰে আৰু দায়িত্বশীল উন্নয়নৰ দাবী কৰিব পাৰে। ভাৰতত বহুতো ব্যক্তি বন সংৰক্ষণৰ ক্ষেত্ৰত অসাধাৰণ কাম কৰি বিশ্বজুৰি সন্মান লাভ কৰিছে। তেনে এজন ব্যক্তিৰ নাম হৈছে যাদৱ পায়েং, যাক ফৰেষ্ট মেন অফ ইণ্ডিয়া বুলি জনা যায়। তেওঁ অসমত একক প্ৰচেষ্টাৰে বহু বছৰৰ পৰিশ্ৰমেৰে এখন ডাঙৰ বন গঢ়ি তুলিছে। তেওঁৰ এই প্ৰচেষ্টাই দেখুৱাই দিয়ে যে এজন মানুহেও যদি দৃঢ় সংকল্প লয়, তেন্তে ডাঙৰ পৰিৱৰ্তন সম্ভৱ। তেওঁৰ দৰে উদাহৰণে যুৱ সমাজক অনুপ্ৰাণিত কৰে আৰু দেখুৱাই দিয়ে যে বন সংৰক্ষণ কেৱল চৰকাৰৰ কাম নহয়, ই আমাৰ সকলোৰে দায়িত্ব। ইয়াৰ উপৰিও ভাৰতত সুন্দৰলাল বহুগুণা, চিপকো আন্দোলনৰ সৈতে জড়িত ব্যক্তিসকলৰ দৰে বহুতো পৰিৱেশ কৰ্মীয়ে বন সংৰক্ষণৰ বাবে সংগ্ৰাম কৰিছে। এইবোৰ উদাহৰণে প্ৰমাণ কৰে যে সামাজিক আন্দোলন আৰু ব্যক্তিগত আন্দোলনে একেলগে ডাঙৰ পৰিৱৰ্তন আনিব পাৰে। শেষত ক'ব পাৰি যে বন সংৰক্ষণ কেৱল এক পৰিৱেশগত প্ৰয়োজন নহয়, ই আমাৰ অস্তিত্বৰ লগত জড়িত। ছাত্ৰ ছাত্ৰী আৰু যুৱক যুৱতীয়ে যদি আজিৰে পৰা সৰু সৰু পদক্ষেপ লয়, সচেতনতা বিস্তাৰ কৰে আৰু সক্ৰিয়ভাৱে অংশগ্ৰহণ কৰে, তেন্তে নিশ্চয়কৈ আমি এখন সেউজীয়া সুস্থ পৃথিৱী গঢ়ি তুলিব পাৰিম। বন সংৰক্ষণৰ এই যাত্ৰাত প্ৰতিজন যুৱক যুৱতী একোজন দায়িত্বশীল নাগৰিক হিচাপে আগবাঢ়ি যাওক, এয়াই সময়ৰ দাবী। আৰু ইয়াৰ লগতে আজিৰ যুৱমানী অনুষ্ঠানৰ পৰা বিদায় মাগিছোঁ। আজিৰ এই অনুষ্ঠানটি বাণীবন্ধন তথা সম্পাদনা নৱজিৎ শৰ্মাৰ আৰু প্ৰযোজনা গৌতম নাথৰ। ধন্যবাদ।

এয়া আকাশবাণী তেজপুৰ। শ্ৰোতালৈ নিবেদন কৰিব লৈছোঁ আমাৰ দৈনন্দিন অনুষ্ঠান আজিৰ দিনটো। ৰাষ্ট্ৰীয় দিনপঞ্জী অনুসৰি 1433 ভাস্কৰাব্দৰ আহাৰ মাহৰ আজি 16 দিন, ইংৰাজী 2026 খ্ৰীষ্টাব্দৰ জুলাই মাহৰ 1 তাৰিখ। সমূহ শ্ৰোতাক আমাৰ আজিৰ দিনটো অনুষ্ঠানলৈ স্বাগতম জনাইছোঁ।

আজি বিশ্ব বন মহোৎসৱ দিৱস। বন মহোৎসৱ হৈছে ভাৰতত উদযাপন কৰা এসপ্তাহজোৰা বাৰ্ষিক উৎসৱ। এই উৎসৱত গছ ৰোপণ কৰা হয়। জুলাই মাহৰ প্ৰথম সপ্তাহত এই উৎসৱ পালন কৰা হয়। 1950 চনৰ এই উৎসৱটি কানাইলাল মানেকলাল মুন্সীয়ে আৰম্ভ কৰিছিল। দিল্লীৰ ৰাজঘাটত এজোপা গছ ৰোপণ কৰি তেওঁ এই মহোৎসৱৰ শুভাৰম্ভ কৰিছিল। সেই সময়ৰ কৃষি আৰু খাদ্যৰ তেওঁ কেন্দ্ৰীয় মন্ত্ৰী আছিল। 2020 চনত এই উৎসৱটি 1 তাৰিখৰ পৰা 7 তাৰিখলৈ পালন কৰা হয়। ভাৰতীয়সকলক বৃক্ষৰোপণৰ প্ৰতি উৎসাহিত কৰাই এই মহোৎসৱৰ অন্যতম লক্ষ্য। উদ্যোক্তাসকলে দেশত সেউজ অঞ্চলৰ পৰিসৰ বৃদ্ধি কৰিবলৈ বিচাৰে, কাৰণ বৃক্ষৰ দ্বাৰাই বিকল্প শক্তি পোৱা যায়। খাদ্যৰ সমল বৃদ্ধি, পশুৰ বাবে আশ্ৰয় আৰু খাদ্য যোগান, খৰাং হ্ৰাস আৰু ভূমিস্খলন ৰোধ কৰাটো বৃক্ষৰোপণৰ বিশেষ ভূমিকা আছে। জুলাই মাহৰ প্ৰথম সপ্তাহটো গছ ৰোপণ কৰাৰ উপযুক্ত সময়, কিয়নো

ভাৰতৰ অধিকাংশ ঠাইতেই মৌচুমী বায়ু ববলৈ ধৰে। এই বন মহোৎসৱ সাধাৰণতে ঘৰ, আৱাসগৃহ, কাৰ্যালয়, বিদ্যালয় আৰু মহাবিদ্যালয়ত বৃক্ষৰোপণ কৰি পালন কৰা হয়। সমান্তৰালভাৱে বিভিন্ন পৰ্যায়ত কিছুমান প্ৰচাৰ কাৰ্যও চলোৱা হয়। কিছুমান সংগঠন আৰু স্বেচ্ছাসেৱী সেৱকে বিনামূলীয়াকৈ বৃক্ষ বিতৰণ কৰে।

আৰু 1962 চনৰ 80 বছৰ বয়সত এই একেটা দিনতেই তেখেতৰ স্বৰ্গপ্ৰাপ্তি হয়। 1933 চনত 28 মাৰ্চত জৰ্জিয়াৰ উইণ্ডাৰত প্ৰথমে চিকিৎসা দিৱস পালন কৰা হৈছিল। সেই উপলক্ষে চিকিৎসক আৰু তেওঁলোকৰ পত্নীসকললৈ শুভেচ্ছাসূচক কাৰ্ড মেইল কৰা হৈছিল আৰু লগতে মৃত চিকিৎসকৰ কবৰত নিৰ্মালী অৰ্পণ কৰা হৈছিল।

আজি ৰাষ্ট্ৰীয় চিকিৎসা দিৱস। ৰাষ্ট্ৰীয় চিকিৎসক দিৱস হৈছে ব্যক্তি তথা সমাজলৈ চিকিৎসকসকলৰ অৱদানৰ স্বীকৃতি প্ৰদান কৰি উদযাপন কৰা এক দিৱস বিশেষ। দিনটো চিহ্নিত কৰিবলৈ উদযাপিত স্মৰণীয় অনুষ্ঠানৰ তাৰিখটো ৰাষ্ট্ৰভেদে পৃথক হ'ব পাৰে। কিছুমান দেশত দিনটো বন্ধৰ দিন হিচাপেও চিহ্নিত কৰা হয়, যদিও স্বাস্থ্যসেৱা উদ্যোগৰ ৰোগী আৰু হিতাধিকাৰীসকলে তথা স্বাস্থ্যসেৱা সংগঠনবোৰে উদযাপন কৰে। সমগ্ৰ ভাৰতত চিকিৎসক তথা পশ্চিমবংগৰ দ্বিতীয়জন মুখ্যমন্ত্ৰী ডক্টৰ বিধান চন্দ্ৰ ৰয়ক সন্মান জনোৱাৰ উদ্দেশ্যে 1 জুলাই তাৰিখে ৰাষ্ট্ৰীয় চিকিৎসক দিৱস পালন কৰি অহা হৈছে। 1882 চনৰ 1 জুলাইত তেখেতৰ জন্ম হৈছিল।

জ্যোতিপ্ৰসাদ মেধি। জ্যোতিপ্ৰসাদ মেধি এগৰাকী অসমীয়া পৰিসংখ্যাবিদ। তেওঁ গুৱাহাটী বিশ্ববিদ্যালয়ৰ পৰিসংখ্যা বিজ্ঞান বিভাগৰ অধ্যাপক আছিল। পৰিসংখ্যা বিজ্ঞান সম্পৰ্কীয় তেওঁৰ গৱেষণা আৰু পাঠ্যপুথি সমগ্ৰ বিশ্বৰ পৰিসংখ্যা বিজ্ঞান সমাজৰ মাজত বাৰুকৈ সমাদৃত হৈছে। তেখেতৰ জন্ম হৈছিল 1924 চনৰ আজিৰ দিনটোতেই কামৰূপ জিলাৰ ৰামদিয়াত। তেওঁৰ পিতৃৰ নাম আছিল বিনন্দী চন্দ্ৰ মেধি আৰু মাতৃৰ নাম আছিল কাদম্বৰী মেধি। ঘৰখন শিক্ষা দীক্ষাত আগবঢ়া হোৱাৰ উপৰিও অসমীয়া সাহিত্য ক্ষেত্ৰলৈও পৰিয়ালটোৰ বহুমূলীয়া অৱদান আছে। জ্যোতিপ্ৰসাদ মেধিৰ ককাক তথা মাতৃ কাদম্বৰীৰ পিতৃ কালীৰাম মেধি এগৰাকী প্ৰখ্যাত সাহিত্যিক। কালীৰাম মেধিৰ পুত্ৰ তথা জ্যোতিপ্ৰসাদৰ মোমায়েক সৌৰভ কুমাৰ চলিহা অসমীয়া সাহিত্যৰ এগৰাকী অন্যতম শ্ৰেষ্ঠ চুটি গল্পকাৰ। জ্যোতিপ্ৰসাদ মেধিয়ে 1947 চনত গুৱাহাটী কটন মহাবিদ্যালয়ত গণিতৰ অধ্যাপক হিচাপে যোগ দিছিল, কিন্তু তাত তেওঁ বেছিদিন নাথাকিলে। 1948 চনত গুৱাহাটীৰ জালুকবাৰীত অসমৰ প্ৰথমখন বিশ্ববিদ্যালয় গুৱাহাটী বিশ্ববিদ্যালয় প্ৰতিষ্ঠা হোৱাত অধ্যাপকৰ দায়িত্ব ল'বলৈ আমন্ত্ৰণ লাভ কৰে। মেধিয়ে আমন্ত্ৰণ গ্ৰহণ কৰি 1948 চনত গুৱাহাটী বিশ্ববিদ্যালয়ত গণিত আৰু পৰিসংখ্যা বিজ্ঞান বিভাগত অধ্যাপক ৰূপে যোগদান কৰিছিল। বিশ্ববিদ্যালয়ত অধ্যাপনা কৰি থকাৰ মাজতেই তেখেতে ইংলেণ্ড আৰু ফ্ৰান্সত উচ্চ শিক্ষা গ্ৰহণ কৰিবলৈ গৈছিল। 1985 চনত তেওঁ গুৱাহাটী বিশ্ববিদ্যালয়ৰ পৰিসংখ্যা বিজ্ঞান বিভাগৰ পৰা অৱসৰ গ্ৰহণ কৰে। তেওঁ গুৱাহাটী বিশ্ববিদ্যালয়ৰ এগৰাকী সন্মানীয় এমিৰেটাছ প্ৰফেচাৰ আছিল। তেওঁ সুদীৰ্ঘ দিন অধ্যাপনা কৰাৰ কালচোৱাত দেশ বিদেশৰ বহুতো বিশ্ববিদ্যালয়ত অতিথি অধ্যাপকৰ দায়িত্ব পালন কৰিছিল। কানাডা, ব্ৰিটেইন, আমেৰিকা আদি দেশসমূহৰ উপৰিও ভাৰতৰ বহুকেইখন বিশ্ববিদ্যালয় IIT আৰু গৱেষণা প্ৰতিষ্ঠানত তেওঁ পৰিসংখ্যা বিজ্ঞানৰ বক্তৃতা প্ৰদান কৰাৰ বাবে নিমন্ত্ৰিত হৈছিল। 1979 চনত তেখেতে জনসংখ্যা গৱেষণা কেন্দ্ৰ প্ৰতিষ্ঠা কৰি সঞ্চালক হিচাপে কাম কৰে। 1985-89 চনত ইনষ্টিটিউট অৱ এডভান্স ষ্টাডিজ ইন ছায়েন্স এণ্ড টেকন'লজিৰ সঞ্চালক পদতো তেখেতে কাম কৰিছিল। তেখেতে বহুতো ৰাষ্ট্ৰীয় আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত গৱেষণামূলক আলোচনী সম্পাদনা কৰাৰ লগতে প্ৰায় 50খন গৱেষণা পত্ৰ ৰচনা কৰি থৈ গৈছে। ইয়াৰে লগতে কেইবাখনো দেশত অধ্যাপক আৰু গৱেষক ৰূপে আমন্ত্ৰণ লাভ কৰিছিল। ইয়াৰে ভিতৰত কানাডাৰ মন্ট্ৰিল বিশ্ববিদ্যালয়, মেকমাষ্টাৰ বিশ্ববিদ্যালয়, আমেৰিকা উইস্কনিছন বিশ্ববিদ্যালয়, টৰণ্ট বিশ্ববিদ্যালয় অন্যতম। জ্যোতিপ্ৰসাদ মেধিয়ে গুৱাহাটী বিশ্ববিদ্যালয়ৰ দ্বাৰা প্ৰফেচাৰ এমিৰেটাচ সন্মান, তেজপুৰ বিশ্ববিদ্যালয়ৰ দ্বাৰা DSc সন্মান, IIT গুৱাহাটীৰ দ্বাৰা DSc সন্মান, ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ দ্বাৰা DSc সন্মান লাভ কৰিছে। IIT গুৱাহাটীৰ গণিত বিভাগলৈ আগবঢ়োৱা অৱদানৰ স্বীকৃতিস্বৰূপে প্ৰতিষ্ঠানখনৰ গণিত বিভাগে তেওঁৰ মৃত্যুৰ পিছত প্ৰতি বছৰে জ্যোতিপ্ৰসাদ মেধি এনুৱেল মেমৰিয়েল লেকচাৰ আয়োজন কৰিবলৈ লৈছে। আজিৰ দিনটো অনুষ্ঠানত শ্ৰোতালৈ এতিয়া আগবঢ়াইছোঁ দিনটোৰ লগত জড়িত কেইটিমান টুকুৰা খবৰ। 1983 চনৰ আজিৰ দিনটোতেই দৰং জিলা গঠন হৈছিল। 1983 চনৰ এই একেটা দিনতেই কৰিমগঞ্জ জিলাখনো গঠন হৈছিল। ডক্টৰ বিধান চন্দ্ৰ ৰয় ভাৰতীয় চিকিৎসক তথা ৰাজনীতিক পশ্চিমবংগৰ দ্বিতীয়জন মুখ্যমন্ত্ৰীৰ জন্ম হৈছিল 1882 চনৰ আজিৰ দিনটোতেই। হৰিপ্ৰসাদ চৌৰাচীয়া তেখেতৰ জন্ম হয় 1938 চনৰ আজিৰ দিনটোতেই। তেখেত ভাৰতীয় বাঁহীবাদক তথা সুৰকাৰ।

ফণীন্দ্ৰ কুমাৰ দেৱচৌধুৰী অসমীয়া ঔপন্যাসিক, গল্পকাৰ আৰু প্ৰবন্ধকাৰৰ জন্ম হৈছিল 1954 চনৰ আজিৰ দিনটোতেই। অসমীয়া কবি, ঔপন্যাসিক, গল্পকাৰ, প্ৰবন্ধকাৰ তথা অভিনেত্ৰী গীতালী বৰুৱাৰ জন্ম হৈছিল 1961 চনৰ আজিৰ দিনটোতেই। শ্ৰোতা, ইমান পৰে আজিৰ দিনটো অনুষ্ঠানটি শুনিলে। এতিয়া 8 বজাত মুখ্য বাতৰি কেইটামান আকাশবাণী গুৱাহাটীৰ পৰা শুনিবলৈ পাব।

নমস্কাৰ। আকাশবাণী গুৱাহাটীৰ নিশা 8 বজাৰ মুখ্য বাতৰি পঢ়িছো অনুজা লোপামুদ্ৰাই। কেন্দ্ৰীয় কৃষি আৰু কৃষক কল্যাণ মন্ত্ৰী শিৱৰাজ সিং চৌহান আৰু কেন্দ্ৰীয় সংসদীয় পৰিক্ৰমা মন্ত্ৰী কিৰেণ ৰিজিজুৱে আজি ধেমাজিৰ বান পৰিস্থিতিৰ বুজ লয়। অৰুণাচল প্ৰদেশত যোৱা কেইবাদিনো ধৰি হৈ থকা নেৰানেপেৰা বৰষুণৰ ফলত ব্ৰহ্মপুত্ৰৰ জলপৃষ্ঠ বৃদ্ধি পোৱাৰ লগে লগে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানতো বানৰ আশংকা বৃদ্ধি পাইছে। দুবছৰ পূৰ্বে প্ৰৱৰ্তন কৰা ভাৰতীয় ন্যায় সংহিতা, ভাৰতীয় নাগৰিক সুৰক্ষা সংহিতা আৰু ভাৰতীয় সাক্ষ্য অধিনিয়মৰ ৰূপায়ণৰ ক্ষেত্ৰত অসমে দেশৰ ভিতৰত তৃতীয় স্থান অধিকাৰ কৰিবলৈ সমৰ্থ হৈছে। আজি কোকৰাঝাৰ, শ্ৰীভূমি, যোৰহাট, গোৱালপাৰা, ধুবুৰী আৰু বৰপেটাৰ 44 সংখ্যক জিলা দিৱস উপলক্ষে মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই জিলাকেইখনৰ লোকসকললৈ শুভেচ্ছা জনাইছে। কামৰূপ মহানগৰ জিলা আৰু ছেছন ন্যায়াধীশৰ আদালতৰ কাৰ্যালয়ৰ দায়িত্বাহী বিষয়াই আজি জুবিন গাৰ্গৰ পন্নী গৰিমা শইকীয়া গাৰ্গক প্ৰয়াত শিল্পীগৰাকীৰ সা সম্পত্তিৰ উত্তৰাধিকাৰীৰ প্ৰমাণ পত্ৰ প্ৰদান কৰে। আকাশবাণী গুৱাহাটী কেন্দ্ৰই আজি 79 বছৰত ভৰি দিছে। প্ৰতিষ্ঠা দিৱস উপলক্ষে আজি শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰৰ শ্ৰীমন্ত শংকৰদেৱ আন্তৰ্জাতিক প্ৰেক্ষাগৃহত উপজা দিনৰ সুবাস শীৰ্ষক অনুষ্ঠান অনুষ্ঠিত হৈছে। ৰাষ্ট্ৰীয় চিকিৎসক দিৱস উপলক্ষে আজি ৰাজ্যৰ বিভিন্ন ঠাইত ভিন ভিন কাৰ্যসূচীৰ আয়োজন কৰা হয়। কামৰূপ জিলাৰ আজাৰা আৰক্ষীয়ে আজি এখন বাহনৰ পৰা 11 কাৰ্টন বাৰ্মিজ চিগাৰেটসহ 2 লোকক আটক কৰে আৰু ফিফা বিশ্বকাপ ফুটবল প্ৰতিযোগিতাত আজি নিশা 9:30 বজাত আটলাণ্টা ষ্টেডিয়ামত হ'বলগীয়া এখন খেলত ইংলেণ্ড কংগোৰ বিৰুদ্ধে অৱতীৰ্ণ হ'ব। এতিয়াৰ মুখ্য বাতৰি ইমানেই। আমাৰ পৰৱৰ্তী বাতৰি বুলেটিন নিশা 9:25 বজাত শুনিবলৈ পাব।

0: এয়া আকাশবাণী তেজপুৰ। আগবঢ়াব লৈছোঁ দীপক মহন্ত ৰচিত নাট বৈতৰণীৰ পাৰে। নাটখনি আমাৰ কেন্দ্ৰৰ পৰা ইতিপূৰ্বে প্ৰচাৰিত।
1: আকাশবাণী তেজপুৰ আজিৰ বুধবৰীয়া নাট্যানুষ্ঠানৰ নিবেদন বৈতৰণীৰ পাৰে, ৰচনা দীপক মহন্তৰ। ইয়া শুনক দীপক মহন্ত ৰচিত হাস্য মধুৰ নাটক বৈতৰণী পাৰে।
2: এলাৰ্ম নিদিলেও নহয়, দি থলেও টোপনি ভাঙে, মহা মুস্কিল। তীৰ্থ, চাৰিটা বাজিল, উঠ উঠ উঠ, এই পটাপট গাত উটিয়াই মন্দিৰৰ ডেকটো বজাই থৈ আগৈ। ৰাম, এই কাউৰী মখাজে আৰু উপজি পুৱাই উঠি ৰেৱাজ কৰেহে কৰে, মাতৰ চন হ'ল সেয়া কা কা। তীৰ্থ, মাউলত যোৱা, বেলি দুপৰলৈকে শুবলৈহে লাগে, লাচ্ছাহ পলাইছ।
3: দুটা বজাত শুইছোহে ভাওনাৰ পৰা আহি, মই আজি দেৰিকৈ উঠিম, আপুনি আজি টেপটো বজাই থৈ আহক গৈচোন।
2: কি, কাক হুকুম জাৰি কৰিবলৈ আহিছ? মই 7টা বজালৈকে নুশুলে বাহিৰ ফুৰা ভাৱটো নাহে বুলি তই নেজান নেকি? আৰু 7 বজাৰ পিছতেই বহিব লাগিব শালিগ্ৰাম ধুবলৈ। তই এতিয়া টেপটো অন কৰি দিহে আহিবি, টেপে নিজে নিজেহে গাব, তাৰ পাছতো আকৌ বেলি দুপৰলৈকে নাক বজাই শুবিয়েই। ঈশ্বৰৰ কামতো তহঁতৰ কেহেলি কেন্দেলি, জহন্নামে যাবি চাল্লা।
3: ধেই তেই চব, ৰাতিপুৱাই দিনটোলৈ যাত্ৰা নাস্তিক কৰি দিলে, 4টা বাজিছেহে,

0: তেওঁৰ টেপ বজাই গোঁসাই জগাব হ'লেই, নিজেইতো লৰচৰ নকৰি এন্ধাৰে মুন্ধাৰে উঠি গা ধুব লাগিব এই নৰাধম তীৰ্থই। ৰহ বাপেকে, কালিৰ পৰা চাৰিটামান স্লিপিং টেবলেট খাই শুই থাকিম মাৰে। চাহ্লা, মানুহ গৈ জোনবাইৰ মাটি দখল কৰিছেগৈ। আমাৰ ৰাতিপুৱাই উঠি কাঠৰ খৰম পিন্ধাৰ জামানা আছেই। বামুণৰ ঘৰ যেন আমি দেখাহে নাই, নিজে দোকানৰ বাছেৰে দাঁত ঘঁহিব। আমি বামুণৰ লিটিকাই যে সুৰা ঠাৰি ভূতৰা ঠাইৰে ৰাতিপুৱাই মাৰক ৰক। দাঁতোনডাল কলৈ গ'ল? কালি বাৰাণ্ডাখনতে খোজ মাৰি থৈছিলোঁ। এইডাল পাইছোঁ। নিজে টাইল লগোৱা বাথৰুমত বৰষুণ দিয়া চাৱাৰ লগাইছে। আমি মৰা দমকল হেঁচকি চাইছোঁ বাপেকে, এইজনী ৰাতিপুৱাই ৰমলীয়া এপত চপাইছে। এয়া কি তিমিৰ ফাৰিয়া বাজ? এয়া মই কি দেখিছোঁ? পূজাৰী দেউ, অ দেউ, হেই ঈশ্বৰ, গোটেইখন ধোৱাং কৰিলে। এজোপা তামোলতো এটাও তামোল নাই। কলৈ গ'ল? বোপাই, নাৰিকলো নাই। গোহালি তোবা আছেনে নাই? আছে আছে আছে, গৰুকেইটাও আছে। পিছফালৰ বাহনীডৰা কি হ'ল? ৰাতিটোৰ ভিতৰতে গাইব। চোৰে নিলে। দেউ দেউ, খালে খালে খালে খালে খালে খালে। খালে খালে খালে খালে খালে খালে খালে খালে খালে। গৰু গাড়ীখনো নাই, সেইখনতে তামোল নাৰিকল বা সোপাকে লাদি চোৰে সৰকালে বোপাই।
1: নেওচা যোৱা বন্দী কথা, এৰ দেতা উৰিয়াই মৰিছ কেলে উপজি পুৱাই?
0: দেউ চাওকিচোন চাওকি কি কৰিলে, তামোল নাৰিকল বা ঝাৰু মাৰি গৰু গাড়ীত বুজাই দি চম্পট।
1: কি তামোল নাৰিকলত ঝাৰু মাৰিছে মানে?
0: ঝাৰু মাৰিছে মানে চাফা, মই দাঁতোন কৰি থাকোঁতে দেখিলো।
1: কি দেখিলি?
0: তামোল হাৱা, নাৰিকল হাৱা, বাঁহ হাৱা, গৰু গাড়ী হাৱা।
1: গৰু
0: আছে?
1: আছে। তবে গাড়ীখন নিলে কেনেকে?
0: চলাই নিছে।
1: গৰু নহলে গৰুৰ গাড়ী চলাই নিব কেনেকৈ? ঐ গৰু,
0: ছেল্ফ ষ্টাৰ্টাৰ লগাই চলাই নিছে চাগে।
1: ঐ তবে তো গৰুৰ গাড়ীত হেডলাইটো জ্বলিছে।
0: জ্বলিবতো আকৌ।
1: জ্বলিব জ্বলিব, ময়ো বলোভদ্ৰ, উলামোলা বলোভদ্ৰ নহয়। তাৰো মই বেকলাইট নজ্বলাওঁ যদি ময়ো বিলবেশ্বৰ দেৱালয়ৰ পূজাৰী নহওঁ। ঐ ওলা ওলা বল, তাক চালা বিচনাতে ধৰি মাজি।
0: কাক?
1: নগেনক।
0: নগেনক? কিয়?
1: হেৰ তয়ে কলি দেখোন বোলে তামোল নাৰিকল চবতে বাঁহ দিলে বুলি, আৰু সি নিদিলে কোনে দিব? গাঁওখনত এই এটা চুৰেই জ্বলাই মাৰিছে। ঐ ঐ ঐ, মোৰ চেলেংখন সাউতকৈ লৈ আন।
0: মই সাউতকৈ গাটো তিয়াই মন্দিৰৰ টেপটো বজাই থৈ আহোঁ।
1: নেলাগে নেলাগে, টেপ বজাই এতিয়া গোঁসাই জগাব নালাগে। আগতে বল নগেন চোৰৰ ঘৰলৈ।
0: যথা আজ্ঞা।
2: দেউ
1: কোন
2: কোনফালে? আজি দেখোন বিহা নেই। সেইটোতে আপোনাৰ আল ধৰা তীৰ্থ নহয় জানো? তাক দেখোন গৰু খেদা দি খেদি আনিছে, কোনো নিয়ে? ৰাতি কিবা হাত চাফাই কৰিলে নহয়? থেনালৈ নিয়ে, নিয়ক নিয়ক, পখৰা সৌকাৰ দুচাতমান টুপিনাত পৰিলেই কুঁহিয়াৰ পেৰণতে ভেবৰ ওলোৱা দি একেবাৰে পেৰ পেৰাই উলিয়াই দিব নহয়। মই ভাবিছো দেই, আজি কিবা এটা বিজুগুটি ঘটিছে বামুণৰ ঘৰত, নহ'লে এই পৰলোকে কেছেটৰ আৱাজ নাই, মই আকৌ হৰিনামৰ আৱাজ নুশুনালৈকে নুঠোৱেই নহয়। আজি সেইকাৰণে মোৰো উঠা পলম হ'ল, কাৰণ ই বেটা তীৰ্থহে। চালা বৰঘৰত সিন্ধি
1: দিয়া,
2: বুজিছে দেউ? তাৰ চাল চলন মই বহু দিনৰ পৰা মন কৰি আছিলোঁ, মোৰ আঞ্জাত দেখিছোঁ অমূলক হ'ব নোৱাৰে। ই বেটাই এতিয়াই হাতকি চাফাই ধৰিলে, ডাঙৰ হ'লে ই এটা গভাই থবগৈ।
0: ঐ কুমুটকাই দেউ, ৰাতিৰ মালৰ নিচা ফটাই নাই নেকি? কাক হাতকি চাফাই কৰা দেখিলে? পুলিচ মানুহ হ'ল বুলিয়ে জাহা তাহা ইলজাম লগাই আন্ধা কানুন হাতত লৈ নুফুৰিব দেই, কথা বেয়া হৈ যাব।

0: খিটচোৰৰ এই মস্ত লম্বা লিষ্টি দি দিলোঁহেঁতেন, তাৰপিছত দেখিলোঁহেঁতেন তোৰ যুক্তিৰ ভাণ্ডাৰত কিমান মাল আছে।
1: তহঁতে কথাবোৰ উৰুৱাই দিয়, পৃথিৱীত কোনোটো কামেই বিনা যুক্তিত নহয়।
0: সেইকাৰণেতো তই যুক্তি কুমুদ আৰু মই চিপাহী কুমুদ।
1: হাঁহিলি যে, কি যুক্তি?
0: পুলিচৰ লগত ইয়াৰ কি মাৰিবলৈ আহ? আমাৰ বলো পূজাৰীয়ে আল ধৰা তীৰ্থক এইফালে খেদি নিয়া দেখিছ নেকি?
1: এইবাৰহে তই যুক্তি থকা কথাটো কলি, দেখিছো। তাকেতো মই ভাবি ভাবি যুক্তি বিচাৰি পোৱা নাই। এই ব্ৰহ্মপুৰতে বলদেউ আৰু তীৰ্থ কলৈ তীৰ্থিৰাই দৌৰিছে? দুপইচা ঘটাৰ সময় মেদ কমাবলৈ দৌৰাটোতো কোনো যুক্তি নাই।
0: তই যুক্তি বিচাৰি থাক আৰু মই পঘা খোৱাটোক ধৰোঁগৈ।
1: পঘা খোৱা? কোনে খায় পঘা? পঘা খোৱাৰ কি যুক্তি থাকিব পাৰে?
0: আছে, তীৰ্থ বোলাটোৱে মন্দিৰৰ ধন সৰকাই ধৰা পৰিল। বলদৈ তাক গতিয়াই ভুকুৱাই থানালৈ আনি থাকোঁতেই মই পদূলিতে পালোঁ। জেৰা কৰাত চালে বেৰে কোবাইছে, বোলো ৰহ পঘাৰে বান্ধ ইয়াক। এই বুলি পঘাডাল আনিবলৈ মই গোহালিলৈ সোমাওঁতেই কথা বেগতিক দেখি সি মাৰিলে নহয় ভিৰাই লৰ।
1: অ' তাক ধৰিবলৈ পিছে পিছে পূজাৰীদেউ দৰাটো যুক্তিযুক্ততা থকা কথাই। অ' সেইকাৰণে মোক কথাটো ক'বলৈ ৰোৱা মানুহটো অ' এলাপ পাকতে আল ধৰা পিছে পিছে নেঠাই নেঠাই দৌৰিছে। ঐ এতিয়াহে যুক্তিযুক্ততা পাইছোঁ।
0: কোনপিনে গ'ল? কোনপিনে?
1: এইপিনে, এই আমাৰ সেই লেৰেলা কোমলহঁতৰ চুবুৰীটো পিনে গৈছে।
0: মই আহোঁ তেনেহ'লে।
1: এই ৰ ৰ ৰ, মই যাওঁ তোৰ লগতে।
0: তই কি যুক্তিত যাবি মোৰ লগত?

0: ঐ তীর্থ,
1: প্রভু ঈশ্বর,
0: এইখন হয়নে নগেনৰ ঘৰ? মই আৰম্ভ কৰো। এই নগেন, চালা 420 ওলাই আজি। আৰু তই মোৰ গছত হাত দিয়, সৰকাবলৈ আৰু ভাৰস্থখনত কাৰো বাৰী বিচাৰি নাপাও, হা? মোৰ বাৰীখনত হে চকু। আৰু ন কইনাৰ সৰ্বাংগত স্বৰ্ণ অলংকাৰ ওলমি থকাদি বাৰীৰ প্ৰতিজোপা গছতে লোমালোমে লোমালোমে ফল দুৰুল খাই আছিল। এই এটা মাত্ৰ চোৰে সেইহেন বাৰীখন টকলা কৰি পেলালে। ঐ নগেন, চোৰৰ বাচ্চা, ওলাই আজি। তোৰ মই কি গতি কৰো চাই যাহি। যি দুটা ভৰিৰে তই মোৰ জমিত সোমাই বাৰীত হিলং কৰিছ, সেই দুটা তোৰ হাতত দি নফটাও যদি মোৰ নাম বলভদ্ৰ নহয়, মাকে কৈ থলোৱা।
1: প্ৰভু ঈশ্বৰ, আৰু বেয়া বেয়াকে গালি দিয়ক। সেয়া সেয়া নগেনৰ ঘৈণীয়েক ৰাধা চোতাললৈ আহিছে। আপুনি কি কয় শুনিবলৈ নগেনে পঠিয়াইছে।
2: কি নাম কলি তাই?
1: ৰাধা, ৰাধা।
2: তই চোৰৰ ঘৈণীয়েকৰ নাম কেনেকৈ জানিলি?
1: দাঁত উজলা চুকৰ হে ছোৱালী, গাত কাপোৰ নোলোৱাৰ পৰাই জানো। আগৰে পৰা লটং পটং যে।
2: সেইকাৰণে তোৰ হিচাপ আছে।
1: গালি গালি
2: গালি
1: পাৰক পাৰক
2: পাৰিবলৈ।
1: তাৰ কলিজাৰ কোহে কোহে শৰীৰত সোমাই যোৱাকৈ শক্তি খেলাৰক।
2: চোৰৰ কলিজা থাকে জানো।
1: থাকে থাকে, কলিজা শুকাই থাকে, টুটুৰা পৰি থাকে।
2: টুটুৰা মানে আৰু কি কওঁ কচোন।
1: ৰাম, ইমান ভদ্ৰ ভাষাৰে দম দিলে ওলাই আহিব জানো।
0: ইংৰাজীতে গালি দিওঁ বাপেকে,
1: বুজি নাপায় ওলাই আহিব পাৰে।
0: যি ভাষাতে গালি নাপাৰক চবেই বুজি পায়, বুজিছ? ঐ বিলাদি ফক্স, সালা জেকেল, ঐ ননসেন্স।
3: অ জানমণি, জানমণি, অ শুন, উঠিলানে? বাজলৈ আহি চোৱাচোন, কুকুৰটোৱে কিয় ভুকিছে? ৰাতি চোৱা চেলেকা নাছিল হ'ব পাই।
2: মাৰাত্মক কথাও, মাৰাত্মক কথা, অথনিৰ পৰা কুকুৰৰ মাত শুনিছ জানো?
1: নাইতো, তাই আপোনাকে উদ্দেশ্য কৰি কৈছে।
2: মোক চোৱা চেলেকা বুলিছে?
0: ঐ হাৰামৰ নেগুৰ নগেন পাজি, মতা হ যদি ওলাই নহকেলে।
3: মই
0: কিন্তু এই বান্দৰীজনীক কিন্তু ভুকুৱাই মাৰিম দেই। মোৰ নাম লগ মুঠেই বলভদ্ৰ কুকুৰ বুলি বুজিছ? তাইৰ পিঠি ভদৰি নকৰো যদি চাই থাকিবি।
1: কহয় মাধৱ দাসে, গালিয়ে গালিয়ে আছে। ভীমৰ গালিত ৰ'ব নোৱাৰি দুৰ্যোধন হ্ৰদত লুকাই থকাৰ পৰা ওলাই আহি মৰিছিল, মানে গাজত লাগিব লাগিব।
0: তাই কিন্তু মোৰ গাজত লগাই দিছে দেই।

0: আই লৰা, জানমণি নে চানমণি, কুকুৰটোক ভাত দুটামান দি তাৰ মুখখন মাৰিবলৈ কৈছিলো নে নাই?
1: তাই দেখোন ভইচ চেঞ্জ কৰিছে, মই কৰি চাওঁ ৰ, মগেন ওলালেই তই থাপ মাৰি ধৰিবি দেই তীৰ্থ,
2: যদি ঘাপ মাৰি দিয়ে।
1: এই চবতে নিগেটিভ কথা কওঁ, সোমায়া সোমায়া, জপন আখন খুলি থৈ আহিবি দেই। অ ৰাধা ৰাধা, মা ৰাধে।
0: অ পূজাৰী দেউহে, দেখোন আজি ৰাতিপুৱাই বাহি চোতাল গছকি দেখোন, অ এইফালে কাৰোবাৰ ঘৰত যজমানি কৰিবলৈ যাই হবলা।
1: অ মানে তোৰ গিৰিয়েৰৰ শ্ৰাদ্ধ পাতিম বুলি আহিছো।
0: কিন্তু এওঁটো মৰাই নাই।
1: মাৰি লৈ পাতিম।
0: কিন্তু নৰহত্যাটো মহাপাপ, তাতে আপুনি বামুণ মানুহ,
1: হাত ধেনু পৰাচিত কৰি লম। এই তাক বাহিৰলৈ ওলাব ক।
0: তেওঁটো নাইকিয়া।
2: নাইকিয়া? ইমান ৰাতিপুৱাই পলাল নে?
0: নপলাব, কামৰ যিহে হেঁচা পৰিছে, এক মিনিট ফুৰ্চত নাই।
1: মানে
0: ইফালে নগেন সিফালে নগেন, নকৈছো মানুহটোৰ খাৱন শোৱন নোহোৱা হ'ল, কাণত মোবাইলটো লওঁতে লওঁতে এতিয়া ডিঙিটো বেকা কৰিহে ফুৰে, মাতিলেও মানুহটোৱে এপাক ঘূৰিহে দেখে, সেইকাৰণে আজিকালি কোৱাই কা জিলিয়ে যা নকৰোঁতে ঘৰৰ পৰা ফুটি দিয়ে। চৰকাৰী কাম কৰিবলৈ বহুত কিতিপ জানিব লাগে নহয়।
2: হেৰি অ ৰাধা, নগেনে চৰকাৰী চাকৰি কেতিয়াৰ পৰা ধৰিলে?
0: কিনো উকিলৰ নিচিনাকৈ পাক লগাই লগাই কথা সুধি থাকে, আগৰ পৰাই কৰে। বুজিছে দেউ, চৰকাৰী চাকৰিত বহুত ৰিস্ক,
1: হয়নে?
0: উলা মোলা মানুহে ফেল মাৰি যাব।
1: তই কোৱাটোৱেই তই কোৱাটোৱেই।
2: বাৰু হেৰি নহয় ৰাধা, নগেনে চৰকাৰী চাকৰি কোন বিভাগত কৰে, অফিচটো ক'ত, ঠিকনাটো পালেই হ'ব, আমি তাক উলিয়াব পাৰিম।
0: অফিচত নবহে নহয়, ফ্ৰী ডিউটি। বিভাগটো হ'ল ৰাজহুৱা সম্পত্তি সুৰক্ষা বিভাগ, চৰ্টত পিপিএছ।
2: তেওঁ পিপিএছ কিয় ৰাধা?
0: জনসম্পৰ্কৰক্ষী বিষয়া, আৰু সুধি নাথাকিবি।
1: তাইক সুধি থাকিলে কিডাল হ'ব, মেইন আছামীয়ে ঘৰত নাই।
0: আছামী? কোন আছামী?
2: গিৰিয়েৰ।
0: ঐ ঢোলৰ লগৰ টেমেকা, তই কিন্তু অহাৰে পৰা যা এটা সুধি আছ দেই, তিনিবাৰমান মোক নাম কাঢ়ি মাতিছ, পৰস্ত্ৰীক নবৌ বুলি মাতিব লাগে যে নাজানা নেকি? হা এ পূজাৰী দেউ, আপুনি দেখোন থিয় হৈ থাকিল। অ জানমণি, এ কাঠৰ হেণ্ডেল নথকা চকীখন লৈ আছে।
1: চকী আনিব নালাগে। মাত্ৰ শুন, তহঁতক কিন্তু মই ৱাৰ্নিং এটা দি সাৱধান কৰি দিলো, ই নগেনে মোক নাকত ধৰি চাকত ঘূৰাইছে।
0: ঔৱাই, মোৰ মানুহটোৰনো বাৰু ইমান বল শক্তি হ'লনে, আপোনাক নাকত ধৰি চাকত ঘূৰাব পাৰিছেনে?
1: তই ধাৰৰে মাৰিছ নে গেদিৰে মাৰিছ, মই কিন্তু ধৰিব পৰা নাই দেই। নাই পৰা যদিও তোক কিন্তু মই লাষ্ট কথা এটা কৈ যাওঁ, মোৰ ভূমি সম্পত্তি জমিৰ ফালে আজিৰ তাৰিখৰ পিছত নগেনে যদি কেৰাহীকৈও চায়, তবে মোতকৈ আৰু বেয়া মানুহ কোনো নোলাব কৈ থলো। হ যোৱা ৰাতি মোৰ বাৰীৰ নাৰিকল তামোল বাঁহ চব চাফা, মোৰেই গৰু গাড়ীত লাদি চেল্ফ ষ্টাৰ্টাৰে গৰু গাড়ী ষ্টাৰ্ট কৰি হেড লাইট জ্বলাই বিন্দাচ লৈ আহিছে।
0: কোনে
2: কোনে? তই এতিয়া নজনাই হলি, অথনিৰে পৰা কৈ আছো কি আৰু শুনি আছ কি? অ প্ৰভু, নগেনৰ চিৰিয়েলখনৰ ডিৰেক্টৰ ৰাইটাৰ তাই বেটীহে।
0: তই দেখোন চৰকাৰী উকিলা কথা কোৱা দি কৈছ, চিনি পোৱা নাই ৰাধাৰাণীক? হা পূজাৰী দেউ, আপুনি আমাৰ আপোন মানুহ, দিনত কি মন কৰিলে ৰাতিও আহিব পাৰে, এওঁটো নেথাকেই, প্ৰায়ে ৰাতি এওঁ টুৰত যায়, কিন্তু এইবিলাক ননচেন্স জাতৰ মানুহক লগত লৈ ফুৰে কিয়, কেতিয়াবা নাক কাণ কাটি মাৰিব।
2: তাই মোক কি জাতৰ বুলিলে প্ৰভু?
1: ননচেন্স জাত।
2: আৰু সহ্য কৰা নহ'ব দেই, তাই মোক জাতত ধৰিলে যেতিয়া ময়ো স্বৰ্ণেবলা ভকত নহয়। ঐ উলিয়া পাঁচ থোক তামোল, তিনি গছ নাৰিকল, এচোৱা জাতিবাহ, এখন গৰু গাড়ীৰে সতে দেন দিয়াৰ উলিয়া।
0: অ পূজাৰী দেউ, ইয়াক আকৌ তেজপুৰলৈ নিয়াৰ সময় হৈছে নেকি বাৰু? চাওকচোন ফৰিয়াদি আপুনিহে, আপোনাৰে ৰাই ৰুই নাই, বোলো বাজিব লাগে টেমি কটাৰী, বাজিছে হাঁচতি।
2: অ প্ৰভু ঈশ্বৰ, ভাতৰ গৰমত মাখন গলাৰ নিচিনাকৈ আপুনি দেখোন ৰাধাৰ ওচৰ
1: পায়। বস্তু তাই সৰকোৱা নাই নহয়, গিৰিয়েকটোহে গভাই চোৰ, হেৰু তাই বেচেৰিয়ে কি কৰিব?
0: আপোন বুলিহে আপুনি মোৰ দুখ বুজিছে পূজাৰী দেউ, চৰকাৰী চাকৰি চুৰ নকৰিলে আজিৰ দিনত কোনে পাত্তা দিব কওকচোন, দুখীয়াৰ দুখ কেতিয়া দূৰ হ'ব?

0: নানা বিধা তাইহে জানে।
1: তই চকু পানীটো কি চকিয় আকৌ? হেহে নেপায় নহয়, নেপায় নেপায় নেপায়। মতা মানুহ হলেই নহয়, তিৰোতা চপালেই নহব নহয়। মোৰ বুজি পাব লাগিব তিৰোতাৰ।
0: আপোনাৰ দৰে তিৰোতাৰ দুখ বুজা তিৰোতা হেৰুৱা কোন আছে আৰু গাঁওখনত?
1: মানে
0: আপোনাকনো বাৰু বৰলা ভাত খোৱা ঈশ্বৰে ৰং চাব লাগেনে? মই হব লাগিছিল, আপোনাক মূৰত লৈ ফুৰিলোহেঁতেন, শালেগ্ৰাম পূজা দি পুজিলোহেঁতেন, ওপৰত তুলি পোকৰত ধোঁৱা দিলোহেঁতেন।
2: অ' প্ৰভু, মায়া হৰিণ, মায়া হৰিণ! তাই মোহিনী বান মাৰিছে, সাৱধান, কেছ ঢিলা হৈ যাব।
1: ৰহ, এইটো দয়া মমতা তহঁতৰ একো নাইকিয়া হৈ গ'ল নেকি অ? ৰাধা অ, মই আছো নহয়, চাওঁ, নেকান্দিবিচোন, নেকান্দিবি, এইফালে আছো।
2: প্ৰভু, নধৰিব হাতত, মামলা গৰ্বৰ হৈ যাব।
0: পূজাৰীদেৱ, আপুনি মোৰ হাতত ধৰিলে, লোকৰ তিৰোতাৰ হাতত ধৰিলে। কোন আছে হৰ, মোক বচাওকি।
1: ঐ গৰু, তীৰ্থ কথা বেগতিক দেখোন, হা, তাই বুকুত কিমান চোট পাইছে দেখিছ? হা, ৰাধা, অ ৰাধা, ৰাধে, মোৰ কথা শুনাচোন।
0: কোন ক'ত আছ? মই এতিয়া কাৰ আগত মুখ খুলিয়াল?
2: বেলবোন পূজাৰীৰ লগত মই ফচিম এতিয়া, প্ৰভু তাইক নধৰিব।
1: ৰাধে,
0: কিয় নধৰি, কিয় নধৰি? চালা, মোৰ সৰ্বনাশ কৰি বামুণ লিটিকাই দুইটা পলাব খুজিছ? অকণ বাপুদাৰ নব, মোৰ কি গতি হল চা
2: হৰ, ওলোটা কেছত পেলাই দিলে, ফুটি দিয়ক, ফুটি দিয়ক।
1: মোক টানিছ কেলে, মোক কেলে টানিছ? অলপ ধতুৱাটো হৰু ৰাইজখনক আহিবলৈ দে, সঁচা মিছা হব নহয় বিচাৰ।
0: ননচেন্স চোৰা,
1: অ নগেন,
0: ভৰি কি কৰ, হাতত দি পঠাও। তোৰ ভৰি কাৰ হাতত দিও এতিয়া চাই থাকচোন।
3: নকৰিব, হাল নকৰিব, পুলিচ আহি গলো। মই থাকোতে তোক বেলেগে সৰ্বনাশ কৰিব পাৰে নেকি? চালা তীৰ্থ, পঘাৰ নাম লওঁতে কি দেৰিকে পলাইছিলি, বান বান পঘাৰ, বান বান পঘাৰ, বান বান।
4: মোক মাৰিছে কিয় কুমুদ কাইদেউ? আমাক তাইহে ফচাই দিলে।
5: আৰু তহঁত ফচি গলি, এইটো কামৰ কাৰণে তহঁত দৌৰি অহাৰ যুক্তি কত? মই উলিয়াবই পৰা নাই নহয়।
6: আহি গ'ল।

0: প্ৰভু ঈশ্বৰ, আপোনাৰ লগতে ময়ো দাগী হৈ গ'লোঁ নহয়। চবেই এতিয়া গুৰিয়াই লঠিয়াই ফুৰিবলৈ ল'লে। টিভিটো পটুকন উঠিল, তিনিআলিলৈ ওলাব নোৱাৰা হ'লোঁ। পেণ্ডুকনা পোৱালিটোৱেও ৰেপকাৰী বুলিহে জোকাবলৈ ল'লে।
1: মন্দিৰলৈ যাত্ৰী কমি গ'ল নহয়। এটা চোৰে মোৰ কেনেকৈ নিদ্ৰা হৰণ কৰি পেলালে। আৰু তামোলে, নাৰিকলে, বাঁহে, গাড়ীয়ে গ'ল সেইসোপা, ওলোটাই তোক খালাচ কৰোঁতে ভৰণি সেইসোপা। ভগৱানৰ বিচাৰত কোট সাৰিব, সত্য গোবৰৰ পাচিৰে ঢাকি ৰাখিব নোৱাৰে নহয় চিৰদিন।
0: থকা হেনে পুতিয়ে পেলালে আকৌ। ঈশ্বৰৰ চৰণ চিন্তি জীৱনটো পুণ্য কৰিয়েই কটাওঁ বুলি আহি এই দশা প্ৰভু ঈশ্বৰ। ভগৱান চগৱান নাই, বুজিছে। আগতে আছিল যদিও এই মখা অজামিলৰ অত্যাচাৰত দেশান্তৰ হ'ল চাগে।
1: তীৰ্থ, বিপদত ধৈৰ্য, সম্পদত মোজ, বুজিছ? অজামিলেও শেষত নাৰায়ণৰ নাম লৈহে উদ্ধাৰ পাইছিল। ময়ো সুদায়েৰা ভকত নহওঁ। নগেন চোৰক কেনেকৈ ঘাটে ঘাটে পানী খুৱাওঁ চাই থাক।
0: যি আছে কপালত, কিবা চোট উঠিব নগেনৰ চোতালৰ।

0: জোপাতে ওলমি দিম কেতিয়াবা।
1: তেতিয়া আৰু তই প্ৰমাণ কৰিহে দিলি তই যে আচল কালপ্ৰিত।
0: কেনেকৈ?
1: আৰু ওলমি চা, গম পাবি নিজে, দেখিছ হা, এই পৰলৈকে পুলিচৰ দেখা দেখি নাই। এম এল এ ছাৰক সৰ্বমংগলৰ তাবিজটো দি তাক এইখন থানালৈ বদলি কৰা আনিছিলোঁ মই।
0: কাৰ কথা কৈছে? আপোনাৰ পেহা নাকি সেইটো?
1: নহয় অ', এই সিহে মোক পেহা বুলি মাতে।
0: মোৰ আগত তাৰ নাম নল'ব। সিদিনা থানাত সিহে মোক ৰুল মাৰিলে বেয়া জেগাত মাৰিছিল, লেট্ৰিন কৰোঁতেহে গম পাইছোঁ।
1: পইচা মোৰ পৰাও লৈছে 10,000, বুজিছ? ল'বই, চৰকাৰী কথা যেতিয়া। কিন্তু কেছটো সি থকাৰ কাৰণেহে লাইট হ'ল, নিজৰ মানুহ এটা থানাত থাকিলে সেইটোৱেই লাভ, বুজিছ? ওলাইছে। অঁ মৃণাল, আহ আহ বহ, বুজিছ, সেই তোলৈ বাট চাওঁতে চাওঁতে মই চকুত দুবাৰ গোলাপজল দিলোঁ অ'।
2: কি ক'ব পেহা?
3: পেহা? অ ছাৰ, আমাৰ গাঁৱত জনামতে বলোদেউ অবিবাহিত, আপোনাৰ পেহীয়েকক বিয়া কৰালে কেতিয়া?
2: নহয় অ, মোৰ আচল পেহাৰ বন্ধুৰ কাৰণে তেখেতক পেহা বুলিয়ে মাতো। অ বুজিছে পেহা, পুলিচৰ চাকৰি নহয়, চোৰ ডকাইতৰ পিছে পিছে ঢপলিয়ে ফুৰোতেই যায়। মানুহবোৰ ইমান চোৰ ডকাইত গুণ্ডা বদমাইচ হ'ল যে আমি পুলিচকেইটাই কি কৰিম বাৰু?
3: হিচাপৰ ভাল মানুহ যিকেইটা বাকী আছেগৈ সেইকেইটা পুলিচতে আছে, নহ'লে থাকিব ক'ত? অ' ট্ৰেপ, টুট মাৰ্ডাৰ, ইফালে চোৰ সিফালে ডকাইত, ইয়াত বোলে চিটিং, বিষয়া কৰ্মচাৰী ফিটিং, এই এটাইবোৰ চিজিল কৰিব লাগিব কোনে? একমাত্ৰ পুলিচে। আৰু দুখন হাত, দুটা ভৰি, দুটা চকু, এখন মুখ, এটা মূৰৰে পুলিচ বুলিহে চম্ভালি আছো দেই।
0: তোক আচলতে ৰাৱণৰ নিচিনা 10টামান মোৰ লাগিছিল, বুজিছ কুমুদ কাইদেউ, তেহে যদি এতিয়া যিটো আছে সেইটো সংসাৰৰ কুবুদ্ধি উপাসে।
3: টপিনা জামৰিল নেকি অ' তীৰ্থ, আৰু লাগে হেনে তোক
1: এই দুটা? আৰু সাপ নেউল, চকুৱে চকুৱে পৰিলেই লাগে।
0: নেলাগিব, টপিনা মোৰহে কলা পৰি আছে। এদিন মোৰ হাতলৈ পাৱাৰ আহিব নহয়, সেইদিনা কুমুদ কাইদেউক কোনে ৰক্ষা কৰে ময়ো দেখি ল'ম।
1: তীৰ্থ, পাৱাৰ মিছ ইউজ কৰাটোৱে বৰ ডাঙৰ পাৱাৰ গেম হৈ গৈছে অ'। আৰু চাচোন, এটা সামান্য চোৰৰ মহতাৰী পুলিচে মূৰত উঠাই উঠাই কি কৰিছে! বিৰাট এখন থানা, গাড়ীয়ে চিপাহীয়ে বন্দুকে গিজগিজাই থাকে, তথাপি তহঁতে তাক কাবু কৰিব নোৱাৰ।
2: আপোনালোকেও পেহা কিছুমান বৰ ডাঙৰ ভুল কৰে নহয়।
1: মানে?
2: মানে আৰু চিধাই আইন হাজত তুলি লয়, এতিয়া দিলে নহয় ৰেপ কেছডাল ঠুকি।
3: অঁতো, ৰাতিপুৱাই কোঁ কোঁৱাই খেদি গৈছেই, গৈয়েই আকৌ নগেনৰ মাইকী হাতত ধৰি টনা আজোৰা কৰিছে।
1: আৰে কোন হাৰাম জাদাই টনা আজোৰা কৰিবলৈ গৈছে অ' কুমুদ?
2: এজাহাৰত সেইধৰণে আছে, গাঁৱৰ মানুহে সাক্ষী দিছে, পুলিচ স্পটত, চেনেলৰ কেমেৰা স্পটত।
1: আৰু যে মোৰ তামোল, নাৰিকল, বাঁহ এইবোৰ গৰু গাড়ীত বোজাই কৰি চেল্ফ ষ্টাৰ্ট কৰি লৈ গ'ল।
2: আহা পেহা, আপুনি নগেনক সন্দেহে কৰিছে সি চুৰ কৰা বুলি? আই উইটনেছ নাই নহয়।
3: নাই নাই তো,
1: এই ৰহ, চালা তহঁত পুলিচ ওলাইছ, হেৰৌ সাৰা দুনিয়াই জানে নগেনক গভাইত বুলি, আৰু তহঁত পুলিচ কাৰণেহে নাজান? সাক্ষীবাদীয়ে মোক যদি পাকৰাও কৰিলিয়ে, তবে ইয়াত মোক খাৰা কৰি ৰাখিছ কিয়? ভৰাই দে, ভৰাই দে ৰঙা ঘৰত, মাৰ ভাতৰ নিখনি ময়ো খাম। তহঁত পুলিচ কাৰো মিতিৰ কুটুম ভাই বন্ধু হ'ব নোৱাৰ, তহঁত মিতিৰ সদায় গভাইত কিটাৰহে।
2: আপোনাৰ ভালৰ কাৰণে চিন্তা কৰিহে আহিছোঁ, আবেলিলৈ থানালৈ এপাক মাৰিব, নগেনকো মতাই পঠাইছোঁ, কেছটোত মিটমাত কৰি লওক, নহ'লে কিন্তু আপুনি হাৰি যাব। দুডাল বাঁহ, দুটা নাৰিকল, দুটা তামোলৰ কাৰণে আপোনাৰ নাক কাণ সোপাই যাব অ' পেহা, তাৰ হাত বৰ দীঘল কিন্তু।
1: এটা চোৰে মোক জীয়াই জীয়াইয়েই মাৰিছে।
4: জানো আৰু কেনেকুৱা পাইছে, মই বৰ ভালকে ৰান্ধিব চান্ধিবও নাজানো, আমাৰ এওঁ আকৌ মই ৰান্ধিলেহে ভাল পায়। আৰু অকণ লওকচোন, আৰু অকণ লওক, গোটেইটো চলমান খানৰ নিচিনা পুলিচ অফিচাৰ, দুটুকুৰা মাংস খাব নোৱাৰে, খাওক আকৌ।
5: সদায়নো ক'ত পাওঁ আজিকালি পহুৰ মাংস, খবৰা খবৰি কৰিলে অৱশ্যে পাওঁ, আগতে আমাৰ ইয়াত পানী বাঢ়িলে মানে আৰু পহু আৰু।
3: সেই ৰামো নাই, সেই লংকাও নাই।
2: বাৰু নগেন ছাৰ, তুমি এই বলভদ্ৰ পূজাৰীটো কিয় ইমান জ্বলোৱাহে?
5: আপুনি নেজানে নহয়, সেই বাৰীখন ৰজাৰ দিনৰে পৰাই আমাৰহে আছিল, বলবামুনৰ বাপেকে সীমা ঠেলি ঠেলি হাত কৰিছে। নিজৰ বাৰীৰ ওপৰত হকটো এৰি দিম নেকি?
3: কেলে দিবি?
2: সকলো কাম মিলা প্ৰীতিৰ মাজেৰে কৰিব লাগিব।
5: সেই কথাটোৱেতো বলভদ্ৰই নুবুজে, মইতো কৈয়ে আছো

0: আমাৰ মাটি আমাক দি দে।
1: ভাৰত বাংলাদেশৰ সীমান্ত পাইছ,
2: দি দে বুলি ক'লে দি দিম। থানাত আজিকালি হোটেলো চলে নেকি অ? চিকেন নে মটন?
3: হৰিণাৰ চিকেন।
2: এইটো কি ধাৰাত পেলাই খালি অ মিনাল?
4: আজি মানে আমাৰ মেৰেজ এনিভাৰ্চাৰী, তাতে মই আকৌ কাউন্সিলৰ টিকেট পোৱাটো খাটাং হৈছে নহয়।
5: মেৰেজ এনিভাৰ্চাৰী কথা কবলৈ আহিছ, নগেনে কেতিয়া তোক বিয়া পাতি আনিলেও আমি বাতল বুলিহে জানো।
4: তোৰ জন্মৰ আগতেই চুপ, বেছি কথা নামাতিবি, এটা কেছত ফঁচিয়ে আছ। পূজাৰী দেউ, আপুনি মোক ছাপোৰ্ট কৰিম বুলি কওকচোন, আমি চৰ্ত সাপেক্ষে কেছটো উঠাই ল'ম। অৱশ্যে ছাপোৰ্ট পেটে পেটে কৰেই, মোৰ হাতত ধৰোঁতেই গম পাইছোৱে নহয়।
6: পটাপট আলোচনা বিলোচনাৰ মাধ্যমেৰে সমস্যা সমাধান কৰিব লাগে, এটা কেছত ইমান সময় দিব নোৱাৰি নহয়, আমি প্ৰফেচনেল মানুহ।
2: তামোল নাৰিকল বাঁহ গৰু গাড়ীৰ ক্ষতিপূৰণ দিব লাগিব, মোৰ জমিত অনাধিকাৰ প্ৰৱেশ আৰু নঘটে বুলি লিখিত দিব লাগিব।
0: আমাৰ ককাৰ দিনৰ বাৰী আমাক ঘূৰাই দিব লাগিব, তাৰপিছত আমি সেয়া কাক ভোগ দখল দিওঁ আমাৰ কথা।
2: চালা ফোৰ টুৱেণ্টি, তোৰ জমি হা, তোৰ বাৰী, এ চা দলিল চা, 152 নম্বৰ দাগৰ 32 নম্বৰ পট্টাৰ 57 বিঘা 4 লেচা 5 কঠা 3 লল মাটি কাৰ চা, চা ভালদৰে চা। এয়া এয়া এয়া হাকিমৰ চহী, মহাৰাণী ভিক্টোৰিয়াৰ দিনৰ হাকিম, বুজিছ? আজিকালি হাকিমো লৰে হুকুমো লৰে, মহাৰাণীৰ দিনত হাকিম লৰি যাব কিন্তু হুকুম নলৰে।
0: এ দেউ, সেই মহাৰাণীও নাই হাকিমো নাই,
2: কি
0: আৰু এইটো সঁচাকৈয়ে মহাৰাণীৰ জামানাৰ হাকিমৰ চহী হয়নে নহয় সেয়া প্ৰমাণ হয় হয় মানে তুমি বৈতৰণীৰ পাৰ হ'বাগৈ। আচলতে তুমি ভোগ দখল কৰি থকা গৰু গাই পুখুৰী চব আমাৰ,
2: কি বাৰু বুজিলো, বাঁহ তোৰ, নাৰিকল তোৰ, তামোল তোৰ, মাছ তোৰ, গৰু তোৰ, গাখীৰ তোৰ, মোৰ ঘৰ দুৱাৰ সকলো তোৰ,
0: এই থানাখনো মোৰ,
2: গোটেই পঞ্চায়তখনেই তোৰ।
4: ইহ, পঞ্চায়তখন তেওঁৰ কিয় হ'ব? মোৰ।
2: কিন্তু মোৰ জীৱনটো যে মোৰ, তহঁতক বৈতৰণী পাৰ হ'বলৈতো ব্ৰাহ্মণ লাগিব, এতিয়াই তহঁতক বৈতৰণীৰ সিপাৰে থৈ আহোঁগৈ। মিনাল
6: চৰি পেহা,
2: সকলোৱে মোক জীয়াই জীয়াই মাৰিছে,
6: পৰিস্থিতি নিয়ন্ত্ৰণৰ কাৰণে মই চৰটো মাৰিবলগীয়া হ'ল।
7: শ্ৰোতাসকলে ইমান পৰে দীপক মহন্ত ৰচিত নাটক বৈতৰণীৰ পাৰে শুনিলে। বিভিন্ন চৰিত্ৰত ৰূপায়িত কৰিলে বলুভদ্ৰ, ভূপেন শৰ্মা, তীৰ্থ, জিতুমণি দেৱচৌধুৰী, চিপাহী কুমুদ, মৃগেন বৰা, যুক্তি কুমুদ, তিলক চন্দ্ৰনাথ, ৰাধা, অনামিকা বৰদলৈ বৰুৱা, মৃণাল, শান্তনু শইকীয়া আৰু নগেনৰ ভাৱত দীপক মহন্ত। নাটখনিৰ বাণীবন্ধন আৰু সম্পাদনা চিত্ৰামণি বড়োৰ, প্ৰযোজনা পল্লৱী কলিতাৰ।
8: শ্ৰোতা ইমান পৰে দীপক মহন্ত ৰচিত নাট বৈতৰণীৰ পাৰে শুনিলে। এয়া আকাশবাণী তেজপুৰ।

0: अधिक जानकारी के लिए नजदीकी आयुष्मान आरोग्य मंदिर जाएं। स्वास्थ्य एवं परिवार कल्याण मंत्रालय द्वारा जनहित में जारी।
1: এয়া আকাশবাণী তেজপুৰ। এতিয়া 8:45 বজাত সমাচাৰ চেণ্টাৰ আৰু 9 বজাত নিউজ এট 9 আকাশবাণী দিল্লীৰ পৰা শুনিবলৈ পাব।

0: part in 16th India-Japan annual summit tomorrow. In men's cricket, India to take on host England in first T20 international, a five-match series tonight. And in FIFA World Cup, England to face the DR Congo in round of 32 at Atlanta in US tonight. That is all in the news at 9. Good night.
1: Spotlight.
2: FM বেণ্ডৰ 102.4 মেগাহাৰ্জত শ্ৰোতা অনুষ্ঠান শুনিছে আকাশবাণী তেজপুৰৰ পৰা। এতিয়া আগবঢ়াব লৈছোঁ অসমীয়া আধুনিক গীত, পুনতে শুনক জুবিন গাৰ্গৰ কণ্ঠৰ এই গীতটি।

0: এয়া আকাশবাণী তেজপুৰ। আমাৰ পিছৰ অনুষ্ঠানৰ বিষয়ে এতিয়াই শুনিবলৈ পাব।
1: আকাশবাণী তেজপুৰ, এতিয়া নিবেদন কৰিছোঁ আমাৰ দম্পতি অনুষ্ঠানটি। আজিৰ দম্পতি হৈছে প্ৰবীণ ক্ৰীড়া সংগঠক, প্ৰাক্তন শিক্ষক, সমাজকৰ্মী বিদ্যুৎ বিজয় মহন্ত আৰু তেওঁৰ সহধৰ্মিনী আন্তঃৰাষ্ট্ৰীয় জ্যেষ্ঠ খেলুৱৈ, অৱসৰপ্ৰাপ্ত শিক্ষয়িত্ৰী অনুদেৱী মহন্ত। আপোনালোক দুয়োকে আমাৰ এই দম্পতি অনুষ্ঠানটিলৈ আদৰণি জনাইছোঁ।
2: নমস্কাৰ।
3: নমস্কাৰ, ধন্যবাদ।
1: হয়, প্ৰথমে মই বাইদেউৰ পৰাই আৰম্ভ কৰিছোঁ। ক্ৰীড়াৰ প্ৰতি আপোনাৰ যিটো আগ্ৰহ, সেইটো কেতিয়া মানে প্ৰথম জন্ম হ'ল?
2: ক্ৰীড়াৰ প্ৰতি মানে সৰুৰে পৰাই, মোৰ মাৰ ঘৰ, মই য'ত থাকোঁ পল্লফিল্ড, পল্লফিল্ড বামুণগাঁও বুলি কয়। পল্লফিল্ডত জানে আপোনালোকে যে ইনড'ৰ ষ্টেডিয়ামত খেলাৰ পৰিৱেশ আছে। ফিল্ডখন মানে খুব গতিকে সেই ফিল্ডৰ মাজেদিয়ে মই স্কুল বা অহা যোৱা কৰোঁ। তেতিয়া এনেকুৱা এখন ডাঙৰ ফিল্ডত লৰি ঢাপৰি তেতিয়াই মানে খেলাৰ প্ৰতি এইটো আছে। প্ৰতিটো টুৰ্ণামেণ্ট বা স্কুলৰ খেলত তাতে হয়, গতিকে সেই খেলৰ ফিল্ডখনেই আচলতে মোৰ কাৰণে মূলধন। তাতেই মেইন মানে মেইন আৰু দৌৰা ঢপৰা কৰি
1: আপোনাৰ যিটো স্পৃহা জন্ম পালে আৰু তাতে, নহয় জানো? আপুনি কি খেলিছিলে?
2: মই এনেই সৰুৰ পৰাতো বেছি এথলেটিক্স, পিছত কলেজ ইউনিভাৰ্চিটি চব খেলিছোঁ, মানে ভলী চলি এনেকুৱা, বেডমিণ্টন, টেবল টেনিছ, এইবিলাকৰো চাৰ্টিফিকেট আছে, চব খেলিছোঁ। কিন্তু এতিয়ালৈকে বৰ্তমানলৈকে মই খেলি আছোঁ এথলেটিক্স। এথলেটিক্সৰ মোৰ দৌৰ আছে, 400 আছে, আকৌ লং ট্ৰিপল, হাই জাম্প, এতিয়া নতুনকৈ জেভলিনো মাৰিছোঁ, নেশ্যনেল
1: মানে আজিও আপুনি সক্ৰিয় ক'ব গ'লে, নহয় জানো? তাৰ বাবে শাৰীৰিক কচৰতটো চাগৈ কৰিব লাগে, তেনেকুৱা
2: কচৰত মানে সেইটোতো লাগিব,
1: বডিটো ৰাতিপুৱা সোনকালে উঠে চাগৈ, নিশ্চয়
2: সোনকালে উঠি আমি সজাব পাৰোঁ ফিল্ডত, এইখিনি যোনখিনি প্ৰথমে খোজ কৰা, দৌৰা আৰু যোনখিনি শাৰীৰিক যোনখিনি লাগে ব্যায়াম, সেইখিনি কৰোঁ আমি।
1: আৰু দাদাৰ যিটো ক্ৰীড়া সংগঠকৰ যিটো ভূমিকা আপুনি পালন কৰি আছে, এতিয়াও এগৰাকী সমাজকৰ্মী, আপুনি এইটো কাম কৰাৰ প্ৰতি কেনেকৈ আগ্ৰহ হ'ল আপোনাৰ?
3: নহয় খেল,
1: আৰু আপোনাৰ ঘৰ?
3: মোৰ ঘৰ বৰ্তমান তেজপুৰ আইটিআইৰ ওচৰৰ লালমাটি অঞ্চলত।
1: হয় হয়।
3: আৰু অৰিজিনেলি মোৰ ঘৰ ডিপুটাত,
1: তেজপুৰ ডিপুটাত।
3: তাতে চাকৰি কৰিছিলোঁ আইটিআইত, আমি ওচৰতে অভিষেতল কৰিলোঁ।
1: তো এই ক্ৰীড়া সংগঠক মানে কেনেধৰণে আপুনি?
3: মই একচুৱেলি ক্ৰীড়া সংগঠনত নাছিলোঁ, মই নিজে সৰুৰে পৰা আই টি আইৰ খেলপথাৰ খেল পাইছোঁ।
1: হয়,
3: তাত যথেষ্ট খেলা ধূলা হৈছিলে আৰু মোৰ দেউতা যথেষ্ট ক্ৰীড়াৰ প্ৰতি আকৃষ্ট আছিলে। তেখেতে নিজেও খেলিছিলে, ফুটবল খেলিছিলে, পিছলৈ তেখেতে জেভলিন থ্ৰ' কৰিছিলে, ডিছকাছ থ্ৰ' কৰিছিলে, সেয়া দেখি পেলাই মই ইনস্পায়াৰ হৈছিলোঁ আৰু মই নিজেও দেউতাৰ লগত জেভলিন থ্ৰ' কৰিবলৈ লৈছিলোঁ। আৰু যেতিয়া 96 আছাম ভেটাৰ এথলেটিক এছ'চিয়েশ্যনৰ যিখন 5ম বাৰ্ষিক ক্ৰীড়া মানে প্ৰতিযোগিতা ইয়াত অনুষ্ঠিত হৈছিল, তেতিয়াৰ পৰাই মই এই প্ৰবীণ ক্ৰীড়াৰ লগত জড়িত হৈছিলোঁ, তেতিয়াৰ পৰা একাধিক্ৰমে মই লাগি আছোঁ।
1: হয়, এই খেলৰ মাজেদি আপোনালোকৰ মানে যিটো দুয়োগৰাকীয়ে মানে যুগ্ম জীৱন আৰম্ভ কৰিলে, কেনেধৰণে
3: খেলৰ মাজেদি আমাৰ
1: কেনেকৈ
3: হোৱা নাই?
1: হয়,
3: আমি কলেজত পঢ়ি থকা অৱস্থাৰ পৰাই আমাৰ যোগাযোগ আছিল আৰু এটা সময়ত আমি যেতিয়া উপযুক্ত পৰিচয়লৈ আহিলোঁ, তেতিয়া আমি বিবাহৰ কাৰণে আমি ব্যৱস্থা কৰিলোঁ আৰু 86 আমি 86 আমাৰ বিবাহ অনুষ্ঠান।
1: হয় হয়, তাৰমানে প্ৰেম বিবাহ বুলি ক'ব পাৰোঁ, নহয় জানো? তাৰমানে কলেজৰ জীৱনৰ সেই প্ৰেমক আপোনালোকে এটা ৰূপ দিলে আৰু, নহয় জানো? দাম্পত্য জীৱনৰ এটা ৰূপ দিলে, খুব ভাল কথা এইটো। এই আৰম্ভণিৰ সময়ছোৱাত আপোনালোকৰ কিবা তেনেকুৱা প্ৰত্যাহ্বানৰ কথা আছিলে? আৰু বিয়া সাধাৰণতে কি হয়, দুখন ঘৰৰ এটা মতামতৰ কথা থাকে, আপোনালোকৰ ক্ষেত্ৰত কিবা তেনেকুৱা আছিল নেকি?
3: তেনেকুৱা কিছু এটা
1: সংঘাত
3: হৈছিলে
1: থাকে না,
3: আৰু হ'লেও আমি দুইখন ঘৰৰ বুজাবুজিৰ মাজেৰে
1: হ'লগৈ, পিছত আৰু
3: পৰিয়ালৰ লগতো বুজাবুজি কৰি আমি আমাৰ বিবাহ সম্পন্ন হৈছিলে আৰু বৰ্তমানলৈকে আমাৰ দুইখন ঘৰৰ সম্পৰ্কটো ভাল হৈ আছে।
1: হয় হয়, নাই এইটো অকণমান তেনেকুৱা ভালো লাগে, খুব বাধাৰ মাজেদি প্ৰাপ্তিৰ যিটো আনন্দ, নহয় জানো? সেইটো এটা
3: সাংঘাতিক নহয় কিন্তু হ'লেও মানে কিছু বান্ধোন আছে,
1: থাকে থাকে, হয়
3: বান্ধোনখিনি আমি ভালভাৱে বুজিছো, আণ্ডাৰষ্টেণ্ডিঙৰ
2: থ্ৰু। তেতিয়া সমাজততো বহুত আছিলে,
1: ৰক্ষণশীল সমাজ এখন আমাৰ,
3: যথেষ্ট ৰক্ষণশীল আছিলে
1: আমাৰ
3: সমাজখন,
1: আৰু মানুহটো
3: আমি সেইখিনি আমি মিলাব পাৰিলোঁ।
1: হয় হয়, মানে বুজোৱাটোৱে ডাঙৰ কথা আচলতে। এতিয়া আপুনি বাইদেউটো আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ৰ খেলুৱৈ, আপুনি কেনেধৰণৰে আপোনাৰ এই যাত্ৰাটোৰ বিষয়ে অকণমান কওকচোন। আপুনি প্ৰথমতে অসমক প্ৰতিনিধিত্ব কৰিছে, তাৰপৰা ভাৰতবৰ্ষ।
2: মই সেয়া মানে এনেইতো বিহুৰ খেলা সেইবিলাকতো বেলেগ কথা আছে। স্কুলবিলাকত টুৰ্ণামেণ্ট হৈছিল ন, আগতে টুৰ্ণামেণ্ট হৈছে, ডি ডি চি ডিষ্ট্ৰিক্ট লেভেল হয়, স্কুল হয়, বহুত হয়। সেই টুৰ্ণামেণ্টটো মই গভৰ্মেণ্ট গাৰ্লছৰে ষ্টুডেণ্ট আছিলোঁ, ফাইভৰ পৰা তাতে পঢ়িছিলোঁ, গতিকে টুৰ্ণামেণ্টত প্ৰতিবাৰে পুৰস্কাৰ পাওঁৱেই। তাৰপিছত আকৌ মংগলদৈত খেলিব যায় এনেকৈ ইণ্টাৰ ডিষ্ট্ৰিক্টো খেলোঁ। তাৰপিছত 66ত নগাঁৱত ছিলেকশ্যন আছিলে অল আছামত, তাত মই ছিলেক্ট হৈছোঁ। মানে এইটো উদয়পুৰত হ'ব নেশ্যনেল মিট, উইণ্টাৰ স্পৰ্টছ মিট, উইণ্টাৰ স্পৰ্টছ মিট, গতিকে তালৈ আমি নগাঁৱৰ পৰা ছিলেকশ্যন হয়। নগাঁৱৰ পৰা বাহিৰে বাহিৰে লৈ গৈছে তেজপুৰত, তেতিয়া মোৰ লগত আছিলে লতিকা ভৰালী বুলি এগৰাকী, তাই ৰাণত আছিলে, মই জাম্পত পাইছিলোঁ, মই তেতিয়া লং জাম্পত পাইছিলোঁ ছিলেকশ্যন। তাৰপৰা মানে নগাঁৱৰ পৰা চিধা গুৱাহাটীলৈ নেক্সট ডে মানে একে ৰেলতে উঠি গ'লোঁ, ঘৰলৈ আহিবই নিদিলে। তেতিয়া গৈ ৰাজস্থানৰ পিছত জইন কৰিছোঁ, কিন্তু পুৰস্কাৰ পোৱা নাছিলোঁ আৰু। আৰু তেতিয়াৰ দিনত ভাল আছিল মানে কি, তেতিয়া গভৰ্মেণ্ট খৰচত গোটেইখিনি হৈছিলে, আৰু তাত মানে থকা খোৱা খোৱাৰ এইচবৰ উপৰিও আমাক ফুৰাইছিলেও চৰকাৰী খৰচত, তাৰ জেগাবিলাক দেখুৱাইছিলে, আকৌ আহোঁতে লক্ষ্ণৌত নমাই লক্ষ্ণৌত পুৰা ফুৰাইছে, গতিকে খুব ভাল সুবিধা আছিল তেতিয়া। তেতিয়াতো একোৱেই নাই এইবিলাক, কিন্তু সেইটোৱে মোৰ প্ৰথম অসমৰ বাহিৰত খেলাৰ অভিজ্ঞতা, 66 আছিল তেতিয়া। তাৰপিছত পৰ্যায়ক্ৰমে তাৰ স্কুলৰ চেক্ৰেটেৰীবিলাক এইবিলাকতো কিবা হয়। তাৰপিছত দৰং কলেজত আহিলোঁ, দৰং কলেজত পঢ়োঁতে দৰং কলেজটো কলেজ উইক ইণ্টাৰ কলেজ এইবিলাকত ভালেই পুৰস্কাৰ পালোঁ, বেষ্ট এথলেটো আছিলোঁ। তাৰপৰা গুৱাহাটী ইউনিভাৰ্চিটি ইউনিভাৰ্চিটিটো মই গাৰ্লছ কমন ৰুম ছেক্ৰেটেৰী, মাইনৰ গেমছো চাব লাগে, গতিকে নিজৰ খেলাৰ উপৰিও খেলুৱাবও লাগে, তেনেকৈ মানে বিশ্ববিদ্যালয়লৈকে খেলি আছোঁ আৰু পুৰা। তাৰপিছত মই ইউনিভাৰ্চিটিৰ পৰা ৰিজাল্ট ওলোৱাৰ আগতেই মই লকৰা চেণ্ট্ৰেল স্কুলত চাকৰি পালোঁ, তাৰপিছত এডহক বেচিছোঁ, তাত জইন কৰিলোঁ, ৰিজাল্ট দিয়াই নাই, গতিকে তেনেকৈ চেণ্ট্ৰেল স্কুল। তাৰপিছত আহিলোঁ কে ভি ৱানলৈ, কে ভি ৱানৰ পৰা মই কিবা এটা ইণ্টাৰভিউ দিলোঁ অৰুণাচল, তেতিয়া হেৰি নাছিল দেই, চেণ্ট্ৰেলি এডমিনিষ্ট্ৰেট আছিলে তেতিয়া। গুৱাহাটীত ইণ্টাৰভিউ দিলোঁ কামৰূপ একাডেমী, সেইটোও পাই গ'লোঁ, আলঙত দিলে চাকৰি, গভৰ্ণমেণ্ট চেণ্ট্ৰেল গভৰ্ণমেণ্ট চাকৰি, দেই তালেই গুচি গ'লোঁ। তাত কোৱাৰ্টাৰ খুব ভাল আছিলে বাৰু, তাত চেণ্ট্ৰেল আৰু সেইবিলাক। তাৰপৰা আকৌ ঘৰৰ পৰা হেৰি কেনো অকলে কোৱাৰ্টাৰ পালেও কোনোবা থাকিব লাগে, মোৰ লগত মা থাকিব লাগে, দাদা থাকিব লাগে বা কোনোবা, গতিকে আকৌ 83ত মাহঁতে মানে বেয়া পাইতো ছোৱালী মানুহ, আকৌ তাত হেৰি। তাৰপিছত তাৰ মাজতে ৰিজাল্ট চিজাল্ট দিলে ভাল হ'ল, ইকনমিক্সত ভাল পালোঁ। মই বিটি নাছিলে, বিটি পঢ়িবলৈ মানে মাহঁতে লৈ আহিলে, এতিয়া একাডেমিত আছিলে বিটি, বিটি কৰি থাকোঁতে বৃহগুৰি হাই ছেকেণ্ডেৰী হ'ল, হাই ছেকেণ্ডেৰী হ'ল, তেতিয়া এপ্লাই কৰি ইণ্টাৰভিউ ইণ্টাৰভিউটো তাত পাই গ'লোঁ।
1: প্ৰথম আপোনালোকে মানে তাত কৰিছে
2: প্ৰথম হাই ছেকেণ্ডেৰী হওঁতে আমি ছগৰাকী আছিলোঁ, ইকনমিক্সৰ মই আছিলোঁ, আৰু তেজপুৰ আৰু এগৰাকী আছিলে, আৰু নলবাৰী মঙলদৈ এনেকৈ বেলেগ বেলেগ জেগাৰ আছিল দেই। তাৰপিছত তাতে বিটি পাছো কৰিলোঁ, নেক্সট বাৰ পাছ কৰিয়ে তাতেই থাকি গ'লোঁ, তালে নগ'লোঁ আৰু, গতিকে অৰুণাচলৰ সেইখিনি অভিজ্ঞতাও ভাল হ'ল, চেণ্ট্ৰেল খুব ভাল লাগিলে অৰুণাচলৰ।
1: আৰু বাহিৰলৈ মানে চাকৰি জীৱনতে গৈছে আপুনি, মানে
2: তাৰপিছত মই চেণ্ট্ৰেল স্কুলত থাকোঁতে কে বি ৱানত আমাৰ চলমাৰত থাকোঁতে, যিহেতু খেলাৰ লগত মই সদায় সৰুৰ পৰা খেলি ভাল পাওঁ, এই ষ্টুডেণ্টৰ লগত খেলোঁতে খেলোঁতে এনেকুৱা হৈছে যে মোৰ হায়াৰ ছেকেণ্ডেৰী এনেকুৱা জোন আছে নে, এইটো নৰ্থ ইষ্ট যে মণিপুৰ পঢ়ে, এবাৰ অল ইণ্ডিয়াহঁতৰ কে ভিৰ নেশ্যনেলি হায়দৰাবাদত হৈছে, লাল বাহাদুৰ ষ্টেডিয়াম, সেইটোকতো ময়ে লৈ যাবলগীয়া হ'ল, এস্কৰ্ট হিচাপে ময়ে লৈ গ'লোঁ সিহঁতক, এই বেছি নহয় 10 জনমান মণিপুৰৰো আছিলে, আমাৰ ইয়াৰ কেভিৰ আছিলে, সেইবিলাক তেনেকৈ কৰি মানে খেলাৰ লগত জড়িত হৈয়ে আছোঁ। তাৰপিছত বৃহগুৰি হায়াৰ ছেকেণ্ডেৰীৰ সময়তেতো মোক বেছি ছাবজেক্ট হিচাপে ইকনমিক্সতকৈ মোক পি আই বুলি জানে বহুতে, কিয়নো খেলাৰ লগত জড়িত যে, গতিকে টুৰ্ণামেণ্ট চুৰ্ণামেণ্ট এইখিনি খেলি বহুত ল'ৰা ছোৱালীয়ে, ছোৱালীটো তেতিয়া খেলাৰ বা হাই জাম্প চাই জাম্প হিচাপে ভবাই নাই, হাফ পেন পিন্ধি বৃহগুৰিৰ পিছত কেইজনীমান ছোৱালীটো, আমাৰ যে আগতে হায়াৰ ছেকেণ্ডেৰী এটা হেৰি আছিলে, টুৰ্ণামেণ্ট আছিলে বেলেগ অকল ফাৰ্ষ্ট ছেকেণ্ডেৰী, তাততো বৃহগুৰি ভাল ছোৱালীয়ে পাইছেগৈ তেতিয়া, মানে ইমানখিনি সিহঁতক মানে খুব এনকাৰেজ কৰোঁ, ট্ৰিপল জাম্প কেনেকৈ মাৰিব লাগে, হাই জাম্প কেনেকৈ, তেনেকুৱা আৰু সেইখিনি মানে মোৰ ষ্টুডেণ্টৰ পিনে মানে মোৰ সেইখিনি ভাল হেৰি গৈছে আৰু। তেওঁলোকে এতিয়া আছে ভাল, বৃহগুৰি ল'ৰা ছোৱালীখিনি বহুত ভাল খেলাত।
1: এনেই প্ৰথম কেতিয়া বিদেশ যোৱাটো,
2: বিদেশ যোৱাটো মই 96ত আমি হেৰি অল আছাম ভেটাৰন এছ'চিয়েচন আছিলে, এতিয়া মাষ্টাৰ্ছ বুলি কয়, সেইটো তেজপুৰত হৈছিল অল আছাম হজাৰপাৰ্ট।

0: তেতিয়া ক'ম লাগে যে খেলা ছোৱালীটো তেজপুৰ আছে, মই আহিলোঁ তেতিয়াৰ পৰাতো মই খেলি আছো, তেতিয়া হাই জাম্প জাম্প সবতে ফাৰ্ষ্ট এইচ পাওঁ।
1: ইয়াৰ আগৰ কথা নহয়,
0: না বিয়া হৈ মোৰ 84ত 83ত চাকৰি জইন কৰিছোঁ ডিচেম্বৰ, 84 মাৰ্চত আমাৰ বিয়া হৈছে। গতিকে তাৰপিছত 96ৰ পৰা তেনেকৈ আমাৰ আকৌ খেলাটো ডিষ্ট্ৰিক্ট লেভেল, তাৰমানে ইণ্টাৰ ডিষ্ট্ৰিক্ট অল আছামৰ ফাৰ্ষ্ট ছেকেণ্ড হ'লে নেশ্যনেল, তাত ফাৰ্ষ্ট ছেকেণ্ড হ'লে ইণ্টাৰনেশ্যনেল, মানে এছিয়াৰ পিছত হেৰি ৱৰ্ল্ড। গতিকে মই সেই তেতিয়া 2000 চনত বাংগালোৰত মই ফাৰ্ষ্ট হৈছিলোঁ হাই জাম্পত, এনেকৈ কেইটামান পাই তেতিয়া ছিলেকশ্যন পালোঁ সেই একেবাৰে চাইনা, চাইনাৰ জিনঝাও, তাত চাইনাত পালোঁ ছিলেকশ্যন। গতিকে সেই প্ৰথম 2002 চনত মই এছিয়াত খেলিবলৈ চাইনা গৈছোঁ, গৈছোঁ মানে চাইনাত সেই জিনঝাও খেলি তাতো পাইছোঁ। ফাৰ্ষ্ট পালোঁ 4x100 ইণ্ডিয়া টীমত ফাৰ্ষ্ট, তাৰপিছত ছেকেণ্ড পালোঁ হাই জাম্প, থাৰ্ড পালোঁ ট্ৰিপল জাম্পত। হাঁ, এইখিনি পোৱাৰ পিছত তাৰপৰা আকৌ আমাক বেইজিং গ'লোঁ, বেইজিঙত পুৰা এইচব গ্ৰেট ৱাল অফ চাইনা এইবিলাক চাই মেলি তাৰপিছত ঘূৰি আহিছোঁ।
1: এনেই বেলেগ ঠাইলৈকো গৈছে নেকি বিদেশৰ আৰু চাইনাৰ পিছত? গৈছোঁ,
0: এছিয়াতো খেলি আছোঁ, বহুতকেইখন গ'লোঁ আৰু জাপান যোৱা নাই খালি।
1: আচলতে পোৱাটো ডাঙৰ কথা নহয়, আপুনি যোগদান কৰি তাৰ অভিজ্ঞতা আহৰণটো খুব ডাঙৰ কথা।
0: সেইটো আহৰণ কৰা আৰু তাৰপিছত প্ৰথম মই মানে এছিয়াৰ পিছত ৱৰ্ল্ড হয়তো ৱৰ্ল্ডলৈ ছিলেকশ্যন পাই পেলাই মই 2009 চনত ফিনলেণ্ড গৈছোঁ ইউৰোপ, সেইটো ভাল অভিজ্ঞতা হ'ল। ফিনলেণ্ডত মানে গৈ তাৰপৰা আকৌ ওপৰত গ'লোঁ নৰ্থ পোলৰ ওচৰত, তাৰমানে তাত বহুত দিন 15-20 দিন খেলা, যিকেইদিন মোৰ খেল নাথাকে, বহুত সুবিধা আছে
1: প্ৰতিনিধিত্ব কৰিছে আপুনি,
0: সেইখিনিও খেলাৰ জৰিয়তে ফুৰা হৈছে।
1: নিশ্চয় নিশ্চয়, ফুৰি ভাল পাওঁ, গৌৰৱৰ কথা এটা আৰু আচলতে। আৰু মই দাদাৰ ওচৰলৈ আহিম বাৰু, আৰু এটা কথা সুধি লৈছোঁ, মানে আপুনি যিটো বিদেশৰ খেলুৱৈৰ যিটো স্পিৰিট বা মানে খেলাৰ প্ৰতি যিটো তেওঁলোকৰ, আমাৰ কেনেকুৱা পাৰ্থক্যটো কিবা আপুনি?
0: বহুত পাৰ্থক্য আমাৰ, আমি তাৰমানে মই তাৰপৰা ৱৰ্ল্ড তাত খেলিছোঁ, ইউৰোপত আকৌ আমেৰিকাতো খেলিছোঁ, কেলিফৰ্ণিয়াতো খেলিছোঁ, তাত মানে আমি যে গৈছোঁ আমাৰ নিজৰহে চব পইচা পাতি, চৰকাৰে কিবা এটা মিনিমাম কিবা এটা দিয়ে এনেই গোটেইখিনি খৰচ, আৰু আমিতো মই টিচাৰ, মইতো কোচ বা কেনে অকল খেলাৰ লগত জড়িত নহয়, অন্য দেশৰ আমাৰ লগত যোনবিলাক অন্য ফিলিপাইন্স বা অন্য দেশৰ জাৰ্মানী আহিছে আমেৰিকা, সেইবিলাকৰ অকল খেলা সিহঁতক দেশৰ পৰা খেলাৰ মানে এনেকুৱা দেখিছোঁ, এনেকুৱা যে পেকেটক ফ্ৰুইটছ জুচো পঠিয়াই দিয়ে, খালি খেলি প্ৰায় যান সব খৰচ দিয়ে, বহুত বেছি সুবিধা আমাৰ ইয়াততো কৰি। এতিয়াহে ষ্টেডিয়াম চিন্থেটিক হৈছে, আমিতো প্ৰথম চিন্থেটিক মই সেই বাহিৰতে দেখিছোঁ, ইণ্ডিয়াততো এতিয়া চব হৈ গ'ল চবতে, তেতিয়া মানে কিমান পিছ পৰি আছে অসম, এতিয়াহে খেলো ইণ্ডিয়া কিবা কিবি কৰি বহুতখিনি অসমৰ ল'ৰা ছোৱালী ওলাইছে, কিন্তু বিদেশত খেলত মানে বহুত সুবিধা আছে,
1: তেওঁলোকৰ মানে
0: আমি নিজৰ পৰা গালি সেইকাৰণে প্ৰথমে দেখি নাৰ্ভাছ মানে ড্ৰেছ চেঞ্জ কৰিবলৈ, মইতো ইয়াত যিটো টীম গৈছে তাৰপিছত মই অকণ ওখ আৰু, তাৰ লগত মই বহুত চাপৰ মানে এনেকুৱা এনেকুৱা ফটো চব দেখিলে মানে জনা যায় আৰু কেনেকুৱা।
1: এইটো আমাৰ বিয়াৰ পিছত দাদাই এই ক্ষেত্ৰত বাইদেউ কেনেধৰণৰ, আপুনি যে বিদেশলৈ গৈছে, আপুনি গৈছিল নেকি?
2: নাই
1: যোৱা, আপুনিতো
2: মই সদায়
1: যথেষ্ট সহায় কৰিছে,
2: এনকাৰেজ কৰি আহিছো,
1: হয় হয়,
2: আৰু যিমানখিনি পাৰোঁ মই সহায় কৰি দিছোঁ, কিয়নো মই যদিও খেলা ধূলাৰ লগত জড়িত, মই খুব এটা ভাল খেলুৱৈ নহয়,
1: আপুনি বুজি পায় খেলৰ যিটো
2: সাংগঠনিক দিশত জড়িত, যদিও মই একচুৱেলি খেলুৱৈ হিচাপত ইমান সুনাম থকা খেলুৱৈ নহয়, মানে অংশগ্ৰহণ কৰোঁ সেইটোৱে মোৰ ছেটিছফেকশ্যন, প্ৰাইজ পালেও মই ইমান খুব আনন্দিত লওঁ, প্ৰাইজ নাপালেও মই বৰ দুখিত নহওঁ, সেইধৰণে সদায় এনকাৰেজ কৰি আছোঁ। আৰু মই একচুৱেলি মানুহক মানে খেলিলে কোনোবাই খেলিলে মই ভাল পাওঁ, সেইটো সৰু ল'ৰা ছোৱালীয়ে হওক বা বয়সস্থ মানুহে হওক, সেইকাৰণে মই এইটো অনুষ্ঠানৰ লগত জড়িত হৈ যথেষ্ট ছেটিছফাইড। আৰু বিশেষকৈ যেতিয়া 35 বছৰ পিছৰ মানুহখিনিয়ে খেলোঁতে তেওঁলোকক সাংগঠনিক দিশত সহায় কৰি পেলাই তেওঁলোকৰ কাৰণে আমি যথেষ্ট মই ছেটিছফাইড হৈছোঁ, আৰু তেওঁলোকক মই দেখা পাইছোঁ যে বহুত মানুহ যিধৰণে মানে মোৰ বয়স হৈছে, মই বুঢ়া হৈছোঁ, সেই ভাৱটো বহুত মানুহৰ মনৰ পৰা এই প্ৰবীণ ক্ৰীড়াটো আৰম্ভ হোৱাৰ পিছত হৈছে, সেইটো মোৰ ছেটিছফাইড।
1: কি কি খেল আপোনালোকে আয়োজন কৰে?
2: আমাৰ এথলেটিক্সৰ সকলোখিনি খেলাই কৰা হয়, আমি মই 96 চনৰ পৰাই মানে এই প্ৰবীণ ক্ৰীড়াৰ লগত জড়িত হৈছিলোঁ, 97 চনৰ পৰা মই কণ্টিনিউৱাছলি মানে যিমান নেশ্যনেল খেলা হৈছে মই সদায় নেশ্যনেল খেলবিলাকত গৈছোঁ, কিয়নো মই 98 চনৰ পৰা শোণিতপুৰ জিলা প্ৰবীণ ক্ৰীড়া সন্থাৰ ছেক্ৰেটাৰী হিচাপে 2016 চনলৈকে মই সেই দায়িত্ব পালন কৰিছোঁ। 2016 চনৰ পিছত মই মানে কেন্দ্ৰীয় সমিতিলৈ আহিছোঁ, আৰু তেতিয়া মই জিলা কমিটিৰ দায়িত্ব এৰিছোঁ, কিন্তু মই জিলা কমিটিৰ লগত আজিও জড়িত হৈ আছোঁ সকলো ক্ষেত্ৰতে। আৰু মই কেন্দ্ৰীয় সমিতিলৈ মানে ৰাজ্যিক সমিতিলৈ অহাৰ পিছত মই দুবাৰকৈ ছিনিয়ৰ জইণ্ট ছেক্ৰেটাৰী যিটো আমাৰ পৰ্টফলিঅ' আছে দুবাৰকৈ হৈছোঁ,

0: আছিলোঁ। আৰু তাৰপিছত এইবাৰ মই মানে যিটো আমাৰ এইটো মাষ্টাৰ্ছ হ'ল প্ৰগ্ৰামটো, আসাম মাষ্টাৰ্ছত মানে মাষ্টাৰ্ছ এথলেটিক এছ'চিয়েচন আসামৰ মই এতিয়া জেনেৰেল ছেক্ৰেটাৰী দায়িত্বত আছোঁ।
1: হয়।
0: আৰু 2020 চনত মই মাষ্টাৰ এথলেটিক ফেডাৰেশ্যন অফ ইণ্ডিয়া ভাৰতবৰ্ষৰ যিটো আমাৰ অৰ্গেনাইজেশ্যন আণ্ডাৰ দ্য এফিলিয়েটেড ইউনিট অফ ৱৰ্ল্ড মাষ্টাৰ্ছ এথলেটিক্সৰ মই তাৰ এক্সিকিউটিভ কমিটিৰ এজন এক্সিকিউটিভ
1: সদস্য
0: তাত কাৰ্যনিৰ্বাহ কৰি আছোঁ।
1: বাৰু, এইখিনি অলপ ছিৰিয়াছ কথাই পাতি আছোঁ আমি, অকণমান ঘৰুৱা কথালৈ আহোঁ। আপোনালোকৰ পৰিয়াল?
2: পৰিয়াল আমাৰ ছোৱালী এজনী আৰু ল'ৰা
1: দুয়োৰে,
2: আমাৰ দুয়োৰে
1: দুয়োৰে ইতিমধ্যে বিবাহ হৈ গৈছে।
2: দুইটা দুইজনে, ছোৱালীজনী ডাঙৰ,
1: হয় হয়,
2: তাই কটনত পৰা BSc এই ইকো ষ্টেটমেণ্ট লৈ পাছ কৰিলে, তাত বিয়া হ'ল। চাকৰি কৰি আছিলে বাৰু বেংকত ষ্টেটমেণ্ট, কিন্তু বিয়াৰ পিছত বিদেশত গ'ল গতিকে নাপায় তাত, এতিয়া আকৌ আছে ইণ্ডিয়াতে।
1: মানে আপোনালোক ককা আইতা?
2: ছোৱালীৰ নাতি মোৰ এতিয়া 10 বছৰ আৰু ল'ৰাৰ নাতি 1 বছৰ হৈছে। ল'ৰাৰ বিয়া কৰালে, ল'ৰাৰ লগতে থাকে।
1: সেইটো এটা কথা, আপুনি আইতা হৈওতো এতিয়ালৈকে আপুনি খেলি আছে নহয় জানো, আপুনি নিজকে মানে সুন্দৰভাৱে ৰাখিছে আপোনাৰ নিজৰ স্বাস্থ্য, আৰু এইটোৱে আপোনাক নিশ্চয় সহায় কৰিছে। বিভিন্ন বেমাৰ আজাৰৰ কথাবিলাকো আছে, গতিকে সেইখিনিও আপুনি নিয়ন্ত্ৰণত ৰাখিছে নিশ্চয়, গতিকে সেইটো এটা বৰ ডাঙৰ কথা। মানুহে আজিকালি জীয়াই থাকিবৰ কাৰণে খোজকাঢ়ে নহয় জানো, আপুনিতো খেলি খেলি জীয়াই আছে আচলতে, সেইটো বৰ ডাঙৰ কথা। আজিকালি মানে লাগে কাৰণে খোজকাঢ়ে আচলতে, যে চুগাৰটো কমক এনেধৰণৰ কথা এটা। আপোনালোকেতো এইটো আৰু খেলুৱৈ এটা জীৱন কটাইছে,
0: ফিল্ডলৈ গ'লে বাকী 10 জনক লগ পাওঁ, মনৰ কথাবিলাক পাতিব পাৰোঁ, অকণমান খোজকাঢ়িলোঁ, অকণমান দৌৰি দিয়ে। মই বিশেষ দৌৰা দৌৰি পিছে কম কৰোঁ, তথাপিতো তেওঁলোকৰ লগত মানে মিলা মিছা কৰি সেই ৰাতিপুৱাৰ সময়খিনি খুব ধুনীয়াকৈ কটাই পেলাই মনটো এটা সতেজ হৈ পেলাই ঘৰলৈ ঘূৰি আহি দিনটোৰ কাৰণে কামৰ অনুপ্ৰেৰণা লাভ কৰোঁ।
1: বিভিন্ন
0: ক্ৰীড়াত জড়িত যিসকল বয়সস্থ বুলিয়েই কৈছোঁ, যে যিহেতু 40 বছৰ বা 50 বছৰ ওপৰত বয়সস্থই হয়, তেওঁলোকে যথেষ্ট এই ক্ষেত্ৰত উপকৃত হৈছে আৰু তেওঁলোকৰ স্বাস্থ্যও যথেষ্ট নিশ্চয় ভালেই হৈছে বুলিয়ে ক'ব লাগিব। কিয়নো আমি দেখিছোঁ আমাৰ শোণিতপুৰতে আমাৰ যিজন সভাপতি শোণিতপুৰ জিলাৰ, তেখেত ডাক্তৰ বিশ্বজিলা, তেখেত এতিয়া 90+, তেখেতে যিটো জোৰত দৌৰে আমাৰ বহুত ডেকালৈ দৌৰিবলৈকো অসুবিধা পাব
1: নোৱাৰে।
0: ঠিক তেনেকৈ মই প্ৰতি বছৰেই যিহেতু নেশ্যনেল দেখিছোঁ, মই ইণ্ডিয়াত 2000 চনত আপোনাৰ এছিয়াত খেলা হৈছিলে, তাতো মই দেখিছোঁ 19খন দেশৰ মানুহক, তাৰপিছত 2006 চনত এছিয়াত হৈছে, সেইটো দেখা পাইছোঁ।
1: আৰু
0: এইবাৰ 2024 চনত আমাৰ এছিয়াত হৈছে, তাতো মই দেখা পাইছোঁ বিভিন্ন দেশৰ মানুহ, এই মানুহখিনি ইমান তজবজীয়া আৰু ইমান এক্টিভ, আৰু তেওঁলোকৰ লগত কৰি পেলাই আমাৰ ইণ্ডিয়াৰ মানুহখিনিও সমানেই, কিন্তু ইণ্ডিয়াৰ মানুহো প্ৰথম পুৰস্কাৰ পাইছে বা দ্বিতীয় পুৰস্কাৰ পাইছে। সেই হিচাপত মই ভাবোঁ যে প্ৰবীণ ক্ৰীড়াই আমাৰ যিটো বয়সস্থ মানুহৰ এলাহ বা বয়সস্থ মানুহৰ যিটো
1: দূৰ কৰিছে, সেইটো
0: মানে ইনফিৰিটি কমপ্লেক্স জাগে, যে মোৰ বুঢ়া হ'লো, কিন্তু বহুত মানুহৰ মনৰ পৰা নোহোৱা
1: কৰিছোঁ,
0: যে সেইসকলক মই অন্তত 5% হ'লেও তেখেতসকলক মই এই ক্ষেত্ৰত সহযোগিতা আগবঢ়াইছোঁ।
1: এইটো প্ৰত্যেক বছৰেই মানে বছৰ কেইবাৰ অনুষ্ঠিত হৈ থাকে এনেকুৱা ধৰণৰ ক্ৰীড়া
0: বছৰে হয়। আমাৰ জিলা প্ৰথমতে জিলাৰ ভিত্তিত খেলাখন হয়, তাৰপৰা আমাৰ মানে 2জনকৈ সদস্য নিৰ্বাচিত কৰা হয় ফাৰ্ষ্ট ছেকেণ্ড, আৰু তাৰপিছত ইণ্টাৰ ডিষ্ট্ৰিক্ট হয় অল অসম, অসমৰ বিভিন্ন জেগাত প্ৰতি বছৰে বেলেগ বেলেগ জেগাত হয়, এবাৰ আমাৰ টংলাত হ'ব, গতিকে তাৰপিছত আপোনাৰ ইণ্ডিয়াৰ হয়, ইণ্ডিয়াৰ তেনেকৈ ইণ্ডিয়াৰ বিভিন্ন জেগাত প্ৰতি বছৰে বেলেগ বেলেগ জেগাত হয়, বানাৰসত হোৱাৰ কথা চলি আছে, তাৰপিছত আপোনাৰ এছিয়াত খেলা হয়, এছিয়া এথলেটিক্সত আণ্ডাৰত, আৰু তাৰপিছত ৱৰ্ল্ড মিট।
1: নাই, এইটো ভাল কথা, এনেকুৱা মানে সাংস্কৃতিক ক্ষেত্ৰতো মাজতে দেখিছিলোঁ অৱসৰপ্ৰাপ্ত শিক্ষক শিক্ষয়িত্ৰীৰ মাজতো এটা তেনেধৰণৰ সংগীতৰ প্ৰতিযোগিতা পাতিছে, তেনেধৰণেৰে জিলা পৰ্যায়ত পাতি ৰাজ্যিক পৰ্যায়ত পাতিছেগৈ। আপোনালোকৰ নাতি বা নাতিনীয়েও আগ্ৰহী নিশ্চয় খেলাৰ প্ৰতি?
2: নাতি মানে ইমান নিতে হোৱা নাই,
1: নাই হোৱা, সৰু হৈ আছে আৰু,
2: গতিকে এইটোতো 1 বছৰ একো নাই,
1: নাই
2: হোৱাই নাই,
1: কিন্তু 10 বছৰীয়া গৰাকী হয়তো আপোনাক দেখি হয়তো এটা সময়ত আগ্ৰহী হ'ব।
2: কি হেৰি
0: আমাৰ লগত ইয়াতে ডিষ্ট্ৰিক্ট খেলতে দুবাৰমান সি গৈছে, চাইছে আৰু সি চেষ্টাও কৰিছে, বৰ্তমান সি
2: টাইকোৱাণ্ডো
0: মানে তাত
1: নন্দ
2: আছিলে, এতিয়া বাৰু কোনো নাই, কিন্তু তেতিয়া শহুৰ শাহুৰ তাত থৈ যাওঁ বেছি সৰু হলে, আৰু কেতিয়াবা তাৰমানে পিছলৈ এনেকুৱা হ'ল সিহঁতকো লৈ যাওঁ, কিয়নো প্ৰতি বছৰে যেন এখন ভাৰতৰ কোনোবা এখন জেগাত হয়, সিহঁতে সৰুৰে পৰা বহুত ফুৰিছে, দুইটাকে লৈ যাওঁ সৰুৰ, এনেকুৱা হ'ল পিছত শাহু ঢুকাওঁতে শহুৰো যায় লগত, গোটেইখিনি ফুৰাও
1: হয়,
0: আসাম ষ্টেটৰ খেলত সি ফাৰ্ষ্ট হৈছে,
2: সি বডি বিল্ডিং এনেকুৱা আছিলে বাৰু, মিষ্টাৰ

0: হেৰি আছিলে, মানে ষ্ট্ৰং মেন অফ দৰং কলেজো আছিলে।
1: আপোনালোকে ইজনে সিজনকতো যথেষ্ট জানে নিশ্চয়, ইমান বছৰ অতিক্ৰম কৰিলে নহয় জানো? বাইদেউৰ কি গুণ আপোনাৰ ভাল লাগে আটাইতকৈ?
2: বেয়া লাগে গুণটো ক'বলৈ অলপ অসুবিধা হয়
1: না, ভাল লাগে,
2: ভাল লগাটো চবেই ভাল লাগে আৰু।
1: হয়নে?
2: ইমান বছৰ একেলগে থকাটো
1: সম্ভৱ নহয় নহয় জানো?
0: আচলতে আমি একে বেটছৰ, মই ইকনমিক মেজৰ, আমি ইংলিছ মেজৰ, দৰং কলেজৰ
2: একেলগে বন্ধু
0: আছে, গতিকে
2: সেই বন্ধুত্বৰে আমি
0: বন্ধু হেৰি তেনেকুৱা একদম মানে পুৰা ফ্ৰী আৰু।
2: ভণ্টি চাৰিজনী, গোটেই সিহঁতে কৰিছিলে, মায়ে কৰিছিলে, বিয়া হোৱাৰ পিছত এওঁ
0: কৰিবলগীয়া হোৱা নাই কৰে।
1: খং কাৰ বেছি?
0: বহুত খং,
2: সেইটো মই স্বীকাৰো কৰোঁ, কিন্তু মই আচলতে মোৰ অকণমান
1: খং দুটা আছে, কিছুমানৰ কৰ্পূৰৰ দৰে উঠিল আৰু আকৌ নোহোৱা হ'ল,
2: এনেই খং নুঠে, কিন্তু মই অকণমান ইলিগেল দেখিলে বা

0: পাৰি
1: গতিকে মই কৰিবলগীয়া হোৱা নাই আৰু।
2: নাই, কিছুমানে মানে কৰে এইটো সদায়।
0: মোৰ ল'ৰাই কৰে, সি ভাল পায় মাংস চাংস মানে।
2: খং কাৰ বেছি মানে? নাই
1: ক'বলৈ
0: বহুত খং,
1: সেইটো মই স্বীকাৰো কৰোঁ। কিন্তু মই আচলতে মোৰ অকণমান
2: খং দুটা আছে, কিছুমানৰ কৰ্পূৰৰ দৰে উঠিল আৰু আকৌ নোহোৱা হ'ল।
1: এনেই খং নুঠে, কিন্তু মই অকণমান ইলিগেল দেখিলে বা মানে নকৰিব লগা কাম কৰা দেখিলে মোৰ অকণ খং উঠে, আৰু সেইটো খংটো ফুট গালে উঠে মানে। এনেই বাকী অনবৰত নাথাকে আৰু।
0: এজনৰ খং থাকিলে এজনৰতো মোৰতো খং
2: এজনে হেৰি কৰিব লাগিব নহয় জানো,
0: উপায় নাই।
2: আৰু ভ্ৰমণটো আপোনালোকে কৈছে বিভিন্ন ঠাই গৈছে খেলৰ জৰিয়তে হ'লেও, আৰু
1: মই গোটেই ভাৰতবৰ্ষৰ 97 চনৰ পৰা বেংগালুৰুত আমাৰ মিটিং হয় অল ইণ্ডিয়া, তালৈ যাব লগা হয়, গৈ থাকো।
0: আমাৰ হেডকোৱাৰ্টাৰ অফিচ মানে বাংগালোৰত আছে।
2: আৰু চিনেমা নাটক এনেকুৱা ধৰণৰ বিলাক আপোনালোকে চাই?
0: চিনেমা
2: যেতিয়া সময় পায় নহয় জানো,
0: এতিয়া কম হৈছে অলপ চিনেমা চোৱা, কিয়নো এনেই আকৌ এই মানে সামাজিক কামত মই জড়িত, এওঁ বেলেগ হিচাপে বিভিন্ন আছে।
2: তেজপুৰ আপুনি কোন কোন অনুষ্ঠানৰ লগত জড়িত? অসমীয়া ক্লাব,
0: লেখিকা, অসমীয়া ক্লাবৰ ছেক্ৰেটেৰী তেওঁ উপসভাপতি, এইখিনিখন আকৌ হ'ল লেখিকা সমূহৰ প্ৰেচিডেণ্ট, এতিয়া প্ৰেচিডেণ্ট সিদিনাখন উপদেষ্টা হ'লোঁ আৰু উপলক্ষে। অল আছামৰো আছিলোঁ ট্ৰেজাৰে, এইবাৰ কিবা স্পৰ্টছমেন নে কিবা এটা হ'লোঁ। এনেকুৱা পদ্মনাথ গোহাঁই বৰুৱা শাখা সাহিত্য সভা আছে, তাৰো ৰূপালী বৰ্ষৰ ছেক্ৰেটেৰী, তেনেকুৱা ধৰণৰ সামাজিক কামখিনি বহুত আছেতো,
2: জড়িত হৈ থাকি ভাল লাগে বিভিন্ন কামত।
0: সময়টো একদম কোনপিনে যায়
2: ব্যস্ততাৰ মাজতহে কামখিনি হয়, কিন্তু এনেই বহি থাকি আপুনি কাম এটা কৰিম বুলি ভাবিলে নহয়।
0: তাৰমানে আমাৰ অসমীয়া ক্লাবৰ এটা চিনে ক্লাব আছে, মানে প্ৰতিটো ছেকেণ্ড চানডে আৰু ফোৰ্থ চানডে চিনেমা চাওঁ, চিনে ক্লাব এটা আছে।
2: হয় হয়,
0: তাতে আকৌ বছৰৰ শেষত আমাৰ হেৰি ফিল্ম ফেষ্টিভেল
2: হয়,
0: এইবাৰ বৰষাৰ নিবিষয়ে আহিছে বুলি কৈছে। কিন্তু সেইটো আকৌ আমাৰ তেতিয়া পৰে অল আছাম খেলখন পৰে, সেইকাৰণে মানে মই উপস্থিত কেইবাৰমান আছো, থাকিবই নোৱাৰোঁ মানে এনেকুৱা অৱস্থা। চিনেমা এনেই ভাল চিনেমা এনেই চাওঁ, আৰু অৰুণো আছেতো,
2: অৰুণে লিখিকা সমূহৰ কথা ওলাওঁতে মই মনত পৰিলে, আপুনি দাদাইটো লেখা মেলা কৰিছিলে, এতিয়া নিলিখে নেকি?
1: অলপ দিনৰ পৰা লেখা মেলাৰ ক্ষেত্ৰত বৰ সময় দিবও পৰা নাই, আৰু মনৰ মাজত বহুত প্ৰেচাৰ থাকে, গতিকে কৰিব পৰা নাই।
2: এইটো কেনেকুৱা বিষয়ত লিখিছিলে আপুনি, খেলাৰ বিষয়ে নে বেলেগ ধৰণৰ?
1: মই একচুৱেলি সৰুৰে পৰা আপুনি অসমবাণী লিখিছিলোঁ, মইনা পাৰিজাত চৰা বুলি এটা আছিলে, তাতে স্কুলৰ দিনতে। তাৰপিছত যেতিয়া মহাজাতি হ'ল, মহাজাতি
2: মহাজাতি হয়
1: এনেকে বিভিন্ন বিস্ময়ত মই লিখিছিলোঁ। তাৰপিছত দৰং কলেজত থাকোঁতে মই দৰং কলেজৰ 71-72 চনৰ আলোচনী সম্পাদক আছিলোঁ। তাৰপিছত বিভিন্ন হেৰিত আৰু মহাজ্যোতি কাকতখনত মই কিছুদিন মানে উপ সম্পাদক হিচাপত কামো কৰিছিলোঁ, চাব এডিটৰ হিচাপতো কাম কৰিছিলোঁ। কাম মানে কি, আৰু পাৰ্ট টাইম কৰোঁ, তেনেকৈও মই কৰিছিলোঁ। তাৰপাছত লাহে লাহে মানে লিখা মেলাৰ ছাইডৰ পৰা,
0: আগতে কবিতা বহুত লিখিছিলে,
1: আৰু
2: মই এই ধাৰাটো ৰাখিব লাগিছিলে আপুনি আচলতে, মানে এতিয়াও পাৰে,
1: পাৰি এইটো আহে কেতিয়াবা, এইটো আহিলে কি হ'ব, এইফালে কিছুৱে কান্দে পোৱা ইত্যাদি ক্ষেত্ৰত
2: তাৰ মাজতে আপুনি লিখিব লাগিব। হয়,
1: আৰু চবতকৈ ডাঙৰ কথা মই খেলৰ বা ভ্ৰমণ কাহিনী লিখি পেলাই বেছি ভাল।
2: মই সেই কথাটো কৈ বিচাৰিছোঁ, আপুনি খেলৰ বিষয়ে লিখিলে হয়তো উপকৃত হ'ব।
1: প্ৰত্যেকখন ছবিনাৰতে মই মানে খেলৰ ওপৰত কিবা এটা লিখোৱেই,
2: নিশ্চয় ভাল কথা,
1: মানে সময় বা যিমানে নহওক মই লিখিছোঁ। আমাৰ প্ৰতি বছৰে আমাৰ এখন ছবিনাৰ ওলায় অসমৰ, তাত মই কিবা নহয় কিবা এটা লিখা সদায় দিওঁৱেই। সেইটো দি পেলাই মই মানে মোৰ খেলৰ সেই অভিজ্ঞতাখিনি বা আমাৰ মানুহখিনিক এনকাৰেজ কৰিবৰ কাৰণে উৎসাহিত,
2: সেইটোৱে হয় মানে পিছৰ প্ৰজন্মটো আছে অনুপ্ৰাণিত হ'ব আপোনালোকৰ কথাখিনি পঢ়িলে বা জানিলে।
1: আৰু এনেই তেনেকুৱা মানে যে নিজাববীয়াকৈ কিবা এটা সৃষ্টি কৰিব পৰা ক্ষমতাটো আজিকালি কমি আহিছে যেন লাগে মানে।
2: নাই নাই, আপুনি এইটো লিখক, নৱপ্ৰজন্মই উপকৃত হ'ব আচলতে কথাখিনি জানিলে, কাৰণ আপুনি যিহেতু সেই ফিল্ডত কাম কৰি আছে আচলতে, সেইকাৰণে কথাখিনি বেছিকৈ জানে আপুনি। এতিয়া এনেই দুইজনকে সুধিছে মানে তেজপুৰত খেলৰ পৰিৱেশটো কেনেকুৱা, আপুনি আগৰ পৰাই পাইছে, আগতে দেখাতকৈ বহুত বাঢ়িছে নিশ্চয়?
0: বাঢ়িছে মানে বেলেগ হিচাপে, মই এথলেটিক্সতো ভাল হোৱা নাই,
2: বেলেগ খেল খুব হয় কিন্তু এইটো কম
0: আছে।
1: কিন্তু বৰ্তমান এটা জাগৰণ সৃষ্টি হৈছে,
0: সেইটো কৰিব লাগিব। ফিল্ড নাছিলে,
2: ফিল্ড নাছিলে হয়,
0: এতিয়া ট্ৰেক হৈছে বাৰু কিন্তু ওপেন কৰা নাই, একদম ফিল্ড নাই।
1: আগতে মানে একচুৱেলি আজিকালি এইটো গ্লেবাৰৰ কথা আহে যে খেলি পেলাই দৌৰিনো কি হ'ব, ক্ৰিকেট খেলে এনেকুৱা ধৰণৰ কিছুমান আহিছে। এতিয়া কিন্তু মানুহৰ মনত মই মন কৰিছোঁ যথেষ্ট মানসিকতাৰ সলনি হৈছে আৰু মানুহে এথলেটিক্সৰ প্ৰতি কিন্তু আকৃষ্ট হৈছে। কিয়, আজি মানুহে জিমলৈ গৈ ব্যায়াম কৰি বা কিবা কৰি স্বাস্থ্য সাধনা কৰাত,
2: সেইটোৱে
1: খেলৰে অনুশীলন কৰি পেলাই নিজৰ স্বাস্থ্য সাধনা কৰাৰ
2: ডাঙৰ কথা আছিল। হয়, এনে শিশুসকলক আমি ক্ৰীড়া বা আন সৃষ্টিশীল ক্ষেত্ৰত মানে আগ্ৰহী অভিভাৱক

0: সকলৰ কি ভূমিকা হোৱা উচিত, মানে কি কৰিব,
1: সহযোগিতা লাগিব। আৰু প্ৰথমতে অভিভাৱকে বুজি পাব লাগিব যে সেই মানে শিশুটোক বা সেই কি খেলাত দিলে ভাল, খেলটো কোনটো খেলা দিব, যিটো স্পৰ্টছ মেডিচিনৰ কথাটো, কিয়নো আমি এটা ল'ৰাই দৌৰিব নোৱাৰে, জোৰ জোলোন দৌৰিবলৈ দিওঁ, তেতিয়াহ'লে সি কেতিয়াও ভাল ৰিজাল্ট কৰিব নোৱাৰে। ঠিক সেইদৰে এটা ল'ৰাই দলিয়াব নোৱাৰে, তাক দলিয়াবলৈ দিওঁ কিবা এটা, সি নোৱাৰে। গতিকে আমি সেইটো কাৰণত অলপ বিশেষজ্ঞৰ লগত যোগাযোগ কৰি পেলাই বা আমাৰ গাৰ্জেনবিলাক কনচিয়াছ হৈ অকণমান ষ্টাডি কৰি হ'লেও যদি তেনেকে ধৰণৰ দিয়া যায়, ফৰ্চফুলি কাবা কিবি বেলেগ বেলেগ খেলা, ধৰক বেডমিণ্টনে হওক বা ক্ৰিকেটেই হওক বা ফুটবলেই হওক, যদি দিয়া যায় ল'ৰাতে কেতিয়াও হ'লে, কিন্তু সি তাৰ ইণ্টাৰেষ্টৰ ওপৰতো বহুতখিনি ডিপেণ্ড কৰিব। সেইবিলাক ক্ষেত্ৰত গাৰ্জেনৰ কনচিয়াছনেছটো চবতকৈ আগতে দৰকাৰ।
0: আৰু এইটো প্ৰশ্ন দুয়োগৰাকীৰ ভিতৰতে সুধিছোঁ মই, যে মানে যিটো আপুনি অলপতে কৈছিলে যে আপুনি পুৰস্কাৰ নাপালেও আপোনাৰ কোনো ধৰণৰ মনত হেৰি নাই, এইটো খুব ডাঙৰ কথা। বিফলতা বা হতাশাই বহুত ক্ষেত্ৰত খেলুৱৈক কিন্তু মানে
1: মোৰ কাৰণে খেলিবলৈ পোৱাতেই মোৰ কাৰণে সৌভাগ্য আছিলে।
0: অঁ, সেইটো আপুনি তেনেধৰণে লৈছে কথাটো, হয়,
1: একেবাৰে হেৰি পৰিৱেশৰ পৰা ডাঙৰ হৈছিলোঁ আৰু তেনেকৈ আমি কোনো আমাৰ কোচ নাছিলে বা কোনোবা আমাক শিকাই দিয়া মানুহ নাছিলে, তো বেলেগক দেখি দেখি এতিয়া ল'ৰাবিলাকে ফুটবল খেলা দেখোঁ তাত কেনেকৈ ফুটবলটো, ক্ৰিকেট খেলা দেখোঁ ক্ৰিকেটো খেলোঁ, জাপ মাৰিবলৈ জাপো মাৰোগৈ, থ্ৰ' কৰিবলৈ থ্ৰ' কৰোঁ, গতিকে আমি কোনো স্পেচিফিক খেলা লৈ পেলাই আগবাঢ়িব পৰা নাছিলোঁ, সেইকাৰণে হয়তো সুনাম কৰিব নোৱাৰিলোঁ, কিন্তু
0: যি নহওক তথাপিও
1: খেলিবলৈ পালে কিন্তু খুব ভাল
0: পাইছিলোঁ।
2: কোনো কোচ নাই, আমি সেইকাৰণে ভৰি দিম আৰু এইটো নাম মাৰিব নাজানো, আমি তেনেকেই মাৰোঁ, কিন্তু এতিয়া যদি সেইটো হিচাপে মাৰোঁ বহুত মাৰিব পাৰিম।
0: কিন্তু সেই বিফলতাটোৱে বহুত ক্ষেত্ৰত মই সেইটোৱে কৈছোঁ যে ট্ৰেকৰ পাতৰাই লৈ যায়, সেই তেওঁলোকৰ প্ৰতি আপোনাৰ কি মানে
2: এতিয়া তাৰমানে কি হ'ল, এতিয়া সুবিধা আছে,
0: এতিয়া কম্পিটিটিভ মাইণ্ডটো বেছি হৈছে,
2: এতিয়া সকলো সুবিধা আছে, এতিয়া এথলেটিক্স একাডেমী আছে আমাৰ তেজপুৰত নাই ধৰা, বা প্ৰতিটো কোচ আছে, যে ফুটবল হ'লে ফুটবলৰ কোচিং হয়, ক্ৰিকেটৰ হয়, ভলীৰ হয়, কাৰ নহয়, সবৰে হয়, টেবুল টেনিছ, বেডমিণ্টন, গতিকে এতিয়া ল'ৰা ছোৱালী যদি সেইবিলাকত অভিভাৱকে তেনেকুৱা সুবিধা দিয়ে, নিশ্চয় বাৰু দিছেও, এতিয়া অকল পঢ়া শুনাৰ লগত লাগি থাকিলে নহ'বতো, প্ৰেচাৰ পঢ়াত বেছি দিয়ে আজিকালি গাৰ্জেনে বুজিছে যে খেল ধেমালি, আগতে খেল ধেমালি কৰিব নালাগে, খেলিব নালাগে, পঢ়াটো খেলটো একো কাম নাই এনেকে ভাবিছিলে আমাৰ দিনত,
1: সুবিধা নাছিল খেলৰ পৰা,
0: আজিকালি পঢ়াৰ লগতে মানে আনুষংগিক বিষয়খিনি আগবঢ়াই লৈ যায়,
1: খেলৰ লগতো বহুতো যথেষ্ট সুবিধা পাৰি,
2: এতিয়া তাৰমানে
1: গাৰ্জেনৰ সেই কনচিয়াছনেছটো যথেষ্ট,
0: আৰু বিফল হলেও হয়তো পতা হ'ব নালাগে নহয় জানো,
2: অংশগ্ৰহণ কৰাটোৱে মেইন,
1: যিখিনি মানুহ যায় খেলিবলৈ বা পাৰ্টিচিপেট কৰে, ধৰ এটা ট্ৰেকতে আঠজন থাকে, তিনিজনহে প্ৰাইজ পায়, বাকী পাঁচজনটো নাপায়, গতিকে তেওঁলোকে কিন্তু পিছৰ খেলাটোত বৰ উৎসাহেৰে খেলিবলৈ যায় মন কৰিছো, গতিকে এইটো এটা ভাল লক্ষণ বুলি ক'ব লাগিব।
0: আমাৰ কথা পাতি ভালেই লাগিছে আপোনালোকৰ লগত, কিন্তু সময়টো আমাৰ সীমিত, আধা ঘণ্টাৰ অনুষ্ঠান শেষত মানে এটা কথা সুধিব বিচাৰিছোঁ, আপোনালোকৰ কেনেকুৱা পৰিকল্পনা বা সপোন কিবা আছে, কিবা এটা কৰাৰ
2: মানে বুলি মই এনেই যে মই স্কুলত যেতিয়া চাকৰি কৰি প্ৰতি বছৰে আমাৰ আলোচনী যে ওলায়, তাততো মই বিদেশ গ'লে সেইখিনি মই যিহেতু ইকনমিক্স ডিপাৰ্টমেণ্ট, মই তাৰ বস্তুখিনি আমেৰিকা কেনেকৈ খেতি কৰি ইয়াত, মই সেইটো ষ্টাডি কৰি আহোঁ দেই অলপ, তাৰ ইকনমিটো মোৰ ক্লাছ টিচিংটো বহুত ভাল হয়, সেইকাৰণে কৰিবলৈ ভাল হয়, ল'ৰা ছোৱালীক বুজাব
0: পাৰোঁ,
2: চব আছে এইবিলাক, গতিকে সেইপিনৰ পৰা মই লেখোঁ, লেখা মেলা কৰিবলৈ মন এটা আছিলে, গতিকে মই এতিয়ালৈকে এনেই প্ৰেছত আছে বাৰু, এই বিদেশ মানে এছিয়াতো কিবা চাইনা টাইনা যোৱা সেইখিনি লিখিছোঁ দেই, মোৰ ভ্ৰমণ কাহিনী লিখিছোঁ, আৰু বেলেগ মই লিখা পঢ়া প্ৰবন্ধ কৰোঁ, মই কবিতা চবিতা ইমান লিখিব নাজানো, তাৰোপৰি মোৰ একদম আগতে মন আছিলে মোৰ একাডেমি এটা খোলা দেই এথলেটিক্সৰ, ইমান পাছ কৰি আছে আমাৰ, কিন্তু সেইটো সেই মানে আগৰ আছিলে এজন দিছে নাম আৰিজামেন, মোক অকণমান দিছিলে দায়িত্ব, কিন্তু যে মই হেৰি কৰিম আপোনাৰ খোলক এটা হাউজাৰ পৰা তেনেকুৱা কৰিছিলে, কিন্তু কি হ'ব তেওঁ ট্ৰেঞ্চফাৰ হৈ গুচি গ'ল,
0: ভাল কথাই হ'ল তেন আচলতে,
2: কিন্তু এতিয়া সেই আৰু এতিয়া আৰু ধৰ এতিয়া 72 প্লাছ বহুত বয়স হৈ গ'ল, এতিয়া আকৌ নতুনকৈ আৰম্ভ কৰিবলৈ, গতিকে নিজৰ খেলাটোকে ৰাখি স্বাস্থ্যটো ভালকৈ ৰাখি সমাজৰ কাম কৰি যাম, এনেকুৱাই চলি আছে, ঘৰখনোতো চাব লাগিব,
1: পৰিকল্পনা তেনেকৈ নাই, কিন্তু হ'লেও মই এটাই ক'লেই ভাবোঁ যে যিখিনি মানুহে নিজকে বয়সৰ পিছত নিজকে বৃদ্ধ বুলি ভাবিবলৈ লয়, সেই মানুহখিনি মনৰ মাজৰ পৰা সেইটো বস্তু আঁতৰি যাব লাগে, সুস্বাস্থ্যৰে থাকিব লাগে, আৰু সেই মানুহখিনিক দেখি পেলাই সৰু সৰু ল'ৰা ছোৱালীখিনি এনকাৰেজ হয়, উৎসাহিত হয়, সেইটো এটা চেষ্টা কৰোঁ, আৰু সেইকাৰণেই আমি শোণিতপুৰ ডিষ্ট্ৰিক্ট মাষ্টাৰ্ছ এথলেটিক এছ'চিয়েশ্যনে প্ৰতিটো 3 ছেপ্টেম্বৰ তাৰিখে, তাৰমানে এইটো আমাৰ আজীৱন সভাপতি আছাম মাষ্টাৰ্ছৰ অৰ্জুন ভোগেশ্বৰ বুঢ়াদেৱৰ জন্মদিন, সেইদিনাখন আমি স্কুলীয়া ল'ৰা ছোৱালীৰ মাজত পৰাপক্ষত আমি খেল ধেমালি পাতি তেওঁলোকক এথলিট খেল ধেমালি বেলেগ নহয়, আমি 400 মিটাৰ 800 মিটাৰ বা 2 এটা থ্ৰ' দি পেলাই পাতোঁ আৰু পাতি পেলাই তেওঁলোকক উৎসাহিত কৰোঁ আৰু এইধৰণে যাতে থকা দিনকেইটালৈকে যাতে এইবিলাক চলাই যাব পাৰোঁ, মানুহক খেলৰ লগত জড়িত কৰি ৰাখিব পাৰোঁ, তাত মই সহযোগিতা আগবঢ়াব, সেইটোৱে মোৰ পৰিকল্পনা।
0: নাই নিশ্চয়, আমাৰো শুভকামনা থাকিলে আপোনালোক দুয়োগৰাকীলৈ আৰু আচলতে আপোনালোক প্ৰেৰণাৰ উৎস এনেধৰণৰে এই বয়সত আপোনালোকে নিজকে এনেদৰে সবল কৰি ৰাখিছে আৰু আনৰ প্ৰেৰণা হৈ আছে। আৰু বহুত কথাই আচলতে আমাৰ পাতিবলৈ থাকিলে কিন্তু আমাৰ সময় যিহেতু সীমিত মই কৈছোঁৱেই, গতিকে অনুষ্ঠান সামৰিব লাগিব আৰু আপোনালোকো খুবেই ব্যস্ত, আপুনি তেজপুৰৰ বিভিন্ন অনুষ্ঠানত বাইদেউ গৈ থাকে, আপোনাৰ তেনেধৰণৰ বিভিন্ন খেলৰ কথা থাকেই, গতিকে তাৰ মাজতে আপোনালোকে আহি এই সময়খিনি আকাশবাণী তেজপুৰক দিয়াৰ বাবে আপোনালোক দুয়োকে আন্তৰিক ধন্যবাদ জনাইছোঁ, আপোনালোকৰ সুস্বাস্থ্য কামনা কৰিছোঁ।
2: ধন্যবাদ।
0: ইমানপৰে শ্ৰোতাসকলে দম্পতি অনুষ্ঠানটিত প্ৰবীণ ক্ৰীড়া সংগঠক, প্ৰাক্তন শিক্ষক, সমাজকৰ্মী বিদ্যুৎ বিজয় মহন্ত আৰু তেওঁৰ সহধৰ্মিনী আন্তঃৰাষ্ট্ৰীয় জ্যেষ্ঠ খেলুৱৈ অৱসৰপ্ৰাপ্ত শিক্ষয়িত্ৰী অনুদেৱী মহন্তৰ সৈতে হোৱা অন্তৰংগ আলাপটি শুনিলে। ইয়াত ভাগ ললে প্ৰাঞ্জল শইকীয়াই, অনুষ্ঠানটিৰ প্ৰযোজনা আকাশবাণী তেজপুৰৰ অনুষ্ঠান মুৰব্বী ৰূপান্ত কুমাৰ দাসৰ।
3: শ্ৰোতা ইমান পঢ়ে দম্পতি অনুষ্ঠানটি শুনিলে আকাশবাণী তেজপুৰৰ পৰা। এতিয়া আগবঢ়াব লৈছোঁ বাৰী ৰহণীয়া অনুষ্ঠানৰ পুনতে শুনক এটি নেপালী লোকসংগীত।

এইবাৰ শুনো এটি বড়ো ৰঙালী বিহুগীত। শিল্পী এহেম হাইনাৰী আৰু সংগীতবৃন্দ।

এয়া আকাশবাণী তেজপুৰ। এতিয়া আমাৰ ষ্টুডিঅ'ৰ ঘড়ীত সময় নিশা 10:30। ইয়াৰ লগে লগে আমাৰ আজিৰ অধিৱেশনৰো ইমানতে অন্ত পৰিল। আজি এই অধিৱেশনৰ নিয়ন্ত্ৰণ কক্ষৰ দায়িত্বত আছিল মঞ্জু বড়ো, বৈকুণ্ঠ বিকাশ বুঢ়াগোহাঁই আৰু খগেশ বে। ট্ৰেন্সমিটাৰ দায়িত্বত আছিল নিৰঞ্জন বড়ো। প্ৰচাৰণৰ সহায়ক আছিল হিমানী দাস। কাইলৈ আমাৰ অধিৱেশন মুকলি কৰা হ'ব 5:55। এই প্ৰতিশ্ৰুতিৰে মই নৱকৃষ্ণ গোস্বামীয়ে আজিলৈ আপোনালোকৰ পৰা বিদায় মাগিছোঁ। জয় হিন্দ।